নমস্কাৰ, এফ এম এনৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। আজি বুধবাৰ 1948 শকৰ আহাৰ মাহৰ 16 দিন আৰু 2026 চনৰ জুলাই মাহৰ 1 তাৰিখ। এতিয়া পুৱা 5:55 হৈ যোৱাৰ লগে লগেই সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ তথা সুপ্ৰভাত জনায় মই জোন হাজৰিকাই আজি আমাৰ কেন্দ্ৰৰ অনুষ্ঠান প্ৰচাৰ আৰম্ভ কৰিছোঁ। আজি ষ্টুডিঅ'ত মোৰ লগত নিয়ন্ত্ৰণ কক্ষত আছে হিমশিখৰ বৰুৱা আৰু কৰ্তব্য কক্ষত আছে ডিম্পল বৰা।

এই আকাশবাণী নগাঁও খন্তেক পিছতে 6 বজাত আৰু 6:05 ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

এতিয়া শুনক আজি আমাৰ কেন্দ্ৰৰ অনুষ্ঠান পৰিস্থিতি। 6:15 নিবেদন কৰা হ'ব ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা। 6:30 মোৰ প্ৰিয় গীত। সুপ্ৰভাত। অনুষ্ঠানটি নিবেদন কৰা হ'ব 7:15।

মোৰ সোণা অনুষ্ঠানটি শুনিবলৈ পাব 7:30 বজাত। ৰজিতা ভৰালীয়ে পৰিৱেশন কৰা দুটি লোকগীত শ্ৰোতাসকলে শুনিবলৈ পাব 9:20। 9:30 বজাত পত্ৰযোগে কৰা অনুৰোধৰ গীতৰ অনুষ্ঠান সাতসৰী আগবঢ়োৱা হ'ব। 10:00 বজাত ৰাইজৰ পদূলিত আকাশবাণী অনুষ্ঠানটি নিবেদন কৰা হ'ব। তাৰ ঠিক পিছতেই কেইটিমান অসমীয়া গীত শুনোৱা হ'ব।

এটি বৃন্দগীত শুনোৱা হ'ব 7:05। নয়না শইকীয়াই পৰিৱেশন কৰা দুটি আধুনিক গীত শ্ৰোতাসকলে শুনিবলৈ পাব 7:20 7:30 হিন্দী বোলছবি গীতৰ অনুষ্ঠান সুৰলহৰি আগবঢ়োৱা হ'ব। খেলপথাৰ অনুষ্ঠানটি নিবেদন কৰা হ'ব 8:02 8:22 যন্ত্ৰ সংগীতৰ অনুষ্ঠানত দীপক বৰুৱা আৰু মনোজ বৰুৱাই পৰিৱেশন কৰা বেহেলা বাদন আগবঢ়োৱা হ'ব। অসমীয়া বোলছবিৰ গীত শুনিবলৈ পাব 8:32 9:15 দুটি ভজন আগবঢ়োৱা হ'ব। নিশা 9:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত উল্লাস বাপতৰ সন্তোৰ আৰু ধুন্দুটাই কুলকৰ্ণীৰ খায়ালত ৰাগ মীৰা মালহাৰ শুনিবলৈ পাব। এয়াই আছিল আজি আমাৰ কেন্দ্ৰৰ অনুষ্ঠান পৰিস্থিতি।

0: আজিৰ উপাসনা অনুষ্ঠানটি সজোৱা হ'ল ক্ৰমে এটি বৰগীত লক্ষ্যহীৰা দাস আৰু নৰেন্দ্ৰনাথ দাসৰ কণ্ঠত, লক্ষ্মী শইকীয়াৰ কণ্ঠত এটি ভজন আৰু শেষত তৰুণ চন্দ্ৰ মহন্তৰ কণ্ঠৰ এটি ভজনেৰে। এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ মোৰ প্ৰিয় গীত।
1: নমস্কাৰ, আকাশবাণী নগাঁও কেন্দ্ৰৰ মোৰ প্ৰিয় গীত অনুষ্ঠানত মোৰ ভাল লগা কেইটামান গীত আপোনাৰ সকলোলৈ আগবঢ়াইছোঁ। আশা কৰোঁ আপোনাৰ সকলো ভাল পাব। বিষ্ণু ৰাভাৰ এটি গীত আপোনাসকলে শুনিছেই, তথাপি শুনিও আমনি নলগা এই গীতটি আপোনালোকে শুনকচোন। ও পূজাৰী আদৰি, এই গীতটি মোৰ ভাল লগা।

বিমূৰ্ত মোৰ নিশাটি ডক্টৰ ভূপেন হাজৰিকাৰ এটি ভাল লগা গীত। মই এই গীতটি, ইয়াৰ যিটো লেখনি আৰু সুৰ দুয়োটাই মোৰ ভাল লাগে, এই গীতটি শুনি নিশ্চয় আপোনাসকলেও ভাল পাব।

আন এটা গীত কোৰ এজাক সপোন যেন বৰষুণ গাইছে অনিন্দিতা পালে। এই গীতটিৰ সুৰটো আৰু ইয়াৰ লেখনিটো বৰ ভাল লাগে। বিশেষকৈ গীতৰ সুৰটোৱে যেন এজাক বৰষুণ লাহে লাহে নমাই আনিছে, ঠিক এনেকুৱা এটা অনুভৱ হয়। শুনকচোন আপোনালোকে।

তাৰ পাছতে আছে আমাৰ অসমৰ এগৰাকী সুৱতী কণ্ঠশিল্পী খগেন মহন্তই গোৱা সোণৰে গোহালো সোঁচৰোৱা খাৰু। এই গীতটি যথেষ্ট জনপ্ৰিয় হৈছিল তেতিয়াই আৰু এতিয়াও জনপ্ৰিয়। আৰু সোণৰে গঢ়োৱা সোঁচৰোৱা খাৰু এতিয়া কোনোবাই হয়তো দেখাও নাই, এই গীতটো শুনি নিশ্চয় আপোনাসকলে ভাল পাব।

আমাৰ অসমৰ লতা মঙ্গেশকাৰ বুলি ক'ব পৰা দীপালী বৰঠাকুৰৰ সোণৰ খাৰু নেলাগে মোক বিয়াৰ বাবে আই। এই গীতটি বহুদিন ধৰি শুনি আছোঁ যদিও এই গীতটি শুনি আমনি নলগা বিধৰ, বিশেষকৈ তেখেতৰ কণ্ঠ আৰু গীতটিৰ যি ৰচনা এই কথাবিলাকে মোক বেছ আমোদ দিয়ে আৰু ভাল লগা গীতটি শুনিবলৈ মোক উৎসাহ দিয়ে।

আন এটা মোৰ প্ৰিয় গীত আমোৰ মোৰ শেৱালিৰ গুণ। এই গীতটি মই ব্যক্তিগতভাৱে শুনি থাকোঁ, যেন আমনি নলগা এটি গীত গাইছে লোকনাথ গোস্বামীয়ে, শুনকচোন।

0: আকাশবাণী নগাঁও কেন্দ্ৰৰ মোৰ প্ৰিয় গীত অনুষ্ঠানটিত মোৰ ভাল লগা গীত কিছুমান শ্ৰোতাক শুনাবলৈ পাই মই বেছ সুখী হৈছোঁ। আগলৈকো এনেদৰে প্ৰিয় গীতৰ ভাগ আপোনাসকলক দিবলৈ পুনৰ সুবিধা পাম বুলি আশা কৰিলোঁ। আজিৰ অনুষ্ঠান ইমানতে সামৰি আপোনালোকৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।
1: মোৰ প্ৰিয় গীত অনুষ্ঠানটি শুনিলে আজিৰ অনুষ্ঠানটিত হৰিদেৱ মহন্তৰ পচন্দৰ কেইটিমান গীত শ্ৰোতাসকলে শুনিলে। খন্তেক পিছতে 7 বজাত নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
2: দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য মানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালী হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB, MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডিৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, 1st ফ্ল'ৰ, হেড অফিচ HB ৰোড, পাণবজাৰ, গুৱাহাটী, পিন 7810001। বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইট চাব পাৰে। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে bsnl.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। নিয়োগ বাতৰি ইমানেই।
3: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।

0: voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
0: 6900453528.
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: পরিষ্কার পরিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি। শরীরের উপরেও ই মনক নিকা কৰে।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি কৈছো মনজিত গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইৰাণৰ ৰাষ্ট্ৰপতি ডঃ মাছুদ পেজিস্কিয়ানৰ সৈতে মত বিনিময় কৰে। চৰকাৰে অত্যাৱশ্যকীয় ইন্ধনজাত সামগ্ৰীৰ সীমা শুল্কৰ ওপৰত ৰেহাই অহা 15 জুলাইলৈ বৃদ্ধি কৰিছে। ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ধাৰাষাৰ বৰষুণৰ বাবে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰ্যালোচনা কৰে। অমৰনাথ যাত্ৰাৰ পৰিপ্ৰেক্ষিতত জম্মু কাশ্মীৰ প্ৰশাসনে সুৰক্ষা ব্যৱস্থা কটকটি কৰাৰ লগতে 44 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যান বাহন চলাচলত নীতি নিৰ্দেশনা জাৰি কৰিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ৰ এখন খেলত ফ্ৰান্সে ছুইডেনক 3-0 গ'লত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ইৰাণৰ ৰাষ্ট্ৰপতি ডঃ মাছুদ পেজিস্কিয়ানৰ সৈতে টেলিফোনযোগে মত বিনিময় কৰে। এই মত বিনিময় কালত ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকীয়ে পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত শ্ৰীমোদীক অৱগত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে অঞ্চলটোৰ পৰিস্থিতি প্ৰশমনৰ বাবে শেহতীয়াকৈ বুজাবুজিত উপনীত হোৱাৰ সিদ্ধান্তক আদৰণি জনায় আৰু ভাৰতে সদায় আলোচনা আৰু কূটনৈতিক বুজাবুজিৰ মাধ্যমেৰে সমস্যা সমাধানত গুৰুত্ব আৰোপ কৰি আহিছে বুলি দোহাৰে। শ্ৰীমোদীয়ে অঞ্চলটোত শান্তি আৰু সুস্থিৰতা দীৰ্ঘস্থায়ী কৰাৰ লগতে বাণিজ্য আৰু নাবিকসকলৰ সুৰক্ষাৰ্থে এই ক্ষেত্ৰত অবিৰত প্ৰচেষ্টা গ্ৰহণৰ প্ৰয়োজন বুলি উল্লেখ কৰে। ইৰাণৰ ৰাষ্ট্ৰপতি পেজেস্কিয়ানে শান্তি, সুস্থিৰতা আৰু আঞ্চলিক সহযোগিতাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ ভূমিকাক প্ৰশংসা কৰে। ইৰাণত থকা ভাৰতীয় দূতাবাসৰ সূত্ৰই প্ৰকাশ কৰা মতে, ৰাষ্ট্ৰপতি পেজেস্কিয়ানে ভাৰতে ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ শক্তিমন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত কৰাৰো শলাগ লৈছে। ইয়াৰ জৰিয়তে ভাৰত আৰু ইৰাণৰ বহুপাক্ষিক সহযোগিতাত পৰিকাঠামো অধিক শক্তিশালী হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰিছে। পশ্চিম এছিয়াৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত চৰকাৰে অত্যাৱশ্যকীয় ইন্ধনজাত সামগ্ৰীৰ সীমা শুল্কৰ ওপৰত ৰেহাই অহা 15 জুলাইলৈ বৃদ্ধি কৰিছে। কেন্দ্ৰীয় চৰকাৰে ইয়াৰ আগেয়ে বিশ্বজুৰি ইন্ধনৰ যোগান শৃংখলাৰ ক্ষেত্ৰত দেখা দিয়া অভাৱনীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কালি পৰ্যন্ত সীমা শুল্ক ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছিল। ভাৰতীয় পেট্ৰলিয়াম কোম্পানীসমূহক ৰন্ধন গেছ উৎপাদনত গুৰুত্ব আৰোপ কৰিবলৈ নিৰ্দেশ দিয়াৰ পৰিপ্ৰেক্ষিতত ঘৰুৱা বজাৰত অত্যাৱশ্যকীয় ইন্ধনৰ পৰ্যাপ্ততা নিশ্চিত কৰিবলৈ এই ৰেহাই দিয়া হৈছে। উত্তৰ পূব উন্নয়ন দপ্তৰ অৰ্থাৎ ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ধাৰাষাৰ বৰষুণৰ বাবে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰ্যালোচনা কৰে। সামাজিক মাধ্যমযোগে মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ অঞ্চলসমূহৰ পৰিস্থিতি উদ্ধাৰ আৰু সাহায্য অভিযান তথা পুনৰ সংস্থাপনৰ বিষয়ে বুজ লৈছে। জনসাধাৰণৰ জীৱন সুৰক্ষিত কৰাৰ লগতে যথাসম্ভৱ শীঘ্ৰেই ক্ষতিগ্ৰস্ত লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰে সকলো প্ৰকাৰে সহায় আগবঢ়াব বুলি শ্ৰীসিন্ধিয়াই প্ৰকাশ কৰে। তেওঁ লগতে ক্ষতিগ্ৰস্তসকলৰ সুৰক্ষা আৰু কল্যাণ কামনা কৰি শীঘ্ৰেই এই পৰিস্থিতিৰ অৱসান ঘটিব বুলি আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী ইউমনাং খেমচান্দ সিঙৰ সৈতেও আলোচনা কৰে। অমৰনাথ যাত্ৰাৰ পৰিপ্ৰেক্ষিতত জম্মু কাশ্মীৰ প্ৰশাসনে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাকে ধৰি যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰিছে। এইবাৰ 55,000 তীৰ্থযাত্ৰীক অমৰনাথ যাত্ৰাৰ সুবিধা দিয়া হ'ব। কাইলৈ যাত্ৰীৰ প্ৰথমটো দলে ভগৱতী নগৰ বেছ কেম্পৰ পৰা যাত্ৰা আৰম্ভ কৰিব। জম্মু কাশ্মীৰৰ উপৰাজ্যপাল তথা অমৰনাথ দেৱোত্তৰ বোৰ্ডৰ অধ্যক্ষ মনোজ সিনহাই তীৰ্থযাত্ৰীৰ প্ৰথমটো দলৰ যাত্ৰা পতাকা জোকাৰি শুভাৰম্ভ কৰিব। 57 দিন ধৰি চলিবলগীয়া এই যাত্ৰা অহা 3 জুলাইত পৰম্পৰাগতভাৱে অনন্তনাগ জিলাৰ নুনুৱান পেহেলগাম পথেৰে আৰু গণ্ডৰৱাল জিলাৰ চমু বালতাল পথেৰে আৰম্ভ হ'ব। যাত্ৰীসকলৰ থকা খোৱা, অনাময়, স্বাস্থ্যসেৱা, পৰিবহণকে ধৰি সকলো দিশতে দৃষ্টি ৰখা হৈছে। তীৰ্থযাত্ৰীসকলে 44 নম্বৰ জম্মু কাশ্মীৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা কৰিব লাগিব। বিকল্প পথ যেনে মোগল ৰোড আৰু ধাৰ ৰোডেৰে যাত্ৰাৰ সুবিধা দিয়া নহ'ব। পুৱা 6 বজাৰ পৰা 8 বজাৰ ভিতৰত লক্ষণপুৰত উপস্থিত হোৱা যাত্ৰীসকলক সুৰক্ষাৰ সৈতে জম্মুলৈ আগবঢ়াই নিয়া হ'ব। আনহাতে পলমকৈ উপস্থিত হোৱা লোকসকলে নিৰাপত্তাজনিত নীতি নিৰ্দেশনা মানি অপেক্ষা কৰিব লাগিব। প্ৰশাসনে লক্ষণপুৰৰ পৰা বাণীহাললৈ পথছোৱাত ভালেসংখ্যক অস্থায়ী নিবাসৰ ব্যৱস্থা কৰিছে। যাত্ৰীৰ সুবিধা হোৱাকৈ সমগ্ৰ পথছোৱাত প্ৰায় 2,100টা প্ৰস্ৰাৱগাৰ নিৰ্মাণ কৰা হৈছে। চলিত বছৰৰ অমৰনাথ যাত্ৰা উপলক্ষে জম্মু কাশ্মীৰ যান বাহন আৰক্ষীয়ে 44 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যান বাহনৰ চলাচলৰ ক্ষেত্ৰত নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি কাজিগণ্ডৰ পৰা জম্মু আৰু উধমপুৰ তথা শ্ৰীনগৰলৈ সন্ধিয়া 7 বজাৰ পাছত গধুৰ যান বাহনৰ চলাচল নিষিদ্ধ কৰা হ'ব। অৱশ্যে নিশা 11 বজালৈকে লঘু যান বাহন চলাচলৰ অনুমতি দিয়া হৈছে। 2 জুলাইত প্ৰথমটো তীৰ্থযাত্ৰীৰ দল পাৰ হৈ যোৱাৰ পাছত উজনিমুখী লঘু যান বাহনসমূহ নাগৰোটাৰ পৰা উধমপুৰলৈ চলাচলৰ অনুমতি দিয়া হ'ব। একেদৰে বালতালৰ পথেৰে যাত্ৰীৰ দলটো পাৰ হোৱাৰ পাছত নামনিমুখী লঘু যান বাহন আৰু যাত্ৰীবাহী বাহনসমূহ কাজিগণ্ডৰ পৰা জম্মুলৈ চলাচলৰ অনুমতি দিয়া হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ষোড়শ ভাৰত জাপান বাৰ্ষিক সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে আজি জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টেকাইচি 3দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে এই সন্মিলনত ভাৰত আৰু জাপানৰ দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ সন্দৰ্ভত মত বিনিময় কৰা হ'ব। ভাৰত ভ্ৰমণৰ দ্বিতীয় দিনা টেকাইচিক ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিক সম্বৰ্ধনা জনোৱা হ'ব। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সাক্ষাৎ কৰিব। নেতা দুগৰাকীয়ে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে সহযোগিতা অধিক সুদৃঢ় কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ভাৰত আৰু জাপানৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ কথা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰীয়ে এই আলোচনাৰ পাছতেই নতুন দিল্লীত ভাৰত জাপান বাণিজ্যিক মঞ্চত অংশগ্ৰহণ কৰিব। জাপানৰ প্ৰধানমন্ত্ৰী টেকাইচিৰ এয়া হ'ব প্ৰথমটো আনুষ্ঠানিক ভাৰত ভ্ৰমণ। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড০ মনসুখ মাণ্ডাভিয়াই কালি নতুন দিল্লীত অনুষ্ঠিত কৰ্মচাৰী বীমা নিগম ESICৰ 198 সংখ্যক বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত ESICৰ স্বাস্থ্যসেৱা আন্তঃগাঁথনি শক্তিশালী কৰা, চিকিৎসা সেৱাৰ সম্প্ৰসাৰণ, সাংগঠনিক দক্ষতা বৃদ্ধি আৰু সেৱা প্ৰদান উন্নত কৰাৰ বাবে কেইবাটাও বিষয়ত আলোচনা কৰা হয়। এই বৈঠকত বীমাকৃত ব্যক্তিৰ বাবে অটল বীমিত ব্যক্তি কল্যাণ যোজনা, নিবনুৱা ভাট্টা আঁচনিৰ ম্যাদ অহা বছৰ 30 জুনলৈ বৃদ্ধি কৰাৰ বিষয়ে প্ৰকাশ কৰা হয়। নতুন ESICৰ চিকিৎসালয়সমূহ এতিয়াৰ পৰা কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ দ্বাৰা পৰিচালিত হ'ব বুলি বৈঠকত প্ৰকাশ কৰা হয়। কালি এই কাৰ্যসূচীতেই ESICৰ আৰু আয়ুষ মন্ত্ৰালয়ৰ মাজত বুজাবুজিৰ চুক্তিত স্বাক্ষৰিত হয়। ইয়াৰ দ্বাৰা ESICৰ স্বাস্থ্যসেৱাত আয়ুষৰ সা সুবিধাসমূহ উপলব্ধ কৰোৱাৰ ব্যৱস্থা কৰাৰ লগতে ইয়াৰ সামৰ্থ্য বৃদ্ধিৰো লক্ষ্য লোৱা হৈছে। কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে গ্ৰীচৰ অৰ্থনীতি আৰু বিত্তমন্ত্ৰী কিৰিয়াকোছ পিয়েৰা কাকিছৰ সৈতে ভাৰত আৰু গ্ৰীচৰ অৰ্থনৈতিক বান্ধোন শক্তিশালী কৰাৰ সন্দৰ্ভত আলোচনা কৰে। শ্ৰীগোৱেলে দুয়োখন দেশৰ বিত্তীয় সেৱা, ডিজিটেল লেনদেন আৰু প্ৰযুক্তি ক্ষেত্ৰত সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দুয়োপক্ষই ভাৰত আৰু গ্ৰীচৰ ব্যৱসায়ী প্ৰতিষ্ঠানসমূহৰ পাৰস্পৰিক সমৃদ্ধিৰ বাবে উপায় উদ্ভাৱনৰ ওপৰত গুৰুত্ব দিয়ে। ফিফা বিশ্বকাপ ফুটবলত 32 ৰাউণ্ডৰ এখন খেলত আজি পুৱা নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত ফ্ৰান্সে ছুইডেনক 3-0 গ'লত পৰাস্ত কৰি 16 ৰাউণ্ডত প্ৰৱেশ কৰে। খেলখনত এমবাপে 2টা গ'ল দি এইবাৰৰ বিশ্বকাপত নিজৰ গ'লৰ সংখ্যা 18টালৈ বৃদ্ধি কৰে। খেলুৱৈগৰাকীয়ে সম্প্ৰতি এইবাৰৰ বিশ্বকাপত মিৰস্লাভ ক্লোজৰ 2টা গ'ল আৰু লিঅ'নেল মেছিৰ পৰা মাত্ৰ 1টা গ'ল পিছ পৰি আছে। খেলখনৰ 86 মিনিটত আৰ্লিং হালেণ্ডৰ গ'লেৰে শীৰ্ষ 16ত নৰৱেৰ স্থান নিশ্চিত হয়। ইয়াৰ পাছত অহা দেওবাৰে নিশা 16 ৰাউণ্ডত নৰৱে ব্ৰাজিলৰ বিৰুদ্ধে খেলিব। 32 ৰাউণ্ডৰ আন এখন খেলত আজি পুৱা 6:30 বজাৰ পৰা মেক্সিকো চিটিত ইকুৱেডৰৰ বিৰুদ্ধে মেক্সিকোৰ খেল আৰম্ভ হৈছে। আনহাতে ইংলেণ্ডে আজি নিশা ভাৰতীয় সময় অনুসৰি নিশা 9:30 বজাত কংগোৰ বিৰুদ্ধে খেলিব। উল্লেখযোগ্য যে মৰক্কো, পেৰাগুৱে, ব্ৰাজিল আৰু কানাডাই ইতিমধ্যে শীৰ্ষ 16ত প্ৰৱেশ কৰিছে। ভাৰতে আজি চেষ্টাৰ লে ষ্ট্ৰীটৰ ৰিভাৰছাইজ ষ্টেডিয়ামত ইংলেণ্ডৰ বিৰুদ্ধে 5খনীয়া টি20 আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ প্ৰথমখন মেটচ খেলিব। ভাৰতীয় সময় অনুসৰি নিশা 10 বজাৰ পৰা খেলখন আৰম্ভ হ'ব। শ্ৰেয়াৰ্ছ আয়াৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে শেহতীয়া শৃংখলাত আয়াৰলেণ্ডৰ হাতত 2-0ত পৰাস্ত হোৱাৰ পাছত দলটোক উদ্ধাৰৰ চেষ্টা চলাব। আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলা শৃংখলাত প্ৰথমবাৰৰ বাবে ছিনিয়ৰ ইণ্ডিয়ান টীমত অন্তৰ্ভুক্ত হোৱা বৈভৱ সূৰ্যবংশীয়ে আশাব্যঞ্জক প্ৰদৰ্শন কৰিব নোৱাৰাৰ বাবে ইংলেণ্ডৰ বিৰুদ্ধে খেলা শৃংখলাত খেলুৱৈগৰাকীৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব। শৃংখলাৰ দ্বিতীয়খন টি20 শনিবাৰে মানচেষ্টাৰত অনুষ্ঠিত হ'ব। তৃতীয়খন মেচ অহা 7 জুলাইত নটিংহামত অনুষ্ঠিত হ'ব। অহা 11 জুলাইত সমাপ্ত হ'বলগীয়া টি20 শৃংখলাৰ অন্তিম দুখন মেচ ব্ৰিষ্টল আৰু ছাউথহম্পটনত অনুষ্ঠিত হ'ব। ইয়াৰ পিছতেই ODI 3খনীয়া শৃংখলাত ভাৰত পুনৰ ইংলেণ্ডৰ মুখামুখি হ'ব। বাতৰি শেষ হোৱাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। পশ্চিম এশিয়া পরিস্থিতি সন্দৰ্ভত প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে ইরানের রাষ্ট্রপতির সঙ্গে মত বিনিময় করে। চৰকাৰে অত্যাৱশ্যকীয় ইন্ধনজাত সামগ্রীর সীমা শুল্কৰ ওপৰত ৰেহাই অহা 15 জুলাইলৈ বৃদ্ধি কৰিছে। ডোনাৰ মন্ত্রী জ্যোতিরাদিত্য সিন্ধিয়াই ধাৰাষাৰ বৰষুণৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰ্যালোচনা কৰে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নখৰ পৰ্যায়ৰ এখন খেলত ফ্ৰান্সে সুইডেনক পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।
2: এফএমএনৰ 102.7 MHz এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো সুপ্রভাত, যুগুতাইছে অমৃতা কৌৰে।

0: শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই মুকলি কৰিছোঁ আজিৰ সুপ্ৰভাত অনুষ্ঠান। বেকনে কৈছে, পৰিশ্ৰমী আৰু মিতব্যয়ী হোৱা ধনী হ'ব পাৰিবা, সংযত আৰু মিতাচাৰী হোৱা স্বাস্থ্যৱান হ'বা, সকলো কথাতে নিষ্ঠাবান হোৱা সুখী হ'বা। আজি বুধবাৰ, 1948 চনৰ আহাৰ মাহৰ 16 তাৰিখ আৰু ইংৰাজী 2026 চনৰ জুলাই মাহৰ 1 তাৰিখ। আজি পুৱা সূৰ্যোদয়ৰ সময় আছিল 4:38:29 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:15:10। আজি কৃষ্ণা প্ৰতিপদ। প্ৰত্যেক বছৰৰে আজিৰ 1 জুলাই তাৰিখটো ৰাষ্ট্ৰীয় চিকিৎসক দিৱস, নেশ্যনেল ডক্টৰ্ছ ডে হিচাপে পালন কৰা হয়। ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠানৰ আৰম্ভণিতে আজি আমাক কিছু কথা অৱগত কৰিছে চিকিৎসক ডক্টৰ প্ৰাণজিৎ প্ৰাণ বৰুৱাই।
1: ব্যক্তি বা সমাজলৈ আগবঢ়োৱা অৱদানক স্বীকৃতি জনাই চিকিৎসকসকলৰ উদ্দেশ্যে উদযাপন কৰা এক দিৱস হৈছে চিকিৎসক দিৱস। এই দিনটো ৰাষ্ট্ৰভেদে বেলেগ বেলেগ হয় যদিও দিনটোৰ একক বৈশিষ্ট্য আছে, চিকিৎসকসকলক স্বীকৃতি প্ৰদান কৰা হয়। কিছুমান দেশত এই দিৱসটো বন্ধৰ দিন হিচাপে চিহ্নিত কৰা হয় যদিও হিতাধিকাৰীসকলে চিকিৎসকসকলক বা চিকিৎসকসকলৰ বাবে উদযাপন কৰে। ভাৰতৰ বিশিষ্ট চিকিৎসক আৰু পশ্চিমবংগৰ দ্বিতীয়জন মুখ্যমন্ত্ৰী ভাৰত ৰত্ন ডক্টৰ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিনটো অৰ্থাৎ 1 জুলাই তাৰিখটো উদযাপন কৰা হয় চিকিৎসক দিৱস হিচাপে। বিশেষ এই যে 1 জুলাই ডক্টৰ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন আৰু লগতে সেই একেই তাৰিখ তেখেতৰ মৃত্যুদিন, কেৱল চনটো বেলেগ বেলেগ। ভাৰতবৰ্ষত এই বছৰ অৰ্থাৎ 2026 চনৰ ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ থিম হৈছে বিহাইণ্ড দ্য মাস্ক হু হিলছ দ্য হিলাৰ্ছ, অৰ্থাৎ মাস্কৰ আঁৰত চিকিৎসকসকলক কোনে সুস্থ কৰে। এইবাৰৰ থিমটোৱে চিকিৎসকসকলৰ মানসিক আৰু শাৰীৰিক সুস্থতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, কাৰণ চিকিৎসকসকল সুস্থ থাকিলেহে ৰোগীৰ চিকিৎসা সম্ভৱ আৰু তেতিয়াহে এখন সুস্থ সমাজ গঢ়িব পৰা যাব। দীঘলীয়া ডিউটি, ৰোগীৰ চিকিৎসা, ৰোগীৰ মৃত্যু, আইনৰ হেঁচা, সম্বন্ধীয় লোকৰ লগত ভুল বুজাবুজি, এইবোৰে চিকিৎসকসকলৰ ওপৰত তীব্ৰ মানসিক চাপ দিয়ে। সেইবোৰে চিকিৎসকৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পেলায় সহজেই অনুমান কৰিব পাৰি। লগতে সেই প্ৰভাৱে চিকিৎসাৰ ক্ষেত্ৰটোতে জটিলতা আনিব পাৰে। দিনে নিশাই আনক সুস্থ কৰা চিকিৎসকসকলৰ নিজৰ যত্ন কোনে ল'ব? বহু সময়ত দেখা যায় নিজৰ স্বাস্থ্যৰ কথা চিন্তা নকৰি ৰোগী চোৱাত, ৰোগীৰ সেৱাত ব্ৰতী হোৱা

0: চিকিৎসকসকলৰ যত্নৰ প্ৰয়োজন, কিন্তু বাস্তৱত সেয়া দেখা নাযায়। চিকিৎসকসকল কেৱল চিকিৎসাৰ যন্ত্ৰ নহয়, তেওঁলোকৰো ভাগৰ দুখ আছে, পৰিয়াল আছে, নিজৰ বুলিবলৈ এটা মন আছে। গতিকে মানৱীয় দিশটোৰ প্ৰতি লক্ষ্য কৰা অতি দৰকাৰ। চিকিৎসকৰ মানসিক স্বাস্থ্যৰ প্ৰতি সহানুভূতিশীল হোৱাৰ অতি প্ৰয়োজন। চিকিৎসকসকলৰ ত্যাগ, ধৈৰ্য আৰু সেৱাৰ মনোভাৱে হাজাৰ হাজাৰ জীৱন ৰক্ষা কৰিছে। সেয়ে চিকিৎসকসকলো সুস্থ সবল হৈ থকাটো সকলোৱেই বিচাৰে। মাস্কৰ আঁৰৰ হাঁহি দেখা পোৱা নাযায়, কিন্তু সেই হাঁহিৰ বাবেই বহু পৰিয়ালে আজি হাঁহিব পাৰিছে। এবাৰ ভাবি চাওকচোন, যেতিয়া কোনো ৰোগী গভীৰ নিশা বেদনাত ছটফটাই থাকে, প্ৰচণ্ড জ্বৰত থাকে বা এক নতুন জীৱন পৃথিৱীলৈ আহিব ধৰে, তেতিয়া ওচৰত কোন থাকে? এখন মাস্ক পিন্ধা শান্ত কিন্তু দৃঢ় মুখ এখন, এজন চিকিৎসক। কিন্তু সেই চিকিৎসকৰ মনৰ খবৰ কোনে লয়? সেয়ে আজিৰ দিনটো কেৱল ধন্যবাদ দিয়া দিন নহয়, এক প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ দিন। চিকিৎসকক বিশ্বাসত ৰাখিব পাৰিব লাগিব, কাৰণ যি মানুহে আমাৰ বিষ কমায় তেওঁৰ মনৰ স্বাস্থ্যৰ কথাও আমি ভাবিব লাগিব। সকলো চিকিৎসকলৈ, চিকিৎসাকৰ্মীলৈ চিকিৎসক দিৱসৰ আন্তৰিক শুভেচ্ছা জনোৱাৰ লগতে সুস্বাস্থ্য কামনা কৰিলোঁ।
1: ৰাষ্ট্ৰীয় চিকিৎসক দিৱস সম্পৰ্কে আজিৰ অনুষ্ঠানত আমাক কিছু কথা অৱগত কৰিলে যশস্বী চিকিৎসক ডক্টৰ প্ৰাণজিৎ প্ৰাণ বৰুৱাই।

বিশ্বজুৰি ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু বাঁহী বাদনক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত অনন্য অৱদান আগবঢ়োৱা যশস্বী সংগীত শিল্পী হৰিপ্ৰসাদ চৌৰাচীয়া। ছবছৰ বয়সতে তেওঁৰ মাতৃৰ বিয়োগ ঘটিছিল। দেউতাকে তেওঁক মল্লযোদ্ধা হোৱাটো বিচাৰিছিল। চৌৰাচীয়াই অৱশ্যে মল্লযুদ্ধৰ অনুশীলনো কৰিছিল। ইয়াৰ পাছত ক্ৰমে তেওঁৰ মন সংগীতৰ প্ৰতিহে ঢাল খোৱা দেখা যায় আৰু সেয়ে তেওঁ দেউতাকৰ অজ্ঞাতে সংগীত শিকিছিল। 15 বছৰ বয়সৰ পৰাই তেওঁ চুবুৰীয়া ৰাজাৰামৰ পৰা কণ্ঠসংগীত শিকিবলৈ আৰম্ভ কৰে। 1957 চনত তেওঁ উৰিষ্যাৰ কটকৰ অল ইণ্ডিয়া ৰেডিঅ'ত যোগদান কৰে আৰু সুৰকাৰ আৰু পৰিৱেশক হিচাপে কাম কৰে। আকাশবাণীত কাম কৰি থাকোঁতে তেওঁ বাবা আলাউদ্দিন খানৰ কন্যা অন্নপূৰ্ণা দেৱীৰ পৰা সংগীত শিকিবলৈ সুযোগ লাভ কৰিছিল। তেওঁ পূৰ্বতে শিকা সকলোখিনি ত্যাগ কৰাৰ পিছতহে তেওঁ শিকাবলৈ সন্মত হৈছিল। শাস্ত্ৰীয় সংগীতৰ উপৰিও হৰিপ্ৰসাদ চৌৰাচীয়াই শিৱ কুমাৰ শৰ্মাৰ সৈতে লগ লাগি শিৱহৰি নামৰ এটা দল গঠন কৰে। এই যুটীয়ে চিলচিলা আৰু চান্নীকে ধৰি বহু জনপ্ৰিয় চলচ্চিত্ৰৰ সংগীত ৰচনা কৰাৰ লগতে কিছুমান অতি জনপ্ৰিয় গীতৰ সৃষ্টি কৰে। সংগীত জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে হৰিপ্ৰসাদ চৌৰাচীয়াই 1984 চনত সংগীত নাটক একাডেমী বঁটা, 1992 চনত পদ্মভূষণ, 2000 চনত পদ্মবিভূষণ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। এইজন যশস্বী সংগীত শিল্পীৰ জন্ম হৈছিল আজিৰ তাৰিখটোত 1938 চনত।

অসমৰ এগৰাকী যশস্বী পৰিসংখ্যাবিদ জ্যোতিপ্ৰসাদ মেধি। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিজ্ঞান বিভাগৰ অধ্যাপক আছিল। পৰিসংখ্যা বিজ্ঞান সম্পৰ্কীয় তেওঁৰ গৱেষণা আৰু পাঠ্যপুথি সমগ্ৰ বিশ্বৰ পৰিসংখ্যা বিজ্ঞান সমাজৰ মাজত সমাদৃত হৈছে। এইজন পৰিসংখ্যাবিদৰ জন্ম হৈছিল 1924 চনৰ আজিৰ 1 জুলাই তাৰিখটোত।

0: অসমৰ সমাজ আৰু সংস্কৃতিৰ এক আৱেগিক ইতিহাস আকাশবাণী গুৱাহাটী 1948 চনৰ আজিৰে 1 জুলাই তাৰিখটোতে অবিভক্ত অসমৰ ৰাজধানী শ্বিলঙত অল ইণ্ডিয়া ৰেডিঅ'ৰ শ্বিলং গুৱাহাটী কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছিল। এই প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজিৰ অনুষ্ঠানত আমাক কিছু কথা অৱগত কৰিছে আকাশবাণীৰ অৱসৰপ্ৰাপ্ত অনুষ্ঠান কাৰ্যবাহী বিষয়া অশোক ভট্টাচাৰ্যই।
1: 1948 চনৰ 1 জুলাই তাৰিখ অৰ্থাৎ ভাৰতবৰ্ষৰ স্বাধীনতা প্ৰাপ্তিৰ 1 বছৰ সম্পূৰ্ণ হ'বলৈ তেতিয়াও 1.5 মাহ বাকী আৰু সেই সময়তে আৰম্ভ হৈছিল আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰ। অনুষ্ঠান প্ৰচাৰ আৰম্ভ হৈছিল 1 জুলাই তাৰিখে আৰু সেই সময়ত এই কেন্দ্ৰটোক আমি জানিছিলোঁ আকাশবাণী শ্বিলং গুৱাহাটী কেন্দ্ৰৰূপে। আমি সকলোৱে জানো যে সেইখিনি সময়ত অসমৰ বৰ্তমানৰ যিটো ভৌগোলিক পৰিসীমা সেইটো অকণমান বিস্তৃত আছিল। মেঘালয় আছিল অসমৰ ভিতৰত, তেনেকৈ অন্যান্য আমাৰ চুবুৰীয়া ৰাজ্য অসমৰ ভিতৰো আছিল আৰু শ্বিলং আছিল অসমৰ ৰাজধানী। শ্বিলঙৰ এটা ষ্টুডিঅ' আৰু গুৱাহাটীৰ ষ্টুডিঅ', এই দুটাৰ পৰাই আকাশবাণীৰ অনুষ্ঠানসমূহ প্ৰচাৰ আৰম্ভ হৈছিল। আৰু সেই সময়ত প্ৰযুক্তিগত দিশৰ পৰা আজিৰ দৰে ইমান উন্নত ব্যৱস্থা নাছিলে যে আমি সকলো ধৰণে অৰ্থাৎ AFM ট্ৰেন্সমিশ্যন বা অন্যান্য ধৰণৰ আমি সামাজিক মাধ্যমত যেনেকৈ আমি ৰেডিঅ'ক আজি শুনিবলৈ পাওঁ সেইবিলাক তেতিয়া নাছিলে। গতিকে আকাশবাণীৰ প্ৰচাৰণ বুলিলে তেতিয়া মিডিয়াম ৱেভ, শ্বৰ্ট ৱেভ আৰু কোনো কোনো আকাশবাণীৰ কেন্দ্ৰই লং ৱেভতো প্ৰচাৰ কৰিছিল। সমগ্ৰ বিশ্বজুৰি তেতিয়া প্ৰচাৰণৰ এইকেইটাই আছিল ব্যৱস্থা। আৰু সেই আৰম্ভণিয়ে সেইখিনি সময়ত অৰ্থাৎ 1948 চনৰ 1 জুলাই তাৰিখৰ আগলৈ অসমীয়া ভাষাত অনুষ্ঠান প্ৰচাৰৰ যে এটা গুৰুত্ব আছে আৰু সেইটো যে প্ৰয়োজনীয় সেই কথা আকাশবাণী কৰ্তৃপক্ষই উপলব্ধি কৰিছিল। আৰু আকাশবাণী কলিকতা কেন্দ্ৰৰ পৰা অৰ্থাৎ এয়া মই ব্ৰিটিছ যুগৰ কথাই কৈছো, সেইখিনি সময়ত সাপ্তাহিক কাৰ্যসূচী ভিত্তিত অসমীয়া ভাষাত অনুষ্ঠান সীমিত পৰিসৰত অনুষ্ঠান প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছিল। অসমৰ সেইখিনি সময়ৰ বহুত শিল্পীয়ে আকাশবাণী কলিকতা কেন্দ্ৰত গৈ তেওঁলোকৰ অনুষ্ঠান বাণীবদ্ধ কৰিছিল আৰু প্ৰচাৰৰ ব্যৱস্থা কৰিছিল। পিছে সকলো লোকৰ বাবেতো সেইটো সহজসাধ্য নাছিল। আমাৰ গাঁৱে ভূঞে সিঁচৰিত হৈ থকা বিভিন্ন ধৰণৰ শিল্পী, সংগীতৰ শিল্পী হওক, নাটকৰ শিল্পী হওক, সাহিত্যিক হওক, যিসকলৰ ৰচনা বা কথিকা লিখা মানুহেই হওক, যিসকলে আকাশবাণীৰ এটা ব্যাপক মঞ্চত যোগ দিব খোজে তেওঁলোকৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰইহে প্ৰথমবাৰৰ বাবে অনাতাঁৰ মাধ্যমৰ যোগেদি তেওঁলোকৰ সাংস্কৃতিক দিশটো বিকশাই তোলাৰ বাবে সুবিধা আনি দিয়ে। আৰু তেতিয়াৰ পৰাই আৰম্ভণি সেইখিনি সময়ৰ পৰাই সংযোজিত হৈছিল সংগীত বিভাগ, নাটক বিভাগ, সাহিত্য বিভাগ, কথিকা বিভাগ, তেনেকে কৃষক ৰাইজৰ অনুষ্ঠান, গয়া শ্ৰোতাৰ অনুষ্ঠান, মহিলাৰ বাবে বিশেষ অনুষ্ঠান, চেমনীয়াৰ বাবে বিশেষ অনুষ্ঠান, শিশুসকলৰ বাবে অনুষ্ঠান, এই ধৰণৰ অনুষ্ঠানসমূহ তেতিয়াৰ পৰাই প্ৰচাৰৰ ব্যৱস্থা হৈছিল। লগতে সৈন্য বাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানো কিছু পিছতে আৰম্ভ হয়। যেনেকে নহওক, প্ৰাৰম্ভিক সময়ছোৱাত আমাৰ যিহেতু গুৱাহাটীত বা উত্তৰ পূৰ্বাঞ্চলত কেন্দ্ৰ নাছিলে, গতিকে আমাৰ শিল্পীও তেনেকে অনাতাঁৰ শিল্পী বুলিবলৈ বিশেষ নাছিলে। কলিকতা কেন্দ্ৰত যিসকলে অনুষ্ঠান প্ৰচাৰ কৰিছিল সেইসকলে আছিল অনাতাঁৰ শিল্পী। আৰু গুৱাহাটী কেন্দ্ৰই শিল্পীৰ ভাণ্ডাৰ এটা প্ৰস্তুত কৰাৰ বাবে প্ৰথমৰ পৰাই প্ৰচেষ্টা হাতত লৈ বিশেষকৈ পুৰুষোত্তম দাস আৰু অন্যান্য কেইবাগৰাকীও ব্যক্তিৰ আহোপুৰুষাৰ্থ প্ৰচেষ্টাৰ বাবে আকাশবাণী গুৱাহাটীয়ে কম দিনৰ ভিতৰতেই লোকগীত, বৰগীত, আধুনিক গীত আৰু সংগীতৰ বিভিন্ন শাখাত শিল্পীৰ এটা বৃহৎ সমাৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। সেই সময়ত গাঁৱে ভূঞে গৈও কণ্ঠ পৰীক্ষা লোৱাৰ ব্যৱস্থা কৰা হৈছিল আৰু আমাৰ আকাশবাণীৰ বিভিন্ন বিষয়া গৈ গাঁৱে ভূঞে গৈ কণ্ঠ পৰীক্ষা অনুষ্ঠিত কৰিছিল আৰু তাৰ পৰা শিল্পীসকলক আকাশবাণীৰ বাবে মনোনীত কৰিছিল। কিন্তু প্ৰথম অৱস্থাত যিহেতু প্ৰযুক্তিগতভাৱে তেতিয়াও আকাশবাণীৰ ষ্টুডিঅ' বা প্ৰচাৰণৰ যিটো ব্যৱস্থা সেইটো ইমান উন্নত হোৱা নাই, অৰ্থাৎ আজিৰ ধৰণে উন্নত হৈ উঠা নাছিলে, তেতিয়া বহুত প্ৰচাৰণেই আছিল লাইভ বা সজীৱ। অৰ্থাৎ কেন্দ্ৰৰ ষ্টুডিঅ'ৰ পৰা শিল্পীয়ে প্ৰত্যক্ষভাৱে গীত প্ৰচাৰ কৰিছিল আৰু সেই সময়তে মাত্ৰ তাক শুনাৰ ব্যৱস্থা হৈছিল। সেইদৰে মঞ্চত অভিনয় কৰাৰ দৰে আকাশবাণীটো গৈ নাটকৰ শিল্পীয়ে অভিনয় কৰিছিল আৰু সেই অভিনয় সজীৱভাৱে প্ৰচাৰ হৈছিল। অৰ্থাৎ অভিনয় কৰি থকা সময়ছোৱাতেই আকাশবাণীৰ যোগে মানুহে শুনিবলৈ পাইছিল। ৰেকৰ্ডিং বা বাণীবন্ধনৰ প্ৰক্ৰিয়াটো কিছু পিছত আহে, কিন্তু ইমান বছৰৰ পিছতো, ইমান মাধ্যমৰ সৃষ্টি হোৱাৰ পিছতো আকাশবাণীৰ সকলোকেইটা কেন্দ্ৰই আজি যথেষ্ট সংখ্যক শ্ৰোতা আছে আৰু নতুন নতুন শ্ৰোতাৰ সৃষ্টি হৈছে আৰু এই শ্ৰোতাসকলেই আকাশবাণীক জীয়াই ৰাখিছে। বহুজনে সুখায়, বহুজনে হিতায়, এই মন্ত্ৰৰে পৰিচালিত আকাশবাণী আজিও শ্ৰোতাৰ ওচৰত আছে আৰু শ্ৰোতা আছে আমাৰ লগত। গতিকে এই ধাৰা অব্যাহত হৈ থকালৈকে আকাশবাণী বৰ্তি থাকিব মানুহৰ মনৰ মাজত, মানুহৰ নিচেই কাষত।

0: আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজিৰ অনুষ্ঠানত আমাক কিছু কথা অৱগত কৰিলে আকাশবাণীৰ অৱসৰপ্ৰাপ্ত অনুষ্ঠান কাৰ্যবাহী বিষয়া অশোক ভট্টাচাৰ্যই। প্ৰিয় শ্ৰোতা, এইখিনিতে বিশ্বৰ ইতিহাসত আজিৰ দিনটোত ঘটা বিভিন্ন ঘটনাৱলীৰ ওপৰত এবাৰ চকু ফুৰাই চাওঁ আহকচোন। ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়াৰ নাম ষ্টেট বেংক অৱ ইণ্ডিয়া কৰা হৈছিল আজিৰ তাৰিখটোত 1955 চনত। প্ৰত্যেক বছৰৰে জুলাই মাহৰ প্ৰথম সপ্তাহটো অৰ্থাৎ 1 তাৰিখৰ পৰা 7 তাৰিখলৈ বন মহোৎসৱ সপ্তাহ পালন কৰা হয়। আজি বন মহোৎসৱ সপ্তাহৰ প্ৰথম দিন। আজিৰে 1 জুলাই তাৰিখটো প্ৰত্যেক বছৰে আন্তৰ্জাতিক ধেমালি দিৱস ইণ্টাৰনেশ্যনেল যোগ ডে হিচাপেও পালন কৰা হয়। মানুহৰ মাজত হাঁহি ধেমালি আৰু আনন্দৰ প্ৰসাৰ ঘটাই মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰিবলৈ প্ৰয়াস কৰাটোৱেই এই দিৱসৰ মূল উদ্দেশ্য। আহকচোন, এই বিশ্ব হাঁহি দিৱসত আমি সকলোৱে মিলি এক নতুন সংকল্প লওঁ। আমাৰ জীৱনলৈ যিমানেই হতাশা বা কষ্ট নাহক কিয়, আমি হাঁহি হাঁহি তাৰ মুখামুখি হ'ম আৰু জীয়াই থকাৰ হেঁপাহ বুকুত বান্ধি আগুৱাই যাম। আপোনাৰ আজিৰ দিনটো শুভ হওক এই কামনাৰে আজিৰ সুপ্ৰভাত অনুষ্ঠানটিৰ পৰা মই অমৃতা কোৰে ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।
1: সুপ্ৰভাত অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী নগাঁও।
2: আপুনি বাৰু চকুৰ বিভিন্ন সমস্যাত ভুগি আছে নেকি?
3: তেন্তে চিন্তাৰ কোনো কাৰণ নাই। সুস্থ চকু, স্পষ্ট দৃষ্টি, এতিয়াৰে পৰা নগাঁৱত উপলব্ধ চকুৰ উন্নত চিকিৎসাৰ নতুন ঠিকনা অকিউলাছ আই হস্পিটেল।
2: আধুনিক মেচিনেৰে চকু পৰীক্ষা আৰু ফেকো মেচিনেৰে ছানি অপাৰেশ্যনৰ বিশেষ সুবিধা মাত্ৰ 4,000 টকাৰ পৰা।
3: গতিকে এতিয়াৰে পৰা চকুৰ সমস্যাৰ বাবে বহিৰাজ্যলৈ নগৈ চিকিৎসা কৰাওক, স্পষ্টকৈ চাওক, সুন্দৰকৈ জীয়াই থাকক আৰু আজিয়েই বুকিং কৰক
4: অকুলাছ আই হস্পিটেল।
3: খুটিকটীয়া হয়মৰ গাঁও নতুন জি ডি হস্পিটেলৰ বিপৰীতে। যোগাযোগৰ নম্বৰ 6000-6783-83।
2: পুনৰ কৈছো 6000-6783-83।
3: মনত ৰাখিব, প্ৰতি সোমবাৰৰ পৰা দেওবাৰলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে চকুৰ সকলো চিকিৎসা সেৱা উপলব্ধ কেৱল অকুলাছ আই হস্পিটেলত।
1: এই আকাশবাণী নগাঁও এতিয়া আৰম্ভ কৰিছো মূৰ্চনা। আজি মূৰ্চনা অনুষ্ঠানত প্ৰথমে শুনক লতা মংগেশকাৰৰ কণ্ঠত এৰাবাটৰ সুৰ বোলছবিখনৰ এটি গীত।

অনুষ্ঠানত সেয়া আছিল দীপেন বৰুৱা বোলছবি অৰণ্য। শ্ৰোতাই মূৰ্চনা অনুষ্ঠানটি শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ যোগে। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জ, নিউজ অন AIR এপ আৰু AIR ৰেডিঅ' এপৰ যোগেৰেও। ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ 2026 বৰ্ষৰ বাবে সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা, সংস্কৃতি, বিজ্ঞান তথা প্ৰযুক্তিৰ ক্ষেত্ৰত অসাধাৰণ কৃতিত্বক স্বীকৃতি প্ৰদানৰ বাবে মনোনয়ন আহ্বান কৰিছে। 18 বছৰ তলৰ শিশুসকলে 31 জুলাই 2026 ভিতৰত মনোনয়ন দাখিল কৰিব পাৰিব। ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেল https.awards.gov.in জৰিয়তে মনোনয়ন দাখিল কৰিব পাৰিব। মূৰ্চনা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ

মূৰ্ছনা অনুষ্ঠানটিৰ আজিলৈ ইমানতেই অন্ত পৰিল। এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে 8 বজাত সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ, 8:30 সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা, 9:00

0: ভূপেন হাজৰিকাৰ কণ্ঠৰ স্বৰচিত গীতটি শুনিলে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: আমাৰ ডেজাৰ্ট আহি গ'ল, পিছে আমাৰ চেম্পিয়ন অহাই নাই এতিয়ালৈ। বিল ভৰাৰ আগতেতো আহিব নহয়।
6: ঐ ছোৱালীহঁত, কি কৰি আছ?
7: বিললৈ ৰৈ আছো।
6: তোমাৰ কাৰ্ডখন দিয়া না, পিন দিয়া।
8: আৰবিআই কয় যে আপোনাৰ পিন, অ'টিপি, চিভিভি বা ইণ্টাৰনেট বেংকিং পাছৱৰ্ড কাকোৱে নিদিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা ছিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব।
9: হে, এয়া খোৱাৰ চেম্পিয়নশ্বিপ আছিল নেকি?
8: আৰবিআই কয়, জানি লওক, সতৰ্ক হওক।
0: অনুষ্ঠানত এইবাৰৰ শিল্পী ৰাণু বৈশ্য, গীতৰচনা আনন্দ চন্দ্ৰ বৰুৱাৰ, প্ৰযোজনা যজ্ঞ বেজবৰুৱাৰ।

0: আনন্দচন্দ্ৰ বৰুৱাৰ ৰচনাৰে ৰাণু বৈশ্যৰ কণ্ঠৰ গীতটি শুনিলে।
1: আজিতো পাৰ্টি লাগিব। প্ৰথমে চেম্পিয়নৰ লগত চেলফি ল'ম। আইডিয়া, ইয়াতেই পাৰ্টি কৰিম। পিজ্জা পাৰ্টি, ইয়ে তোমাৰ কাৰ্ড আৰু পিন দিয়া। মোৰ কাৰ্ডৰ ডিটেইলছ মই মোৰ নিজেই দি দিম। আৰ বি আয়ে কয় আপোনাৰ পিন, অ'টিপি, চিভিভি বা ইণ্টাৰনেট বেংকিং পাছৱৰ্ড আনৰ লগত শ্বেয়াৰ নকৰিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা ছিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব। বাই গাৰ্লছ, কোনফালে গৈছা? শুনা নাই? ন' শ্বেয়াৰিং। আৰ বি আয়ে কয় জানি লওক, সতৰ্ক হওক।
2: ঊনাশী বছৰত আকাশবাণী গুৱাহাটী।
3: এক জুলাইত প্ৰতিষ্ঠাৰ ঊনাশী বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
4: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
3: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন।
4: উপজা দিনৰ সুবাস
2: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত।
3: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
4: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাসবক সাদৰ আমন্ত্ৰণ জনালোঁ
4: উভতি আহিছো গীতিমালিকা অনুষ্ঠানৰ মাজলৈ অনুষ্ঠানত এইবাৰ শুনোৱা হওক ছাহিৰুদ্দিন আলী আহমেদৰ কথাৰে মনোৰঞ্জন গগৈ আৰু মালবিকা বৰাৰ দ্বৈত কণ্ঠৰীতি গীত প্ৰযোজনা বিপুল বৰুৱাৰ

0: মনোৰঞ্জন গগৈ আৰু মালবিকা বৰাৰ দ্বৈতকণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল চহিৰুদ্দিন আলী আহমেদৰ।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহ'ব কিয়, হোমিঅ'ৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হ'ল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহ'লে টনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: শ্ৰোতাসকলক এইখিনিতে জনাই থওঁ, আজি পুৱা 9:20 আকাশবাণীৰ 79 প্ৰতিষ্ঠা দিৱস উপলক্ষে বিশেষ প্ৰভাতী তৰংগ। আমাৰ আজিৰ অতিথি চেতনা দাস, বিউটি শৰ্মা বৰুৱা, অৱনী বৰা আৰু হীৰকজ্যোতি শৰ্মা। অনুষ্ঠানটি আগবঢ়াব সীমান্ত বাৰ্মাই। শ্ৰোতাসকলে গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক সংগীতা বৰঠাকুৰৰ কণ্ঠৰ এটি গীত, গীতিকাৰ বেণুধৰ কলিতা, প্ৰযোজনা অৱনীৰঞ্জন পাঠকৰ।

0: বেণুধৰ কলিতাৰ গীতৰ কথাৰে সেয়া আছিল সংগীতা বৰঠাকুৰ।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানৰ শেষত শুনাবলৈ লোৱা হৈছে ঋতুপৰ্ণ শৰ্মাৰ কণ্ঠৰীতি গীত। গীতৰ কথা হীৰেণ ভট্টাচাৰ্যৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ বান পৰিস্থিতিৰ পৰ্যালোচনা, কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ অৰুণাচলত বান পৰিস্থিতি পৰিদৰ্শন, ৰাজ্যৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে অসম চৰকাৰে গঠন কৰা মন্ত্ৰীগোটৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীন, সমগ্ৰ দেশতে আজিৰে পৰা বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চয়তা আৰু জীৱিকা অভিযান আইন কাৰ্যকৰী, আকাশবাণী গুৱাহাটীৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উপজা দিনৰ সুবাস শীৰ্ষক অনুষ্ঠান আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ এখন খেলত ছুইডেনৰ বিৰুদ্ধে ফ্ৰান্সৰ 3-0 গলত জয়লাভ। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা। ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কালি ধাৰাষাৰ বৰষুণৰ বাবে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰ্যালোচনা কৰে। সামাজিক মাধ্যমযোগে মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ অঞ্চলসমূহৰ পৰিস্থিতি, উদ্ধাৰ আৰু সাহায্য অভিযান তথা পুনৰ সংস্থাপনৰ বিষয়ে বুজ লয়। জনসাধাৰণৰ জীৱন সুৰক্ষিত কৰাৰ লগতে যথাসম্ভৱ শীঘ্ৰেই ক্ষতিগ্ৰস্ত লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰে সকলো প্ৰকাৰে সহায় আগবঢ়াব বুলি শ্ৰীসিন্ধিয়াই প্ৰকাশ কৰে। তেওঁ লগতে ক্ষতিগ্ৰস্তসকলৰ সুৰক্ষা আৰু কল্যাণ কামনা কৰি শীঘ্ৰেই এই পৰিস্থিতিৰ অৱসান ঘটিব বুলি আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, ছিকিমৰ মুখ্যমন্ত্ৰী পেম সিং টামাং আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী ইয়ুমনাম খেমচান্দ সিঙৰ সৈতেও আলোচনা কৰে। উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ নামনি অঞ্চলত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা শেহতীয়া বানত ৰাজ্যৰ 7খন জিলাৰ 45,000তকৈও অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ জিলাৰ লগতে নামনি, অসমৰ বঙাইগাঁও, চিৰাং, নলবাৰীকে ধৰি মুঠ 7খন জিলাৰ 257খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। ধেমাজি জিলাৰ জোনাই, চিচিবৰগাঁও, গোগামুখ আৰু ধেমাজি ৰাজচক্ৰৰ 176খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমান জিলাখনৰ বান পৰিস্থিতি পূৰ্বতকৈ সামান্য উন্নত হৈছে। জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। ইপিনে চিমেন নৈৰ বাঢ়নী পানীয়ে ক্ষতিগ্ৰস্ত কৰা চিমেন নদীৰ ওপৰত থকা ৰেলৱে দলংখন মেৰামতিৰ কাম অব্যাহত আছে বুলি সাংসদ প্ৰদান বৰুৱাই প্ৰকাশ কৰিছে। তেওঁ কয় যে লক্ষ্ণৌৰ পৰা বিশেষজ্ঞৰ দলে দলংখনৰ মেৰামতিৰ কাম দ্ৰুতগতিত কৰি আছে। বিশেষজ্ঞৰ দলটোৱে দিখাৰী নৈৰ ওপৰত থকা ৰেলৱে দলংখন পৰিদৰ্শন কৰি ইয়াৰ বৰ্তমানৰ অৱস্থা মূল্যায়ন কৰাৰ লগতে প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে। সমগ্ৰ বিষয়টো সন্দৰ্ভত উত্তৰ পূব সীমান্তৰ ৰেলৱে মহাপ্ৰবন্ধকৰ সৈতে যোগাযোগ ৰক্ষা কৰি থকা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে বানৰ মাজতো ধেমাজি জিলাৰ চিচিবৰগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ বিভিন্ন অঞ্চলত শিশুসকলক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা স্বাস্থ্যকৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰে। বোকাখাত সমজিলাৰ ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন অঞ্চল প্লাৱিত হৈছে। অৱশ্যে ৰাষ্ট্ৰীয় উদ্যানখনৰ 10 অঞ্চলসমূহত পানী সুমাইছে যদিও এই পৰ্যন্ত কোনো জটিলতাৰ সৃষ্টি হোৱা নাই। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে যোৰহাট মাজুলী সংযোগী ফেৰীসেৱা বন্ধ ৰখা হৈছে। অৰুণাচলৰ পৰা নামি অহা ঢলে গহপুৰত সৃষ্টি কৰা বান পৰিস্থিতিৰ বুজ ল'বলৈ কালি ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই গহপুৰ ভ্ৰমণ কৰে। মুখ্যমন্ত্ৰীৰ পৰামৰ্শমৰ্মে জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ সৈতে তেওঁ হেলেম আৰু গহপুৰ ৰাজচক্ৰৰ বান আৰু খহনীয়া ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। দুদিনীয়া উত্তৰ পূব ভ্ৰমণসূচীৰে কালি অৰুণাচলত উপস্থিত হোৱা কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি হেলিকপ্টাৰেৰে বান পৰিস্থিতি পৰিদৰ্শন কৰিব। মন্ত্ৰীগৰাকীয়ে কালি অৰুণাচলত বানত ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয়। শ্ৰীচৌহানে ক্ষতিগ্ৰস্ত লোকসকলক কৰা সাক্ষাৎকালত তেওঁলোকক সকলো প্ৰকাৰৰ সহায় আগবঢ়োৱা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ পাছতে অৰুণাচল প্ৰদেশ চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে হোৱা বৈঠকত শ্ৰীচৌহানে বৰ্তমানৰ বান পৰিস্থিতি, সাহায্য, পুনৰ্বাসন ব্যৱস্থা আৰু ভৱিষ্যৎ পদক্ষেপৰ বিষয়ে আলোচনা কৰে। আজি তেওঁ অসম ভ্ৰমণ কৰি ৰাজ্যখনৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সন্ধিয়া গুৱাহাটীত আয়োজিত এখন বৈঠকত জ্যেষ্ঠ বিষয়াসকলৰ পৰা বান ব্যৱস্থাপনা, সাহায্য বিতৰণকে ধৰি বিভিন্ন পৰ্যালোচনা কৰিব। কালি সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে অৰুণাচল আৰু অসমৰ বানত ক্ষতিগ্ৰস্ত লোকসকলক এই কঠিন সময়ৰ সাহসেৰে মোকাবিলা কৰিবলৈ আহ্বান জনায়। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এই সংকটৰ পৰা পৰিত্ৰাণৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ উল্লেখ কৰে।
1: প্ৰাকৃতিক সম্পদা সে ভৰপূৰ আমাৰ প্যাৰা অৰুণাচল, লেকিন প্ৰাকৃতিক আপদা কে কাৰণ আজি তবাহী কে কগাৰ পৰ হে। জগে জগে হম লোক দেখ ৰহে হে, অতিবৃষ্টি, ভাৰী বৰ্ষা কে কাৰণ, লেণ্ড স্লাইড কে কাৰণ ৰাস্তে কট গয়ে হে, ব্ৰিজেছ টুট গয়ে হে, আৰু অভি

0: जैसे हम अपने भाई बहनों से बात कर रहे थे, घर में भी मकान टूट गए, उनमें मलबा भरा हुआ है, घर में रखा सारा सामान बर्बाद हो गया है। किरण जी और मैं मुख्यमंत्री जी के साथ हम लोग प्रधानमंत्री जी के निर्देश पर दिल्ली से आए हैं। नुकसान बहुत भयानक हुआ है, जबरदस्त हुआ है, और जो नुकसान है उसका हम आकलन करेंगे, डैमेजेज का, और आकलन करके संकट इस घड़ी में कैसे केंद्र सरकार भी प्रदेश सरकार के माध्यम से अपनी जनता की पूरी मदद करे उसका प्रयास करेंगे। हम कोई कसर नहीं छोड़ेंगे। तो जिस तरह का नुकसान हुआ है उसकी भरपाई करेंगे। मकान अगर कच्चे हैं, टूटे हैं, तो भी उनको सहायता के लिए राशि दी जाएगी।
1: শোণিতপুৰ জিলাৰ ব্ৰহ্মপুত্ৰৰ চৰ অঞ্চলত বাস কৰা লোকসকলৰ বাবে নৌকা স্বাস্থ্যসেৱাৰ দলে প্ৰতিমাহে নৌকা ক্লিনিক স্থাপন কৰি 18টাকৈ স্বাস্থ্য শিবিৰ মুকলি কৰি আহিছে। ইয়াৰ জৰিয়তে গাইটাপু, বিন্দেটাপু, ফৰচে, তিনিটিকিয়া, পশ্চিম লালটাপুকে ধৰি চৰ অঞ্চলৰ মুঠ 13খন গাঁৱৰ ৰাইজে স্বাস্থ্যসেৱা লাভ কৰিছে। এই নৌকা ক্লিনিকত এগৰাকী চিকিৎসা বিষয়া, এগৰাকী ANM, এজন ফাৰ্মাচিষ্ট, এজন পৰীক্ষাগাৰ কৰ্মী আৰু অন্যান্য সহকাৰী স্বাস্থ্যকৰ্মীয়ে নিৰন্তৰ সেৱা আগবঢ়াই আছে। তেওঁলোকে প্ৰসূতি আৰু শিশুৰ স্বাস্থ্য পৰীক্ষা আৰু প্ৰতিষেধক প্ৰদান কৰাৰ লগতে ঋতুভিত্তিক ৰোগ প্ৰতিৰোধৰ বাবে সজাগতা সভাও অনুষ্ঠিত কৰি আহিছে। ৰাজ্যৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে অসম চৰকাৰে গঠন কৰা মন্ত্ৰীগোটে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা প্ৰতিবেদন বিবেচনাধীন হৈ আছে বুলি কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে প্ৰকাশ কৰিছে। কালি কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত ৰাজ্যৰ জনজাতি পৰিক্ৰমা বিভাগৰ কাম কাজ পৰ্যালোচনা কৰাৰ পাছত মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে। এই বৈঠকত ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে। বৈঠকত একলব্য আদৰ্শ আৱাসিক বিদ্যালয় সংবিধান 275 এক নম্বৰ অনুচ্ছেদৰ অধীনত অনুদান, ধৰ্তী আবা জনজাতীয় গ্ৰাম্য উৎকৰ্ষ অভিযান আৰু প্ৰধানমন্ত্ৰী বন্ধন যোজনাৰ অধীনত কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয়। এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আঁচনিসমূহ ৰূপায়ণৰ বাবে বিভিন্ন পৰামৰ্শ দিয়ে। এই বৈঠকত ৰাজ্যত জনজাতি ঐতিহ্য সংগ্ৰহালয় স্থাপনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে। সমগ্ৰ দেশতে আজিৰে পৰা বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চয়তা আৰু জীৱিকা অভিযান অৰ্থাৎ VBG ৰামজী আইন কাৰ্যকৰী হৈছে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই আইনৰ অধীনত প্ৰতিটো বৰ্ষত 125 দিনৰ নিয়োগ নিশ্চিতি প্ৰদান কৰা হ'ব। ইয়াৰ দ্বাৰা গ্ৰামীণ ভাৰত শক্তিশালী কৰাৰ পথ প্ৰশস্ত হ'ব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে চলিত বিত্তীয় বৰ্ষত 95,692 কোটি টকা ধাৰ্য কৰা হৈছে। এই সন্দৰ্ভত কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে নতুন ব্যৱস্থাৰ অধীনত গ্ৰামাঞ্চলৰ কোনো কৰ্মীয়ে এদিনৰ বাবেও কৰ্মহীন হৈ থাকিব নালাগিব। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সহযোগত এই পদক্ষেপ কাৰ্যকৰী কৰাৰ বাবে সকলো প্ৰশাসনীয়, বিত্তীয় আৰু কাৰিকৰী প্ৰস্তুতি সম্পূৰ্ণ কৰা বুলিও মন্ত্ৰীগৰাকীয়ে কয়। উল্লেখযোগ্য যে VBG ৰামজী আইন 2005 চনৰ মহাত্মা গান্ধী গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আইনৰ ঠাইত গ্ৰামাঞ্চলত নিয়োগ সৃষ্টিৰ বাবে কাৰ্যকৰী কৰা হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আজি প্ৰতিষ্ঠা দিৱস। কেন্দ্ৰটোৱে আজি প্ৰতিষ্ঠাৰ 79 বৰ্ষত পদাৰ্পণ কৰিছে। 1948 চনৰ 1 জুলাইত আকাশবাণী শ্বিলং গুৱাহাটী কেন্দ্ৰ স্থাপন কৰা হৈছিল। এই কেন্দ্ৰৰ জৰিয়তে অসমত অনাতাঁৰ সেৱাৰ প্ৰচাৰ আৰম্ভ হয়। এই কেন্দ্ৰৰ প্ৰথমগৰাকী সঞ্চালক আছিল মিছ মেহৰা মাছানী। কেন্দ্ৰটোৰ প্ৰতিষ্ঠাকালৰে পৰা জড়িত উবেইদুল লতিফ বৰুৱা, কমল নাৰায়ণ চৌধুৰী, পুৰুষোত্তম দাস আদি ব্যক্তিসকলে অসমত অনাতাঁৰ সেৱাৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাইছিল। পৰৱৰ্তী সময়ত ফণী তালুকদাৰ, বীৰেণ ফুকন, সাহিত্যিক ছৈয়দ আব্দুল মালিক, ডঃ মহেশ্বৰ নেওগ, পদ্ম বৰকটকী, মহেন্দ্ৰ বৰঠাকুৰ, দুৰ্গেশ্বৰ বৰঠাকুৰ, ডঃ ভূপেন হাজৰিকা, খগেন মহন্ত, লুৎফুৰ ৰহমান, নীলু চক্ৰৱৰ্তী, আৰতী দাস বৈৰাগী, অৱন বৰপূজাৰী, নীৰেণ বৰুৱা আদিৰ দৰে অনেক গুণী, জ্ঞানী, চিন্তাশীল আৰু দূৰদৰ্শী লোকসকলে আকাশবাণীৰ বিভিন্ন অনুষ্ঠান আৰু বাতৰি শ্ৰোতাৰ বাবে জনপ্ৰিয় কৰি তোলে। আকাশবাণীৰ এই জনপ্ৰিয়তাৰ ধাৰা অব্যাহত ৰাখি বৰ্তমান কৰ্মৰত বিষয়া কৰ্মচাৰীসকলেও নিতৌ শ্ৰোতাৰ উপযোগী ন অনুষ্ঠান প্ৰচাৰ কৰি আহিছে। প্ৰতিষ্ঠা দিৱসৰ এই শুভক্ষণত কেন্দ্ৰটোৰ মুৰববী তথা উপসঞ্চালক প্ৰধান ৰবীন বৰুৱে এইদৰে কয়।
2: নমস্কাৰ, আজি আকাশবাণী গুৱাহাটীৰ 79তম প্ৰতিষ্ঠা দিৱস। এই উপলক্ষে মই আকাশবাণীৰ বৰ্তমান আৰু অতীতৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত থকা সমূহ বিষয়া কৰ্মচাৰীলৈ অভিনন্দন জ্ঞাপন কৰিলোঁ। এই জন্মদিন উলহ মালহেৰে উদযাপন কৰিবলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আকাশবাণী গুৱাহাটীয়ে এখনি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে। এই উদযাপন আজি সন্ধিয়া 6:30ৰ পৰা আৰম্ভ হ'ব। মই সকলো শ্ৰোতাকে এই অনুষ্ঠানলৈ সাদৰেৰে নিমন্ত্ৰণ জনালোঁ। ধন্যবাদ।
1: আকাশবাণী গুৱাহাটীৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত উপজা দিনৰ সুবাস শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত নন্দিতা শৰ্মাৰ লঘু শাস্ত্ৰীয় সংগীত, সুভেশ বসুৰ হাৱাইয়ান গীটাৰত লঘু সংগীতৰ সুৰ আৰু মঞ্জুষ্ণা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীতৰ লগতে আকাশবাণী গুৱাহাটীৰ পূৰ্বে প্ৰকাশিত আকাশী আলোচনীখনৰ নিৰ্বাচিত লেখাৰ সংকলন উন্মোচন কৰা হ'ব। এই অনুষ্ঠানতে আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰা ই মেগাজিনখনো উন্মোচন কৰা হ'ব। ইফালে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰত আকাশী স্পন্দন নামৰ আকাশবাণীৰ প্ৰাচীৰ পত্ৰিকাখনো উন্মোচন কৰা হ'ব। দিনজোৰা কাৰ্যসূচীৰে আজি গোৱালপাৰা জিলা দিৱস পালন কৰিবলৈ লোৱা হৈছে। বিগত 5 বছৰ ধৰি জিলা প্ৰশাসনে এই দিনটোতে গোৱালপাৰা জিলা দিৱস পালন কৰি আহিছে। উল্লেখযোগ্য যে 1983 চনৰ 1 জুলাইত অবিভক্ত গোৱালপাৰা জিলাৰ পৰা 3খন পৃথক জিলা ধুবুৰী, কোকৰাঝাৰ আৰু গোৱালপাৰা গঠন কৰা হৈছিল। ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি বিগত 5 বছৰৰ পৰা 1 জুলাইৰ এই দিনটোতে গোৱালপাৰা জিলা দিৱস উদযাপন কৰা হৈছে। আজিৰ কাৰ্যসূচী সন্দৰ্ভত আয়ুক্ত প্ৰদীপ টিমুঙে এইদৰে কয়।
3: জিলা দিৱসৰ যি প্ৰথম কাৰ্যসূচী ইতিমধ্যে আমি শেষ কৰিছোঁ। আমি ভালুকডুবিৰ চাকিট হাউচ, নিউ চাকিট হাউচৰ পৰা আমি আমাৰ জিলা আয়ুক্তৰ কাৰ্যালয়লৈকে আমি এটা দৌৰ বা ফান ৱক এটা আমি এটা অৰ্গেনাইজ কৰিছোঁ। উঠি অহা নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে তেওঁলোকে দৌৰ কৰিছে, জ্যেষ্ঠ যিখিনি আছে আমাৰ বয়সীয়া তেওঁলোকে খোজকাঢ়িছে, তেনেকৈ যথেষ্ট সংখ্যক লোক, প্ৰায় 200-300 বেছিয়ে হ'ব চাগে মানুহ, ল'ৰা ছোৱালী, তেওঁলোকে আহি যোগদান কৰিছে। মই সকলোকে ধন্যবাদ জনাইছো।
1: ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাৰ্ষ্ট ট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শাহিদ চান হক আৰু নন্দিতা দত্তৰ সাক্ষ্য গ্ৰহণ কৰিব। আদালতে কাইলৈ বিষ্ণু শৰ্মা, অংশুমান বৈশ্য আৰু অজিত ৰাজবংশীৰ সাক্ষ্য ল'ব। ইপিনে অভিযুক্ত শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই অভিনেতা ৰবি শৰ্মাক সোধা পোছা কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। অহা 3 জুলাইত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই অভিনেতাগৰাকীক পুনৰ জেৰা কৰিব। ফিফা বিশ্বকাপ ফুটবলত নকআউট পৰ্যায়ৰ এখন খেলত আজি পুৱা নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত ফ্ৰান্সে ছুইডেনক 3-0 পৰাস্ত কৰি 16 ৰাউণ্ডত প্ৰৱেশ কৰে। খেলখনত এমবাপে 2 গ'ল দি এইবাৰৰ বিশ্বকাপত নিজৰ গ'লৰ সংখ্যা 18টালৈ বৃদ্ধি কৰে। খেলুৱৈগৰাকীয়ে সম্প্ৰতি এইবাৰৰ বিশ্বকাপত মিৰোস্লাভ ক্লোজৰ 2 গ'ল আৰু লিঅ'নেল মেছিৰ পৰা মাত্ৰ 1 গ'ল পিছ পৰি আছে। খেলখনৰ 86 মিনিটত আৰ্লিং হালেণ্ডৰ গ'লৰ জৰিয়তে শীৰ্ষ 16ত নৰৱেৰ স্থান নিশ্চিত হয়। ইয়াৰ পাছত অহা দেওবাৰে নিশা 16 ৰাউণ্ডত নৰৱে ব্ৰাজিলৰ বিৰুদ্ধে খেলিব। ইকুৱেডৰ আৰু মেক্সিকোৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাৰ আন এখন খেলত আজি মেক্সিকো 2-0 আগবাঢ়ি আছে। আনহাতে ইংলেণ্ডে আজি নিশা ভাৰতীয় সময় অনুসৰি 9:30 কংগোৰ বিৰুদ্ধে খেলিব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
4: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। চোৰাং সোণৰ সৰবৰাহৰ বিৰুদ্ধে অব্যাহত থকা অভিযানৰ মাজতেই কালি গুৱাহাটীত বৃহৎ পৰিমাণৰ সোণ জব্দ কৰা হয়। খাৰঘুলি অঞ্চলৰ পৰা প্ৰায় 38 কিলোগ্ৰাম সোণসহ আৰক্ষীয়ে এজনক গ্ৰেপ্তাৰ কৰিছে। জব্দ কৰা সোণখিনিৰ বজাৰ মূল্য প্ৰায় 54 কোটি টকা বুলি প্ৰাথমিকভাৱে অনুমান কৰা হৈছে। এই বাতৰিটোৱে আজি অন্যান্য কাকতসমূহৰ লগতে নিয়মীয়া বাৰ্তা, দৈনিক অগ্ৰদূত, অসমীয়া খবৰ, অসমীয়া প্ৰতিদিন আদি কাকতৰ প্ৰথম পৃষ্ঠাত শিৰোনাম দখল কৰিছে। গুৱাহাটীৰ কইনাধৰাত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে অসম চৰকাৰৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সৈতে কালি 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। দৈনিক জনমভূমি কাকতে এই বাতৰিটোক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰূপে পৰিৱেশন কৰিছে। 1901 চনৰ পৰা বৰ্তমান পৰ্যন্ত জুন মাহত এইবেলি সৰ্বনিম্ন বৰষুণ হৈছে বুলি দি আছাম ট্ৰিবিউন কাকতে এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
1: বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ বান পৰিস্থিতিৰ পৰ্যালোচনা, কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ অৰুণাচলত বান পৰিস্থিতি পৰিদৰ্শন, ৰাজ্যৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে অসম চৰকাৰে গঠন কৰা মন্ত্ৰী গোটৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীন, আকাশবাণী গুৱাহাটীৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উপজা দিনৰ সুবাস শীৰ্ষক অনুষ্ঠান আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ৰ এখন খেলত ছুইডেনৰ বিৰুদ্ধে ফ্ৰান্সৰ 3-0 জয়লাভ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: জিলার রেহরু।
1: নমস্কার, জিলার রেহরূপত আজি যাওঁ আহক ধেমাজি জিলালৈ। আমাৰ সংবাদদাতা হৰেন্দ্ৰনাথ শৰ্মাৰ পৰা জানো আহক ধেমাজি জিলাৰ ৰেহৰূপ। ধেমাজি জিলাত অচিৰেই দেখা যাব সহস্ৰাধিক মহিলা ৰাজমিস্ত্ৰী। ইতিমধ্যে লক্ষ্মী মিস্ত্ৰী নামেৰে নামকৰণ কৰা ধেমাজিৰ 1000 মহিলা ৰাজমিস্ত্ৰীক প্ৰশিক্ষণ দি সাজু কৰি তোলা হৈছে গৃহ নিৰ্মাণৰ মিস্ত্ৰী কামৰ বাবে। এই সন্দৰ্ভত অধিক জনাইছে আমাৰ সংবাদদাতাই।
2: ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিয়ে মহিলা সবলীকৰণৰ ক্ষেত্ৰত নতুন নতুন পথৰ সন্ধান দিয়াৰ সময়তে ধেমাজি জিলাত শেহতীয়াকৈ 1000 মহিলাই ৰাজমিস্ত্ৰীৰ প্ৰশিক্ষণ গ্ৰহণ কৰি লক্ষ্মী মিস্ত্ৰী নামেৰে আত্মপ্ৰকাশ কৰিবৰ বাবে সাজু হৈ উঠিছে। অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ অভিলাষী আঁচনি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ইতিমধ্যে জিলাখনৰ 6টা উন্নয়ন খণ্ডৰ সকলোবোৰ পঞ্চায়ত সামৰি গ্ৰাম্য মহিলাসকলক লক্ষ্মী মিস্ত্ৰী ৰূপে প্ৰতিষ্ঠিত কৰাৰ বাবে 53 দিনীয়া বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। ইতিমধ্যে জিলাখনৰ মাছখোৱা, বৰদলনি আৰু ধেমাজি উন্নয়ন খণ্ডত এই প্ৰশিক্ষণ প্ৰায় সম্পূৰ্ণ হৈছে আৰু ইয়াৰ জৰিয়তে 1000 গৰাকী দক্ষতা সম্পন্ন লক্ষ্মী মিস্ত্ৰী গৃহ নিৰ্মাণৰ পকী কাম কৰিবৰ বাবে সাজু হৈ উঠিছে। বিভাগীয় সূত্ৰই জনোৱা অনুসৰি শীঘ্ৰে জিলাখনৰ আন 3টা পঞ্চায়ত কৰ্মে চিমেন, চিচি টঙানি, চিচি বৰগাঁও আৰু মুকুংচেলেক উন্নয়ন খণ্ডত লক্ষ্মী মিস্ত্ৰীৰ প্ৰশিক্ষণ আৰম্ভ হ'ব। ভাৰত চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ে দায়িত্ব প্ৰদান কৰা মহাৰাষ্ট্ৰৰ এটা প্ৰতিষ্ঠানে ৰুৱেল মেচন ট্ৰেইনিং মিছনৰ অধীনত গ্ৰাম্য মহিলাসকলক ৰাজমিস্ত্ৰীৰ প্ৰশিক্ষণ প্ৰদান কৰিছে। উল্লেখ্য, অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ দ্বাৰা আৰম্ভ কৰা এই বিশেষ আঁচনিখনে 2025 চনৰ 17 মে'ত গুৱাহাটীত কেন্দ্ৰীয় গ্ৰাম্য উন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছিল।
1: ধেমাজিৰ এটা বিশেষ অঞ্চল, কেৱল ক্ৰীড়াৰ বাবেই ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠা এই অঞ্চলটোৰ পৰাই ওলাই আহিছে ভালে সংখ্যক প্ৰতিভাসম্পন্ন সুদক্ষ খেলুৱৈ। ধেমাজিৰ লগতে ৰাজ্য তথা দেশৰ গৌৰৱ উজ্বলাই তোলা বাটঘৰীয়া অঞ্চলৰ ক্ৰীড়াৰ পৰিৱেশ সন্দৰ্ভত অধিক জনাইছে আমাৰ সংবাদদাতাই।
2: ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভালে সংখ্যক সুদক্ষ খেলুৱৈ উপহাৰ দিবলৈ সক্ষম হোৱা ধেমাজি জিলাৰ এটা বিশেষ অঞ্চল হৈছে বাটঘৰীয়া। অঞ্চলটোৰ সুদীৰ্ঘদিন ক্ৰীড়াৰ অনুকূল পৰিৱেশ, চৰ্চা আৰু অনুশীলন অব্যাহত থকাৰ বাবেই ভাৰ উত্তোলন, যোগাসন, ফুটবল, ভলীবল, টাইকোৱাণ্ডো, কাৰাটে আদি প্ৰায়বোৰ খেলতে বাটঘৰীয়া অঞ্চলটোৰ খেলুৱৈয়ে আজিও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিবলৈ সক্ষম হৈছে। কেৱল ক্ৰীড়াৰ বাবেই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা বাটঘৰীয়া অঞ্চলটোৰ পৰাই ধেমাজিত সুদক্ষ খেলুৱৈৰ সৃষ্টি হৈছে আৰু সময়ে সময়ে এইসকল খেলুৱৈয়ে ৰাজ্য তথা দেশক প্ৰতিনিধিত্ব কৰাৰো সুযোগ লাভ কৰিছে। ভাৰ উত্তোলনত বৰ্তমানলৈকে বাটঘৰীয়া অঞ্চলৰ পৰা গৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পদক লাভ কৰিছে পাপুল চাংমাই, ৰেখামণি গগৈ, পম্পী শইকীয়া, মনালিছা সোণোৱাল, দীতিমণি সোণোৱাল আৰু পঞ্চমী সোণোৱালকে ধৰি মুঠ 6গৰাকীকৈ সুযোগ্য খেলুৱৈয়ে। তদুপৰি অঞ্চলটোৰ ভালেসংখ্যক ভাৰ উত্তোলন খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত পদক অৰ্জন কৰি ৰাজ্য তথা জিলাখনলৈ সুনাম কঢ়িয়াইছে। ভাৰ উত্তোলন ক্ৰীড়াৰ লগতে টাইকোৱাণ্ডোটো উজলি উঠিছে বাটঘৰীয়া অঞ্চলৰ খেলুৱৈ। অঞ্চলটোৰ টাইকোৱাণ্ডো খেলুৱৈ পদুম সোণোৱাল আৰু বিপুল সোণোৱালে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰি সফলতা অৰ্জন কৰিছে। তদুপৰি টাইকোৱাণ্ডোত 5গৰাকী খেলুৱৈয়ে বৰ্তমানলৈকে ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ ক্ৰীড়াশৈলী প্ৰদৰ্শন কৰিবলৈ সুযোগ পাইছে। একেদৰে যোগাসন ক্ৰীড়াত অঞ্চলটোৰ 5গৰাকী খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰিছে। বাটঘৰীয়া অঞ্চলৰ আঞ্চলিক ক্ৰীড়া সংঘই ক্ৰীড়া উত্তোলনৰ ক্ষেত্ৰত গ্ৰহণ কৰা অনুকূল পৰিৱেশৰ বাবেই আজি অঞ্চলটোৰ খেলুৱৈসকল আগবাঢ়ি যোৱাত সফল হৈছে। সীমিত ক্ৰীড়া আন্তঃগাঁথনিৰ মাজতে বাটঘৰীয়া অঞ্চলত নিত্য নতুন খেলুৱৈয়ে আজি ৰাজ্য তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰত নিজৰ যোগ্যতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।
1: ধেমাজিৰ আৰ্থসামাজিক সংগঠন ভোগ জৰাই 2017 চনৰ পৰাই ধেমাজিত সমাজ জীৱনৰ প্ৰতি অলেখ অৱদান আগবঢ়োৱা ব্যক্তি তথা প্ৰতিষ্ঠানসমূহক সন্মান আৰু স্বীকৃতি প্ৰদান কৰি আহিছে। অসমৰ বিশিষ্ট সাহিত্যিক লেখিকা নিবেদিতা বৰা সন্দিকৈলৈ এইবাৰ ভোগ জৰাই আগবঢ়াইছে জীয়াঢল উপত্যকা বঁটা। এই সন্দৰ্ভত অধিক জনাইছে আমাৰ সংবাদদাতাই।
2: ধেমাজিৰ আৰ্থসামাজিক সংগঠন ভোগ জৰাইৰ উদ্যোগত মাছখোৱা প্ৰেছ ক্লাব আৰু মাছখোৱা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ সহযোগত যোৱা 20 জুনত মাছখোৱা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হয় জীয়াঢল উপত্যকা বঁটা প্ৰদান অনুষ্ঠান। অনুষ্ঠানত এইবাৰ অসমৰ বিশিষ্ট সাহিত্যিক লেখিকা নিবেদিতা বৰা সন্দিকৈ এই বছৰৰ জীয়াঢল উপত্যকা বঁটা প্ৰদান কৰা হয়। অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰাৰ ক্ষেত্ৰত তেওঁ অনন্য অৱদান, সুদীৰ্ঘ সাধনা আৰু সৃষ্টিশীল কৃতিত্বৰ স্বীকৃতিস্বৰূপে ভোগ জৰাই সাহিত্যিকগৰাকীলৈ এই বছৰৰ এই সন্মান প্ৰদান কৰে।
1: জিলাৰ ৰেহৰূপৰ বাবে আজিলৈ নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। কাইলৈ পুৱা 9:15 লৈ আহিম আন এখন জিলাৰ ৰেহৰূপ। নমস্কাৰ।
3: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি
0: ধেমাজি জিলাৰ এই ৰূপ শুনিলে। আমাৰ সৈতে আছিল সংবাদদাতা মহেন্দ্ৰনাথ শৰ্মা।
3: শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা আৰু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে এফএম বেণ্ডৰ 102.7 মেগাহাৰ্জ, নিউজ অন এআইআৰ এপ আৰু এআই ৰেডিঅ' এপৰ যোগেৰেও। এতিয়া আগবঢ়াইছোঁ ৰজিতা ভৰালীৰ কণ্ঠত দুটি লোকগীত।

শ্ৰোতা ইমান পৰে ৰজিতা ভঁৰালীৰ কণ্ঠত দুটি লোকগীত শুনিলে। এয়া আকাশবাণী নগাঁও। এতিয়া আৰম্ভ কৰিছোঁ পত্ৰযোগে কৰা অনুৰোধৰ গীতৰ অনুষ্ঠান সাতসৰী। আজি সাতসৰী অনুষ্ঠানত প্ৰথমেই শুনক জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত। গীতটি শুনিবলৈ আমালৈ অনুৰোধ কৰিছে ঢিং ডুমডুমীয়াৰ পৰা মৃদুল নাথ, খুটিকটীয়াৰ পৰা মনোৰাজ খোৱা আৰু বেবেজিয়াৰ পৰা জয়ন্ত শইকীয়াই।

বাৰপূজীয়াৰ পৰা অনুপজ্যোতি লাহন, জুৰিজ্যোতি লাহন আৰু মূৰ্চনা লাহন, খেতালিৰ পৰা থুলেশ্বৰ মেধি, প্ৰিয়ংকা মেধি আৰু পৰিস্মিতা মেধিয়ে শুনিব বিচাৰিছে। যশপাল সিঙৰ কণ্ঠত গীত গাতাচ্ছাল বোল ছবিখনৰ এই গীতটি।

এইবাৰ শুনক কিশোৰ কুমাৰ আৰু লতা মংগেশকাৰৰ কণ্ঠত আপ কি কসম বুল ছবিখনৰ এটি গীত, আৰু গীতটি শুনিবলৈ আমালৈ অনুৰোধ কৰিছে গোলাঘাট মিছামৰাৰ পৰা অজিত শৰ্মা, মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘৰ পৰা ক্ষীৰপ্ৰভা আৰু টিনাৰাণীয়ে।

অনুষ্ঠানত সেয়া আছিল মধুমতী গোস্বামী বোলছবি মন মন্দিৰ, আৰু গীতটি শুনিবলৈ আমালৈ অনুৰোধ কৰিছিল মৰিগাঁও দাপনিবৰীৰ পৰা সুৰজ ইংটিয়ে। শ্ৰোতাই সাতসৰী অনুষ্ঠানটি শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা, আৰু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 মেগাহাৰ্জ, নিউজ অন AIR এপ আৰু AIR ৰেডিঅ' এপৰ যোগেৰেও। এইবাৰ শুনাবলৈ লৈছোঁ জয়ন্ত হাজৰিকাৰ কণ্ঠৰ এটি গীত। গীতটি শুনিবলৈ অনুৰোধ কৰিছে জাজৰী বগৰীগুৰিৰ পৰা স্পন্দন পলাশ আৰু কুজিডাহৰ পৰা চন্দ্ৰজিৎ দাসে।

অনুষ্ঠানৰ শেষত সেয়া আছিল লতা মংগেশকাৰ আৰু মনমোহন সিং বোলছবি ৱাপিছ। গীতটি শুনিবলৈ আমালৈ অনুৰোধ কৰিছিল টাউন তেলিয়াগাঁৱৰ পৰা ববিতা শইকীয়াই। সাতসৰী অনুষ্ঠানটিৰ আজিলৈ ইমানতেই অন্ত পৰিল। যিসকল শ্ৰোতাই সামাজিক মাধ্যমৰ যোগেদি আমাৰ সাতসৰী অনুষ্ঠানৰ বাবে গীতৰ অনুৰোধ কৰিছে, আমি পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ সেই গীতসমূহ শুনাবলৈ আমি চেষ্টা কৰিম। FMNৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। আমাৰ পৰৱৰ্তী অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।

আকাশবাণী নগাঁও কেন্দ্রৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। নতুনকৈ প্ৰকাশিত গ্ৰন্থ, কবিতা পুথি, গীতৰ সংকলন।

0: আজিৰ ৰাইজৰ প্ৰজ্বলিত আকাশবাণী এই অনুষ্ঠানত মৰিগাঁও জিলাৰ কাছধৰা প্ৰাথমিক বিদ্যালয় আৰু জৰাবাৰী নেহেৰু প্ৰাথমিক বিদ্যালয়ৰ কথা বতৰা প্ৰচাৰ কৰিবলৈ লোৱা হৈছে। এয়া আমি প্ৰথমে উপস্থিত হৈছোঁ মৰিগাঁও জিলাৰ কাছধৰা প্ৰাথমিক বিদ্যালয়ত। মৰিগাঁও জিলাৰ কাছধৰা প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈছোঁ আৰু এই বিদ্যালয়ত যিহেতু আজি পাঠদান চলি আছে, এক বিশেষ পাঠদান, চৰকাৰৰ নিৰ্দেশ মৰ্মে আজি এই বিদ্যালয়ত পৰম্পৰাগত খেল ধেমালিৰ ওপৰত তেখেতসকলে পাঠদান কৰিবলৈ লৈছে। আজি 27 মে'ত আমি উপস্থিত হৈছোঁ। এয়া চৰকাৰী নিৰ্দেশনা। কেনেধৰণৰ পৰম্পৰাগত খেল ধেমালিনো আজি তেখেতসকলে পাঠদান কৰিবলৈ লৈছে আমিও শিকোঁ আৰু আপোনালোকেও দুটা কথা জানিব পাৰিব। প্ৰথমে আমি চিনাকি হওঁ, আপোনাৰ নামটো?
1: নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰকাশ দাস, কাছধৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক।
0: হয়, আৰু আপুনি?
2: নমস্কাৰ, মোৰ নাম শ্ৰী দলি গতকী, মই কাছধৰা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী।
0: আৰু এগৰাকী আছে?
3: নমস্কাৰ, মোৰ নাম প্ৰিয়ংকা দাস, মই কাছধৰা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী।
0: আৰু ইয়াতে থকা ৰান্ধনীগৰাকীকো পাইছোঁ, বাইদেউ আপোনাৰ নামটো?
4: নমস্কাৰ, শ্ৰী ৰূপজ্যোতি দাস।
0: ৰূপজ্যোতি দাস, হয়। মই প্ৰধান শিক্ষকৰ কাষলৈ গ'লোঁ। আপুনি, আমি আহোঁতে আজি আকাশবাণীৰ পৰা আপুনি ক'লে যে আজি ট্ৰেডিশ্যনেল গেমৰ ওপৰত আপোনালোকে পাঠদান কৰিব, কি শিকাইছে, তাৰমানে কেনেকৈ কথা ক'বলৈ গৈছে আপোনালোকে?
1: খেল ধেমালি বুলি ক'বলৈ হ'লে আমাৰ বৰ্তমান সময়ত ল'ৰা ছোৱালীবোৰে যিবোৰ পৰম্পৰাগত খেল ধেমালি আছে, সেই খেল ধেমালিৰ পৰা কিছুমান আঁতৰি অহা দেখা গৈছে। যেনে ল'ৰা ছোৱালীবোৰ সচৰাচৰ মোবাইলত ব্যস্ত হৈ থাকে, যিকোনো ধৰক ল'ৰা ছোৱালীৰ মাজত ওতঃপ্ৰোতভাৱে জড়িত হৈ, আগতে যেনেকৈ আমি খেল ধেমালি খেলিছিলোঁ, উমলিছিলোঁ, সেইবিলাক বৰ্তমান কিবা নাইকিয়া হৈ যোৱাৰ নিচিনা হৈ গৈছে। গতিকে চৰকাৰেও এটা পদক্ষেপ গ্ৰীষ্মকালীন শিবিৰত লগত জড়িত কৰি আমাৰ গ্ৰীষ্মকালীন বন্ধৰ আগে আগে আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী আগবঢ়াইছিল বিভাগীয় ফালৰ পৰা। তাৰ লগতে মানে এটা হেৰি ৰাখিছিল কি, ট্ৰেডিশ্যনেল গেমছ। আমি আজি ছাত্ৰ ছাত্ৰীসকলক এই অনুষ্ঠানৰ মাজতেই তেওঁলোকক আমিনো কি খেলিছিলোঁ আগতে যি বৌগুডুবোৰ খেলিছিলোঁ, কাবাডী খেলিছিলোঁ, ডাইনা খেলিছিলোঁ, এইবিলাক বস্তু সিহঁতি পাহৰি গৈছে। তেওঁলোকক মাজত আজি মানে এই অনুষ্ঠানৰ মাজতে সোঁৱৰণি কৰিম। সোঁৱৰণি কৰি তেওঁলোককো আমি অংশগ্ৰহণ কৰি তেওঁলোকেও খেলিব, আমিও তেওঁলোকৰ লগত সহযোগ কৰিম।
3: আজি যিটো আমি Day 7, 7 দিনৰ যিটো আমি ট্ৰেডিশ্যনেল গেম, আমি মানে কি শব্দৰে কিছুমান মানে ৱৰ্ডেৰে আমি ক'ব পাৰিম যে শেষৰ আখৰটোৰ লগ লগ হৈ পেলাই যে কি হয় শব্দটো, সেইটো আমি আগেৰে আমি গেম কৰিব মানে খেলিব পাৰিম আৰু সিহঁতক। আৰু বিভিন্ন ধৰণৰ আমাৰ এতিয়া ট্ৰেডিশ্যনেল গেম আছে, সিহঁতকো সেইবোৰ এতিয়া খেলাম আমি সহযোগ কৰিম।
1: হেৰি কৰিলে যিখিনি পাৰোঁ আমি ভিতৰত কৰোঁ, যিখিনি আমাৰ ভিতৰত কৰিবলৈ অসুবিধা হয় সেইখিনি ফিল্ডত লৈ যাম।
0: আৰু কি কি নিৰ্দেশ দিছে গেমৰ লগতে আৰু কি কি?
2: প্ৰথম Day 1 কাৰ্যসূচী আছিলে বেচিক গ্ৰীটিং এণ্ড এক্সপ্ৰেশ্যনৰ ওপৰত ল'ৰা ছোৱালীৰ, আৰু এলফাবেট, নাম্বাৰ আৰু ছিগনেচাৰ কেনেকৈ কৰিব লাগে সেইটোৰ ওপৰত দিয়া গৈছিলে। Day 2 দিয়া গৈছিলে ভাৰ্চুৱেল টুৰ, ৰিয়েল লাইফত কেনেকৈ কনভাৰ্চেশ্যন কৰিব লাগে ল'ৰা ছোৱালীয়ে, সেইটোৰ ওপৰত দিয়া গৈছিলে। Day 3 দিয়া গৈছিলে আমাৰ মিউজিক, ডান্স, তাৰপৰা পেইণ্টিং কেনেকৈ কৰিব লাগে সেইটোৰ ওপৰত দিয়া গৈছিলে। Day 4 লোকেল আমাৰ যিবিলাক স্পিচ আছে, যেনে ভেজিটেবল, শাক পাচলিৰ নাম কেনেকৈ, সেইবোৰৰ ওপৰত দিয়া গৈছিলে। Day 5 দিয়া গৈছিলে আমাৰ কালচাৰেল এপ্ৰিচিয়েশ্যন, ডেভেলপমেণ্ট এণ্ড লিচিনিং, আৰু এৱাৰনেছ, লোকেল হিৰোজ, ফ্ৰীডম ফাইটাৰবোৰৰ বিষয়ে সেইবোৰৰ কথা কোৱা গৈছিলে ৰোলটো। তাৰপৰা Day 6 নলেজ অফ হিষ্ট্ৰীৰ ওপৰত দিয়া গৈছিলে আমাৰ, সেইখিনিয়ে আছিলে।
0: আৰু গোটেইখিনি যদি চাবলৈ যোৱা যায় অতি গুৰুত্বপূৰ্ণ কথা, কিন্তু তেওঁলোকৰ যিটো বয়স, সেই বয়সে সেইটো ঢুকি পায় নে নাপায় সেইটো এটা মন কৰিবলগীয়া কথা। কাৰণ তেওঁলোকৰ বয়সত হয়তো স্বাধীনতা সংগ্ৰামী বুলি ক'লে তেওঁলোকে হয়তো কল্পনাই কৰিব নোৱাৰিব কি বস্তু এই কাৰ কথা ক'বলৈ গৈছে, আৰু কনভাৰ্চেশ্যন অৰ্থাৎ কেনেকৈ কথা কেনেকৈ উঠা বহা কৰিব লাগে, কেনেকৈ শাক পাচলি চিনাক্তকৰণ কৰিব লাগে, এই গোটেইখিনি আপোনালোকে ছাত্ৰ ছাত্ৰীক জ্ঞান দিবলৈ ব্যৱস্থা কৰিছে। তেওঁলোকে কিমান আগ্ৰহেৰে কথাখিনি জানিবলৈ আগ্ৰহ কৰিছে?
1: আগ্ৰহ তেওঁলোকে ধুনীয়া আমাৰ লগত সহযোগ কৰিছে।

0: সেইখিনি আমি যি কাৰ্যসূচী কৰি আছো, কাৰ্যসূচীত ওতঃপ্ৰোতভাৱে তেওঁলোকে জড়িত হৈছে।
1: কেতিয়াবা হয়তো লাও কোমোৰা এটা আনিও দেখুৱাবলগীয়া হয়,
0: দেখুৱাবলগীয়া হয়। লাও কোমোৰা আমাৰ যিবিলাক বস্তু আছে তেওঁলোকক আনি দেখুৱাব লাগিব, সহজে পায় আৰু।
1: আৰু তেওঁলোকৰ আপোনালোকৰ যিখিনি বিদ্যালয়, এতিয়া বিদ্যালয়ৰ কথালৈ আহোঁ, অন্যান্য সা সুবিধা কেনেকুৱা আছে? খাদ্য বস্তুকে ধৰি পানী, বিজুলী, আমি দেখিছোঁ ফেন ঘূৰিয়ে আছে, কেনেকুৱা আছে?
0: আগৰ তুলনাতো যথেষ্ট আগবাঢ়িছে বুলি ক'ব পাৰি। চৰকাৰেও বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে। স্কুলবিলাকত আগতে যি ফেনৰ ব্যৱস্থা নাছিল, বৰ্তমান কাৰেণ্টৰ সুবিধা চৰকাৰ ফালৰ পৰাই কৰি দিছে। বিভিন্ন ধৰণৰ সুবিধা আহি আছে, সেই সুবিধাবোৰ ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি গৈ আছে, স্কুললৈকো আগবাঢ়ি গুচি গৈ আছে।
1: হয়, আৰু পিতৃ মাতৃসকলক কেনেকৈ সজাগ কৰে? তেওঁলোকে হয়তো নিজৰ সন্তান বিদ্যালয়লৈ আহিল, ঘৰলৈ উভতি গ'ল, তেওঁলোকে হয়তো ল'ৰা ছোৱালীৰ লগত লাগিবলৈ অকণ সময় নাপায়, সন্ধিয়া সময়ো নাপায় যে কি পঢ়িছে, এই ক্ষেত্ৰত কি ক'ব?
0: এই ক্ষেত্ৰত ক'বলগীয়া আমাৰ শিক্ষা ব্যৱস্থাটো হৈছে ত্ৰিকোণীয় ব্যৱস্থা। শিক্ষক, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক একগোট হৈ থাকিব লাগিব, তেতিয়াহে ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব। গতিকে শিশুসকলৰ আগবাঢ়ি যোৱা যাবৰ বাবে আমি মাহে মাহে অভিভাৱকৰ এখন মিটিং সভা দিওঁ। সেই সভাতে তেওঁলোকৰ লগত আলোচনা কৰোঁ, আলোচনা কৰি কোন ল'ৰা ছোৱালী কেনেকৈ কি কৰিব লাগিব, মাতৃসকল পিতৃসকল কেনেকৈ সজাগ হ'ব লাগিব, তাৰ ওপৰত আমি মানে তেওঁলোকৰ লগত আলোচনা কৰোঁ। তাৰ উপৰিও আমি শিশুসকলৰ পিতৃ মাতৃৰ লগত কেতিয়াবা সন্ধ্যা সময়তেই হওক, যিকোনো সময়তে তেওঁলোকৰ লগত কথা পাতি কিবা অসুবিধা থাকিলে তেওঁলোকক জনাওঁ। জনোৱাৰ লগতে আমি যি ছাত্ৰ ছাত্ৰীসকলক দিনটোত পঢ়াইছোঁ, বিদ্যালয়লৈ অহাৰ পিছত পঢ়াইছোঁ, সেইখিনিও মাক দেউতাকক সজাগ কৰি দিওঁ যাতে এই বিষয়টো আমি পঢ়াইছোঁ, তেওঁলোকক ঘৰতো নিৰীক্ষণ কৰক, তেতিয়াহে ল'ৰা ছোৱালীসকল আগবাঢ়ি যাব, ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যাব।
1: এই ৰান্ধনি আমি এই ৰন্ধা বঢ়া কৰা বাইদেউগৰাকী কাষলৈ আহিলোঁ। বাইদেউ, আপোনাৰ নামটো কি কৈছিলে?
2: শ্ৰী ৰূপজ্যোতি দাস। ৰূপজ্যোতি দাস,
1: ৰূপজ্যোতি দাস, আজি কি বনালে খাদ্য?
2: আজি ভাত বনালোঁ আৰু, কণী, দালি,
1: কণী, কণী এনেকুৱা থাকে। কি কি দিয়ে সপ্তাহত? ধৰক দালি দিলে এদিন, আৰু কি কি থাকে?
2: দালি দিলে কোনোবা এটা বাৰত শাক চব্জি থাকে, কোনোবা এটা বাৰত কণী দিয়ে, দাইল বনাওঁ।
1: আগ্ৰহেৰে খাই নে নেখাওঁ বুলি কয়?
2: খায়, আগ্ৰহতে খাই ভাল পায়।
1: বাৰটা বজাতে দিয়ে?
2: বাৰটা বজাতে দিওঁ।
1: আৰু ইয়াৰ কাৰণে পানীখিনি আমাৰ ভাল হ'ব লাগিব, চাউল দালি ভালকৈ ধুই ল'ব লাগিব।
2: চাউল দাল ধুনীয়াকৈ ধুই কৰি বনাই দিলে সিহঁতে আগ্ৰহেৰে ধুনীয়াকৈ খায়।
1: গেছত বনায়?
2: গেছতো বনাওঁ কেতিয়াবা, এনেকৈ জুই দিওঁ
1: কেতিয়াবা। কোনো ব্যক্তিয়ে এনেই দিয়ে নেকি যে এইকেইডাল পাচলি লৈ যাওক, আপোনাৰ আমাৰ ল'ৰা ছোৱালীকেইটাই খাব?
2: দিয়ে দিয়ে দিয়ে দিয়ে
1: দিয়ে
2: চাহ, আমিও আনো কেতিয়াবা,
1: এনেকৈ ঘৰতে কোমোৰাটো
2: তেনেকৈ লৈ আহি দিয়ে।
1: হয় হয়, তেওঁলোকে যদি এসাঁজ তৃপ্তিৰে খাব পাৰে, সেইটো চাগে আনন্দই বেলেগ, আনন্দই
2: বেলেগ, বহুত আনন্দ
1: হয়। আমি ভাবোঁ পৰৱৰ্তী সময়তো আপুনি খুব সুন্দৰকৈ কামখিনি কৰিব,
2: টাইমমতে
1: দিব, কাৰোবাৰ গা বেয়া হ'লে সেয়াও যতন ল'ব। ধন্যবাদ আপোনাক। এয়া আছিল মৰিগাঁও জিলাৰ কাছধৰা প্ৰাথমিক বিদ্যালয়ৰ কথা বতৰা। অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ মৰিগাঁও আৰু নগাঁও জিলাৰ সীমামূৰীয়া অঞ্চলত অৱস্থিত জৰাবাৰী নেহেৰু প্ৰাথমিক বিদ্যালয়ৰ কথা বতৰা। আমি আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা মৰিগাঁও আৰু নগাঁও জিলাৰ সীমামূৰীয়া এটি অঞ্চল জৰাবাৰী আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ভিতৰত নেহেৰু প্ৰাথমিক বিদ্যালয়। এতিয়া দুপৰীয়াৰ সময়ত তেখেতসকলে আহাৰ গ্ৰহণ কৰাৰ পিছত আমি বিদ্যালয়ৰ প্ৰধানক পাইছোঁ আৰু এগৰাকী শিক্ষয়িত্ৰী, আৰু মোৰ কাষতে খুব সুন্দৰকৈ থিয় হৈ আছে এজন ছাত্ৰ। প্ৰথমেই মই ছাত্ৰজনৰ নামটো জানিব বিচাৰিছোঁ।
3: নমস্কাৰ, মোৰ নাম শ্ৰী মৃদুস্মিন নাথ, মোৰ গাঁওখনৰ নাম জৰাবাৰী।
1: তুমি গাঁও আৰু তোমালোকৰ ঘৰত কোন কোন আছে কৈ দিয়া?
3: মোৰ ঘৰত মা, দেউতা, দাদা আৰু মই, আৰু বৰতা, বৰমা আৰু বা।
1: বহুত মানুহ আছে নহয় জানো? বৰদেউতাই বৰমাই সাধু কয় নে তোমাক?
3: নকয়,
1: সাধু নকয়। আৰু ভাল হ'বলৈ চাগে তোমাক সুকীয়া থাকে, দুষ্ট নকৰিবি, ভালকৈ পঢ়া শুনা কৰিবা, কি কয়?
3: মোক কয় ভালকৈ পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'বলৈ কয়।
1: ডাঙৰ মানুহ হ'বলৈ কয়, ঠিক আছে। তুমি আমাৰ কাষতে থিয় হৈ থাকা, আৰু অকণমান আমি বিদ্যালয়ৰ প্ৰধানৰ কাষলৈ যাব বিচাৰিছোঁ। হয়, আপোনাৰ নামটো কি?
4: মোৰ নাম নয়নমণি বৰুৱা।
1: আপুনি বিদ্যালয়ৰ প্ৰধান?
4: হয় হয়।
1: আৰু আগৰাকী আছে আপোনাৰ?
4: শ্রী ভারতী ভাগবতী।
5: কি নাম?
4: ভারতী ভাগবতী।
5: ভাগবতী পড়ায় আপনি?
4: পঢ়া মানে সকলোখিনিয়েতো পঢ়াবলগীয়া হয়।
1: আৰু এই যে ছাত্ৰজনে আমাৰ আগলৈ, এই ছাত্ৰজনৰ লগত আমি প্ৰথমেই কথা পাতিলোঁ, খুব সুন্দৰকৈ তেখেতে কথাখিনি ক'লে। তেওঁৰ পঢ়া শুনাৰ কথা কেনেকুৱা, আপুনি কিমান তদাৰক কৰে ছাত্ৰজনক?
6: তেখেত আমাৰ ক্লাছ ফাইভৰ ষ্টুডেণ্ট, তেখেতৰ পঢ়া শুনা ভালেই। তেখেতে তাৰ হেণ্ডৰাইটিং খুবেই ভাল, আৰু লগতে তেওঁৰ কেটচিং কেপাচিটিটো ভালেই আছে তেওঁ। তেখেতে খোল ভাল বজায় আৰু অমায়িক ল'ৰা।
1: আৰু এটা কথা, অকল তেওঁ ভাল হ'লেই নহ'ব, আৰু তেনেকুৱা কিমানজন সৃষ্টি কৰিব পাৰিছে?
6: প্ৰত্যেক বেটছতে আমাৰ তেনেকৈ ভাল ভাল ষ্টুডেণ্ট ওলাইছে
1: বা ভাল হ'ব বুলি কৈ থকা হয়।
6: হয় হয়, তাৰে দুই এজন ধৰি লওক অকণমান থাকে, হয়, কিন্তু সৰহসংখ্যক ছাত্ৰ ছাত্ৰীকে আমি আমাৰ ফালৰ পৰা আমি 100% দি পেলাই তেওঁলোকক এজন সু নাগৰিক হিচাপে গঢ় দিবৰ কাৰণে আমি সদায় যত্ন কৰি থাকোঁ।
1: হয়, এই বিদ্যালয়ত সকলো পঢ়াবলগীয়া হয় নহয় জানো? তথাপিতো আপুনি বিদ্যালয়ত পাঠদান কৰাৰ আগত কেনেকৈ ল'ৰা ছোৱালীখিনিক আকৰ্ষিত কৰে বিদ্যালয়মুখী কৰিবলৈ?
4: বিদ্যালয়মুখী কৰিবলৈ মানে তেওঁলোকক আহি আমি তেওঁলোকক ধুনীয়াকৈ আনন্দ মনেৰে কেনেকৈ কি খাই আহিলা, কাৰ লগত আহিলা, বাৰ্তালাপ কৰা হয়। তাৰপিছত প্ৰাৰ্থনা সভাৰ পিছতেই ক্লাছলৈ যোৱা হয়। ক্লাছত ধুনীয়াকৈ আনন্দ মুখেৰে ফূৰ্তি কৰিহে তেওঁলোকক পাঠদান কৰা হয়।
1: তাতে আৰু তেওঁলোকে ঘৰত কিমান পঢ়িছে বা হোমৱৰ্ক ভালকৈ কৰিব পাৰিছেনে নাই, পঢ়োৱাখিনি পিছদিনাখন ধৰিলে পাৰিছেনে নাই, এইখিনি কি কৰে
4: তেওঁলোকক? সেইখিনি আমি চাওঁ নিয়মিতে, যোনখিনিয়ে নাই কৰা তেওঁলোকৰ গাৰ্জেণ্টক মাতি মতুৱাই আনো, আনি কৰাবলৈ কওঁ।
1: হয়, আৰু আপোনালোকে নিজাকৈ বাটে পথে কেতিয়াবা অভিভাৱকক ছাত্ৰ ছাত্ৰীক পালে সকীয়াই দিয়েনে যে আপোনাৰ ল'ৰাটো এইখিনি পৰা নাই বা তইনো কিয় ঘূৰি ফুৰিছ, ছাত্ৰ ছাত্ৰীক তেনেকৈ কয়নে কেতিয়াবা?
4: কেতিয়াবা কোৱা হয়।
1: আমি ছাত্ৰজনৰ কাষলৈ আহিছোঁ, তুমি কোৱাচোন বিদ্যালয়ৰ পৰা তুমি চাগে যিটো শ্বাৰ্ট পিন্ধি আছা, টি শ্বাৰ্ট, এইটো বিদ্যালয়ৰ পৰা পাইছা?
4: হয়।
1: কি কি পাইছা কোৱাচোন?
3: শ্বাৰ্ট দিছে, হাফ পেণ্ট দিছে, লং পেণ্ট দিছে আৰু স্পৰ্টিং দিছে।
1: আৰু মা দেউতাক দেখুৱাইছে নে নাই যে বিদ্যালয়ৰ পৰা এইখিনি পাইছোঁ বুলি?
3: দেখুৱাইছোঁ।
1: দেখুৱাইছে, আৰু দেউতাই কি কৈছে তোমাক?
3: দেউতাই কৈছে ভালেই হৈছে।
1: আৰু ঘৰত কোনে কাপোৰ ধুই দিয়ে তোমাৰ, তুমি নিজে ধোৱা নাই কেতিয়াবা?
3: মায়ে ধুৱে, কেতিয়াবা ময়ো ধুওঁ।
1: অঁ, অকণমান পানীত মায়ে এবাৰ ধোৱাৰ পিছত তুমি চাই ল'লে তুমি নিজে ধুব পাৰিবা। আৰু ৰাতিপুৱা কিমান সময়ত শোৱাৰ পৰা উঠা?
3: মই 6টা বজাত উঠোঁ কেতিয়াবা।
1: 6টা বজাত উঠা, তুমি দেখিছোঁ অকণমান শকত। তোমাৰ খাদ্য তালিকাখন কোৱাচোন, কি খাই ভাল পোৱা?
3: মই
1: ফল মূল,
3: ফল মূল আপেল খাই ভাল পাওঁ, আম খাই, আকৌ লেচু, কুঁহিয়াৰ।
1: এই দেউতাই তোমাক আনি দিয়ে বা তুমিও চাগে দেউতাক কেতিয়াবা কোৱা নহয় জানো? আৰু বিদ্যালয়ত তুমি খাবলৈ পোৱাই
3: পাওঁ,
1: ঘৰত কি খাই আহা?
3: ঘৰত ৰাতিপুৱা দালি ভাত খাই হোৱা।
1: আৰু আগলৈ কি হ'বা তুমি?
3: মই ডাঙৰ মানুহ হ'ম।
1: ডাঙৰ মানুহ হ'বলৈ আমি পঢ়িব লাগিব। আমি ডাঙৰ মানুহ মানে কেনেকুৱা হ'ব লাগিব? আমি প্ৰথমতে এজন সু নাগৰিক হ'ব লাগিব, আৰু আমি যেতিয়া কেতিয়াবা বহুতে কয় ডক্টৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম, ভাল কৃষকো হ'ব পাৰি নহয় জানো, আৰু বহুতে কয় আৰ্মি হ'ম নহয় জানো। আৰু তুমি বাতৰি কাকত পঢ়া নে কি কৰা?
3: মই বাতৰি কাকত নপঢ়োঁ।
1: বাতৰি কাকত পঢ়িবা, মই এখন কিন্তু আজি বাতৰি কাকত এখন লৈয়ে আহিছোঁ, এইখন দেখিছানে বাতৰি কাকত, এয়া এইখন বাতৰি কাকত চোৱা, এখন আমাৰ অসম বাতৰি কাকতখন লৈ আহিছোঁ। ইয়াতে দৈনিক যিমান থাকে খবৰ, এই খবৰবিলাক ইয়াত প্ৰকাশিত হয়। তোমালোকে ছাৰ বাইদেউক ক'বা পুৰণা পেপাৰ আনিব, দেউতাকো ক'বা ক'বা পা পুৰণা পেপাৰ আনিও তুমি পঢ়িব পাৰিবা, পুৰণা কিতাপ পঢ়িবা। কিতাপ পঢ়া নে নপঢ়া ঘৰত? ক'ৰ পৰা আনা কিতাপ?
3: কিতাপ
1: স্কুলৰ কিতাপৰ বাহিৰেও বাহিৰা কিতাপ পঢ়িব লাগিব নহয়?
3: সাধু কিতাপ পঢ়োঁ।
1: সাধু পঢ়িব লাগিব,
3: মহলোকৰ বাণী কিতাপ এখন আছে, সেয়া পঢ়োঁ।
1: আৰু আমি পাৰিলে মোৰ সত্যৰ অন্বেষণৰ কাহিনী, মহাত্মা গান্ধীৰ এইখন পঢ়িবা, বিশ্ব ইতিহাসৰ জিলিঙনি জৱাহৰলাল নেহৰুৰ এইখন পঢ়িবা, আৰু মহৎ লোকৰ জীৱনীবিলাক পঢ়িবা নহয় জানো। প্ৰধান শিক্ষকৰ কাষলৈ আহিছোঁ, এই যে ছাত্ৰজনে ক'লে যে কিতাপ পঢ়ে, তেওঁ ক'লে পেপাৰ নপঢ়ে, এই কথাবিলাক কেনেকৈ আপোনালোকে বুজাই দিয়ে?
6: আমি সদায় আমাৰ প্ৰাতঃসভাত এটা থাকে যে মানে নিয়মীয়াকৈ আমি স্থানীয়ভাৱে বা ৰাজ্যিক ভিত্তিক যিবিলাক গুৰুত্বপূৰ্ণ খবৰ থাকে আমি প্ৰাতঃসভাত যেতিয়া হয় তেতিয়া আমি তেনেকৈ তাতে যে কি কি তোমালোকে আজি পালা খবৰ, তোমাৰ ঘৰৰ বা গাঁৱৰ কি খবৰ আছে আজি, বা ৰাজ্যৰ তুমি আজি নতুন কি খবৰ পালা, তেওঁলোকৰ সৰহভাগৰ ঘৰতে টিভি আছে, তেওঁলোকে সেই তাৰ পৰা তেওঁলোকে যি দেখে তাতে আমাৰ পাত্ৰসভাত কথাখিনি আলোচনা কৰে, তেনেকৈ তেওঁলোকৰ মাজলৈ আমাৰ যিটো মানে বৰ্তমান পৰিস্থিতিত যি চলি আছে সেইখিনি কথা তেওঁলোকে তাৰ পৰা কিছু অৱগত হ'ব পাৰে
1: আৰু তেওঁলোকক ভালকৈ বুজাই দিব লাগে যিটো আমাৰ দৰকাৰী তথ্য এইটোহে ল'ব লাগে, কাৰণ আজিকালি মোবাইলত যিকোনো বা বাতৰি আহি থাকে সেইখিনি আমাৰ কাৰণে দৰকাৰী নহ'ব পাৰে এজন শিশুৰ কাৰণে, যিখিনি দৰকাৰী য'ত জ্ঞান সোমাই আছে সেইখিনিহে আমাক আচলতে দৰকাৰ হয়
6: মানে
1: দৰকাৰ হয়
6: হৈছে ইয়াতে মানে এটা কথা, আমাৰ যিখন ঠাই এইখন গ্ৰাম্য অঞ্চল ইয়াতে আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ অভিভাৱকসকল ইমান শিক্ষিত নহয়, গতিকে তেওঁলোকে সেই দিশটোত মানে ইমান সজাগ নহয় যে তেওঁলোকক আমি দৈনিক বাতৰিখন চাব দিব লাগে বা বাহিৰা কিতাপ তেওঁলোকক অধ্যয়ন কৰাব লাগে, এতিয়া সেই কথাখিনিক আমি যদিও মানে অভিভাৱক সভাত আমি কথাখিনি কওঁ কিন্তু তেওঁলোকৰ আৰ্থিক সমস্যাও থাকে আৰু তেওঁলোকৰ মানসিকতাটোও তেনেকুৱা পৰ্যায়ত নহয়, গতিকে কিছুমান সমস্যা আমি দেখা পাওঁ তেনেকুৱা।
1: আৰু এটা কথা, আমাৰ যদি ইমানেই অভাৱ, মই ক'ব খোজোঁ আজি মই এখন পুৰণা পেপাৰ লৈ আহিছোঁ, আমি পুৰণা পেপাৰ এখন আনিও কিন্তু ছাত্ৰজনক আজি মই পঢ়ি দিম তোমালোকে শুনা, কাইলৈ তোমালোকে এই পুৰণা কথাখিনিকে আকৌ পঢ়িবা, কাৰণ তাতো বহুত জ্ঞান সোমাই থাকে, ইয়াতে ক্ৰীড়াৰ যিটো পৃষ্ঠা, খেলৰ যিটো পৃষ্ঠা, মহৎ লোকৰ কথা থাকে, এটা পৰ্যালোচনা থাকে, তেনেকৈও কিন্তু আমাৰ শিক্ষকসকলেও আমি কিন্তু এই কামটো কৰিব পাৰোঁ। আৰু মোৰ এটা চকুত পৰিছে যে বহুত পাচি খৰাহি আপোনালোকে ইয়াত ৰাখিছে, এইখিনি
6: আমাৰ এয়া মানে হাতৰ কাম হিচাপে আমি তেনেকৈ সংগ্ৰহ কৰোঁ আৰু
1: কি কৰে সংগ্ৰহ কৰি কি কৰে
6: আমাৰ বিক্ৰী নকৰোঁ, আমি ইয়াতে আমাৰ বিদ্যালয়ত ব্যৱহাৰ হৈ থাকে, ধৰি লওক আমাৰ মধ্যাহ্ন ভোজনৰ সময়ত আমাক ব্যৱহাৰ কৰিব লাগে আৰু বিদ্যালয়ত কিবা উৎসৱ পাৰ্বণ যেতিয়া আয়োজন কৰোঁ তাতে আমাৰ এইখিনি ব্যৱহাৰ হৈ থাকে।
1: আচলতে আমাৰ হাতৰ কাম, সেই হাতৰ কাম দি আমিও পাৰ হৈ আহিছোঁ, যদি বিদ্যালয়তে বনাব পাৰে, ছাত্ৰ ছাত্ৰীয়ে বনাব পাৰে খুবেই ভাল, কিন্তু আমাৰ কি কৰে এটা পাচি খৰাহি কিনি আনি গাঁৱতে থকাজনৰ পৰা কিনি আনি আমাৰ এটা অভাৱ পূৰণ কৰে, কি কৰে আপোনালোকে?
6: আমাৰো বৰ্তমান তেনেকুৱা পৰ্যায়তে চলি আছে, আমি এতিয়া ময়ো ধৰি লওক এইটো দিশত ইমান হেৰি নহয় কিন্তু আমি চিন্তা কৰিছোঁ যে আমি অন্ততঃ শনিবাৰ দিনাখন তেনেকুৱা এজন অভিজ্ঞ ব্যক্তিক আনি পেলাই আমি পাৰিলে পৰৱৰ্তী সময়ত এইটো আমি ল'ৰা ছোৱালীসকলৰ মাজলৈ নিয়াৰ যত্ন এটা কৰিব লাগিব।
1: এই যেতিয়া আপোনালোকৰ শিক্ষকসকল ইয়াতে একগোট হয় কথা পাতে, আচলতে আপোনালোকে কোন ধৰণৰ কথা পাতে যে আমাৰ গ্ৰাম্যাঞ্চলৰ ছাত্ৰ ছাত্ৰী তেওঁলোকক আগুৱাই নিব লাগিব, আমিও দুটা কথা শিকাব লাগিব, কেনেধৰণৰ কথা আপোনালোকে আচলতে আলোচনা কৰে?
6: আমাৰ প্ৰধানকৈ আমাৰ আলোচনাটো হয় যে ছাত্ৰকেন্দ্ৰিক, যে ছাত্ৰসকলক আমি কেনেকৈ আগুৱাই নিব পাৰোঁ আৰু প্ৰত্যেকটো ষ্টুডেণ্টক আমি পাৰ্চনেলি বোলে আমুকটো ক্লাছৰ ষ্টুডেণ্টটো কোনটো পৰ্যায়ত আছে, তেখেতক আমি কেনেকৈ কি কৰিলে আগুৱাই নিব পাৰিম তেনেকুৱা পৰ্যায়ত, লগতে আমি স্থানীয় নহওঁ যিহেতু তথাপিতো আমি মানে ওচৰ পাঁজৰ মানুহসকলৰ লগত আলোচনা কৰোঁ যে তেওঁ বেকগ্ৰাউণ্ডটো কেনেকুৱা আৰু মাহেকে পষেকে তেওঁলোকৰ ঘৰত ভিজিট দিয়া হয় দুই এজন ষ্টুডেণ্টৰ ঘৰত, তেনেকৈ আমি তেওঁলোকৰ মানে ঘৰুৱা অৱস্থাটো আলোচনা কৰোঁ, তেওঁ শৈক্ষিক দিশটো আমি আগুৱাই নিয়াত কেনেকৈ আমি নিজৰ ফালৰ পৰা সহায় কৰিব পাৰোঁ তেনেকুৱা সম্পৰ্কে আমি আলোচনা কৰি থাকোঁ। আৰু
1: হয় ইয়াতে আৰু এটা কথা ক'ব লাগিব আমি, যে আমি যদি এখন চাওঁ যে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে বেলেগ ঠাইত থাকিও কিন্তু গোটেই ভাৰতবৰ্ষ ঘূৰি বিদেশী খেদিছিল, যদিও আপোনালোকে এই কোণতে থাকে তেতিয়াহ'লে এই এলেকাৰ অভিভাৱকৰ লগত যদি কথা পাতে, নেতৃস্থানীয় ব্যক্তিক যদি এই কথাখিনি বুজাই দিয়ে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ড্ৰবেকছ কি আছে, কেনেকুৱা অসুবিধা, বা বিদ্যালয়ত কেতিয়াবা কোনোবাই হয়তো কিবা অভাৱ দেখিলে কোনোবাই দানো দিব পাৰে যে এইটো আপোনালোকৰ বিদ্যালয়ত আমি দিব খুজিছোঁ বা আপোনালোকৰ বিদ্যালয়ত কি কি অভাৱ অভিযোগ আছে, তেওঁলোকেও তেতিয়া বুজা পৰা কৰি হয়তো আপোনালোকৰ বিদ্যালয়খন আৰু উন্নত পৰ্যায়লৈ লৈ যোৱাৰ এটা পৰিকল্পনা কৰিব পাৰে। তথাপিতো মই সুধিছোঁ আপোনালোকৰ বিদ্যালয়ত অভাৱ কি?
6: আমাৰ প্ৰধানকৈতো বিদ্যালয়খনত শ্ৰেণী অনুযায়ী শিক্ষকৰ খুবেই প্ৰয়োজন, আমাৰ এতিয়া ছটা শ্ৰেণী আমি তিনিজন শিক্ষকে চোৱা চিতা কৰিব লাগে আৰু যিহেতু সৰু সৰু কণমান ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালীখিনি আহে, তেওঁলোককে প্ৰত্যেককে আমি গাইড দিব পাৰিলে, যদি গাইড দিব বিচাৰোঁ, তেতিয়াহ'লে আমি এতিয়া দুটা ক্লাছকে চম্ভালিব লগা হয়, যিটো আমাক বহুত সমস্যাত পেলায়। সৰু সৰু ল'ৰা ছোৱালীখিনিক আমি বুজাওঁতে সময় লাগে, গতিকে এইপিনে আমাৰ বিভাগীয়ভাৱে আমাৰ কোৰ্চটো আগুৱাই নিবও লাগে। তে সকলোখিনি মেইনটেইন কৰোঁতে তিনিজন শিক্ষকে সম্ভৱ নহয়, এইটো আমাৰ একাডেমিক দিশত। আৰু বিশেষকৈ আমাৰ বিদ্যালয়খনৰ এতিয়া এটা সমস্যা হৈ আছে যে আমাৰ বাৰিষা হ'লে ফিল্ডত অকণমান পানী জমা হৈ যায়, মানে পানী ড্ৰেইনিং ছিষ্টেমটো কৰিব পৰা নাই, সেইটো এটা সমস্যা হৈ আছে। বাকী মিলাই আছোঁ আমি
7: শিক্ষক,
6: প্ৰধানকৈ আমাক শিক্ষকৰ প্ৰয়োজন, মানে শ্ৰেণী অনুসৰি আমাক যদি শিক্ষক দিয়ে তেতিয়া আমি বিদ্যালয়খনৰ মানটো আমি আগৰ নিচিনাকৈ ধৰি ৰাখিবৰ কাৰণে সক্ষম হ'ম বুলি ভাবোঁ। যিটো এতিয়া চলি থাকে ধৰি লওক ব্যক্তিগত শিক্ষানুষ্ঠান আৰু চৰকাৰী শিক্ষানুষ্ঠানৰ মাজত যিটো প্ৰভেদৰ কথা কৈ থাকে, সেই প্ৰভেদটো মেইনলি শিক্ষকৰ অভাৱৰ কাৰণে দিনক দিনে বাঢ়ি গৈছে বুলি অনুভৱ কৰোঁ আমি। আৰু আমি যেতিয়া আমাক বিভাগীয়ভাৱে কিবা তেনেকুৱা মানে প্ৰশিক্ষণৰ কথা থাকে, আমি তাতো এইটো কথা উল্লেখ কৰোঁ, কিন্তু আমাক এই মেইন সমস্যাটোৰ পৰা আঁতৰাই ৰাখি পেলাই বেলেগ সমস্যা কথাখিনি আমাক আগুৱাব কয়। কিন্তু আমি ভাবোঁ যে যেতিয়ালৈকে এখন প্ৰাথমিক বিদ্যালয়ত ছটা শ্ৰেণীত ছজন শিক্ষক নাথাকে, তেতিয়া আমি আশা কৰাৰ ধৰণে আমি ফল লাভ কৰিবলৈ সক্ষম নহ'ম। গতিকে আমি আশা কৰোঁ যে চৰকাৰে এই কথাখিনি, যিটো প্ৰধান সমস্যা, এই প্ৰধান সমস্যাটোক যাতে চৰকাৰে চকু দিয়ে, পৰৱৰ্তী সময়ত তেওঁলোকে বিভিন্ন ধৰণৰ তেওঁলোকৰ আঁচনিৰ জৰিয়তে যাতে এই সমস্যাটো সমাধান কৰিব যত্ন কৰে, সেইটোৱে আমি আশা কৰোঁ মেইনলি।
1: আৰু আজিকালি আপোনালোকৰ নিয়ম কৰি দিলে যে 3:30 আপোনালোকৰ ছুটি,
6: হয় হয়,
1: আৰু এই সময়তে চাগে আপোনালোকে স্কুলখনৰ উন্নয়নৰ কথাবিলাক চাগে চিন্তা কৰিবলগীয়া হয়, পৰীক্ষা পদ্ধতি, হাতৰ কাম পদ্ধতি বা অন্যান্য গুৰুত্বপূৰ্ণ দিশ থাকে।
6: নিশ্চয়, আমি ইয়াৰ যেতিয়া আমি কিছু ছাত্ৰ ছাত্ৰী যদি ইচ্ছা কৰে তেওঁলোকক ৰাখিব লাগে আমি 3:30, কিন্তু টিচাৰসকল আমি 3:25 থাকিব লাগে। এই সেই সময়খিনিতে আমি ধৰি লওক যিখিনি ল'ৰা ছোৱালী ৰিমিডিয়েল কৰিব লগা থাকে বা TRL বুলি এটা নতুনকৈ এটা প্ৰচেষ্টা কৰিছে, যিখিনি ল'ৰা ছোৱালী অলপ পিছুৱাই থাকে তেওঁলোকক আমি আকৌ তেওঁলোকৰ ৰিমিডিয়েল ক্লাছৰ ব্যৱস্থা কৰিব লগা হয়। তে এইখিনি আমি কৰোঁ, লেছন প্লেনৰ কথা আহে, আমি তাতে নেক্সট কাইলৈ কি কৰিম তেনেকৈ আমি এইখিনি পৰিকল্পনা কৰোঁ, তেনেকৈ আমি 3:30 থাকিব লগা হয়।
1: আৰু ছাত্ৰ ছাত্ৰীক পৰিৱেশ দিৱসৰ কথাও বুজাবলগীয়া হয়, এইবাৰ আপোনালোকৰ পৰিৱেশ দিৱসৰ কাৰণে কি চিন্তা কৰিছে?
6: আমি পৰিৱেশ দিৱস মেইনলি হৈছে আমি পৃথিৱীখন কেনেকৈ সেউজীকৰণ কৰি ৰাখিব পাৰোঁ, বিশ্বায়নৰ যুগত আমি কেনেকৈ প্ৰকৃতিৰ লগত আমি সামঞ্জস্য ৰাখি জীয়াই থাকিব পাৰোঁ, সেই সতাকেটিকে আমি ল'ৰা ছোৱালীৰ মাজত এতিয়া যদি সোমোৱাই দিব পাৰোঁ তাকে আমি যত্ন কৰিম। প্ৰধানকৈতো আমি বৃক্ষৰোপণ কাৰ্যসূচী ৰাখোঁ, তে এইবাৰ আমাৰ চৰকাৰীভাৱে আমাৰ নিৰ্দেশ দিয়ে আমি কি কি কৰিব লাগে। এজন শিক্ষক হিচাপেতো আটাইতকৈ গৌৰৱৰ কথা যে মই এজন শিক্ষক, তে প্ৰথমতে যেতিয়া মই সোমাইছিলোঁ তেতিয়া মই আটাইতকৈ বেয়া পোৱা মানে ব্যক্তিটো আছিলে শিক্ষক, কিন্তু এতিয়া মই মানে পঢ়াই পেলাই ভাল পোৱা হ'লোঁ, গতিকে এতিয়া নিজকে শিক্ষক হিচাপে চিনাকি দি মই গৌৰৱবোধ কৰোঁ। বিশেষকৈ গাঁৱলীয়া অঞ্চলত যিখিনি ল'ৰা ছোৱালী অতি অভাৱত থাকে, আমি এনেকৈ অভাৱ মানে দেখিয়ে ডাঙৰ হোৱা, গতিকে সেই ল'ৰা ছোৱালীখিনিক যেতিয়া দেখোঁ, তেওঁলোকক আমি মোৰ সমস্যাখিনি তেওঁলোকৰ অৱস্থাত দেখোঁ, যেতিয়া যত্ন কৰোঁ তেওঁলোকক আমি উন্নত পৰ্যায়লৈ আনিব পাৰোঁ নেকি, আৰু যদি আনিব পাৰোঁ তেতিয়া নিজকে গৌৰৱ অনুভৱ হয়। আৰু যেতিয়া ছাত্ৰ ছাত্ৰীয়ে যেতিয়া আপোনাক দেখি পেলাই মাত দিব, আঁতৰৰ পৰা চিঞৰি আহিব, তে সেই অনুভৱটো আমিহে অনুভৱ কৰিব পাৰিম। ধৰি লওক
1: গাঁৱৰ পৰিৱেশৰ এখন বিদ্যালয়, যিকোনো অভিভাৱক আহি পেলাই আপোনালোকক সহযোগ কৰাৰ ক্ষেত্ৰত আজি আপুনি আমাৰ প্ৰচাৰ মাধ্যমত কি ক'ব?
6: এই ক্ষেত্ৰত আমি কিছু সৌভাগ্য বুলি ক'ব লাগিব, কাৰণ আমাৰ ইয়াৰে এজন প্ৰাক্তন ছাত্ৰ, তেওঁ আমাক ৰাহুল নাথ, তেওঁ আমাক ইয়াতে তেওঁ সময়তে দি আছে যে তেওঁ আহে আমাক অকণমান সহায় কৰি দিয়ে,
1: পঢ়ায়
6: বিদ্যাঞ্জলি যিটো আমাৰ পৰ্টেল আছে তেওঁলোকৰ সেইতে তেওঁ আমাক অলপ সহায় কৰি আছে। তেনেকৈ অভিভাৱকসকলো মাজে সময়ে আহে, তেওঁলোকৰ বহুমূলীয়া সময় আমাক দি পেলাই আমাক উপকৃত কৰে। আৰু আশা কৰিম যে যদি কোনো তেনেকুৱা ব্যক্তি থাকে, তেওঁলোকে আহি পেলাই যদি তেওঁলোকৰ নিজৰ অনুষ্ঠান, গতিকে নিজৰ অনুষ্ঠান বুলি ভাবি অনুষ্ঠানটো উন্নতিৰ হকে যদি আহে, আমি সদায় স্বাগতম জনাম। আৰু আশা কৰিম তেনেকুৱা ব্যক্তি আহিলে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে তাৰ পৰা লাভান্বিত হ'ব।
1: এই বিদ্যালয়ত যিজন ব্যক্তিয়ে বিনামূলীয়াকৈ পাঠদান কৰিছে এটা মহৎ কাম বুলি আমি ক'ব পাৰোঁ। আৰু তেওঁৰ লগতো আজি আমি এখন কথা পাতোঁ। নামটো?
7: হয়, মোৰ নাম শ্ৰী ৰাহুল কুমাৰ নাথ।
1: ৰাহুল কুমাৰ নাথৰ ঘৰ ইয়াতেনে?
7: হয়, ইয়াতে।
1: কি ভাবি আপুনি পাঠদান কৰিবলৈ আহিলে এইখনত?
7: ইয়াতে মানে তেনেকৈ শিক্ষকৰ অভাৱ আছিলে, প্ৰথমতে দুজন আছিলে, এতিয়া নতুনকৈ এজন আহিছে। ছাৰ বাইদেউসকলে মানে দুগৰাকীহে যিহেতু পঢ়াবলৈ অলপ অসুবিধা কষ্ট হয়, আৰু আজিকালি বিভিন্ন ধৰণৰ কাম থাকে হেড ছাৰৰো, মানে অফিচিয়েলি বহুত কিবা কিবি আহি থাকে নটিচ হওক। তো মানে
1: আপুনি পঢ়াবলৈ মন কৰিলে, আপোনাৰ মন গৈ থাকে নেকি যে মই ল'ৰা ছোৱালী পঢ়াম? মনোভাৱটো প্ৰথমে লাগিব।
7: হয়, মন যায়। মই এতিয়া মাষ্টাৰ্ছ কৰি আছোঁ। মোৰ গ্ৰেজুৱেশ্যনত আছিলে এডুকেশ্যন আৰু এতিয়া মাষ্টাৰ্ছত ছ'চিয়লজি।
1: এতিয়া কেনেকুৱা লাগিছে পাঠদান কৰি?
7: ভাল লাগিছে, খুবেই ভাল লাগিছে।
1: হয়। আৰু এই ছাৰ বাইদেউহঁতে কেনেকুৱা সঁহাৰি জনায় তোমাক?
7: ছাৰ বাইদেউহঁতৰ পৰা ফুল ছাপৰ্ট আছে। হয়, তেখেতকো কিবা তেওঁলোকক কিবা নাজানিলে সোধো, তেওঁলোকেও ধুনীয়াকৈ শিকাই দিয়ে, বুজাই দিয়ে। হয়।
1: আৰু এওঁলোকৰ লগত পাঠদান কৰোঁতে, ছাত্ৰ ছাত্ৰীক শিকাওঁতে কোনখিনি অসুবিধা পাইছে বা তেওঁলোকৰ কেনেকুৱা হ'লে আৰু উন্নতি হ'ব, ঘৰুৱা ক্ষেত্ৰতে হওক বা বিদ্যালয়ৰ ক্ষেত্ৰতে হওক?
7: তেওঁলোককতো আমি যিমান পাৰোঁ সিমান 100% দিবলৈ চেষ্টা কৰিছোঁ, কিন্তু কিছুমানৰ মানে এনেকুৱা ঘৰুৱাৰ অলপ অসুবিধা হয় যে মানে অকল স্কুলত পঢ়ালেই নহ'ব, আমিতো স্কুলত ধুনীয়াকৈ পঢ়াওঁৱে যিমানখিনি পাৰোঁ, কিন্তু কিছুমান ঘৰত মানে সেইটো হেৰি নপ মানে ঘৰত ধৰি লওক কিমান যিদৰে চাব লাগে কিছুমানক নাচায় বা যি যেনেকৈ পঢ়াব লাগে, অকল স্কুলত পঢ়ালেই নহ'ব, তেওঁলোকে ঘৰতো কিছুমান দেউতাক মাকে অলপ চাব লাগিব স্কুলত কি পঢ়াইছে নাই, তো সেনেকুৱা কিছুমান নাচায়।
1: সমস্যা আছে কেতিয়াবা আপুনি আপোনাৰ ঘৰ থাকে আমাৰ এই বিদ্যালয়ৰ কাষতে, কেতিয়াবা আপুনি গাঁৱত এই আমাৰ গাঁৱত সভা পাতে নহয়, বিহু সমিতিৰ মিটিং হয়, মাঘৰ বিহুৰ কিবা মিটিং হয়, নাট ভাওনা হয়, তেতিয়া কেতিয়াবা আপোনালোকে এই কথাখিনি অভিভাৱকে জানিব পৰাকৈ উপস্থাপন কৰে নেকি বাৰু, না সুবিধা পায় নে কথা ক'বলৈ তেনেকুৱা?
7: সুবিধা মানে স্কুলতো মিটিং দিয়াই যায় প্ৰত্যেক মাহে মাহে হওক বা তেনেকৈ গাৰ্জেণ্টৰ মিটিং তেনেকৈ থাকে স্কুলত, তাতে আমি উত্থাপন কৰোঁ।
1: কিন্তু বিদ্যালয় আমি যদি চাওঁ যে আমাৰ আমি যদি বাতৰনাট কৰি এই কথাখিনি আমি ৰাইজৰ মাজলৈ নিব পাৰোঁ, বিশেষকৈ অভিভাৱক সজাগ হোৱাটো বৰ দৰকাৰ। আৰু আমি যদি গাঁৱত সভা সমিতি পাতিলে তাতো যদি আমি দুআষাৰ ক'ব পাৰোঁ, আপুনি নিজেও ঘৰত গৈ ক'ব পাৰে, এনেকুৱা কথা ভাবিছে নেকি আপুনি যে মই যদি ক'ব পাৰোঁ ঘৰে ঘৰে গৈ?
7: হয়, ভাল হ'ব সেইটো পদক্ষেপ হাতত ল'লে।
1: হয় হয়। আৰু যিখন গাঁৱত যিজন ব্যক্তিয়ে এনেই ঘৰত বহি থকাতকৈ কোনোবাই হয়তো চাকৰি কৰিছে, অৱসৰ লৈছে, তেওঁ যদি আহি বিদ্যালয়ত 10টা কথা ক'ব পাৰে, 10 ঠাইৰে 10টা কথা ক'ব পাৰে, তেতিয়াও হয়তো ছাত্ৰ ছাত্ৰীয়ে তাৰ আদৰ্শ ল'ব, নহয় জানো? বাৰু, কি নাম ক'লে?
7: ৰাহুল কুমাৰ নাথ।
1: ৰাহুল কুমাৰ নাথ, আজি আপোনাৰ লগত আমি কথা পাতিলোঁ, আপুনি বিনামূলীয়া যি পাঠদান কৰিছে অতি মহৎ আৰু মহান কাম, এই কাম আপোনাৰ অব্যাহত থাকক। কথা বতৰা সামৰিছোঁ, ধন্যবাদ।
7: থেংক ইউ।
1: ইমান পৰে আজিৰ ৰাইজৰ পদূলিত আকাশবাণী অনুষ্ঠানত মৰিগাঁও জিলাৰ অন্তৰ্গত কাছধৰা প্ৰাথমিক বিদ্যালয় আৰু জৰাবাৰী নেহেৰু প্ৰাথমিক বিদ্যালয়ৰ কথা বতৰা প্ৰচাৰ কৰা হ'ল। আজিৰ ৰাইজৰ পদূলিত আকাশবাণী এই অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: শ্ৰোতা ইমানপুৰে ৰাইজৰ পদূলিত আকাশবাণী অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী নগাঁও। এতিয়া আৰম্ভ কৰিছোঁ কেইটিমান অসমীয়া গীত। অনুষ্ঠানত প্ৰথমেই শুনক ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত।
1: জীয়াই ৰখাৰ সংগ্ৰামত যিসকলে তেজেৰে ইতিহাস লিখিলে তেওঁলোকলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম। শ্বহীদ প্ৰণামো তোমাক।

অনুষ্ঠানত সেয়া আছিল উষা মংগেশকাৰ। শ্ৰোতাই অসমীয়া গীত শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। এইবাৰ শুনাবলৈ লৈছোঁ নমিতা ভট্টাচাৰ্য, সান্ত্বনা বৰুৱা, ককিলা গোস্বামীৰ কণ্ঠত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত এটি গীত।

অনুষ্ঠানৰ শেষত সেয়াই আছিল বিজয় ভূঞা। অসমীয়া গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতেই অন্ত পৰিল। এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে 11 বজাত আঞ্চলিক বাতৰি আৰু 11:05ৰ পৰা বিবিধ ভাৰতীৰ অনুষ্ঠানসমূহ আমাৰ কেন্দ্ৰৰ যোগে ৰিলে কৰি শুনোৱা হ'ব।

এয়া আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আজি 79 সংখ্যক প্ৰতিষ্ঠা দিৱস। 1948 চনৰ 1 জুলাইত আকাশবাণী শ্বিলং গুৱাহাটী কেন্দ্ৰ স্থাপন কৰা হৈছিল। এই কেন্দ্ৰৰ জৰিয়তে অসমত অনাতাঁৰ সেৱাৰ প্ৰচাৰ আৰম্ভ হৈছিল। এই কেন্দ্ৰৰ প্ৰথমগৰাকী সঞ্চালক আছিল মেহৰা মাছানী। কেন্দ্ৰটোৰ প্ৰতিষ্ঠা কালৰে পৰা জড়িত উবেদুল লতিফ বৰুৱা, কমল নাৰায়ণ চৌধুৰী, পুৰুষোত্তম দাস আদি ব্যক্তিসকলে অসমত অনাতাঁৰ সেৱাৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাইছিল। পৰৱৰ্তী সময়ত ফণী তালুকদাৰ, বীৰেণ ফুকন, সাহিত্যিক ছৈয়দ আব্দুল মালিক, ডঃ মহেশ্বৰ নেওগ, পদ্ম বৰকটকী, মহেন্দ্ৰ

লঘু শাস্ত্ৰীয় সংগীত, শুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ আৰু মঞ্জুস্না মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীতৰ লগতে আকাশবাণী গুৱাহাটীৰ পূৰ্বে প্ৰকাশিত আকাশী আলোচনীখনৰ নিৰ্বাচিত লেখাৰ সংকলন উন্মোচন কৰা হ'ব। এই অনুষ্ঠানতে আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰা ই মেগাজিনখনো উন্মোচন কৰা হ'ব। ইপিনে প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰত আকাশী স্পন্দন নামৰ আকাশবাণীৰ প্ৰচাৰ পত্ৰিকাখনো খন্তেক পাছতে উন্মোচন কৰা হ'ব। ইপিনে আকাশবাণী তেজপুৰ কেন্দ্ৰৰো আজি প্ৰতিষ্ঠা দিৱস। 2000 চনৰ 1 জুলাইত তেজপুৰৰ মৰাভৰলীত কেন্দ্ৰটোৰ প্ৰতিষ্ঠা হৈছিল। 26 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আকাশবাণী তেজপুৰ কেন্দ্ৰই বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। সমগ্ৰ দেশতে আজিৰে পৰা বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চয়তা আৰু জীৱিকা অভিযান অৰ্থাৎ VBG ৰামজী আইন কাৰ্যকৰী হৈছে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই আইনৰ অধীনত প্ৰতিটো বৰ্ষত 125 দিনৰ নিয়োগ নিশ্চিতি প্ৰদান কৰা হ'ব। ইয়াৰ দ্বাৰা গ্ৰামীণ ভাৰত শক্তিশালী কৰাৰ পথ প্ৰশস্ত হ'ব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে চলিত বিত্তীয় বৰ্ষত 95,692 কোটি টকা ধাৰ্য কৰা হৈছে। এই সন্দৰ্ভত কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে নতুন ব্যৱস্থাৰ অধীনত গ্ৰামাঞ্চলৰ কোনো কৰ্মীয়ে এদিনৰ বাবেও কৰ্মহীন হৈ থাকিব নালাগিব। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সহযোগত এই পদক্ষেপ কাৰ্যকৰী কৰাৰ বাবে সকলো প্ৰশাসনীয়, বিত্তীয় আৰু কাৰিকৰী প্ৰস্তুতি সম্পূৰ্ণ কৰা বুলিও মন্ত্ৰীগৰাকীয়ে কয়। উল্লেখযোগ্য যে VBG ৰামজী আইন 2005 চনৰ মহাত্মা গান্ধী গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আইনৰ ঠাইত গ্ৰামাঞ্চলত নিয়োগ সৃষ্টিৰ বাবে কাৰ্যকৰী কৰা হৈছে। ৰাজ্যৰ বন বিভাগৰ উদ্যোগত আজিৰে পৰা 7 জুলাইলৈ বন মহোৎসৱ সপ্তাহৰ আয়োজন কৰা হৈছে। এই উপলক্ষে বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সাংস্কৃতিক, উদ্যোগ, বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰায়ো বন মহোৎসৱ উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে। এটা শুভেচ্ছাবাণীত মন্ত্ৰী শ্ৰীবৰাই কয় যে বন মহোৎসৱ হৈছে আমাৰ চহকী বনাঞ্চল আৰু সমৃদ্ধিশালী জৈৱ বৈচিত্ৰক অনুধাৱন কৰাৰ বাবে উদযাপিত এটা বিশেষ দিন। পৰিৱেশ সুৰক্ষা আৰু জলবায়ু পৰিৱৰ্তন ৰোধৰ লগতে জৈৱ বৈচিত্ৰ আৰু ভূমি সংৰক্ষণৰ বাবে দেশবাসীক সেউজ আৱৰণ বৃদ্ধিৰ প্ৰতি উদ্বুদ্ধ কৰাৰ উদ্দেশ্যে এই বন মহোৎসৱৰ আয়োজন কৰি অহা হৈছে। 1950 চনত ডঃ কে এম মুন্সীয়ে শুভাৰম্ভ কৰা এই মহোৎসৱত অৰ্থনৈতিক, পৰিৱেশজনিত আৰু নান্দনিক দিশৰ পৰা গছ গছনিৰ গুৰুত্ব সন্দৰ্ভত জনসাধাৰণক সজাগ কৰাৰ প্ৰয়াস কৰা হৈছে। গছ গছনি ৰোপণ কৰি দেশৰ সেউজ আৱৰণ বৃদ্ধি কৰাৰ লগতে পৰিৱেশ সুৰক্ষিত কৰি ৰাখিব পাৰি। ইয়াৰ জৰিয়তে জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধ কৰাৰ উপৰি ভূমি সংৰক্ষণ কৰা, ভূমিস্খলন আৰু মাটিৰ ক্ষয় নিৰ্মূল কৰাটো সহায়ক হয়। জৈৱ বৈচিত্ৰ ৰক্ষা কৰা তথা জীৱিকা আৰু সম্পদ সৃষ্টিতো বন মহোৎসৱৰ সুকীয়া ভূমিকা আছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ নাম পঞ্জীয়নৰ বাবে আজিৰে পৰা পঞ্জীয়ন পৰ্টেল পুনৰ মুকলি কৰিছে। এই পৰ্টেলটো 7 জুলাই পৰ্যন্ত মুকলি থাকিব আৰু 9 জুলাই পৰ্যন্ত পঞ্জীয়নৰ মাচুল দিব পৰা যাব। বাদ পৰি যোৱা সকলো ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন প্ৰক্ৰিয়া নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ পৰিষদে সকলো বিদ্যালয়ক নিৰ্দেশ দিছে। চিৰাং জিলাৰ গৰুভাষাত কালি বজ্ৰপাতৰ ফলত 2 যুৱকৰ মৃত্যু হয়। মৃত যুৱক দুজন জেখনীয়া কিস্কু আৰু ইছাও টুডু বুলি জানিব পৰা গৈছে। এই ঘটনাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। ফুটবল খেলক প্ৰসাৰিত আৰু ক্ৰীড়া অনুৰাগীসকলৰ বাবে একগোট হৈ খেল উপভোগ কৰাৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে কালি ডিব্ৰুগড়ৰ চকুইডিঙি খেলপথাৰত মুখ্যমন্ত্ৰী ফিফা ফেন পাৰ্ক উদ্বোধন কৰা হয়। অসম পৰ্যটন উন্নয়ন নিগম আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত এই ফেন পাৰ্ক স্থাপন কৰা হৈছে। মুখ্যমন্ত্ৰী ফিফা ফেন পাৰ্কত ফুটবল অনুৰাগীসকলে আনন্দময় পৰিৱেশত LED স্ক্ৰীণত ফিফা বিশ্বকাপ 2026ৰ পোনপটীয়া খেলসমূহ উপভোগ কৰিব পাৰিব। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।

0: भी मकान टूट गए, उनमें मलबा भरा हुआ है, घर में रखा सारा सामान बर्बाद हो गया है। किरण जी और मैं मुख्यमंत्री जी के साथ हम लोग प्रधानमंत्री जी के निर्देश पर दिल्ली से आए हैं। नुकसान बहुत भयानक हुआ है, जबरदस्त हुआ है, और जो नुकसान है उसका हम आकलन करेंगे डैमेजेज का, और आकलन करके संकट की इस घड़ी में कैसे केंद्र सरकार भी प्रदेश सरकार के माध्यम से अपनी जनता की पूरी मदद करे उसका प्रयास करेंगे। हम कोई कसर नहीं छोड़ेंगे।
1: অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ নাম পঞ্জীয়নৰ বাবে আজিৰে পৰা পঞ্জীয়ন পৰ্টেল মুকলি কৰিছে। এই পৰ্টেলটো 7 জুলাই পৰ্যন্ত মুকলি থাকিব আৰু 9 জুলাই পৰ্যন্ত পঞ্জীয়নৰ মাচুল আদায় দিব পৰা যাব। বাদ পৰি যোৱা সকলো ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন প্ৰক্ৰিয়া নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ পৰিষদে সকলো বিদ্যালয়ক নিৰ্দেশ দিছে। 7 জুলাইৰ পাছত কোনো ছাত্ৰ ছাত্ৰীক নাম পঞ্জীয়ন কৰিবলৈ দিয়া নহ'ব বুলি স্পষ্ট কৰি দিয়া হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আজি 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে কেন্দ্ৰটোৰ বিষয়া কৰ্মচাৰীসকলে এই দিৱস উদযাপন কৰে। এই উপলক্ষে বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱা, অভিনেত্ৰী চেতনা দাস, আবৃত্তিকাৰ তথা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত ঘোষক অৱনী বৰা আৰু আকাশবাণীৰ অনুষ্ঠানসমূহৰ প্ৰাক্তন মুৰববী দিলীপ দাসে বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পাছতেই আকাশবাণীৰ প্ৰাচীৰ পত্ৰিকা আকাশী স্পন্দন উন্মোচন কৰা হয়। প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি সন্ধিয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত উপজা দিনৰ সুবাস শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত নন্দিতা শৰ্মাৰ লঘু শাস্ত্ৰীয় সংগীত, সুভেশ বসুৰ হাৱাইন গীতাৰত লঘু সংগীতৰ সুৰ আৰু মঞ্জুষ্ণ মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীতৰ লগতে আকাশবাণী গুৱাহাটীৰ পূৰ্বে প্ৰকাশিত আকাশী আলোচনীখনৰ নিৰ্বাচিত লেখাৰ সংকলন উন্মোচন কৰা হ'ব। এই অনুষ্ঠানতে আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰা ই মেগাজিনখনো উন্মোচন কৰা হ'ব। উল্লেখযোগ্য যে 1948 চনৰ 1 জুলাইত আকাশবাণীৰ শ্বিলং গুৱাহাটী কেন্দ্ৰ স্থাপন কৰা হৈছিল। এই কেন্দ্ৰৰ জৰিয়তে অসমত অনাতাঁৰ সেৱাৰ প্ৰচাৰ আৰম্ভ হৈছিল। এই কেন্দ্ৰৰ প্ৰথমগৰাকী সঞ্চালক আছিল মিছ মেহেৰা মাছানী। কেন্দ্ৰটোৰ প্ৰতিষ্ঠাকালৰে পৰা জড়িত উবেইদুল লতিফ বৰুৱা, কমল নাৰায়ণ চৌধুৰী, পুৰুষোত্তম দাস আদি ব্যক্তিসকলে অসমত অনাতাঁৰ সেৱাৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাইছিল। পৰৱৰ্তী সময়ত ফণী তালুকদাৰ, বীৰেন ফুকন, ছৈয়দ আব্দুল মালিক, ডঃ মহেশ্বৰ নেওগ, পদ্ম বৰকটকী, মহেন্দ্ৰ বৰঠাকুৰ, দুৰ্গেশ্বৰ বৰঠাকুৰ, ডঃ ভূপেন হাজৰিকা, খগেন মহন্ত, লুৎফুৰ ৰহমান, নীলু চক্ৰৱৰ্তী, আৰতী দাস বৈৰাগী, অৱন বৰপূজাৰী, নীৰেণ বৰুৱা আদিৰ দৰে অনেক গুণী জ্ঞানী, চিন্তাশীল আৰু দূৰদৰ্শী লোকসকলে আকাশবাণীৰ বিভিন্ন অনুষ্ঠান আৰু বাতৰি শ্ৰোতাৰ বাবে জনপ্ৰিয় কৰি তোলে। আকাশবাণীৰ এই জনপ্ৰিয়তাৰ ধাৰা অব্যাহত ৰাখি বৰ্তমান কৰ্মৰত বিষয়া কৰ্মচাৰীসকলেও নিতৌ শ্ৰোতাৰ উপযোগী ন ন অনুষ্ঠান প্ৰচাৰ কৰি আহিছে। ইপিনে আকাশবাণী তেজপুৰ কেন্দ্ৰৰো আজি প্ৰতিষ্ঠা দিৱস। 2000 চনৰ 1 জুলাইত তেজপুৰৰ মৰাভৰলীত কেন্দ্ৰটোৰ প্ৰতিষ্ঠা হৈছিল। 26 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আকাশবাণী তেজপুৰ কেন্দ্ৰই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ বন বিভাগৰ উদ্যোগত আজিৰে পৰা 7 জুলাইলৈ বন মহোৎসৱ সপ্তাহৰ আয়োজন কৰা হৈছে। এই উপলক্ষে বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সাংস্কৃতিক উদ্যোগ বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰায়ো বন মহোৎসৱ উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা শুভেচ্ছাবাণীত মন্ত্ৰী শ্ৰীবৰাই কয় যে বন মহোৎসৱ হৈছে আমাৰ চহকী বনাঞ্চল আৰু সমৃদ্ধিশালী জৈৱ বৈচিত্ৰত অনুধাৱন কৰাৰ বাবে উদযাপিত এটা বিশেষ দিন। পৰিৱেশ সুৰক্ষা আৰু জলবায়ু পৰিৱৰ্তন ৰোধৰ লগতে জৈৱ বৈচিত্ৰ আৰু ভূমি সংৰক্ষণৰ বাবে দেশবাসীক সেউজ আৱৰণ বৃদ্ধিৰ প্ৰতি উদ্বুদ্ধ কৰাৰ উদ্দেশ্যে এই বন মহোৎসৱৰ আয়োজন কৰি অহা হৈছে। 1950 চনত ডঃ কে এম মুন্সীয়ে শুভাৰম্ভ কৰা এই মহোৎসৱত অৰ্থনৈতিক, পৰিৱেশজনিত আৰু নান্দনিক দিশৰ পৰা গছ গছনিৰ গুৰুত্ব সন্দৰ্ভত জনসাধাৰণক সজাগ কৰাৰ প্ৰয়াস চলাই অহা হৈছে। গছ গছনি ৰোপণ কৰি দেশৰ সেউজ আৱৰণ বৃদ্ধি কৰাৰ লগতে পৰিৱেশ সুৰক্ষিত কৰি ৰাখিব পাৰি। ইয়াৰ জৰিয়তে জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধ কৰাৰ উপৰি ভূমি সংৰক্ষণ কৰা, ভূমিস্খলন আৰু মাটিৰ ক্ষয় নিৰ্মূল কৰাটো সহায়ক হয়। জৈৱ বৈচিত্ৰ ৰক্ষা কৰা তথা জীৱিকা আৰু সম্পদ সৃষ্টিতো বন মহোৎসৱৰ সুকীয়া ভূমিকা আছে। সমগ্ৰ দেশতে আজিৰে পৰা বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চয়তা আৰু জীৱিকা অভিযান অৰ্থাৎ ভি বি জি ৰামজী আইন কাৰ্যকৰী হৈছে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই আইনৰ অধীনত প্ৰতিটো বৰ্ষত 125 দিনৰ নিয়োগ নিশ্চিতি প্ৰদান কৰা হ'ব। ইয়াৰ দ্বাৰা গ্ৰামীণ ভাৰত শক্তিশালী কৰাৰ পথ প্ৰশস্ত হ'ব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে চলিত বিত্তীয় বৰ্ষত 95,692 কোটি টকা ধাৰ্য কৰা হৈছে। এই সন্দৰ্ভত কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে নতুন ব্যৱস্থাৰ অধীনত গ্ৰামাঞ্চলৰ কোনো কৰ্মীয়ে এদিনৰ বাবেও কৰ্মহীন হৈ থাকিব নালাগিব। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সহযোগত এই পদক্ষেপ কাৰ্যকৰী কৰাৰ বাবে সকলো প্ৰশাসনীয় বিত্তীয় আৰু কাৰিকৰী প্ৰস্তুতি সম্পূৰ্ণ কৰা বুলিও মন্ত্ৰীগৰাকীয়ে কয়। উল্লেখযোগ্য যে ভি বি জি ৰামজী আইন 2005 চনৰ মহাত্মা গান্ধী গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আইনৰ ঠাইত গ্ৰামাঞ্চলত নিয়োগ সৃষ্টিৰ বাবে কাৰ্যকৰী কৰা হৈছে। দিনজোৰা কাৰ্যসূচীৰে আজি গোৱালপাৰা জিলা দিৱস পালন কৰিবলৈ লোৱা হৈছে। বিগত 5 বছৰ ধৰি জিলা প্ৰশাসনে এই দিনটোতে গোৱালপাৰা জিলা দিৱস পালন কৰি আহিছে। উল্লেখযোগ্য যে 1983 চনৰ 1 জুলাইত অবিভক্ত গোৱালপাৰা জিলাৰ পৰা 3খন পৃথক জিলা ধুবুৰী, কোকৰাঝাৰ আৰু গোৱালপাৰা গঠন কৰা হৈছিল। ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি বিগত 5 বছৰৰ পৰা 1 জুলাইৰ দিনটোতে গোৱালপাৰা জিলা দিৱস উদযাপন কৰা হৈছে। এই উপলক্ষে জিলা আয়ুক্ত প্ৰদীপ টিমুঙে আজি পুৱা সমূহীয়া দৌৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। গোৱালপাৰা জিলা দিৱস উপলক্ষে বিত্ত, বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই জিলাবাসীলৈ শুভেচ্ছা জনাই এইদৰে কয়
2: যে আজিৰ দিনটোতে গোৱালপাৰা জিলাই নতুন ৰূপ পাই নতুন গোৱালপাৰা জিলা সৃষ্টি হৈছিলে আৰু গোৱালপাৰা জিলাখনে এটা সুন্দৰ পৰিৱেশৰ মাজেৰে আজি আহি এই পৰ্যায়ত উপনীত হৈছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত প্ৰত্যেক জিলাতে আমি জিলা দিৱস পতাৰ ব্যৱস্থা আৰম্ভ কৰিছিলো আৰু সেই মৰ্মে প্ৰত্যেক জিলাই নিজৰ জিলাখন স্থাপিত হোৱা দিনটোত জিলা দিৱস হিচাপে পালন কৰে। আজি আপোনালোকে এই জিলা দিৱস পালন কৰিছে, মই ব্যক্তিগতভাৱে তাত উপস্থিত থাকিব নোৱাৰিলেও ইয়াৰ পৰাই আভাসিকভাৱে আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো।
1: ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শাহিদ চান হক আৰু নন্দিতা দত্তৰ সাক্ষ্য গ্ৰহণ কৰিব। আদালতে কাইলৈ বিষ্ণু শৰ্মা, অংকুমান বৈশ্য আৰু অজিত ৰাজবংশীৰ সাক্ষ্য ল'ব। ইপিনে অভিযুক্ত শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই অভিনেতা ৰবি শৰ্মাক সোধা পোছা কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। অহা 3 জুলাইত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই অভিনেতাগৰাকীক পুনৰ জেৰা কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ বান পৰিস্থিতিৰ পৰ্যালোচনা। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ 9ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ নাম পঞ্জীয়নৰ বাবে পঞ্জীয়ন পৰ্টেল পুনৰ মুকলি। আকাশবাণী গুৱাহাটী আৰু আকাশবাণী তেজপুৰ কেন্দ্ৰৰ আজি প্ৰতিষ্ঠা দিৱস আৰু ৰাজ্যৰ বন বিভাগৰ উদ্যোগত আজিৰে পৰা বন মহোৎসৱ সপ্তাহৰ আয়োজন। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।
3: দূসরি লাইন কি আপ দূর নেই রহ সকতা কি উন্হোনে তীসরি খুদ কে দি তেরে বিন ও হামারা গানা বন
4: বরদাশত নেহি কর সকতা দূর নেহি রহ সকতা এক দিন তেরে বিন
5: জরুর সুনিয়েগা বম্বে টকিজ মে 4 জুলাই শাম 4 বজে সির বিবিধ ভারতী পর
6: विविध भारती का ये कार्यक्रम है यादों की महफिल।

से कितनी।

अंग है नशीला, अंग अंग है नशीला।

Ella, Akashvani. এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ভাৰত পদক্ষেপৰ জৰিয়তে সুপ্ৰশাসন, নাগৰিক সবলীকৰণ আৰু সামগ্ৰিক উন্নয়ন সম্ভৱ হৈছে বুলি প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান, কিৰেণ ৰিজিজু আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে আজি ৰাজ্যখনৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ বিমানেৰে পৰিদৰ্শন কৰে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে চিকিৎসক দিৱস উপলক্ষে দেশৰ সকলো চিকিৎসকলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সমগ্ৰ দেশতে আজিৰে পৰা বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চয়তা আৰু জীৱিকা অভিযান কাৰ্যকৰী হৈছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউটত মেক্সিকোই ইকুৱেডৰক 2-0 পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডিজিটেল ভাৰত পদক্ষেপৰ জৰিয়তে সুপ্ৰশাসন, নাগৰিকৰ সবলীকৰণ আৰু সামগ্ৰিক উন্নয়ন সম্ভৱ হৈছে বুলি প্ৰকাশ কৰে। ডিজিটেল ভাৰত পদক্ষেপৰ 11 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে ডিজিটেল ভাৰতে সকলোৰে জীৱনক চুই গৈছে। ইয়াৰ ভিতৰত ডিজিটেল লেনদেন ব্যৱস্থাই সকলোকে লাভৱান কৰাৰ লগতে লেনদেন প্ৰক্ৰিয়াত স্বচ্ছতা নিশ্চিত কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে প্ৰযুক্তিয়ে জীৱন যাপনৰ প্ৰক্ৰিয়া সহজ কৰি তুলিছে। প্ৰধানমন্ত্ৰীয়ে ডিজিটেল ভাৰতৰ জৰিয়তে দেশৰ সকলো অঞ্চলত, বিশেষকৈ গাঁওসমূহত আৰু টায়াৰ 2 আৰু টায়াৰ 3 পৰ্যায়ৰ নগৰসমূহত উদ্ভাৱনৰ নতুন ঢৌ উঠা বুলি প্ৰকাশ কৰে। তেওঁ কয় যে ইয়াৰ জৰিয়তে দেশৰ প্ৰতিটো প্ৰান্তৰ পৰা ওলাই অহা যুৱ উদ্যমী, ষ্টাৰ্টআপছ আৰু উদ্ভাৱকসকলে আমাৰ পৃথিৱীখনে মুখামুখি হৈ অহা বিভিন্ন প্ৰত্যাহ্বানৰ সমাধান সূত্ৰ উলিয়াবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে এই পদক্ষেপৰ জৰিয়তে শিক্ষা, স্বাস্থ্যখণ্ড, স্বাস্থ্য, কৃষি, বাণিজ্য আৰু জনসেৱা প্ৰক্ৰিয়া অধিক শক্তিশালী হৈ উঠিছে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে ডিজিটেল ভাৰতৰ জৰিয়তে দেশে ডিজিটেল ক্ষেত্ৰখনত প্ৰগতি লাভ কৰিছে। তেওঁ কয় যে দেশে প্ৰযুক্তিৰ জৰিয়তে মানৱতা, নাগৰিকৰ সবলীকৰণ আৰু বহনক্ষম উন্নয়নৰ বাবে কাম কৰি আহিছে। ডিজিটেল ভাৰতৰ জৰিয়তে বিগত 11 বছৰত দেশে ডিজিটেল জন আন্তঃগাঁথনিৰ পৰিৱেশতন্ত্ৰ গঢ়ি তুলিছে।

0: স্বাস্থ্য, শিক্ষা, দক্ষতা, কৃষি, জনকল্যাণ আদি ক্ষেত্ৰসমূহলৈ এই পদক্ষেপৰ প্ৰসাৰ ঘটিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে চৰকাৰে দেশক ডিজিটেল ৰাষ্ট্ৰলৈ পৰ্যবেক্ষিত কৰিছে। ডিজিটেল সংযোগ, ডিজিটেল প্ৰশাসন আৰু জনসেৱা উন্নত কৰি ডিজিটেল ভাৰতৰ পদক্ষেপ প্ৰসাৰিত কৰিছে। ডিজিটেল ভাৰত পদক্ষেপৰ 11 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে দেশে ইণ্টাৰনেট সংযোগ, ডিজিটেল আন্তঃগাঁথনি আৰু প্ৰযুক্তি নিৰ্ভৰ প্ৰশাসনৰ সাক্ষী হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে 103 কোটিতকৈও অধিক লোক বৰ্তমান ইণ্টাৰনেট সেৱাৰে সংযুক্ত হোৱাৰ লগতে 2 লাখতকৈও অধিক গাঁও ভাৰত নেটৰ জৰিয়তে সংযুক্ত হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়াৰ জৰিয়তে 51 লাখ কোটি টকা হিতাধিকাৰীসকললৈ হস্তান্তৰ কৰিব পৰা হৈছে। ভাৰত বৰ্তমান ডিজিটেল লেনদেনৰ ক্ষেত্ৰত বিশ্বৰ অন্যতম উল্লেখযোগ্য দেশ হৈ পৰিছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান, কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে আজি ৰাজ্যখনৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ বিমানেৰে পৰিদৰ্শন কৰে। দলটোৱে প্ৰথমে পূব ছিয়াং জিলাৰ আটাইতকৈ ক্ষতিগ্ৰস্ত পাছিঘাট অঞ্চল পৰিদৰ্শন কৰে। ইয়াৰ পাছত তেওঁলোকে বয়িংগাঁৱৰ বান পৰিস্থিতিৰ বুজ লয়। আকস্মিক বান আৰু ভূমিস্খলনৰ ফলত এই গাঁওখনৰ 20টাৰো অধিক বাসগৃহ পানীত বুৰ যোৱাৰ লগতে বহু পৰিমাণৰ শস্য আৰু পশুধনৰ হানি হয়। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে বানত গৃহহীন হোৱা গাঁওবাসীৰ সৈতে মত বিনিময় কৰে। তেওঁ এই লোকসকলক কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আৰ্থিক আৰু আন্তঃগাঁথনিমূলক সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে ৰাজ্যিক প্ৰশাসনৰ সহযোগত উদ্ধাৰ অভিযান শীঘ্ৰে সম্পন্ন কৰাৰ নিশ্চয়তা প্ৰদান কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বানৰ সময়ত স্থানীয় স্বেচ্ছাসেৱী তথা গাঁওবাসীয়ে দেখুওৱা সাহসৰ প্ৰশংসা কৰে। অৰুণাচল প্ৰদেশৰ বান পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে শ্ৰীচৌহান কালি ৰাজ্যখনত উপস্থিত হয়। আজি তেওঁ অসম ভ্ৰমণ কৰি ৰাজ্যখনৰ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ লগতে সন্ধিয়া গুৱাহাটীত আয়োজিত এখন বৈঠকত জ্যেষ্ঠ বিষয়াসকলৰ পৰা বান ব্যৱস্থাপনা, সাহায্য বিতৰণকে ধৰি বিভিন্ন দিশ আলোচনা কৰিব। উল্লেখযোগ্য যে ৰাজ্যখনৰ বান আৰু ভূমিস্খলনত বৰ্তমানলৈকে 4জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 21জন লোক আহত হৈছে। বানত 28খন জিলাৰ 90,499 জন লোক প্ৰভাৱিত হৈছে। ইয়াৰে উজনি ছিয়াং জিলাত সৰ্বাধিক 47,357 জন লোক প্ৰভাৱিত হোৱাৰ লগতে ছিয়াং জিলাত 23,715, ক্ৰা দাদি জিলাত 8,171 আৰু পূব কামেং জিলাত 5,895 জন লোক বানত প্ৰভাৱিত হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে চিকিৎসক দিৱস উপলক্ষে দেশৰ সকলো চিকিৎসকলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণনে মানৱতাৰ সেৱাৰ ক্ষেত্ৰত চিকিৎসকসকলৰ নিষ্ঠা, সহমৰ্মিতা, দক্ষতা আৰু সমৰ্পণৰ শলাগ লয়। তেওঁ কয় যে বিগত বছৰসমূহত দেশে স্বাস্থ্যসেৱা খণ্ডত গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছে। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে বিশ্বৰ সৰ্ববৃহৎ কোভিড-19 প্ৰতিষেধক প্ৰদান অভিযান আয়ুষ্মান ভাৰত পদক্ষেপৰ জৰিয়তে সুলভ স্বাস্থ্যসেৱাৰ সুবিধা, স্বাস্থ্যসেৱা আন্তঃগাঁথনি শক্তিশালী কৰা আৰু উন্নত স্বাস্থ্যসেৱাৰ দিশত গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে ডিজিটেল স্বাস্থ্যসেৱাৰ বিকাশত আলোকপাত কৰে। জৰুৰী সময়ত ৰোগীৰ জীৱনক সুৰক্ষা প্ৰদানৰ পৰা আৰম্ভ কৰি উদ্ভাৱন আৰু গৱেষণাৰ জৰিয়তে চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিলৈ চিকিৎসকসকলৰ নিৰন্তৰ সেৱাই কৰ্তব্য, ত্যাগ আৰু সহমৰ্মিতাৰ উচ্চ নিদৰ্শন দাঙি ধৰে বুলি শ্ৰীৰাধাকৃষ্ণনে উল্লেখ কৰে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই চিকিৎসক দিৱস উপলক্ষে তেওঁলোকৰ অটল নিষ্ঠাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। এটা ভিডিঅ' বাৰ্তাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চিকিৎসকসকলৰ পেছাদাৰিত্ব আৰু মানৱতাৰ প্ৰতি সহমৰ্মিতাৰ সেৱাৰ শলাগ লয়।
1: On the occasion of Doctors' Day, I extend my sincere appreciation and heartfelt gratitude to the medical fraternity for its unwavering dedication, exemplary professionalism, and compassionate service to humanity. Doctors are the cornerstone of our healthcare system, tirelessly working to alleviate suffering, save lives, and uphold the highest standards of patient care. Your selfless commitment and resilience continue to inspire the nation and strengthen our collective pursuit.
0: সমগ্র দেশতে আজিৰে পৰা বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চয়তা আৰু জীৱিকা অভিযান অৰ্থাৎ বিবিজি ৰামজী আইন কাৰ্যকৰী হৈছে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই আইনৰ অধীনত প্ৰতিটো বৰ্ষত 125 দিনৰ নিয়োগ নিশ্চিতি প্ৰদান কৰা হ'ব। ইয়াৰ দ্বাৰা গ্ৰামীণ ভাৰত শক্তিশালী কৰাৰ পথ প্ৰশস্ত হ'ব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে চলিত বিত্তীয় বৰ্ষত 95,692 কোটি টকা ধাৰ্য কৰা হৈছে। এই সন্দৰ্ভত কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে নতুন ব্যৱস্থাৰ অধীনত গ্ৰামাঞ্চলৰ কোনো কৰ্মীয়ে এদিনৰ বাবেও কৰ্মহীন হৈ থাকিব নালাগিব। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সহযোগত এই পদক্ষেপ কাৰ্যকৰী কৰাৰ বাবে সকলো প্ৰশাসনীয় বিত্তীয় আৰু কাৰিকৰী প্ৰস্তুতি সম্পূৰ্ণ কৰা বুলিও মন্ত্ৰীগৰাকীয়ে কয়। উল্লেখযোগ্য যে বিবিজি ৰামজী আইন 2005 চনৰ মহাত্মা গান্ধী গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আইনৰ ঠাইত গ্ৰামাঞ্চলত নিয়োগ সৃষ্টিৰ বাবে কাৰ্যকৰী কৰা হৈছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা মেক্সিকো চিটি ষ্টেডিয়ামত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত মেক্সিকোই ইকুৱেডৰক 2-0 পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। মেক্সিকোৰ হৈ ৰাউল জিমেনেছ আৰু জুলিয়ান কুইনঞ্জে এটাকৈ গ'ল দিয়ে। মেক্সিকোই বিগত 40 বছৰত প্ৰথমবাৰৰ বাবে নকআউট পৰ্যায়ৰ খেলত অৱতীৰ্ণ হয়। দলটোৱে অহা দেওবাৰে প্ৰি কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ড অথবা ডেমক্ৰেটিক ৰিপাব্লিক অৱ কংগোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ভাৰত পদক্ষেপৰ জৰিয়তে সুপ্ৰশাসন, নাগৰিক সবলীকৰণ আৰু সামগ্ৰিক উন্নয়ন সম্ভৱ হৈছে বুলি প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান, কিৰেণ ৰিজিজু আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে আজি ৰাজ্যখনৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ বিমানেৰে পৰিদৰ্শন কৰে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে চিকিৎসক দিৱস উপলক্ষে দেশৰ সকলো চিকিৎসকলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সমগ্ৰ দেশতে আজিৰে পৰা বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চয়তা আৰু জীৱিকা অভিযান কাৰ্যকৰী হৈছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউটত মেক্সিকোই ইকুৱেডৰক 2-0 পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সৈতে আজি ৰাজ্যখনৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ আকাশমাৰ্গেৰে পৰিদৰ্শন কৰে। দলটোৱে প্ৰথমে পূব চিয়াং জিলাৰ সৰ্বাধিক ক্ষতিগ্ৰস্ত পাছিঘাট অঞ্চল পৰিদৰ্শন কৰে। ইয়াৰ পাছত তেওঁলোকে বয়িং গাঁৱৰ বান পৰিস্থিতিৰ বুজ লয়। আকস্মিক বান আৰু ভূমিস্খলনৰ ফলত এই গাঁওখনৰ 20টাৰো অধিক বাসগৃহ পানীত বুৰ যোৱাৰ লগতে বহু পৰিমাণৰ শস্য আৰু পশুধনৰ হানি হয়। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে বানত গৃহহীন হোৱা গাঁওবাসীৰ সৈতে মত বিনিময় কৰে। তেওঁ লোকসকলক কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আৰ্থিক আৰু আন্তঃগাঁথনিমূলক সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে ৰাজ্যিক প্ৰশাসনৰ সহযোগত উদ্ধাৰ অভিযান শীঘ্ৰে সম্পন্ন কৰাৰ নিশ্চয়তা প্ৰদান কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বানৰ সময়ত স্থানীয় স্বেচ্ছাসেৱী তথা গাঁওবাসীয়ে দেখুওৱা সাহসৰ প্ৰশংসা কৰে। ইয়াৰ পাছত তেওঁলোকে নতুনকৈ গঠন হোৱা কেই পাইনৰ জিলাৰ নিপকো কলনী পৰিদৰ্শন কৰে। এই স্থানত যোৱা 24 জুনত আকস্মিক বানে ভালে সংখ্যক বাসগৃহ আৰু পথ উটুৱাই লৈ গৈছিল। ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰি শ্ৰীচৌহানে বানত মৃত্যু হোৱা লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে নিৰন্তৰ সমৰ্থন আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ সৈতে সহযোগিতা স্থাপন কৰি ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে কাম কৰিব। মন্ত্ৰীগৰাকীয়ে নিপকো কলনীৰ ভিতৰত স্থাপন কৰা অস্থায়ী সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰি গৃহহীন লোকসকলৰ সৈতে সময় অতিবাহিত কৰে আৰু তেওঁলোকক নিৰাশ নহবলৈ আহ্বান জনায়। অৰুণাচল প্ৰদেশৰ বান পৰিস্থিতিৰ পৰ্যালোচনাৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকী গুৱাহাটী অভিমুখে ৰাওনা হৈছে। তেওঁলোকে সন্ধিয়া গুৱাহাটীত আয়োজিত এখন বৈঠকত জ্যেষ্ঠ বিষয়াসকলৰ পৰা বান ব্যৱস্থাপনা, সাহায্য বিতৰণকে ধৰি বিভিন্ন দিশ আলোচনা কৰিব। উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ বান আৰু ভূমিস্খলনত বৰ্তমানলৈকে 4জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 21জন লোক আহত হৈছে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে আজি শিৱসাগৰ জিলাৰ অসামৰিক চিকিৎসালয় আৰু নিৰ্মীয়মান শিৱসাগৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। শ্ৰীসিংহলে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ সৈতে এখন বৈঠকত মিলিত হয় আৰু ইয়াৰ উন্নীতকৰণৰ কাম দ্ৰুতগতিত আগবঢ়াই নিয়াৰ আশ্বাস দিয়ে। তেওঁ লগতে এমাহৰ ভিতৰত চিকিৎসালয়খনত কেইবাটাও নতুন গোট কাৰ্যক্ষম কৰি তোলা হ'ব বুলি জানিবলৈ দিয়ে। শ্ৰীসিংহলে বিগত সময়ছোৱাত জিলাখনত 3000ৰো অধিক সৰ্পদংশনত আক্ৰান্ত লোকৰ জীৱন ৰক্ষা কৰা হৈছে বুলি উল্লেখ কৰি এই সফলতাৰ বাবে সৰ্পদংশন বিশেষজ্ঞ ডাঃ সুৰজিৎ গিৰিক অভিনন্দন জনায়। তেওঁ লগতে সৰ্পদংশনৰ এই চিকিৎসা আৰ্হি সমগ্ৰ ৰাজ্যতে সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনাৰ কথাও উল্লেখ কৰে। ডিমৌৰ ইকৰাণী নাহৰ হাবিৰ প্ৰায় 123 বিঘা ভূমিত নিৰ্মীয়মান শিৱসাগৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কালত শ্ৰীসিংহলে প্ৰকল্পটোৰ প্ৰায় 35% নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে বুলি প্ৰকাশ কৰে। চিকিৎসা মহাবিদ্যালয়খনত অতি শীঘ্ৰেই বহিৰোগ চিকিৎসা বিভাগ আৰম্ভ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হয়।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই পুলক গগৈ। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান, কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সৈতে আজি ৰাজ্যখনৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ আকাশমাৰ্গেৰে পৰিদৰ্শন কৰে। কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকীয়ে সন্ধিয়া গুৱাহাটীত আয়োজিত এখন বৈঠকত জ্যেষ্ঠ বিষয়াসকলৰ পৰা বান ব্যৱস্থাপনা, সাহায্য বিতৰণকে ধৰি বিভিন্ন দিশ আলোচনা কৰিব। স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে আজি শিৱসাগৰ জিলা অসামৰিক চিকিৎসালয় আৰু নিৰ্মীয়মাণ শিৱসাগৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। সমগ্ৰ দেশতে আজিৰে পৰা বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চয়তা আৰু জীৱিকা অভিযান অৰ্থাৎ VBG ৰামজী আইন কাৰ্যকৰী হৈছে। ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ বন বিভাগৰ উদ্যোগত আজিৰে পৰা 7 জুলাইলৈ বন মহোৎসৱ সপ্তাহৰ আয়োজন কৰা হৈছে। এই উপলক্ষে বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। আকাশবাণী গুৱাহাটীৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত উপজা দিনৰ সুবাস শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে 9ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ নাম পঞ্জীয়নৰ বাবে আজিৰে পৰা পঞ্জীয়ন পৰ্টেল পুনৰ মুকলি কৰিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ এখন খেলত মেক্সিকোৱে ইকুৱেডৰক 2-0 গ'লত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।
1: लेखक और अनुवादक संपादक हरिशंकर जी राठी साहब को। हरिशंकर जी, आपका विविध भारती के स्टूडियो में बहुत बहुत स्वागत है।
2: जी बहुत बहुत धन्यवाद, आभार आपका मंदाकिनी जी मुझे यहाँ बुलाने के लिए।
1: जी कैसे हैं आप?
2: मैं बिल्कुल ठीक हूँ, आप कैसे हैं?
1: हम भी अच्छे हैं और आज एक लंबी बातचीत आपसे करने वाले हैं।
2: जी अवश्य।
1: आप हमें सबसे पहले ये बताइए कि आपका जन्म कहाँ हुआ और आपकी शिक्षा दीक्षा कहाँ हुई?
2: जी, मेरा जन्म 1964 में उत्तर प्रदेश के आजमगढ़ जिले के एक पिछड़े क्षेत्र में हुआ था। मेरी माताजी अध्यापिका थीं और उन्होंने शिक्षा पर शुरू से ही बड़ा

0: প্ৰিয় যুৱ বন্ধু, কেনে আছে বাৰু আপোনালোক? আশা কৰিছোঁ কুশলে আছে। সকলোলৈকে প্ৰীতি ভৰা সাদৰ সম্ভাষণ আৰু নমস্কাৰ জনাই আকাশবাণী নগাঁও কেন্দ্ৰৰ ষ্টুডিঅ'ৰ মাইক্ৰফোনৰ সন্মুখত যুৱ তৰংগৰ অন্য এটি নতুন শিতানৰ সৈতে এয়া মই প্ৰাচুৰ্য দত্ত। যুৱ বন্ধু, আজি 30 জুন অৰ্থাৎ বিশ্ব সামাজিক মাধ্যম দিৱস, যি প্ৰতি বছৰে আজিৰ দিনটোতে পালন কৰা হয়। এই দিৱসৰ মূল উদ্দেশ্য হৈছে সামাজিক মাধ্যমৰ ইতিবাচক ব্যৱহাৰ, ইয়াৰ উপকাৰিতা আৰু দায়িত্বশীল ব্যৱহাৰৰ বিষয়ে জনসাধাৰণক সচেতন কৰা। বৰ্তমান সময়ত সামাজিক মাধ্যম আমাৰ দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিছে। মোবাইল ফোন বা কম্পিউটাৰৰ জৰিয়তে আমি মুহূৰ্ততে পৃথিৱীৰ যিকোনো প্ৰান্তৰ মানুহৰ সৈতে সংযোগ স্থাপন কৰিব পাৰোঁ। পৰিয়াল, বন্ধু বান্ধৱ, শিক্ষক, শিক্ষাৰ্থী, ব্যৱসায়ী বা শিল্পী, সকলোৰে বাবে সামাজিক মাধ্যম হৈছে যোগাযোগৰ এক সহজ আৰু শক্তিশালী মঞ্চ। শিক্ষাৰ ক্ষেত্ৰতো সামাজিক মাধ্যমৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। বিভিন্ন শিক্ষামূলক ভিডিঅ', অনলাইন ক্লাছ, ডিজিটেল পাঠ্য সামগ্ৰী আৰু নতুন নতুন জ্ঞান আহৰণৰ সুযোগে শিক্ষাৰ্থীসকলক আগবঢ়াই নিয়াত সহায় কৰিছে। শিক্ষকসকলেও নতুন শিক্ষণ পদ্ধতি, অভিজ্ঞতা আৰু শিক্ষামূলক সামগ্ৰী সহজে ভাগ বতৰা কৰিব পাৰিছে। ব্যৱসায় আৰু উদ্যোগৰ ক্ষেত্ৰতো সামাজিক মাধ্যম এক নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। ক্ষুদ্ৰ উদ্যোগীসকলেও নিজৰ সামগ্ৰী বা সেৱা দেশ বিদেশৰ গ্ৰাহকৰ ওচৰলৈ সহজে লৈ যাব পাৰিছে। ইয়াৰ ফলত বহু লোকৰ বাবে নতুন কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি হৈছে। কিন্তু যিদৰে প্ৰতিটো বস্তুৰে ভাল বেয়া দুয়োটা দিশ থাকে, তেনেদৰে সামাজিক মাধ্যমৰো কিছুমান নেতিবাচক প্ৰভাৱ আছে। ভুৱা খবৰ বা ফেক নিউজ, অনলাইন প্ৰতাৰণা, চাইবাৰ বুলিং, ব্যক্তিগত তথ্যৰ অপব্যৱহাৰ আৰু অত্যাধিক আসক্তি, এই সকলোবোৰ আজিৰ সমাজৰ বাবে এক ডাঙৰ চিন্তাৰ বিষয়। বহু সময়ত সত্যতা পৰীক্ষা নকৰাকৈ তথ্য ভাগ বতৰা কৰাৰ ফলত বিভ্ৰান্তি আৰু সামাজিক অশান্তিৰ সৃষ্টি হয়। বিশেষকৈ যুৱ প্ৰজন্মৰ বাবে সামাজিক মাধ্যমৰ সঠিক ব্যৱহাৰ অতি প্ৰয়োজনীয়। অধিক সময় মোবাইলটোত কটোৱাৰ ফলত পঢ়া শুনা, শাৰীৰিক স্বাস্থ্য, মানসিক সুস্থতা আৰু পাৰিবাৰিক সম্পৰ্কৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। গতিকে সঠিক ব্যৱস্থাপনা আৰু দায়িত্বশীল ব্যৱহাৰ অতি জৰুৰী। বন্ধুসকল, সামাজিক মাধ্যম আমাৰ হাতত থকা এবিধ শক্তিশালী সঁজুলি। ইয়াক আমি কেনেদৰে ব্যৱহাৰ কৰোঁ তাৰ ওপৰতে ইয়াৰ ফলাফল নিৰ্ভৰ কৰে। যদি আমি সত্য, ইতিবাচকতা, সৌজন্যবোধ আৰু দায়িত্বশীলতাৰ সৈতে ইয়াক ব্যৱহাৰ কৰোঁ, তেন্তে ই সমাজ গঢ়াৰ এক শক্তিশালী মাধ্যম হ'ব পাৰে। যুৱ বন্ধু, আজি আমি এই দিনটোৰ লগত সংগতি ৰাখি কথা পাতিছিলোঁ লতাশ্ৰী ব্ৰহ্মচাৰীৰ সৈতে। লতাশ্ৰী, তোমাক আকাশবাণী নগাঁও কেন্দ্ৰৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো।
1: হয়, নমস্কাৰ। আকাশবাণী নগাঁও কেন্দ্ৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো মোক এইকণ সুযোগ দিয়াৰ বাবে।
0: লতাশ্ৰী, তোমাৰ মতে সামাজিক মাধ্যমে আজিৰ যুৱচামৰ জীৱনত কি ধৰণৰ প্ৰভাৱ পেলাইছে বুলি ভাবা?
1: হয়, মোৰ মতে সামাজিক মাধ্যমে আজিৰ যুৱচামৰ জীৱনশৈলী, চিন্তাধাৰা আৰু যোগাযোগ ব্যৱস্থাত এক ব্যাপক পৰিৱৰ্তন আনিছে, যি আমি সকলোৱে দেখি আহি আছোঁ। এই সামাজিক মাধ্যম দুমুখীয়া তৰোৱালৰ দৰে, অৰ্থাৎ ইয়াৰ সঠিক ব্যৱহাৰে এজন ব্যক্তিৰ জীৱন গঢ়িও তুলিব পাৰে আৰু কেতিয়াবা ইয়াৰ ভুল ব্যৱহাৰে এজন ব্যক্তিৰ জীৱন ধ্বংসও কৰি পেলাব পাৰে। আচলতে ই যুৱচামৰ জীৱনত এক যুগান্তৰকাৰী অথচ জটিল প্ৰভাৱ পেলাই আহিছে। ই এফালে যুৱচামৰ বিশ্বজোৰা শিক্ষা, দক্ষতাৰ বিকাশ, উপাৰ্জন আদিৰ সুযোগ মুকলি কৰি আনিছে আৰু আনফালে ইয়াৰ অত্যাধিক ব্যৱহাৰে যুৱ প্ৰজন্মক বাস্তৱ পৃথিৱীৰ পৰা আঁতৰাই নি নিদ্ৰাহীনতা, মানসিক চাপৰ দৰে গুৰুতৰ সমস্যাৰ মাজলৈ ঠেলি দিছে। অৰ্থাৎ আমি ইয়াক সংক্ষিপ্তকৈ ক'বলৈ গ'লে, ই যুৱচামৰ চিন্তাধাৰা, লাইফষ্টাইল আৰু সামাজিক আচৰণ সম্পূৰ্ণৰূপেই সলনি কৰি দিছে, যাৰ ফলত এতিয়া ব্যক্তি অনলাইন ট্ৰেণ্ড আৰু ভাৰ্চুৱেল জগতৰ দ্বাৰা বেছিকৈ পৰিচালিত হ'বলৈ ধৰিছে।
0: সামাজিক মাধ্যমৰ ইতিবাচক আৰু নেতিবাচক দিশবোৰ কি কি বাৰু?
1: হয়, আমি সকলোৱে জানো যে প্ৰতিটো বস্তুৰে দুটা দিশ থাকে, ইতিবাচক আৰু নেতিবাচক। ঠিক সেইদৰে এই সামাজিক মাধ্যমৰো এই দুয়োটা দিশ আছে। প্ৰথমতে আমি আহিলোঁ এই সামাজিক মাধ্যমৰ ইতিবাচক দিশলৈ। ইতিবাচক দিশৰ পৰা চাবলৈ গ'লে সামাজিক মাধ্যমে যুব প্ৰজন্মক গোলকীয়ভাৱে সংযোগ কৰাত বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ইয়াৰ দ্বাৰা ব্যক্তিসকলে তথ্য সহজভাৱেই লাভ কৰিব পাৰিছে, লগতে ব্যক্তিসকলে নিজৰ মনোভাৱ প্ৰকাশৰ বাবে এখন মঞ্চ পাইছে। এই সামাজিক মাধ্যমে সামাজিক সজাগতা সৃষ্টি কৰাত অভূতপূৰ্ব সহায় কৰি আহিছে, কিন্তু ইয়াৰ বিপৰীতে ইয়াৰ অত্যাধিক ব্যৱহাৰে এজন ব্যক্তিৰ সময় অপচয় কৰাইছে। আকৌ ভুৱা খবৰৰ প্ৰসাৰ আৰু চাইবাৰ অপৰাধৰ দৰে কাৰ্যসমূহ সমাজত কঢ়িয়াই আনিছে। বিশেষকৈ যুৱচামৰ মানসিক স্বাস্থ্যৰ ওপৰত এই সামাজিক মাধ্যমৰ প্ৰভাৱ পৰিছে, যিটো আমাৰ বাবে এটা চিন্তনীয় বিষয় হৈ পৰিছে।
0: সামাজিক মাধ্যমৰ অত্যাধিক ব্যৱহাৰে যুৱচামৰ মানসিক স্বাস্থ্যৰ ওপৰত কি ধৰণৰ প্ৰভাৱ পেলাব পাৰে?
1: হয়, সামাজিক মাধ্যমৰ অত্যাধিক ব্যৱহাৰে আজিৰ যুৱচামৰ মানসিক স্বাস্থ্যৰ ওপৰত এক গভীৰ আৰু ক্ষতিকাৰক প্ৰভাৱ পেলাইছে। ছ'চিয়েল মিডিয়াত আনক চমক লগা ফটো দেখি আৰু আড়ম্বৰপূৰ্ণ জীৱনশৈলী অহৰহ প্ৰত্যক্ষ কৰাৰ ফলত যুৱ প্ৰজন্মৰ মনত হীনমন্যতা আৰু পিছ পৰি থকা যি হতাশাৰ সৃষ্টি হৈছে, সেই হতাশাই এজন ব্যক্তিৰ বাস্তৱ জীৱনটোক আনৰ কৃত্ৰিমভাৱে সুন্দৰ কৰি তোলা অনলাইন জীৱনৰ সৈতে তুলনা কৰিবলৈ লৈছে। ইয়াৰ লগতে তেওঁলোকৰ মনত আনতকৈ পিছ পৰি থকাৰ বা কোনো আনন্দৰ পৰা বঞ্চিত হোৱাৰ এক কাল্পনিক ভয়ে অহৰহ মানসিক চাপৰ সৃষ্টি কৰিবলৈ লৈছে। আকৌ স্ক্ৰীণ টাইম বেছি হোৱাৰ বাবে টোপনিৰ প্ৰাকৃতিক চক্ৰ নষ্ট হৈছে, ফলত অনিদ্ৰা, খং আদি বৃদ্ধি পাবলৈ ধৰিছে। আকৌ আটাইতকৈ চিন্তাজনক বিষয়টো হৈছে ভাৰ্চুৱেল পৃথিৱীত হাজাৰ হাজাৰ অনলাইন বন্ধু থকাৰ স্বত্তেও যুৱ প্ৰজন্ম বাস্তৱ সমাজ আৰু পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ পৰিছে, যাৰ ফলত তেওঁলোকে অকলশৰীয়া আৰু শূন্যতা অনুভৱ কৰিবলৈ লৈছে।
0: তোমাৰ মতে শিক্ষা, দক্ষতা বিকাশ আৰু কেৰিয়াৰ গঢ়াত সামাজিক মাধ্যম কিদৰে সহায়ক হ'ব পাৰে?
1: হয়, আমি যদি সামাজিক মাধ্যমক সঠিকভাৱে ব্যৱহাৰ কৰোঁ তেন্তে ই শিক্ষা, দক্ষতাৰ বিকাশ আৰু কেৰিয়াৰ গঢ়াত সহায়ক হ'ব পাৰে। বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলে ফেচবুক, টেলিগ্ৰাম বা হোৱাটছএপৰ দৰে প্লেটফৰ্মত থকা বিভিন্ন শৈক্ষিক গোটসমূহৰ জৰিয়তে অতি সহজে পঢ়া শুনাৰ সামগ্ৰী, নোটছ আৰু গুৰুত্বপূৰ্ণ তথ্য আদান প্ৰদান কৰিব পাৰে। ঠিক তেনেদৰে ইউটিউব আৰু ডিজিটেল প্লেটফৰ্মবোৰৰ জৰিয়তে যুৱচামে ঘৰতে বহি বিনামূলীয়াকৈ নতুন ভাষা, কম্পিউটাৰ কোডিং, গ্ৰাফিক ডিজাইন আদিৰ দৰে বহুতো নিয়োগমুখী কাৰিকৰী দক্ষতা অৰ্জন কৰিব পাৰে। কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰত লিংকডইনে এক ডাঙৰ ভূমিকা পালন কৰে, য'ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পেছাদাৰী ব্যক্তি আৰু ডাঙৰ কোম্পানীসমূহৰ সৈতে সংযোগ স্থাপন কৰি চাকৰিৰ নতুন সুযোগ লাভ কৰিব পাৰে। ইয়াৰ উপৰি সৃষ্টিশীল যুৱচামে ডিজিটেল মাৰ্কেটিঙৰ জৰিয়তে জ্ঞান ব্যৱহাৰ কৰি সামাজিক মাধ্যমৰ জৰিয়তে নিজৰ সামগ্ৰী, শিল্পকলা বা ক্ষুদ্ৰ ব্যৱসায় প্ৰসাৰ ঘটাই অতি কম খৰচতে স্বাৱলম্বী আৰু সফল উদ্যোগী হৈ উঠিব পাৰে।
0: যুৱচামে সামাজিক মাধ্যমৰ সঠিক আৰু দায়িত্বশীল ব্যৱহাৰ কেনেদৰে কৰিব লাগে, এই ক্ষেত্ৰত তোমাৰ মতামত কি বাৰু?
1: সামাজিক মাধ্যমৰ নেতিবাচক প্ৰভাৱৰ পৰা হাত সাৰি থাকিবলৈ আৰু ইয়াৰ পৰা সুফল আদায় কৰিবলৈ যুৱচামে অত্যন্ত দায়িত্বশীল আৰু সজাগভাৱে ইয়াক ব্যৱহাৰ কৰাটো জৰুৰী। ইয়াৰ বাবে প্ৰথম পদক্ষেপ হিচাপে যুৱ প্ৰজন্মই দিনটোত কিমান সময় সামাজিক মাধ্যমত কটাব তাৰ এটা নিৰ্দিষ্ট সময়সীমা বান্ধি ল'ব লাগে আৰু বিভিন্ন মোবাইল এপৰ জৰিয়তে স্ক্ৰীণ টাইম ট্ৰেকাৰ ব্যৱহাৰ কৰি নিজক নিয়ন্ত্ৰণ কৰিব লাগে। অনলাইনত উপলব্ধ সকলো তথ্যই সঁচা নহয়, গতিকে এই বিষয়ৰ প্ৰতিও তেওঁলোক সজাগ হোৱাটো প্ৰয়োজন। নিজৰ ব্যক্তিগত তথ্য বা ভিডিঅ' প্ৰচাৰ কৰাৰ আগতে সকলো সচেতন হোৱাটোও প্ৰয়োজন। মানসিক সুস্থতা বজাই ৰাখিবলৈ কেৱল জ্ঞানবৰ্ধক, প্ৰেৰণাদায়ক আৰু গঠনমূলক শিক্ষা প্ৰদান কৰা পেজসমূহ ফ'ল' কৰা উচিত, যাতে ব্যক্তিৰ বিকাশ হ'ব পাৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে যুৱচামে এই ইণ্টাৰনেটৰ কৃত্ৰিম পৃথিৱীখনৰ পৰা আঁতৰি আহিব লাগে আৰু বাস্তৱ জীৱনত নিজৰ পৰিয়াল, বন্ধুবৰ্গৰ সৈতে এক সজীৱ সম্পৰ্ক বজাই ৰাখিব লাগে। এনেদৰে সামাজিক মাধ্যমৰ ইতিবাচক দিশসমূহ অনুকৰণ কৰি এজন ব্যক্তি সমাজৰ এজন সুনাগৰিক হৈ উঠিব পাৰে।
0: ধন্যবাদ লতাশ্ৰী, তোমাক লগ পাই ভাল লাগিল। যুৱ বন্ধু, আহকচোন এইখিনিতে শুনো শিল্পী জুবিন গাৰ্গৰ কণ্ঠৰ এটি সুমধুৰ গীত।

0: যুৱ বন্ধু, বিশ্ব সামাজিক মাধ্যম দিৱসৰ লগত সংগতি ৰাখি আমি কথা পাতিছিলোঁ নিকিতা মজুমদাৰৰ সৈতে। বৰ্তমান শিক্ষা ক্ষেত্ৰত সামাজিক মাধ্যমৰ ভূমিকা আপুনি কেনেদৰে মূল্যায়ন কৰে?
1: হয়, সামাজিক মাধ্যম আৰু ডিজিটেল প্লেটফৰ্মে শিক্ষা ব্যৱস্থাত এক নতুন দিগন্ত উন্মোচন কৰিছে। ছাত্ৰ ছাত্ৰীসকলে অনলাইন ক্লাছ, ভিডিঅ' লেকচাৰ, শিক্ষামূলক পেজ আৰু বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা সামগ্ৰী সহজে লাভ কৰিব পাৰিছে। কিন্তু ইয়াৰ সঠিক ব্যৱহাৰহে গুৰুত্বপূৰ্ণ। শিক্ষা আৰু মনোৰঞ্জনৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব লাগে।
0: অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতি সংৰক্ষণত সামাজিক মাধ্যমৰ ভূমিকা কেনেকুৱা বাৰু?
1: হয় হয়, এতিয়া বহুত যুৱক যুৱতীয়ে সামাজিক মাধ্যমৰ জৰিয়তে অসমীয়া কবিতা, লোকগীত, বিহু, নাটক, ইতিহাস আৰু সংস্কৃতি বিশ্ব আগত তুলি ধৰিব পাৰিছে। ইয়াৰ ফলত আমাৰ ভাষা আৰু সংস্কৃতি অধিক জনপ্ৰিয় হৈ উঠিছে।
0: চাইবাৰ অপৰাধৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ আমি কি কি সাৱধানতা অৱলম্বন কৰা উচিত?
1: হয়, আজিকালিৰ দিনত চাইবাৰ অপৰাধ বহুত এটা ডাঙৰ সমস্যা। প্ৰথমে শক্তিশালী পাছৱৰ্ড ব্যৱহাৰ কৰিব লাগে। OTP, ATM, পিন, বেংক একাউণ্টৰ তথ্য বা ব্যক্তিগত তথ্য কেতিয়াও আনৰ লগত ভাগ বতৰা কৰিব নালাগে। অচিনাকি লিংকত ক্লিক কৰিব নালাগে আৰু সন্দেহজনক একাউণ্টৰ পৰা অহা বাৰ্তাৰ প্ৰতি সাৱধান কৰি আমি কাম কৰিব লাগে। প্ৰযুক্তিৰ লগে লগে সচেতনতাও বৃদ্ধি ৰাখিব লাগে। আমি জানোৱে বহুতো আজিকালি প্ৰচাৰসমূহ চলিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকেও এই বিষয়ে ৰাইজক সচেতন কৰি আছে।
0: বৰ্তমান সামাজিক মাধ্যমত শিশু আৰু কিশোৰ কিশোৰীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। এই ক্ষেত্ৰত অভিভাৱকসকলক আপুনি কি পৰামৰ্শ দিব?
1: হয়, শিশুসকলক সামাজিক মাধ্যমৰ পৰা সম্পূৰ্ণ দূৰত ৰখাটো সমাধান নহয়, বৰঞ্চ তেওঁলোকক সঠিক দিশ দেখুওৱাটোহে অধিক প্ৰয়োজন। অভিভাৱকসকলে সন্তানৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলি তেওঁলোকৰ অনলাইন কাৰ্যকলাপৰ বিষয়ে জানিব লাগে। বয়সৰ সীমা নিৰ্ধাৰণ কৰা, শিক্ষামূলক বিষয়বস্তু চাবলৈ উৎসাহিত কৰা আৰু অনলাইন বিপদৰ বিষয়ে সচেতন কৰা, এই গোটেইকেইটাই অত্যন্ত জৰুৰী।
0: জৰুৰীকালীন পৰিস্থিতি বা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সামাজিক মাধ্যমৰ ভূমিকা কেনেকুৱা বাৰু?
1: হয়, এটা গুড ষ্টেপ বুলি ক'ব খোজোঁ। প্ৰাকৃতিক দুৰ্যোগ, বানপানী, ভূমিকম্প বা আন যিকোনো জৰুৰীকালীন অৱস্থাত সামাজিক মাধ্যমে দ্ৰুত তথ্য আদান প্ৰদান কৰাত সহায় কৰে। উদ্ধাৰ কাৰ্য, ৰক্তদান আৰু সাহায্য সংগ্ৰহ আৰু নিখোজ ব্যক্তিৰ সন্ধানত ইয়াৰ ভূমিকা অত্যন্ত প্ৰয়োজনীয়। কিন্তু এনে সময়ত অসত্য বা অপ্ৰমাণিত তথ্য শ্বেয়াৰ নকৰাটো সিমানেই জৰুৰী।
0: সামাজিক মাধ্যমৰ বাবে বাস্তৱ জীৱনৰ সম্পৰ্কবোৰ দুৰ্বল হৈ পৰিছে বুলি বহুতে কয়, এই বিষয়ে আপুনি কি ভাবে?
1: হয়, এই কথাত কিছু সত্যতা আছে। সামাজিক মাধ্যমৰ জৰিয়তে আমি বহুত মানুহৰ লগত সংযুক্ত হৈ থাকোঁ, কিন্তু বহুত সময়ত পৰিয়াল আৰু বন্ধু বান্ধৱৰ সৈতে মুখামুখি কথা পতাৰ সময় কমি যায়। গতিকে অনলাইন আৰু অফলাইন জীৱনৰ মাজত ভাৰসাম্য ৰখাটো অতি প্ৰয়োজনীয়।
0: একেবাৰে শেষত, সামাজিক মাধ্যমৰ জৰিয়তে সমাজলৈ ইতিবাচক পৰিৱৰ্তন অনা সম্ভৱনে?
1: বহু সামাজিক আন্দোলন, পৰিৱেশ সংৰক্ষণ, শিক্ষা, স্বাস্থ্য সচেতনতা, ৰক্তদান, নাৰী সুৰক্ষা আৰু সমাজ সেৱামূলক কাৰ্যসূচী সামাজিক মাধ্যমৰ জৰিয়তে সফল হৈছে। যদি আমি ইতিবাচক চিন্তা আৰু সৎ উদ্দেশ্য ইয়াক ব্যৱহাৰ কৰোঁ, তেন্তে সমাজত যথেষ্ট ভাল পৰিৱৰ্তন আনিব বুলি আমি ক'ব পাৰোঁ।
0: যুৱ বন্ধু, সামাজিক মাধ্যম আৰু যুৱচামৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কে আমাক কিছু কথা অৱগত কৰিছিল এজন অধ্যয়নশীল যুৱক দীপাংকৰ বৈৰাগীয়ে।
2: বৰ্তমান সময়ত সামাজিক মাধ্যম আমাৰ দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিছে। আগতে আমি তথ্য পাবলৈ বাতৰি কাকত, ৰেডিঅ' বা টেলিভিশ্যনৰ ওপৰত নিৰ্ভৰ কৰিছিলোঁ, কিন্তু এতিয়া মোবাইল ফোনৰ জৰিয়তে মুহূৰ্ততে পৃথিৱীৰ যিকোনো প্ৰান্তৰ খবৰ লাভ কৰিব পাৰোঁ। সামাজিক মাধ্যমৰ বহু ইতিবাচক দিশ আছে, যেনে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে অনলাইন ক্লাছ, অধ্যয়ন সামগ্ৰী আৰু বিভিন্ন দক্ষতা সহজে আহৰণ কৰিব পাৰে। ক্ষুদ্ৰ ব্যৱসায়ীসকলেও নিজৰ সামগ্ৰী বিশ্বৰ বিভিন্ন ঠাইলৈ প্ৰচাৰ কৰিব পাৰিছে। দুৰ্যোগ বা জৰুৰীকালীন পৰিস্থিতিত দ্ৰুত সহায় আগবঢ়োৱা, ৰক্তদান, স্বাস্থ্য সজাগতা, পৰিৱেশ সুৰক্ষা আদিৰ দৰে সামাজিক কামতো সামাজিক মাধ্যমৰ গুৰুত্ব অপৰিসীম। কিন্তু ইয়াৰ কিছুমান নেতিবাচক দিশো আছে। ভুৱা বাতৰি, অপপ্ৰচাৰ, চাইবাৰ অপৰাধ, ব্যক্তিগত তথ্য চুৰি, অনলাইন প্ৰতাৰণা আৰু সামাজিক মাধ্যমৰ অতিমাত্ৰা আসক্তিয়ে বিশেষকৈ আমাৰ দৰে যুৱ সমাজক মানসিকভাৱে প্ৰভাৱিত কৰিছে। সেয়ে আমি সদায় সত্যতা চাই কৰি সংযমেৰে আৰু দায়িত্বশীলভাৱে সামাজিক মাধ্যম ব্যৱহাৰ কৰিব লাগে। যুৱ সমাজৰ বাবে সামাজিক মাধ্যম এটা শক্তিশালী শিক্ষণ আৰু আত্মপ্ৰকাশৰ মঞ্চ। বহুতে ইয়াৰ জৰিয়তে নতুন ভাষা শিকে, নতুন দক্ষতা অৰ্জন কৰে, উদ্যোগ আৰম্ভ কৰে আৰু নিজৰ প্ৰতিভা বিশ্বৰ আগত দাঙি ধৰে। আনহাতে যদি নিয়ন্ত্ৰণ নাথাকে, তেন্তে সময়ৰ অপচয়, পঢ়া শুনাত অমনোযোগ, মানসিক চাপ, উদ্বেগ আৰু বাস্তৱ জীৱনৰ সামাজিক সম্পৰ্কত দূৰত্ব সৃষ্টি হয়। সেয়ে সময়ৰ সঠিক ব্যৱস্থাপনা অতি প্ৰয়োজনীয়। অভিভাৱক আৰু শিক্ষকসকলে শিশুসকলক সামাজিক মাধ্যম নিষেধ কৰাৰ পৰিৱৰ্তে ইয়াৰ সঠিক ব্যৱহাৰ শিকাব লাগে, কাৰণ অনলাইন ক্লাছ, সুৰক্ষা, ব্যক্তিগত তথ্য গোপন কৰি ৰখা, শালীন আচৰণ আৰু সময়ৰ সঠিক ব্যৱহাৰৰ বিষয়ে সচেতন কৰিব লাগে। সচেতনতা আৰু বিশ্বাসে সুস্থ ডিজিটেল পৰিৱেশ গঢ়ি তুলিব। সকলোলৈকে এটাই আহ্বান, সামাজিক মাধ্যমক কেৱল মনোৰঞ্জন মাধ্যম হিচাপে নহয়, জ্ঞান, শিক্ষা, সৃষ্টিশীলতা আৰু সমাজ গঠনৰ এক শক্তিশালী মাধ্যম হিচাপে ব্যৱহাৰ কৰক। ভুৱা খবৰ প্ৰচাৰ নকৰিব, আনৰ গোপনীয়তাক সন্মান কৰক আৰু সদায় ইতিবাচক বাৰ্তা প্ৰচাৰ কৰক। মনত ৰাখিব, সামাজিক মাধ্যম আমাৰ হাতৰ এটা শক্তিশালী সঁজুলি। ইয়াৰ আমি সঠিক ব্যৱহাৰে আমি সমাজ এখন গঢ়িব পাৰোঁ, অপব্যৱহাৰে সমাজ এখন ধ্বংস কৰিব পাৰে। ধন্যবাদ।
0: যুৱ বন্ধু, বৰ্তমান যুগ তথ্য প্ৰযুক্তিৰ যুগ। স্মাৰ্টফোন আৰু ইণ্টাৰনেটৰ সহজলভ্যতাই সামাজিক মাধ্যমক আমাৰ দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংশ কৰি তুলিছে। ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছআপ, ইউটিউব আদিৰ জৰিয়তে আমি মুহূৰ্তৰ ভিতৰতে পৃথিৱীৰ যিকোনো প্ৰান্তৰ সৈতে সংযোগ স্থাপন কৰিব পাৰোঁ। বিশেষকৈ যুৱচামে এই মাধ্যমসমূহৰ সৰ্বাধিক ব্যৱহাৰকাৰী। সামাজিক মাধ্যমৰ বহু ইতিবাচক দিশ আছে। ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে নতুন নতুন বিষয় শিকিব পাৰে, অনলাইন পাঠ গ্ৰহণ কৰিব পাৰে, প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি ল'ব পাৰে আৰু নিজৰ প্ৰতিভা বিশ্বৰ আগত দাঙি ধৰিব পাৰে। সংগীত, নৃত্য, চিত্ৰকলা, লেখালেখি বা উদ্যোগ, যিকোনো ক্ষেত্ৰতে সামাজিক মাধ্যমে বহু যুৱক যুৱতীক নতুন সুযোগ প্ৰদান কৰিছে। ব্যৱসায়, চাকৰিৰ খবৰ, চৰকাৰী আঁচনি আৰু বিভিন্ন সজাগতামূলক বাৰ্তাও অতি সহজে জনসাধাৰণৰ ওচৰলৈ আহিছে। কিন্তু ইয়াৰ নেতিবাচক প্ৰভাৱো কম নহয়। অত্যাধিক ব্যৱহাৰে বহু যুৱক যুৱতীক বাস্তৱ জীৱনৰ পৰা আঁতৰাই নিব ধৰিছে। দীৰ্ঘ সময় ধৰি মোবাইলৰ ব্যৱহাৰ কৰাৰ ফলত অধ্যয়নত অনীহা, সময়ৰ অপচয়, টোপনিৰ সমস্যা, চকুৰ অসুবিধা আৰু মানসিক চাপ বৃদ্ধি পাব ধৰিছে। আনহাতে ভুৱা খবৰ, অপপ্ৰচাৰ, অনলাইন প্ৰতাৰণা আৰু চাইবাৰ অপৰাধো দিনক দিনে বৃদ্ধি পাইছে। কেতিয়াবা সামাজিক মাধ্যমক আনৰ জীৱনৰ সৈতে তুলনা কৰি বহুতে হীনমান্যতা বা হতাশাত ভুগিবলগীয়া হয়। সমাজৰ ক্ষেত্ৰতো সামাজিক মাধ্যমৰ প্ৰভাৱ গভীৰ। ই এফালে মানুহক ওচৰ চপাই আনে, আনফালে কেতিয়াবা মানুহৰ মাজৰ মুখামুখি সম্পৰ্ক আৰু আন্তৰিক আলাপ আলোচনা কমাই দিয়ে। বহু পৰিয়ালত একেলগে বহিও প্ৰত্যেকে নিজৰ নিজৰ মোবাইলত ব্যস্ত হৈ থাকে, ফলত পাৰস্পৰিক যোগাযোগ আৰু মানৱীয় সম্পৰ্ক ক্ৰমাৎ দুৰ্বল হৈ পৰে। সেয়েহে সামাজিক মাধ্যমক দোষ দিয়াৰ সলনি ইয়াৰ সঠিকভাৱে ব্যৱহাৰ কৰাটো অত্যন্ত প্ৰয়োজন। আমি তথ্য শ্বেয়াৰ কৰাৰ আগতে সত্যতা পৰীক্ষা কৰা উচিত। ব্যক্তিগত তথ্য সাৱধানে ব্যৱহাৰ কৰিব লাগে। অনলাইনত শালীন ভাষা ব্যৱহাৰ কৰা, আনৰ গোপনীয়তা সন্মান কৰা আৰু দৈনিক সীমিত সময় সামাজিক মাধ্যমত কটোৱাটো অতি প্ৰয়োজনীয়। বিশেষকৈ যুৱচামে নিজৰ লক্ষ্য, শিক্ষা আৰু ব্যক্তিত্ব গঢ়াৰ ক্ষেত্ৰত সামাজিক মাধ্যমক সহায়ক সঁজুলি হিচাপে ব্যৱহাৰ কৰা উচিত, জীৱনৰ একমাত্ৰ অংশ হিচাপে নহয়। প্ৰিয় যুৱ বন্ধুসকল, সামাজিক মাধ্যম এখন শক্তিশালী মাধ্যম। ইয়াৰ সৎ ব্যৱহাৰে জ্ঞান, সৃষ্টিশীলতা আৰু উন্নয়নৰ দুৱাৰ মুকলি কৰে, কিন্তু অপব্যৱহাৰে ব্যক্তি আৰু সমাজ দুয়োটাৰে ক্ষতিসাধন কৰিব পাৰে। গতিকে আমি সকলোৱে সচেতন হওঁ, দায়িত্বশীল হওঁ আৰু সামাজিক মাধ্যমৰ সুস্থ ব্যৱহাৰৰ জৰিয়তে এখন সুস্থ, সচেতন আৰু উন্নত সমাজ গঢ়ি তোলাত আগবাঢ়ি আহোঁ। প্ৰিয় যুৱ বন্ধু, আজিৰ যুগ সামাজিক মাধ্যমৰ যুগ। এই যুগত ডিজিটেল সাক্ষৰতাৰ গুৰুত্ব অসীম। আজিৰ এই যুৱ তৰংগ শিতানত আমাক ডিজিটেল সাক্ষৰতাৰ বিষয়ে কিছু কথা অৱগত কৰিছিল এজন সচেতন তথা অধ্যয়নশীল যুৱক, সমীৰণ শইকীয়াই।
3: হয়, ডিজিটেল সাক্ষৰতা মানে কেৱল মোবাইল ফোন বা কম্পিউটাৰ চলাব জনাই নহয়, ই হৈছে ইণ্টাৰনেট আৰু সামাজিক মাধ্যম সুৰক্ষিত, দায়িত্বশীল আৰু ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰাৰ দক্ষতা। ডিজিটেল সাক্ষৰতা থাকিলে মানুহে ভুৱা খবৰ চিনাক্ত কৰিব পাৰিব, অনলাইন প্ৰতাৰণাৰ পৰা নিজকে বচাব পাৰিব আৰু প্ৰযুক্তিক উন্নয়নৰ বাবে ব্যৱহাৰ কৰিব পাৰিব। সামাজিক মাধ্যমৰ বাবে খবৰ অতি দ্ৰুতগতিত মানুহৰ ওচৰলৈ পাইছে, কিন্তু ইয়াৰ ফলত সত্য আৰু ভুৱা খবৰ একেলগে বিয়পি যোৱাৰ আশংকাও বৃদ্ধি পাইছে, মানুহৰ আগত উপস্থাপন কৰিব পাৰিছে। বহুতে ইয়াৰ জৰিয়তে সফলতাও লাভ কৰিছে। অনলাইন জগততো আমি সভ্য সমাজৰ সদস্য, সেয়ে অপমানজনক ভাষা, অশালীন মন্তব্য বা ঘৃণামূলক বক্তব্য এৰাই চলিব লাগে। সুন্দৰ ভাষা আৰু পাৰস্পৰিক সন্মানে এখন সুস্থ ডিজিটেল সমাজ গঢ়ি তোলে। প্ৰযুক্তিৰ উন্নতিৰ লগে লগে সামাজিক মাধ্যম অধিক উন্নত বা স্মাৰ্ট হ'ব। কৃত্ৰিম বুদ্ধিমত্তা, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ভাৰ্চুৱেল ৰিয়েলিটি আৰু নতুন নতুন ডিজিটেল সেৱাই ইয়াক অধিক ফলপ্ৰসূ কৰি তুলিব। কিন্তু প্ৰযুক্তি যিমানে আগবাঢ়ক, মানৱীয় মূল্যবোধ, নৈতিকতা আৰু দায়িত্ববোধ সদায় অগ্ৰাধিকাৰ পোৱা উচিত। মোৰ সকলোলৈকে এটাই আহ্বান, সামাজিক মাধ্যমক কেৱল মনোৰঞ্জনৰ বাবে নহয়, জ্ঞান, শিক্ষা, উদ্ভাৱন আৰু সমাজসেৱাৰ বাবে ব্যৱহাৰ কৰক। ভুৱা খবৰ প্ৰচাৰ নকৰিব, অনলাইনত শালীনতা বজাই ৰাখক আৰু ডিজিটেল জগতত এজন দায়িত্বশীল নাগৰিক হিচাপে নিজৰ কৰ্তব্য পালন কৰক। সামাজিক মাধ্যম আমাৰ হাতত থকা এখন শক্তিশালী কলমৰ দৰে। এই কলমে যদি সত্য, উদ্ভৱ

0: আৰু উন্নয়নৰ কথা লিখে, তেন্তে এখন সুন্দৰ সমাজ গঢ়ি উঠিব। ধন্যবাদ।
1: প্ৰিয় যুৱবন্ধুসকল, সামাজিক মাধ্যম নিজে ভাল বা বেয়া নহয়, ইয়াক আমি কেনেদৰে ব্যৱহাৰ কৰোঁ সেইটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ। বিশেষকৈ যুৱচামেই হৈছে দেশৰ ভৱিষ্যত, গতিকে সামাজিক মাধ্যমক জ্ঞান আহৰণ, নতুন দক্ষতা বিকাশ, সৃষ্টিশীল চিন্তা আৰু সমাজৰ ইতিবাচক পৰিৱৰ্তনৰ বাবে ব্যৱহাৰ কৰাটো সময়ৰ দাবী। কিন্তু একে সময়তে মিছা খবৰ, অনলাইন প্ৰতাৰণা, ঘৃণামূলক মন্তব্য আৰু অত্যাধিক মোবাইল ব্যৱহাৰৰ দৰে সমস্যাৰ পৰাও সাৱধান থাকিব লাগিব। আমি মনত ৰাখিব লাগিব যে বাস্তৱ জীৱনৰ সম্পৰ্ক পৰিয়ালৰ সৈতে সময় কটোৱা, ক্ৰীড়া, পঢ়া শুনা আৰু সমাজৰ সৈতে জড়িত থকাটো কেতিয়াও সামাজিক মাধ্যমে সলনি কৰিব নোৱাৰে। ডিজিটেল পৃথিৱী আৰু বাস্তৱ জীৱনৰ মাজত এটা সুস্থ ভাৰসাম্য বজাই ৰখাটোৱে হৈছে সচেতন যুৱচামৰ পৰিচয়। এই আশা ব্যক্ত কৰিছোঁ যে আমাৰ যুৱ প্ৰজন্মই সামাজিক মাধ্যমক কেৱল মনোৰঞ্জনৰ মাধ্যম হিচাপে নহয়, বৰঞ্চ জ্ঞান, সৃষ্টিশীলতা আৰু ইতিবাচক পৰিৱৰ্তনৰ এক শক্তিশালী আহিলা হিচাপে ব্যৱহাৰ কৰিব। তেতিয়াহে সকলোৰে মংগল সাধন হ'ব। যুৱ বন্ধু, আজিলৈ পিছে আমাৰ সময় হৈ আহিল অনুষ্ঠান সামৰাৰ। পুনৰ অন্য এটি নতুন দিনত এটি নতুন শিতানৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠান সামৰি মই প্ৰাচুৰ্য দত্তই বিদায় লৈছোঁ। কুশলে থাকক, মংগলে থাকক, ধন্যবাদ।

শ্রোতাসকল, আপোনালোকে আমাৰ কেন্দ্ৰৰ হাতঘড়ি অনুষ্ঠানৰ বাবে আকাশবাণী নগাঁও ফেচবুক পেজৰ জৰিয়তেও গীতৰ বাবে অনুৰোধ কৰিব পাৰে। শ্রোতাসকলে আমাৰ পেজটিলৈ মেছেজ পঠিয়াব পাৰে অথবা কমেণ্ট কৰিব পাৰে।

ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ 2026 বৰ্ষৰ বাবে সাহসিকতা, সমাজ সেৱা, পৰিৱেশ, ক্ৰীড়া, কলা সংস্কৃতি, বিজ্ঞান তথা প্ৰযুক্তিৰ ক্ষেত্ৰত অসাধাৰণ কৃতিত্বক স্বীকৃতি প্ৰদানৰ বাবে মনোনয়ন আহ্বান কৰিছে। 18 বছৰৰ তলৰ শিশুসকলে 31 জুলাই 2026ৰ ভিতৰত ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেল https://awards.gov.in-ৰ জৰিয়তে মনোনয়ন দাখিল কৰিব পাৰিব। পুনৰ কৈছো, ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেল https://awards.gov.in-ৰ জৰিয়তে মনোনয়ন দাখিল কৰিব পাৰিব।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতেই 5 বজাত হিন্দী বাতৰি, 5:05 বিবিধ ভাৰতীৰ অনুষ্ঠান আৰু 5:15 অসমীয়া বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কিৰেণ ৰিজিজুৰ অৰুণাচল প্ৰদেশৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ আকাশমাৰ্গেৰে পৰিদৰ্শন। ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন। কোকৰাঝাৰ, শ্ৰীভূমি, যোৰহাট, গোৱালপাৰা, ধুবুৰী আৰু বৰপেটা জিলাৰ লোকসকললৈ মুখ্যমন্ত্ৰীৰ জিলা দিৱসৰ শুভেচ্ছা জ্ঞাপন। আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে উপজা দিনৰ সুবাস শীৰ্ষক অনুষ্ঠানৰ আয়োজন। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সৈতে ৰাজ্যখনৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ আকাশমাৰ্গেৰে পৰিদৰ্শন কৰে। দলটোৱে প্ৰথমে পূব চিয়াং জিলাৰ সৰ্বাধিক ক্ষতিগ্ৰস্ত পাছিঘাট অঞ্চল পৰিদৰ্শন কৰে। ইয়াৰ পাছত তেওঁলোকে বয়িং গাঁৱৰ বান পৰিস্থিতিৰ বুজ লয়। আকস্মিক বান আৰু ভূমিস্খলনৰ ফলত এই গাঁওখনৰ 20টাৰো অধিক বাসগৃহ পানীত বুৰ যোৱাৰ লগতে বহু পৰিমাণৰ শস্য আৰু পশুধনৰ হানি হয়। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে বানত গৃহহীন হোৱা গাঁওবাসীৰ সৈতে মত বিনিময় কৰে। তেওঁ এই লোকসকলক কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আৰ্থিক আৰু আন্তঃগাঁথনিমূলক সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে ৰাজ্যিক প্ৰশাসনৰ সহযোগত উদ্ধাৰ অভিযান শীঘ্ৰেই সম্পন্ন কৰাৰ নিশ্চয়তা প্ৰদান কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বানৰ সময়ত স্থানীয় স্বেচ্ছাসেৱী তথা গাঁওবাসীয়ে দেখুওৱা সাহসৰ প্ৰশংসা কৰে। ইয়াৰ পাছত তেওঁলোকে নতুনকৈ গঠন হোৱা কেই ফেনৰ জিলাৰ নিপকো কলনী পৰিদৰ্শন কৰে। এই স্থানত যোৱা 24 জুনত আকস্মিক বানে ভালেসংখ্যক বাসগৃহ আৰু পথ উটুৱাই লৈ গৈছিল। ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰি শ্ৰীচৌহানে বানত মৃত্যু হোৱা লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে নিৰন্তৰ সমৰ্থন আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ সৈতে সহযোগিতা স্থাপন কৰি ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে কাম কৰিব। মন্ত্ৰীগৰাকীয়ে নিপকো কলনীৰ ভিতৰত স্থাপন কৰা অস্থায়ী সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰি গৃহহীন লোকসকলৰ সৈতে সময় অতিবাহিত কৰে আৰু তেওঁলোকক নিৰাশ নহবলৈ আহ্বান জনায়। অৰুণাচল প্ৰদেশৰ বান পৰিস্থিতিৰ পৰ্যালোচনাৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকী গুৱাহাটী অভিমুখে ৰাওনা হৈছে। তেওঁলোকে সন্ধিয়া গুৱাহাটীত আয়োজিত এখন বৈঠকত জ্যেষ্ঠ বিষয়াসকলৰ পৰা বান ব্যৱস্থাপনা, সাহায্য বিতৰণকে ধৰি বিভিন্ন দিশ আলোচনা কৰিব। উল্লেখযোগ্য যে ৰাজ্যখনৰ বান আৰু ভূমিস্খলনত বৰ্তমানলৈকে 4 জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 21 জন লোক আহত হৈছে। বানত 28খন জিলাৰ 90,499 জন লোক প্ৰভাৱিত হৈছে। ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হয়। ভাৰতীয় চিকিৎসা সংস্থাৰ কাছাৰ শাখাৰ উদ্যোগত উলিওৱা শোভাযাত্ৰাত জিলাখনৰ বহুসংখ্যক চিকিৎসক আৰু স্বাস্থ্যকৰ্মী অংশগ্ৰহণ কৰে। শোভাযাত্ৰাৰ জৰিয়তে জনস্বাস্থ্যৰ প্ৰতি চিকিৎসকসকলৰ দায়বদ্ধতা পুনৰাবৃত্তি কৰাৰ উপৰি তেওঁলোকৰ মানসিক আৰু শাৰীৰিক সুস্থতা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বিশ্বনাথ জিলা চিকিৎসালয়ৰ সভাকক্ষত অসম চিকিৎসা সেৱা সন্থাৰ বিশ্বনাথ শাখাৰ উদ্যোগত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত জিলা চিকিৎসালয়ৰ অধীক্ষক ডাঃ ৰিপন চুতীয়া, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ যোগেন চন্দ্ৰ বেগকে ধৰি অৰ্ধশতাধিক চিকিৎসাকৰ্মীয়ে অংশগ্ৰহণ কৰে। মৰিগাঁও জিলাতো অসম চিকিৎসা সেৱা সন্থাৰ উদ্যোগত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত হয়। নগাঁও জিলাত এই উপলক্ষে আয়োজিত দিনজোৰা কাৰ্যসূচীত আজি পুৱা ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসে এই শিবিৰ মুকলি কৰে। এই শিবিৰত চিকিৎসকসকলৰ লগতে জিলা আৰক্ষী বিষয়াসকলেও ৰক্তদান কৰে। কাৰ্যসূচীৰ অংশ হিচাপে আজি নিশা বিভিন্ন পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উপৰি মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰ, শ্ৰীভূমি, যোৰহাট, গোৱালপাৰা, ধুবুৰী আৰু বৰপেটা জিলাৰ বাসিন্দাসকললৈ জিলা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছে। জিলাসমূহৰ সৰ্বাংগীন উন্নয়ন, শান্তি আৰু সংহতিৰ বাবে কাম কৰা সকলো নাগৰিক বিষয়া কৰ্মচাৰীসকলেও তেওঁ ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছে। দিনজোৰা কাৰ্যসূচীৰে আজি গোৱালপাৰাত জিলা দিৱস পালন কৰা হয়। 1983 চনৰ 1 জুলাইত অবিভক্ত গোৱালপাৰা জিলাৰ পৰা 3খন পৃথক জিলা ধুবুৰী, কোকৰাঝাৰ আৰু গোৱালপাৰা গঠন কৰা হৈছিল। ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি বিগত 5 বছৰৰ পৰা 1 জুলাইৰ দিনটোতে গোৱালপাৰা জিলা দিৱস উদযাপন কৰা হৈছে। এই উপলক্ষে জিলা আয়ুক্ত প্ৰদীপ টিমুঙে আজি পুৱা সমূহীয়া দৌৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। গোৱালপাৰা জিলা দিৱস উপলক্ষে বিত্ত, বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই জিলাবাসীলৈ শুভেচ্ছা জনাই এইদৰে কয়।
1: আজি আমাৰ কাৰণে এটা আনন্দৰ দিন যে আজিৰ দিনটোতে গোৱালপাৰা জিলাই নতুন ৰূপ পাই নতুন গোৱালপাৰা জিলাৰ সৃষ্টি হৈছিলে আৰু গোৱালপাৰা জিলাখনে এটা সুন্দৰ পৰিৱেশৰ মাজেৰে আজি আহি এই পৰ্যায়ত উপনীত হৈছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত প্ৰত্যেক জিলাতে আমি জিলা দিৱস পতাৰ ব্যৱস্থা আৰম্ভ কৰিছিলোঁ আৰু সেই মৰ্মে প্ৰত্যেক জিলাই নিজৰ জিলাখন স্থাপিত হোৱা দিনটোত জিলা দিৱস হিচাপে পালন কৰে। আজি আপোনালোকে এই জিলা দিৱস পালন কৰিছে, মই ব্যক্তিগতভাৱে তাত উপস্থিত থাকিব নোৱাৰিলেও ইয়াৰ পৰাই আভাসিকভাৱে আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
0: বৰপেটাতো আজি 44 সংখ্যক বৰপেটা জিলা দিৱস পালন কৰা হয়। অবিভক্ত কামৰূপ জিলাৰ পৰা পৃথক কৰি 1983 চনৰ আজিৰ দিনটোতে বৰপেটা জিলা গঠন কৰা হৈছিল। জিলা দিৱসৰ কাৰ্যসূচী হিচাপে আজি পুৱা প্ৰশাসনে বৰপেটা সত্ৰত শৰাই আগবঢ়োৱাৰ লগতে জিলা পুথিভঁৰালত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। স্থানীয় বিধায়ক দীপক কুমাৰ দাসৰ উপস্থিতিত এই সভাত জিলাখনৰ কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। যোৰহাটত 44 সংখ্যক জিলা দিৱস উপলক্ষে জিলাৰ ৰেচম বিভাগৰ উদ্যোগত তিতাবৰৰ ৰেচম পামত 100টা গছৰ পুলি ৰোপণ কৰা হয়। তিতাবৰৰ বিধায়ক ধীৰাজ গোৱালা আৰু ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য কুমুদ কছাৰীয়ে যৌথভাৱে পাটপলুৰ প্ৰধান খাদ্য নুনি গছৰ পুলি ৰোপণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি 79 বছৰত ভৰি দিছে। প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত উপজা দিনৰ শুভা শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানটি সন্ধিয়া 6:30 বজাত আৰম্ভ হ'ব। এই অনুষ্ঠানত নন্দিতা শৰ্মাৰ লঘু শাস্ত্ৰীয় সংগীত, সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ আৰু মঞ্জুস্না মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীতৰ লগতে আকাশবাণী গুৱাহাটীৰ পূৰ্বে প্ৰকাশিত আকাশী আলোচনীখনৰ নিৰ্বাচিত লেখাৰ সংকলন উন্মোচন কৰা হ'ব। এই অনুষ্ঠানতে আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰা ই মেগাজিনখনো উন্মোচন কৰা হ'ব। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰত আকাশী স্পন্দন নামৰ আকাশবাণীৰ প্ৰাচীৰ পত্ৰিকাখনো উন্মোচন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠাৰ সৈতে জড়িত স্বনামধন্য ব্যক্তিসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে অনুষ্ঠানটোৰ প্ৰতিগৰাকী কৰ্মকৰ্তা তথা শ্ৰোতালৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ কয় যে অসমৰ কণ্ঠস্বৰূপ আকাশবাণী গুৱাহাটী আৰু ৰাজ্যৰ সংস্কৃতি তথা সমাজ জীৱনৰ অবিচ্ছেদ্য অধ্যায়। তেওঁ লগতে আকাশবাণী গুৱাহাটীয়ে অসমীয়া ভাষা, সাহিত্য, সংগীত আৰু লোক সংস্কৃতিৰ সুৰক বিশ্ব দৰবাৰত প্ৰতিধ্বনিত কৰি অনাগত সময়তো ভৱিষ্যৎ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ ৰব বুলি আশা প্ৰকাশ কৰে। কামৰূপ মহানগৰ জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতৰ কাৰ্যালয়ৰ দায়িত্বাহী বিষয়াই আজি জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গক প্ৰয়াত শিল্পীগৰাকীৰ সা সম্পত্তিৰ উত্তৰাধিকাৰীৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে। তথ্য অনুসৰি জুবিন গাৰ্গৰ বেংক একাউণ্টত জমা ধন হৈছে 9,63,780 টকা। উল্লেখযোগ্য যে শিল্পীগৰাকীৰ সা সম্পত্তিৰ উত্তৰাধিকাৰী বিচাৰি গৰিমা শইকীয়া গাৰ্গে জিলা আৰু ছেচন আদালতত আবেদন জনাইছিল। এই আবেদনৰ ভিত্তিত ছেচন আদালতে যোৱা 18 জুনত এটা নিৰ্দেশযোগে গৰিমা শইকীয়া গাৰ্গক মান্যতা প্ৰদান কৰে আৰু আজি তেওঁক উত্তৰাধিকাৰীৰ প্ৰমাণ পত্ৰখন প্ৰদান কৰা হয়।
2: এইখন ছাকচেছন চাৰ্টিফিকেট সেইখন গৰিমা গাৰ্গ শইকীয়াৰ হাতত অৰ্পণ কৰা হ'ল কোৰ্টৰ ফালৰ পৰা। যোৱা 22 তাৰিখে অৰ্ডাৰটো হৈ গৈছিলে, কিন্তু তেখেতে নাছিলে কাৰণে আজি তেখেতক আহি উপস্থিত হোৱাৰ পিছত এইখন প্ৰদান কৰিলে কোৰ্টৰ ফালৰ পৰা। আৰু ইয়াত কি হ'ল, উত্তৰাধিকাৰী মানে বেংকৰ যিখিনি মুভেবল প্ৰপাৰ্টি সেইখিনি কাৰ তাতে যাব, নিজৰ ৱাইফৰ তাতে যায়। গতিকে জুবিন গাৰ্গৰ ঢুকোৱাৰ পিছত যিখিনি জুবিন গাৰ্গৰ বেংকৰ একাউণ্ট আছিলে বা যিখিনি আছিলে সেইখিনি গৰিমা বৰ হাতলৈ এতিয়া মানে উত্তৰাধিকাৰী হিচাপে ট্ৰান্সফাৰ হ'ল। আৰু বাকী যে LLP বা তেনেকুৱা সেইখিনি ছাকচেছন এক্টৰ আণ্ডাৰত নাহে। সেইখিনি যিখিনি আছে ধৰক জুবিন গাৰ্গৰ, সেই LLPখিনি কৰিবলৈ গ'লে আপোনাৰ লিমিটেড লাইবিলিটি পাৰ্টনাৰশ্বিপ এক্টৰ আণ্ডাৰত কৰিব লাগিব, সেইখিনি কাম এতিয়া বাকী আছে।
0: ইপিনে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত আজি শ্বহীদ চান হক আৰু নন্দিতা দত্তৰ সাক্ষ্য গ্ৰহণ কৰে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংঘালে আজি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰি জিলাখনৰ চিকিৎসা আন্তঃগাঁথনি তথা উন্নত চিকিৎসা সেৱা সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ মতে ৰাজ্য চৰকাৰে চিকিৎসা সেৱাৰ উন্নয়ন তথা এখন সুস্থ সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা হাতত লৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কিৰেণ ৰিজিজুৰ অৰুণাচল প্ৰদেশৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ আকাশমাৰ্গেৰে পৰিদৰ্শন। ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন। কোকৰাঝাৰ, শ্ৰীভূমি, যোৰহাট, গোৱালপাৰা, ধুবুৰী আৰু বৰপেটা জিলাৰ লোকসকললৈ মুখ্যমন্ত্ৰীৰ জিলা দিৱসৰ শুভেচ্ছা জ্ঞাপন। আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে উপজা দিনৰ শুভা শীৰ্ষক অনুষ্ঠানৰ আয়োজন। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।

0: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া শুনক মহিলা যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান আমৈ। আজিৰ আমৈ অনুষ্ঠানটি যুগুতাই আগবঢ়াইছে হিৰণ্যপ্ৰভা দিহিঙীয়া আৰু ৰুলি শইকীয়াই।
1: নমস্কাৰ নগাঁও, নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনালোক য'তেই আছে নিশ্চয় কুশলে আছে আৰু শান্তিৰে আছে। আমৈ অনুষ্ঠানৰ নতুন খণ্ডৰ সৈতে এয়া মাইক্ৰফোনৰ সন্মুখত মই হিৰণ্যপ্ৰভা দিহিঙীয়া আৰু আজিৰ অনুষ্ঠানত মোক সহযোগ কৰিছে
2: ৰুলি শইকীয়াই।
1: ৰুলি, কি খবৰ?
2: ভাল, আপোনাৰ?
1: মোৰো ভাল। আৰু আমৈ অনুষ্ঠানটি লাহে লাহে আমাৰ শ্ৰোতাসকলে, বিশেষকৈ আমাৰ মহিলা শ্ৰোতাসকলৰ মাজত খুব জনপ্ৰিয় হৈছে, তেওঁলোকে খুব আদৰি লৈছে। তোমাৰ কেনেকুৱা অনুভৱ? তুমিও যিহেতু মাজে মাজে আমৈ অনুষ্ঠানটি আমৈসকলৰ বাবে আগবঢ়াই থাকা।
2: হয়, খুবেই ভাল লাগিছে। আমাৰ আমৈ অনুষ্ঠানটোৰ পৰা আমাৰ আমৈসকলে যথেষ্টখিনি কথা শিকিছে, জানিব পাৰিছে। মাজে মাজে আমালৈ ফোন আহে আমৈ অনুষ্ঠানটোৰ কথা ক'বলৈ। তেওঁলোকে ফোন কৰে যে অনুষ্ঠানটো শুনি খুবেই ভাল পাওঁ।
1: হয়, আৰু এই কথাবিলাকে আমাক যথেষ্ট উৎসাহিত কৰে, নহয় জানো? হয়, গতিকে আজিৰ অনুষ্ঠানত আমি লৈ আহিছোঁ দুগৰাকীমান আমৈয়ে আমালৈ পঠিওৱা কেইখনমান চিঠি, আৰু সেই চিঠিৰ উত্তৰ আমি আজিৰ অনুষ্ঠানত দিম, আৰু চিঠিকেইখন পঢ়িব ৰুলিয়ে। গতিকে ৰুলি, পলম নকৰি আৰম্ভ কৰোঁ।
2: হয়, নিশ্চয়। প্ৰথম চিঠিখন আহিছে লক্ষীমাই দেৱী নামৰ এগৰাকী মহিলাৰ পৰা, তেওঁৰ ঘৰ মৰিগাঁৱত। তেওঁৰ চিঠিখন মই পঢ়ি দিছোঁ। নমস্কাৰ বাইদেউ, মোৰ নাম লক্ষীমাই দেৱী, ঘৰ মৰিগাঁৱত। আকাশবাণী নগাঁৱৰ সমূহ কৰ্মকৰ্তালৈ মোৰ হিয়া ভৰা ওলগ জনাইছোঁ। আপোনালোকে প্ৰচাৰ কৰা অনুষ্ঠানসমূহ শুনি আজি চিঠি লিখিবলৈ মন গ'ল। ৰেডিঅ' মোৰ শৈশৱৰে লগৰী। শৈশৱৰ পৰা এতিয়ালৈকে ৰেডিঅ'ৰ যি সোৱাদ, যি মাদকতা, সেয়া সঁচাকৈ প্ৰশংসনীয়। আকাশবাণী নগাঁৱৰ আমৈ অনুষ্ঠানটি মোৰ অতিকৈ প্ৰিয়। মহিলাসকলে, বিশেষকৈ সকলো শ্ৰেণীৰ মহিলাসকলৰ বাবে এইখন এখন মনৰ ভাৱ প্ৰকাশ কৰাৰ সুন্দৰ মঞ্চ। মহিলাসকলৰ মনত অনবৰতে নানা কথা, নানা চিন্তাই আৱৰি থাকে। এগৰাকী গৃহিণী, এগৰাকী মাতৃ, সকলোৰে ক'ব লগা বহুত, তদুপৰি জানিব লগা বহুত কথা থাকে। এনেধৰণৰ নানান কথা শিকিছোঁ, জানিছোঁ আপোনালোকৰ আমৈ অনুষ্ঠানৰ পৰা। সেয়েহে ধন্যবাদ জনাইছোঁ আকাশবাণী নগাঁও। এইদৰে সুন্দৰ সুন্দৰ অনুষ্ঠান আগবঢ়াই থাকক, তাৰে কামনা কৰিলোঁ। লগতে ডলি ঘোষৰ কণ্ঠৰ এটি গীত শুনিব বিচাৰোঁ। পুনৰ শুভেচ্ছা জনাই আজিলৈ সামৰিছোঁ। ইতি লক্ষীমাই দেৱী, মৰিগাঁও।
1: লক্ষীমাই দেৱী মৰিগাঁৱৰ এগৰাকী আমাৰ নিয়মীয়া শ্ৰোতা, খুব সুন্দৰকৈ তেখেতে এখন চিঠি লিখি আমালৈ প্ৰেৰণ কৰিছে। চিঠিখন হাতত লৈ আমাৰ খুব ভাল লাগিছে। ৰুলি, তোমাৰ কেনেকুৱা লাগিছে বাৰু?
2: মোৰতো খুবেই ভাল লাগিছে, যিহেতু ময়ো আমৈ অনুষ্ঠানটো মাজে মাজে কৰোঁ। এনেকৈ ধৰণৰ চিঠিসমূহ বা ফোন কলসমূহ আমি পাই থাকিলে খুবেই ভাল লাগে, আমি কাম কৰিবলৈ উৎসাহ পাওঁ।
1: হয়, আৰু আমাৰ আমৈ অনুষ্ঠানটোৰ যিহেতু এইটোৱেই উদ্দেশ্য যে প্ৰতিগৰাকী মহিলাক নিজৰ মনৰ কথাখিনি প্ৰকাশ কৰিবৰ বাবে এখন মঞ্চ প্ৰদান কৰাটো, আৰু তেওঁ যে সেই কথাখিনি ইমান সুন্দৰকৈ গ্ৰহণ কৰিছে, বুজি পাইছে, লগতে অনুষ্ঠানটিৰ পৰা তেখেতে যে যথেষ্ট উপকৃত হৈছে, নতুন নতুন কথা জানিছে, সেই বিষয়ে উল্লেখ কৰিছে। গতিকে আমি মৰিগাঁৱৰ আমাৰ শ্ৰদ্ধাৰ এগৰাকী শ্ৰোতা লক্ষীমাই দেৱী বাইদেউলৈ আমি আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। এইদৰেই তেখেতে আমালৈ চিঠি লিখি থাকক, মনৰ অনুভৱ জনাই থাকক, আৰু লগতে তেওঁৰ ঘৰখনত কোন কোন আছে, তেওঁ কিদৰে ব্যস্ত হৈ থাকে, তেওঁৰ বিষয়েও যদি আমাক লিখি পঠায় আমাৰ খুব ভাল লাগিব। বাৰু, আজি যিহেতু আপুনি আমালৈ চিঠিখন লিখিলে আৰু চিঠিখন যে আমি পঢ়িলোঁ, আপোনাৰো নিশ্চয় খুব ভাল লাগিল। আমাৰ চিঠিখন পাই কিন্তু খুব ভাল লাগিল। তেন্তে তেখেতে যিহেতু এটি গীত অনুৰোধ কৰিছে ৰুলি, আমি শুনাই দিওঁ।
2: হয়, নিশ্চয়।
1: হয়, লগতে আমিও শুনিম, আমাৰ আমৈসকলেও শুনিব ভাল পাব।
2: হয় হয়,
1: আমৈসকল, আহকচোন আমি লক্ষীমাই দেৱী বাইদেউৰ অনুৰোধত ডলি ঘোষৰ কণ্ঠৰ এই গীতটি শুনি লওঁ।

0: শ্রোতাসকলে নিশ্চয় গীতটি শুনি ভাল পালে। আমি আজিৰ আমৈ অনুষ্ঠানত আমালৈ আমৈসকলে পঠিওৱা চিঠি পঢ়ি আছোঁ। পৰৱৰ্তী চিঠিখন ৰুলিয়ে পুনৰ পঢ়িব। ৰুলি,
1: হয়,
0: এইবাৰ চিঠিখন বাৰু কোনে পঠিয়াইছে?
1: এইবাৰ চিঠিখন পঠিয়াইছে মীনা কাকতি নামৰ এগৰাকী শ্ৰোতা, তেওঁৰ ঘৰ বৰদোৱাত।
0: হয়,
1: গতিকে তেওঁৰ চিঠিখন মই পঢ়ি দিছোঁ। নমস্কাৰ আকাশবাণী নগাঁও, আমৈ অনুষ্ঠানলৈ এটি কবিতা লিখি পঠিয়াইছোঁ, আপোনালোকে পঢ়িলে মোৰ বৰ ভাল লাগিব। মোৰ নাম বীণা কাকতি, ঘৰ বৰদোৱাত। আমাৰ এইবাৰৰ চিঠিখনৰ যিগৰাকী শ্ৰোতা আছিল বীণা কাকতি, তেওঁ আমালৈ এটা কবিতা লিখি পঠিয়াইছে।
0: হয় নেকি? খুব ভাল লাগিব দেই। আৰু কিবা লিখিছে নেকি তেওঁ, পঢ়াচোন।
1: হয়, কবিতা এটা লিখি পঠিয়াইছে, কবিতাটোৰ শিৰোনাম আশা। কবিতাটো মই পাঠ কৰি দিছোঁ।
0: একদম।
1: চোৱাচোন চোৱা, আকাশত সেয়া সেন্দুৰীয়া বেলি, বলা যাওঁ ঘৰলৈ উভতি। নৈৰ পাৰৰ নলবিৰিণা খাগৰি, মন মোৰ উৰি যায় ক'ৰবালৈ বুলি। উপচি পৰে সেউজীয়া দুবৰি, দুভৰিৰ পতাত শান্ত আবেলি। ধূনাৰ গোন্ধে মলমলাইছে নামঘৰৰ পদূলি, জোনবাই ভুমুকি মাৰিছে সন্ধিয়া সোণোৱালি কৰি। দুপৰ নিশা হয়তো বৰষুণ পৰিব, মন মোৰ কেনেবা লাগিব, উৰুঙা মনত আশাবোৰে আমনি কৰিব। খুব সুন্দৰ নহয়নে কবিতাটি?
0: সঁচাকৈয়ে কবিতাটি আৰু চিঠিখন হাতত লৈ আমাৰ মনবোৰ কেনেকুৱা লাগিছে আমি বুজাব নোৱাৰোঁ, নহয় জানো?
1: মোৰতো কবিতাটো পঢ়ি খুবেই ভাল লাগে।
0: হয়, কবিতাটিৰ লগতে তেওঁ আমাৰ খবৰো সুধিছে। প্ৰথমেই তেওঁৰ কবিতাটিৰ বিষয়ে কৈ লওঁ। কবিতাটিটো খুব সুন্দৰ লিখিছে, তেখেতৰ সৃজনীশীলতাৰ খুব সুন্দৰ প্ৰকাশ। চোৱাচোন চোৱা, সৌৱা সেন্দুৰীয়া বেলি, সেন্দুৰীয়া বেলিৰ লগতে তেওঁ আকৌ জোনবাইৰ কথা লিখিছে, পথাৰৰ কথা লিখিছে, ধূনাৰ গোন্ধৰ কথা লিখিছে। পৰিৱেশটোৱে অকণমান বেলেগ এটালৈ গুচি যায়, নহয় জানো? তেখেতে ইমান সুন্দৰ কবিতা লিখিছে, এনেধৰণৰ কবিতা আমি আৰু আশা কৰিম। তেখেতে যিহেতু কবিতাটোৰ নামটোৱে দিছে আশা, গতিকে আমিও এটা আশা কৰিছোঁ যে এনেধৰণৰ কবিতা আমি পাই থাকিম, নে কি কোৱা ৰলি?
1: আমি তেওঁৰ কবিতাটো পাঠ কৰিছোঁ, সেইটো তেওঁ এটা আশা।
0: হয়, সকলোবিলাক আশা, জীৱনটোৱে আশা, নহয় জানো?
1: হয়,
0: আমি বৰদোৱাৰ বীণা কাকতি আমৈলৈ আমি আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ, আৰু তেখেতলৈ আমি শুভকামনা জনাইছোঁ। ৰুলি, তেখেতে ইমান সুন্দৰ এটি কবিতা আমাৰ অনুষ্ঠানত আজি উপহাৰ দিলে, আমিওতো এটা উপহাৰ দিব লাগিব।
1: আমিও এটা তেওঁক উপহাৰ হিচাপে গীতকে দিব লাগিব।
0: নিশ্চয়কৈ, অনিন্দিতা পালৰ কণ্ঠৰ যে এটা গীত আছিল, কোৰ এজাক সপোন যেন বৰষুণ, গানটো এইখিনি সময়ত শুনিবলৈ বাৰু কেনেকুৱা লাগিব? তেখেতে যিহেতু কৈছে যে দুপৰ নিশা হয়তো বৰষুণ পৰিব, মনবোৰ কেনেবা লাগিব,
1: খুব সুন্দৰ।
0: গতিকে অকণমান কবিতাটোৰ লগত মিলাই এটি গীত তেখেতক উপহাৰ দিওঁ।
1: হয়, নিশ্চয়,
0: আমিও শুনো, আশা কৰোঁ আমাৰ আমৈ সকলেও ভাল পাব।
1: হয় হয়।

0: শ্ৰোতাসকলে নিশ্চয় গীতটি শুনি ভাল পালে। আজিৰ আমৈ অনুষ্ঠানত আমি গীত শুনিলোঁ, লগতে দুগৰাকী আমৈয়ে আমালৈ পঠিওৱা চিঠিও পঢ়িলোঁ। আমৈসকল, আপোনালোকেও যদি আমাৰ অনুষ্ঠানলৈ চিঠি পঠিয়াব খোজে তেন্তে আমাৰ ঠিকনাটি লিখি ৰাখক। প্ৰতি আকাশবাণী নগাঁও কেন্দ্ৰ, মাৰফত কেন্দ্ৰ সঞ্চালক আকাশবাণী নগাঁও কেন্দ্ৰ, ডাকঘৰ হেনচোৱা 78200002। নতুবা চিঠিখন আমালৈ লিখি ফটো তুলিও পঠিয়াব পাৰে। আমাৰ ফোন নাম্বাৰ 9435053214। আজিলৈ সময়ে ইংগিত দিছে। ৰুলি, ইমান সুন্দৰকৈ চিঠি দুখন পঢ়ি দিয়াৰ বাবে তোমাকো ধন্যবাদ জনাইছোঁ।
1: হয়, ধন্যবাদ।
0: পুনৰ আমি নতুন এটা অনুষ্ঠানত চিঠি পঢ়িম নে কি কোৱা?
1: হয় হয়, নিশ্চয়।
0: আজিলৈ সময় হ'ল। তেন্তে মই হিৰণ্যপ্ৰভা দিহিঙীয়া আৰু
1: মই ৰুলি শইকীয়াই আজি আমাৰ অনুষ্ঠানটিৰ পৰা বিদায় লৈছোঁ।
0: নমস্কাৰ।

আমৈ অনুষ্ঠানটি শুনিলে যুৱতী মহিলাসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানটিৰ আজিলৈ ইমানতেই অন্ত পৰিল।

এটি ঘোষণা ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ 2026 বৰ্ষৰ বাবে সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা সংস্কৃতি, বিজ্ঞান তথা প্ৰযুক্তিৰ ক্ষেত্ৰত অসাধাৰণ কৃতিত্বক স্বীকৃতি প্ৰদানৰ বাবে মনোনয়ন আহ্বান কৰিছে। 18 বছৰৰ তলৰ শিশুসকলে 31 জুলাই 2026ৰ ভিতৰত ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেল https://awards.gov.inৰ জৰিয়তে মনোনয়ন দাখিল কৰিব পাৰিব। পুনৰ কৈছোঁ, ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেল https://awards.gov.inৰ জৰিয়তে মনোনয়ন দাখিল কৰিব পাৰিব।

এফ এম এনৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতেই বিদ্যাৰ্থীৰ অনুষ্ঠান আৰু 6 বজাত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ চাগে গৰমৰ বন্ধ আৰম্ভ হল। এই গৰমৰ বন্ধৰ মাহটোত তোমালোকলৈ বুলি আগবঢ়াম কেইখনিমান সংগীতালক্ষ্য। আজি শুনা জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত গীতৰ ভেটিত যুগুতোৱা এখনি সংগীতালক্ষ্য, বনৰীয়া আমি বনৰ চৰাই, ৰচনা কেশৱ মহন্তৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।
1: তোমালোকে ধৰিবা দেই,

0: গোটেই গানটো তেনেকুৱা নহয়।
1: কিয় হ'ব আকৌ? এইটো হ'ব আধুনিক গান আৰু সেয়া হ'ল বিয়ানাম। মানে জ্যোতিপ্ৰসাদ আগৰৱালাই সুৰটো বিয়ানামৰ পৰাই আনি তাক নতুন কৰি পেলাইছে আকৌ।
2: অঁ নেকি, আজিহে জানিলোঁ।
1: আৰু কি গান জানা জ্যোতিপ্ৰসাদৰ?
3: আৰু জানো, আৰু জানো।
1: কোনটো?
3: মই বনৰীয়া আমিটো জানো, আমি স্কুলত প্ৰতিযোগিতা হওঁতে গাইছিলোঁ।
1: হয় নেকি?
4: জানো,
5: মই জানো।
1: হ'ব হ'ব, আমি চবেই গাওঁ তেনেহ'লে।

0: গীতটো গাই কেনেকুৱা লাগিল বাৰু? নাচো নাচো লাগি যায় চম্পু বা। সঁচা দেই, আগেয়ে ক'ৰবাত শুনিছিলানে গানটো?
1: শুনিছো শুনিছো।
0: ক'ত?
2: আমি মাহঁতৰ লগত কাৰেঙৰ লিগিৰি নাটক চাবলৈ গৈছিলো। তাতে ৰুণুক ঝুনুক থুনুক বোলা ছোৱালী তিনিজনীয়ে গাইছিল।
0: ঠিকেই কৈছা, এই নাটকখনত নগা পাহাৰৰ দৃশ্য এটা আছে। তাতে শেৱালী বোলা কাৰেঙৰ লিগিৰি এজনী ওলায়। তাই নগা পাহাৰত থাকিব লগা হ'ল।
3: কিয়?
0: সেয়া নাটকখন চালেহে বুজিবা। শেৱালী অকলে অকলে মন মাৰি থাকে, তেতিয়া ৰুণুক ঝুনুক থুনুক নামৰ সৰু ছোৱালী তিনিজনীয়ে এই গানটো গাই গাই নাচি দিওঁতে শেৱালীৰ বৰ ভাল লাগি গৈছিল। আৰু কিবা গাবলৈ মন আছে নেকি তোমালোকৰ? কি গীত?
1: এটা গীত মোৰ বৰ ভাল লাগে।
0: কোনটো বাৰু?
1: লুইতৰ পাৰৰে আমি ডেকা ল'ৰা।
0: বৰ সুন্দৰ গীত নহয়? কি জানা, সেইটো আমাৰ জন্মভূমিখন ভাল পোৱাৰ গীত। আমাৰ অসমৰ মাজেদি যে এখন নদী বৈ গৈছে, ঠিকেই, ব্ৰহ্মপুত্ৰক লুইত বুলিও কয়। লুইতৰ ইপাৰে সিপাৰে আমি থাকোঁ, সেইবাবে আমাক লুইতপৰীয়া বোলে। আমি আমাৰ নিজৰ দেশখন ভাল পাব নালাগে জানো?
3: লাগে লাগে।

0: আমি যে গালো গানবোৰ সেইবোৰ ডাঙৰ সকলেহে গায়, পিছে আমিও যে ভাল পাওঁ সেইকাৰণে গালো আৰু, নহয় জানো?
1: কিন্তু আমালৈ লিখা গান নাই নেকি?
0: আছে, কেইবাটাও আছে। মই বাৰু প্ৰথম কেইশাৰীমান মাতি দিওঁ, হয়নে নহয় মা? মই দেখাবলৈ সপোনবোৰ ৰাতি পুৱালে আকাশলৈ উৰি যায়।
1: এই আমি সেইটো গান গাওঁ চম্পু বা।
0: কথাখিনি আছে, সুৰ শুনা নাই নহয়, কেনেকৈ গাবা? আৰু এটা শুনিবা দেই মা, তই সজা যে, শিং থকা যে, ৰঙা ৰঙা পিঠা, খাবলৈ যে এঠা এঠা, অলপ মিঠা মিঠা, কিন্তু গাব নোৱাৰি যে।
1: তেন্তে আমি আমালৈ লিখা কবিতা এটাকে আবৃত্তি কৰোঁ।
0: কোনটো কবিতা?
2: অকণিৰ সপোন,
3: কুম্পুৰ সপোন,
4: ভুতুৱাৰী।
0: ৰবা ৰবা ৰবা ৰবা, ইমানবোৰ কবিতা কেনেকৈ আবৃত্তি কৰিবা? আজি এটা হওক, বাকীখিনি পিছত। কোনটো মাতিবা বাৰু এতিয়া?
1: অকণিৰ সপোন।
0: অকণিৰ সপোন শুনিবা দেই তোমালোক আটাই, কি মজাৰ কবিতা এইটো। আৰম্ভ কৰা ৰিংকু।
3: মা, মই আজি নতুন এটা সপোন দেখিলোঁ, পুৰণা গানক এটা পোকে গিলা দেখিলোঁ। মা, দেউতাৰ যে পুৰণা বহী আছে, তাতে মচ নোখোৱা তিনিটা চাৰিটা সাতটা যে গান আছে, তাৰে এটা গানক। মা, এটা পোকে খাইছিল ঘোকা ঘোকে, কালোপ কালোপ তালোপ তালোপ গানটো গিলি দিলে। দেউতাৰ সেই পুৰণা গানটো পোকটোৰ চেপেটা পেটটোলৈ গ'ল। ভাল কথা হ'ল, দেউতাৰ সেই ভাল গানটো আজিৰ পৰা নাইকিয়া হ'ল। এইবুলি মই বহি আছিলোঁ, মনত বেজাৰ পাই এনেতে উঠিলোঁ চক খাই। পোকটোৰ পেটৰ ভিতৰত দেউতাৰ গানে বাজানা বজাই কুৰ কুৰ কৰে। পোকটোৰ সেই ফন্দা পেট ফালিবলৈ ধৰে। পোকে খালে ভয়, ক'লে তাক, তোক হ'লে খাই ভুল কৰিলোঁ মই, পাৰ যদি বাহিৰলৈ ওলা, নকৰিবি পেটত সোমাই মোক জ্বলা ক'লা। গানে ক'লে, তেন্তে মোক দে, বটিয়াই দে, পেটৰ পৰা উলিয়াই বাহিৰলৈ নে। পোক উৰি ঘূৰি ঘূৰি ভোন ভোনাই গানটো বটিয়ালে। গানটো ওলাই লৰ মাৰি গৈ দেউতাৰ সৌ সৰুকালৰ ফটোখনৰ ভিতৰত সোমালে। মা, মোৰ সপোনটো মিছা বুলি ভাবিছা নেকি বাৰু? মিছা নহয় মা, সাক্ষী আছে, সৌ তিনিটা গাৰু।
0: শুনিলা হওক তোমালোকে, এইটো বৰ দুষ্ট পোক আছিল নহয়, পিছে গানটো হলে খাই থব নোৱাৰিলে,
3: ওলাই আহি আকৌ গানৰ বহীত সোমাই গ'ল।
0: বাৰু, আজি আমি জ্যোতিপ্ৰসাদৰ গান গালো, কবিতা আবৃত্তি কৰিলোঁ, কেনেকুৱা লাগিল বাৰু
3: তোমালোকৰ? চম্পুবা, জ্যোতিপ্ৰসাদে আমালৈ নাটক লিখা নাই নেকি?
0: কিয় নিলিখিব? এখন যে বৰ ধুনীয়া নাটক আছে, সোণ পখিলি, পিছে পুৰা নাটকখন নাই, যিখিনি আছে তাকে আন এদিন কৰিম দেই। জ্যোতিপ্ৰসাদে আমালৈ আৰু এটা বৰ দীঘল কবিতা লিখিছিল, নাম দিছিল জ্যোতি ৰামায়ণ।
1: ৰামায়ণ? ৰামায়ণ হেনো বাল্মীকিয়েহে লিখিছিল?
0: ঠিকেই কৈছা, প্ৰথমতে বাল্মীকিয়েই লিখিছিল, কিন্তু পিছত কেইবাজন কবিয়ে তাকে নতুন নতুনকৈ লিখিছে। জ্যোতিপ্ৰসাদে আকৌ আমাৰ অকণিহঁতলৈ বুলি এইখনকে নতুনকৈ লিখি থৈ গৈছে, কেতিয়াবা আমি সেইখন পাঠ কৰিম দিয়া।
1: তাতনো কি আছে চম্পুবা নতুনকৈ?
0: ৰামায়ণৰ কাহিনীটোৱেই আছে, কিন্তু তাত জ্যোতিপ্ৰসাদে নিজৰ বংশটোৰ কথাও লিখি থৈ গৈছে। তেওঁৰ আজোককাহঁত ৰাজস্থানৰ পৰা অহাহে, তোমালোকে জানা নে নাই?
1: জানো
3: জানো।
0: জ্যোতিপ্ৰসাদে তাকে জনাইছে এই বুলি। এই কবিতাটো পিছে আজি মই আবৃত্তি নকৰোঁ দেই, আমাৰ ইয়াতে তোমালোকৰ এজন মামা বহি আছে, মামায়ে আবৃত্তি কৰি দিব।
5: অগ্ৰসেন নৃপতিৰ বংশ পৰিয়ালক কাৰ্যসূত্ৰে কামৰূপ আহি যে ওলাল, ৰাজস্থানৰ পৰা পালেহি আহাম, সুকুমাৰ অগ্ৰৱাল নৱৰংগ ৰাম, অসমৰ শেষ স্বৰ্গদেৱৰ ৰাজ্যত বণিক লক্ষ্মীৰ হাঁহি পৰিল ভাগ্যত, সাদৰী জীয়াৰী ৰাজখোৱাৰ ঘৰৰ গৃহ লক্ষ্মী ৰূপে পাই থাকো অসমৰ, নতুন যুগৰ এক নৱ পৰিয়াল গানৰ গ্ৰাসত অসমীয়া অগ্ৰৱাল।
3: চব কথা বুজি পোৱা নাই চম্পুবা?
0: এবাৰ শুনিলেই কেনেকে বুজিবা আকৌ, কেবাবারও পড়বা আক ঘর হয়
2: নহলে
0: আজিল ইয়াতে শেষ করো
2: পাম।
4: বিদ্যার্থীর অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীর মহাবাহু খন্তেক পাছতে ছয় বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।
6: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান, কিৰেণ ৰিজিজুৰ অৰুণাচল প্ৰদেশৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ আকাশমাৰ্গেৰে পৰিদৰ্শন, ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন, স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালৰ শিৱসাগৰ চিকিৎসা মহাবিদ্যালয় আৰু অসামৰিক চিকিৎসালয় পৰিদৰ্শন আৰু যোৰহাট, শ্ৰীভূমি, গোৱালপাৰা, কোকৰাঝাৰ, ধুবুৰী আৰু বৰপেটা জিলাৰ লোকসকললৈ মুখ্যমন্ত্ৰীৰ জিলা দিৱসৰ শুভেচ্ছা জ্ঞাপন। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সৈতে ৰাজ্যখনৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ আকাশমাৰ্গেৰে পৰিদৰ্শন কৰে। দলটোৱে প্ৰথমে পূব চিয়াং জিলাৰ সৰ্বাধিক ক্ষতিগ্ৰস্ত পাছিঘাট অঞ্চল পৰিদৰ্শন কৰে। ইয়াৰ পাছত তেওঁলোকে বয়িং গাঁৱৰ বান পৰিস্থিতিৰ বুজ লয়। আকস্মিক বান আৰু ভূমিস্খলনৰ ফলতেই গাঁওখনৰ বিস্তাৰো অধিক বাসগৃহ পানীত বুৰ যোৱাৰ লগতে বহু পৰিমাণৰ শস্য আৰু পশুধনৰ হানি হয়। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে বানত গৃহহীন হোৱা গাঁওবাসীৰ সৈতে মত বিনিময় কৰে। তেওঁ এই লোকসকলক কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আৰ্থিক আৰু আন্তঃগাঁথনিমূলক সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে ৰাজ্যিক প্ৰশাসনৰ সহযোগত উদ্ধাৰ অভিযান শীঘ্ৰেই সম্পন্ন কৰাৰ নিশ্চয়তা প্ৰদান কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বানৰ সময়ত স্থানীয় স্বেচ্ছাসেৱী তথা গাঁওবাসীয়ে দেখুওৱা সাহসৰ প্ৰশংসা কৰে। ইয়াৰ পাছত তেওঁলোকে নতুনকৈ গঠন হোৱা কেইপানেৰ জিলাৰ নিপকো কলনী পৰিদৰ্শন কৰে। এই স্থানত যোৱা 24 জুনত আকস্মিক বানে ভালেসংখ্যক বাসগৃহ আৰু পথ উটুৱাই লৈ গৈছিল। ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰি শ্ৰীচৌহানে বানত মৃত্যু হোৱা লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে নিৰন্তৰ সমৰ্থন আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ সৈতে সহযোগিতা স্থাপন কৰি ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে কাম কৰিব। মন্ত্ৰীগৰাকীয়ে নিপকো কলনীৰ ভিতৰত স্থাপন কৰা অস্থায়ী সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰি গৃহহীন লোকসকলৰ সৈতে সময় অতিবাহিত কৰে আৰু তেওঁলোকক নিৰাশ নহবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে ৰাজ্যখনৰ বান আৰু ভূমিস্খলনত বৰ্তমানলৈকে 4 জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 21 জন লোক আহত হৈছে। কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকীয়ে আজি সন্ধিয়া গুৱাহাটীত আয়োজিত এখন বৈঠকত জ্যেষ্ঠ বিষয়াসকলৰ পৰা বান ব্যৱস্থাপনা, সাহায্য বিতৰণকে ধৰি বিভিন্ন দিশ আলোচনা কৰিব। ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হয়। ভাৰতীয় চিকিৎসা সংস্থাৰ কাছাৰ শাখাৰ উদ্যোগত উলিওৱা শোভাযাত্ৰাত জিলাখনৰ বহুসংখ্যক চিকিৎসক আৰু স্বাস্থ্যকৰ্মীয়ে অংশগ্ৰহণ কৰে। শোভাযাত্ৰাৰ জৰিয়তে জনস্বাস্থ্যৰ প্ৰতি চিকিৎসকসকলৰ দায়বদ্ধতা পুনৰাবৃত্তি কৰাৰ উপৰি তেওঁলোকৰ মানসিক আৰু শাৰীৰিক সুস্থতা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বিশ্বনাথ জিলা চিকিৎসালয়ৰ সভাকক্ষত অসম চিকিৎসা সেৱা সন্থাৰ বিশ্বনাথ শাখাৰ উদ্যোগত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত জিলা চিকিৎসালয়ৰ অধীক্ষক ডাঃ ৰিপন চুতীয়া, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ যোগেন চন্দ্ৰ বেকে ধৰি অৰ্ধশতাধিক চিকিৎসাকৰ্মী অংশগ্ৰহণ কৰে। মৰিগাঁও জিলাতো অসম চিকিৎসা সেৱা সন্থাৰ উদ্যোগত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত হয়। নগাঁও জিলাত এই উপলক্ষে আয়োজিত দিনজোৰা কাৰ্যসূচীত আজি পুৱা ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসে এই শিবিৰ মুকলি কৰে। এই শিবিৰত চিকিৎসকসকলৰ লগতে জিলা আৰক্ষী বিষয়াসকলেও ৰক্তদান কৰে। কাৰ্যসূচীৰ অংশ হিচাপে আজি নিশা বিভিন্ন পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হওক কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উপৰি মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। আজিৰ অনুষ্ঠানত জ্যেষ্ঠ চিকিৎসক ডাঃ দিলীপ শৰ্মাই চিকিৎসক দিৱসৰ তাৎপৰ্যৰ সন্দৰ্ভত এইদৰে কয়।
7: 1 জুলাই আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস গোটেই ভাৰততে আজি উদযাপন হৈছে। আমাৰ নগাঁও জিলাতো আমি ভাৰতীয় চিকিৎসা সন্থাই এই দিৱসটো পালন কৰিছোঁ। এই দিৱসৰ তাৎপৰ্য হৈছে যে আমাৰ শ্ৰী বিধান চন্দ্ৰ ৰায় তেখেত আছিল ভাৰতীয় চিকিৎসা সন্থাৰ প্ৰতিষ্ঠাতা। তেখেতৰ আজি জন্মদিন আৰু মৃত্যুৰ দিনো। তেখেত ৰাজনৈতিক কৰ্মী, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী আছিল আৰু এজন সুচিকিৎসক আছিল। তেখেতৰ সন্মানাৰ্থে আমি এই দিৱসটো আজি এই 1 জুলাইত পালন কৰি আছোঁ। আজি আমাৰ এই কাৰ্যসূচী হিচাপে আছে আমি পোনপ্ৰথমেই শ্ৰদ্ধা তৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰিলোঁ তেখেতৰ প্ৰতিমূৰ্তিৰ ওচৰত। তাৰপিছতে আমি 9 বজাৰ লগে লগে ৰক্তদান শিবিৰ এটা আৰম্ভ কৰিছোঁ আৰু বৰ্তমান সেইটো চলিও আছে।
6: স্বাস্থ্যমন্ত্রী অশোক সিংহলে আজি শিবসাগর জেলার অসামরিক চিকিৎসালয় আর নির্মীয়মাণ শিবসাগর চিকিৎসা মহাবিদ্যালয় পরিদর্শন করে নির্মাণ কার্যর অগ্রগতির বুঝ লয়। শ্রীসিংহলে শিবসাগর অসামরিক চিকিৎসালয়ের কর্তৃপক্ষের সঙ্গে এখন বৈঠকত মিলিত হয় আর ইয়ার উন্নীতকরণের কাম দ্রুতগতিত আগবাই নিয়ার আশ্বাস দিয়ে। এমাহর ভিতর চিকিৎসালয়খন কেবাটাও নতুন গোট কার্যক্ষম করে তোলা হব বলে জানিবলে দিয়ে। শ্রীসিংহলে বিগত সময়ত জেলাখনত 3,000 অধিক সর্পদংশনত আক্রান্ত লোকের জীবন রক্ষা করা হয়েছে বলে উল্লেখ করে এই সফলতার সর্পদংশন বিশেষজ্ঞ ডাক্তর সুরজিৎ গিরিক অভিনন্দন জানায়। সর্পদংশনের এই চিকিৎসা আর্হি সমগ্র রাজ্যতে সম্প্রসারিত করার পরিকল্পনার কথা উল্লেখ করে। ডিমোর ইকরানী নাহর হাবির প্রায় 123 বিঘা ভূমিত নির্মীয়মাণ শিবসাগর চিকিৎসা মহাবিদ্যালয়

0: যোৰহাটত 44 সংখ্যক জিলা দিৱস উপলক্ষে জিলাৰ ৰেচম বিভাগৰ উদ্যোগত তিতাবৰৰ ৰেচম পামত 100টা গছপুলি ৰোপণ কৰা হয়। তিতাবৰৰ বিধায়ক ধীৰাজ গোৱালা আৰু ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য কুমুদ কছাৰীয়ে যৌথভাৱে পাটপলুৰ প্ৰদান খাদ্য নুনিগছৰ পুলি ৰোপণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত তিতাবৰৰ ৰেচম প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যক্ষ তথা প্ৰশিক্ষাৰ্থীসকল, নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলকে ধৰি স্থানীয় কৃষক সমাজে অংশগ্ৰহণ কৰে। জিলা দিৱস উপলক্ষে লোক নিৰ্মাণ বিভাগে যোৰহাট জিলা কেন্দ্ৰীয় গৃহ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা কাৰ্যালয়ৰ উদ্যোগত বিশেষ জনকল্যাণমূলক কাৰ্যসূচী ৰূপায়ণ কৰে। লিচুবাৰীৰ শিশু পৰ্যবেক্ষণ গৃহত অনুষ্ঠিত এই কাৰ্যসূচীত গৃহ বিভাগৰ বিষয়ববীয়া আৰু কৰ্মচাৰীসকলে আৱাসী শিশুসকলৰ বাবে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে। দিনজোৰা কাৰ্যসূচীৰে আজি গোৱালপাৰা জিলা দিৱস পালন কৰা হয়। 1983 চনৰ 1 জুলাইত অবিভক্ত গোৱালপাৰা জিলাৰ পৰা 3খন পৃথক জিলা ধুবুৰী, কোকৰাঝাৰ আৰু গোৱালপাৰা গঠন কৰা হৈছিল। ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি বিগত 5 বছৰৰ পৰা 1 জুলাইৰ দিনটোতো গোৱালপাৰা জিলা দিৱস উদযাপন কৰা হৈছে। এই উপলক্ষে জিলা আয়ুক্ত প্ৰদীপ টিমুঙে আজি পুৱা সমূহীয়া দৌৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বৰপেটাতো আজি 44 সংখ্যক বৰপেটা জিলা দিৱস পালন কৰা হয়। অবিভক্ত কামৰূপ জিলাৰ পৰা পৃথক কৰি 1983 চনৰ আজিৰ দিনটোতে বৰপেটা জিলা গঠন কৰা হৈছিল। জিলা দিৱসৰ কাৰ্যসূচী হিচাপে আজি পুৱা প্ৰশাসনে বৰপেটা সত্ৰত শৰাই আগবঢ়োৱাৰ লগতে জিলা পুথিভঁৰালত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। স্থানীয় বিধায়ক দীপক কুমাৰ দাসৰ উপস্থিতিত এই সভাত জিলাখনৰ কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। কোকৰাঝাৰ জিলা প্ৰশাসনে আজি জিলা দিৱস উপলক্ষে উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠানৰ কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত বন্তি প্ৰজ্বলন, বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা আদিকে ধৰি কেইবাটাও কাৰ্যসূচী হাতত লোৱা হয়। অৰুণাচল প্ৰদেশত যোৱা কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ আশংকা বৃদ্ধি পাইছে। উদ্যানখনত সম্প্ৰতি বান পৰিস্থিতিৰ সৃষ্টি হোৱা নাই যদিও ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰৰ বিল আৰু নলাসমূহত পানী সোমাবলৈ আৰম্ভ কৰিছে বুলি বন সংমণ্ডল বিষয়াই জনাইছে। সম্ভাৱ্য বান পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে উদ্যান কৰ্তৃপক্ষই সম্পূৰ্ণৰূপে সাজু হৈছে আৰু উদ্যানৰ ভিতৰৰ বন শিবিৰসমূহ নাও সাজু কৰি ৰখা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। ইপিনে 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বন্যপ্ৰাণী কৰিডৰসমূহত বনকৰ্মীয়ে কটকটীয়া নজৰ ৰাখিছে। তদুপৰি যান বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে বেৰিকেড স্থাপন কৰাৰ লগতে চিচি কেমেৰা সক্ৰিয় কৰি ৰখা হৈছে বুলি এগৰাকী বিষয়াই জানিবলৈ দিয়ে।
1: এই বানপানীৰ সময়ত আমি ষ্ট্ৰিক্টলি মনিটৰ কৰোঁ, গোটেই ৰাস্তাতে আমি থাকোঁ। তাৰ পৰা ফৰেষ্ট বিভাগৰ পৰা আমাৰ সহযোগত টাইম কাৰ্ডৰ ইছ্যু কৰে। এই নিৰ্দিষ্ট দূৰত্বটো এটা নিৰ্দিষ্ট টাইমত অতিক্ৰম কৰিবলৈ দিয়ে গাড়ীখন, আৰু এটা হিমুৰে আপোনাৰ ধৰক নগাঁও ডিষ্ট্ৰিক্ট আৰু সেইপিনে এটা পইণ্ট থাকিব আৰু এইপিনে এটা পইণ্ট থাকিব গোলাঘাট ডিষ্ট্ৰিক্টত। এই টাইম কাৰ্ডটো সিফালৰ পৰা ইছ্যু টাইম থাকিব আৰু আমি ইয়াত ৰিচিভিং টাইমটো চাম। যদি তেওঁ নিৰ্দিষ্ট টাইমত অহা নাই, তেওঁ আমি ধৰি ল'ম যে তেওঁ স্পীডটো ভাইলেশ্যন কৰিছে, গতিকে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হয়।
0: উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বান পৰিস্থিতি নিৰীক্ষণৰ বাবে এইবাৰ প্ৰথমবাৰৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব। বন্যপ্ৰাণীৰ গতিবিধি নিৰীক্ষণৰ বাবে বিশেষ কেমেৰাত কৃত্ৰিম বুদ্ধিমত্তা সংযোজন কৰা হৈছে। তদুপৰি কাৰ্বি পাহাৰৰ দুৰ্গম অঞ্চলত থাৰ্মেল ড্ৰোন কেমেৰা ব্যৱহাৰৰ ব্যৱস্থা কৰা হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান, কিৰেণ ৰিজিজুৰ অৰুণাচল প্ৰদেশৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ আকাশমাৰ্গেৰে পৰিদৰ্শন। ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন। স্বাস্থ্যমন্ত্ৰী অশোক সিংহালৰ শিৱসাগৰ চিকিৎসা মহাবিদ্যালয় আৰু অসামৰিক চিকিৎসালয় পৰিদৰ্শন আৰু যোৰহাট, শ্ৰীভূমি, গোৱালপাৰা, কোকৰাঝাৰ, ধুবুৰী আৰু বৰপেটা জিলাৰ লোকসকললৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জিলা দিৱসৰ শুভেচ্ছা জ্ঞাপন। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
2: এফএম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া শুনক কৃষকবাণী অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ।

0: নমস্কাৰ প্ৰিয় কৃষক বন্ধু, এতিয়া আগবঢ়াবলৈ লৈছোঁ আমাৰ আজিৰ আলোচনাৰ শিতান্তি। এই শিতানত বিষয় হৈছে বতৰ অনুযায়ী শস্যৰ জাত নিৰ্বাচন। এই সম্পৰ্কীয় আলোচনাটিৰ বাবে আমাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছে চিলনী আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী ডক্টৰ পদ্মিনী দাস।
1: নমস্কাৰ,
0: আপোনাক আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ স্বাগতম জনাইছোঁ। আজি আমাৰ বিষয়টো ইতিমধ্যে আপুনি অৱগত হৈছেই, বৰ্তমান সময়ত জলবায়ু পৰিৱৰ্তন এটা অতি গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে আৰু এই সময়ছোৱাত আমাৰ কৃষি, বিশেষকৈ বৰ্তমান শালি ধানৰ কৃষি সময়, এই সময়খিনিত এই শস্যবিধৰ লগত বা এই শস্যবিধৰ বাবে যিখিনি আমাৰ কৰণীয় আছে, ইয়াৰ বীজ উৎপাদনেই হওক বা ইয়াৰ পৰিচৰ্যাই হওক বা ইয়াৰ জাত নিৰ্বাচনেই হওক, এই আটাইখিনি বিষয় আজি আমি সামৰি ল'বলৈ ওলাইছোঁ। প্ৰথমতে মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম, এতিয়া জলবায়ু পৰিৱৰ্তন আৰু জাত নিৰ্বাচন, এই দুয়োটা যি দুটা আমি বিষয় আনিছোঁ, শালি ধানৰ ক্ষেত্ৰত ইয়াৰ ভূমিকাটো কেনেকুৱা হ'ব পাৰে?
1: হয়, এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা, কিয়নো আমাৰ জলবায়ু পৰিৱৰ্তন আমি নিজেই দেখা পাইছোঁ যে আমাৰ যিখিনি উষ্ণতাই হওক বা বৰষুণৰ পৰিমাণেই হওক বা বৰষুণ দিয়াৰ যিটো সময়েই হওক, সকলো ক্ষেত্ৰতে আমি পৰিৱৰ্তন দেখা পাইছোঁ। আৰু তেনে ক্ষেত্ৰত আমি যদি কৃষি কৰ্ম কৰিবলৈ যাওঁতে জাতসমূহ সঠিক নিৰ্বাচন নকৰে কৃষকসকলে, তেনে ক্ষেত্ৰত কিন্তু তেওঁলোকে যিমানখিনি উৎপাদন পাব লাগে বা সেই কৃষি কৰ্মৰ দ্বাৰা যিমান খিনি আয় তেওঁলোকৰ হ'ব লাগে সেইটো কিন্তু হোৱা দেখা নাযায়। গতিকে এই জলবায়ু পৰিৱৰ্তন যে হৈ আছে তাৰ লগত মিলাকে বা তাৰ লগত খাপ খোৱাকৈহে আমি জাতসমূহ নিৰ্বাচন কৰা উচিত। এতিয়া এই ক্ষেত্ৰত শালি ধানৰ আমাৰ বহুত জাত আছে। শালি ধানৰ আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা বিভিন্ন জাতসমূহ আমি শুনিবলৈ পাইছোঁ আৰু সেই জাতসমূহৰ প্ৰত্যেকৰে কিন্তু বেলেগ বেলেগ গুণাগুণ বা বৈশিষ্ট্য আছে। সেই জাতসমূহ যেতিয়া এজন প্ৰজননবিদে বা বিজ্ঞানীয়ে উদ্ভাৱন কৰে তেতিয়া এটা প্ৰজননৰ উদ্দেশ্য হাতত লৈহে উদ্ভাৱন কৰা হয়। গতিকে এই ক্ষেত্ৰত হয়তো বানপানীৰ সমস্যাই হওক বা খৰাঙৰ সমস্যাই হওক বা মাটিৰ গুণাগুণৰ কথাই নহওক কিয়, তেনে বিভিন্ন ধৰণৰ উদ্দেশ্য বা বেমাৰ আজাৰৰ কথা থাকিব পাৰে, কীট পতংগৰ কথা থাকিব পাৰে, তেনেকৈ বিভিন্ন ধৰণৰ জলবায়ুৰ সম্পৰ্কীয় মানে উদ্দেশ্য বা সেই প্ৰতিৰোধ ক্ষমতা থকা জাতহে তেওঁলোকে উদ্ভাৱন কৰে। গতিকে এই ক্ষেত্ৰত আমাৰ যিটো সমস্যা, আমাৰ অঞ্চল ভেদে ভেদে যিটো সমস্যা আছে, সেই সমস্যাৰ লগত খাপ খোৱাকৈহে আমি জাত নিৰ্বাচন কৰিব লাগে। গতিকে জাত নিৰ্বাচনটো অতি গুৰুত্ব পূৰ্ণ বিষয়
0: হয়। এতিয়া বৰ্তমান শালি ধানৰ বতৰ, কৃষক নিশ্চয় সাজু হৈছে শালি ধানৰ কাৰণে, নহয় জানো? এতিয়া শালি ধানৰ যেতিয়া এই খেতিৰ বাবে সাজু হ'ব, প্ৰথমতে আমি ইয়াৰ জাতৰ কথাটো আহিব। এতিয়া সাধাৰণতে যদি আমি খেতিৰ কথা ভাবোঁ তেতিয়াহ'লে ইয়াৰ উৎপাদনৰ দিশটো জড়িত হৈ থাকে, যিটো যাতে অধিক উৎপাদন দিব কৃষকৰ কাৰণে সেইটোৱে অতি প্ৰয়োজনীয় হৈ পৰে, কৃষকে সেইটোকে বিচাৰে। এতিয়া আপুনি এই ক্ষেত্ৰত কওকচোন কেনেকুৱা কেনেকুৱা কি জাত আছে?
1: হয় হয়, এতিয়া শালি ধানৰ ক্ষেত্ৰত আমি বিভিন্ন ইতিমধ্যে কৈছোঁ যে অঞ্চল ভেদে ভেদে বা জলবায়ুৰ লগত মিলাকে বেলেগ বেলেগ আমাৰ জাত আছে। এতিয়া এই ক্ষেত্ৰত আমাৰ উচ্চতাৰো কিছুমান কথা আছে, যেনেকৈ কিছুমান জাত চাপৰ জাত, কিছুমান মধ্য উচ্চতাৰ জাত, কিছুমান ওখ জাত। তেনেকৈ সাধাৰণতে 120 চেণ্টিমিটাৰৰ তলত যদি উচ্চতা হয় সেইখিনি আমি চাপৰ বা মধ্য উচ্চতাৰ জাত বুলি ক'ব পাৰোঁ, আৰু 130 চেণ্টিমিটাৰ বা তাতকৈ যদি বেছি হয় তেনে ক্ষেত্ৰত সেইখিনি ওখ জাত বুলি ধৰা হয়। এতিয়া মধ্য উচ্চতাৰ যদি শালি ধানৰ জাতৰ কথা ক'বলৈ যাওঁ তেনে ক্ষেত্ৰত আমি চুৰমা ধানৰ কথা ক'ব পাৰোঁ, যিটো 140-145 দিন লাগে আৰু জুলাই মাহত সিঁচা হয়। আৰু এইখিনি অৱশ্যে আপোনাৰ কঠীয়া মানে সিঁচি পেলাই কঠীয়া এমাহমান হোৱাৰ পিছত তাৰপিছত সেইটো আকৌ ট্ৰান্সপ্লেণ্টিং কৰা হয়, তেনেকৈ কৰা হয়। তেনেকৈ বাহাদুৰ আছে, পিয়লি আছে, কুশল আছে, ৰঞ্জিত আছে, এই জাতসমূহ অলপ পুৰণা জাত আৰু 150-155 দিন লাগে আৰু জুন মাহত সাধাৰণতে সিঁচা হয়। আৰু এইখিনি 102-120 চেণ্টিমিটাৰৰ ভিতৰত, গতিকে মানে চাপৰৰ পৰা মধ্য উচ্চতাৰ জাত। এতিয়া তাৰ পিছত 2023 চনত আমাৰ নতুনকৈ কেইটামান জাত আহিছে যিখিনি নটিফাইও হৈছে আমাৰ অসমৰ কাৰণে। তেনেকুৱা জাত হৈছে পাটকাই, শতাব্দী, প্ৰচুৰ ইত্যাদি, এইখিনি হৈছে আমাৰ নতুন জাত। এইখিনিৰো সময়সীমা প্ৰায় সেই 150-55 দিনেই লাগে আৰু উচ্চতাও তেনেকৈ 120-125 সেণ্টিমিটাৰ। গতিকে এই জাতখিনি হৈছে উচ্চ উৎপাদনক্ষম জাত। গতিকে এই জাতখিনি যদি কৃষকে বৈজ্ঞানিক পদ্ধতিৰে কৰে তেতিয়া তেওঁলোকে তাৰ পৰা উৎপাদন ভাল পাব আৰু তেওঁলোকৰ লাভো হ'ব। এতিয়া তাৰোপৰি আমাৰ বৰা চাউল আছে বা বৰা ধান আছে। বৰা ধানৰ ভিতৰত আমি ভোগালী বা আঘুনীৰ কথা ক'ব পাৰোঁ, সেইটো জুন মাহতেই সিঁচা হয় আৰু উচ্চতাটো অকণমান কম হয়, মানে চাপৰ জাত 99 সেণ্টিমিটাৰৰ পৰা 105 সেণ্টিমিটাৰ হয়। আৰু এটা আমাৰ কোমল চাউল বুলি যিটো কওঁ সেইটো চকুৱা ধান বুলি কয় আৰু সেই ধানটো সাধাৰণতে মেজিক ৰাইচ বা জিৰ' ফুৱেল ৰাইচ বুলি কয়, কিয়নো সেইটো পানীত তিয়াই থ'লে সিজি যায়, তাত কোনো ধৰণৰ ফুৱেল নালাগে ৰান্ধিবৰ কাৰণে। গতিকে তেনেকুৱা জাত এটা আছে ডিউং বুলি কয়, AU DIFU ধান ছয়, সেইটো সাধাৰণতে পাহাৰীয়া অঞ্চলৰ কাৰণে উপযোগী আৰু আমি জুলাই মাহত সেইটো কৃষকে মানে সিঁচিব পাৰে 105 সেণ্টিমিটাৰ, মানে চাপৰ জাতে। তাৰপিছত আৰু এটা বহুত গুৰুত্বপূৰ্ণ কথা হৈছে যে আমাৰ বহু শস্য উৎপাদন প্ৰণালীৰ বাবে উপযুক্ত জাত, কাৰণ আজিকালি যিটো মাল্টিপল ক্ৰপিং ছিষ্টেম বুলি কোৱা হয়, কাৰণ একেবিধ শস্যকে যদি আমি ধৰক কৃষকসকলে কৰে তাৰ পৰা তেওঁলোকৰ আয় বৃদ্ধিৰ সম্ভাৱনাটো কম থাকে। হ'ব পাৰে ৰঞ্জিত চাবন বা তেনেকুৱা এটা দীঘলীয়া জাত তেওঁলোকে কৰিলে, কৰাৰ পিছত তেওঁলোকৰ মাটিখিনি আকৌ পিছৰ এবিধ খেতিৰ কাৰণে ঘেঁহুৱে হওক বা মাহজাতীয় শস্যই হওক সময়টো পাৰ হৈ যায়, যিহেতু সেইটো এটা বহুত লং ডিউৰেশ্যন জাত। সেইকাৰণে সেই তেনে ক্ষেত্ৰত কিন্তু কৃষকসকলে একেডৰা মাটিতে বেলেগ বেলেগ খেতি কৰিব নোৱাৰে। গতিকে আজিকালি যিটো কৈ থকা হৈছে যে আমি মাল্টিপল ক্ৰপিং ছিষ্টেমৰ কাৰণে উপযোগী জাতহে মানে নিৰ্বাচন কৰিবলৈ আমি ক'ব লাগে কৃষকসকলক। গতিকে সেইটো বহু শস্য উৎপাদন প্ৰণালীৰ বাবে জাত নিৰ্বাচনটো খুব দৰকাৰী। সেইটো একাধিক শস্য খেতিৰ বাবে বুলিও ক'ব পাৰি, কাৰণ সেই জাতটো যদি শুদ্ধভাৱে নিৰ্বাচন কৰা হয় তেতিয়াহ'লে তাৰ যিটো সময়সীমা সেইটো অকণমান চুটি হ'ব, কম হ'ব, যাৰ ফলত আমি তাৰ পৰৱৰ্তী পৰ্যায়ত বেলেগ শস্য আমি কৃষকসকলে তাতে খেতি কৰিব পাৰিব। তেনেকুৱা ধৰণৰ কিছুমান জাত আছে, সত্যৰঞ্জন, বসুন্ধৰা, মূলা গাভৰু, শ্ৰাৱণী ইত্যাদি জাত আছে। এই জাতসমূহ অলপ পুৰণি জাত, তাৰ পিছত নতুনকৈ কেইবিধমান জাত আহিছে আমাৰ শালি ধানৰ ক্ষেত্ৰত, সেইটো হৈছে নুমলী। এইটো খুব শুনিবলৈ পোৱা গৈ থাকে সাধাৰণতে, নুমলী খেতি কৃষকসকলে আঁকোৱালি লৈছেও। নুমলী 2020 চনত আহিছিলে আৰু ঢলি বুলি এবিধ জাত আছে, সেইটো হৈছে 2022 চনত আহিছিলে। এই ঢলি জাতটো ছাবমাৰ্জেন্স টলাৰেণ্ট ভেৰাইটি বুলিও কোৱা হয় বা জাত বুলি কোৱা হয়, কাৰণ সেইটো পানীত অলপ ডুবি থাকিলেও নমৰে। তেনে ক্ষেত্ৰত সেইটো যিহেতু আমি ক'লোৱে যে এইটো কমদিনীয়া জাত, 130-135 দিন লাগে, কিন্তু আগৰ জাতবোৰ আমি দেখা পাইছোঁ যে 150-155 দিন লাগে। গতিকে সেই যিখিনি সময় বাছিলে সেই সময়খিনি তেওঁলোকে খেতি চপাই পেলাই মাটি প্ৰস্তুত কৰি পিছৰ খেতিখিনি কৰিব পাৰে। উদাহৰণস্বৰূপে ধৰক ঘেঁহু খেতি কৰিব পাৰে, তেতিয়া যদি তেওঁলোকে জুলাই মাহত সিঁচে, বীজ সিঁচে, তাৰপিছত তেওঁলোকে 130-135 দিন যদি তেওঁলোকে চপায়, তাৰপিছত নৱেম্বৰ মাহৰ ভিতৰতে তেওঁলোকে ঘেঁহু খেতিটো ধুনীয়াকৈ মানে ঘেঁহুৰ বীজ সিঁচিব পাৰে। তেনে ক্ষেত্ৰত কি হয়, পিছত আকৌ ঘেঁহু চপোৱাৰ সময়টো আগবাঢ়ি যায় আৰু তাৰ কাৰণে বৰষুণ, যিটো আমাৰ মাৰ্চ মাহত বৰষুণ হয়, মাৰ্চ মাহত বৰষুণ হ'লে যথেষ্ট আমাৰ খেতিৰ মানে বীজখিনি পূৰঠ হয়, তেনেকুৱাতে তিতি যায় আৰু লগে লগে বীজখিনি নষ্ট হৈ যায়। গতিকে সেই সমস্যাটোৰ পৰাও মানে পৰিত্ৰাণ পাব পাৰি। এই ক্ষেত্ৰত আমাৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ অধীনত আমাৰ যিখিনি সৰ্বভাৰতীয় প্ৰকল্প চলি আছে, সেই প্ৰকল্পৰ অধীনত আমাৰ বৈজ্ঞানিকসকলে বা আমাৰ প্ৰজননীসকলে আমাৰ যিটো নৰ্থ ইষ্ট হিল গ্ৰাণ্ট বুলি কয়, উত্তৰ পূৰ্বাঞ্চলৰ বাবে যিটো অনুদান আহে, সেই অনুদানৰ অধীনত আমি কৃষকসকলৰ মাজত নুমলী বীজ আমি বিতৰণ কৰিছোঁ তেওঁলোকক, যাতে তেওঁলোকে নুমলী খেতি কৰি তাৰ পিছৰ পৰ্যায়ত বেলেগ খেতিও কৰিব পাৰে।
0: সেইখিনি খেতি পৰীক্ষামূলকভাৱে চলি আছে,
1: পৰীক্ষামূলকভাৱে আমাৰ চলি আছে। আমি ইতিমধ্যেই তেওঁলোকক আমি বীজখিনি বিতৰণ কৰা হৈছে, আমাৰ যোৱা সপ্তাহৰ ভিতৰত আমি সেইখিনি সম্পূৰ্ণ কৰিছোঁ। আৰু তেনেকৈ আমাৰ লাবণ্য বুলি এবিধ যিটো পাৰ্পল ৰাইচ বুলি কয়, বেঙুনীয়া ধান, সেই ধানবিধ সাধাৰণতে মধুমেহ ৰোগীৰ বাবে উপযোগী, কাৰণ আমাৰ আজিকালি ডায়েবেটিছ থকা মানুহে ভাত খাবলৈ মানা কৰা হয়, কিন্তু সেই ধান খেতিটো কিন্তু খুব উপযোগী লাবণ্য, আৰু সেইটো কিন্তু তেনেকৈ সেই ধানৰ বীজো বিতৰণ কৰি ৰখা হৈছে, কিয়নো তাৰ মানে ধৰক যিহেতু গুণাগুণ ভাল সেইকাৰণে তাৰ মানে মূল্যও বহুত বেছি, সেইটো প্ৰায় 1 কেজিত 130-135 টকা মূল্যত মানে বিক্ৰী হয়। গতিকে কৃষকসকলে সেই ধানৰো খেতি আমি আমাৰ প্ৰকল্পৰ অধীনত তেনেকৈ আমি লাবণ্যৰ বীজো তেওঁলোকৰ মাজত বিতৰণ কৰিছোঁ।
0: এইটো প্ৰথম কৰা হৈছে নে আগতে আপোনালোকে প্ৰমাণ মানে পাইছে যে ইমানখিনি উৎপাদন
1: কৰা হৈছে অলৰেডি আমাৰ কৰা হৈছে আমাৰ ধৰক ডাবল ক্ৰপিং ট্ৰিপল ক্ৰপিং তেনেকুৱা আমাৰ যিখিনি প্ৰকল্প হাতত লোৱা হৈছে তাৰ অধীনত ইতিমধ্যে নুমলি ঢলি ইত্যাদি আমাৰ প্ৰায় দুবছৰ ধৰি এই বীজখিনি আমাৰ কৃষকৰ মাজত বিতৰণ কৰি থকা হৈছে।
0: হয়, এতিয়া তেনেহ'লে এতিয়া আমি যিহেতু বতৰৰ কথাই কৈ আছোঁ বা জলবায়ুৰ কথা কৈ আছোঁ, এই ক্ষেত্ৰত কি হয় যে বৰ্তমান যদি বৰষুণ আহিছেতো আহিছে, কেতিয়াবা বৰষুণ বেছিকৈ আহে আৰু বহু ক্ষেত্ৰত দেখা যায় যে বৰষুণৰ পৰিমাণটো কমিও যায়।
1: হয়,
0: এনেকুৱা ক্ষেত্ৰত মানে কৃষকে কোনবোৰ জাত ব্যৱহাৰ কৰিব পাৰে? হয়,
1: এতিয়া আমি দেখা পাইছোঁ যে আমাৰ যোৱা বছৰ যদি আমি চাওঁ বা এইবছৰো আমি দেখা পাইছোঁ কেতিয়াবা আমাৰ কেনেকুৱা হয় চিটুৱেশ্যনবিলাক যে আমাৰ ধৰি লওক মাৰ্চ মাহৰ একদম আৰম্ভণিৰ পৰাই খুব বেছি বৰষুণ আৰম্ভ হৈ যায় আৰু যেতিয়া আমাৰ খেতিত মানে লগা হয় জুন জুলাই মাহত তেতিয়া কিন্তু আমাৰ বৰষুণৰ পৰিমাণটো কমি যায়। গতিকে আমাৰ যদিও বৰষুণ খুব বেছি হোৱাৰ নিচিনা আমি দেখা পাওঁ কিন্তু আচল যেতিয়া কঠীয়া বীজ সিঁচি কঠীয়া ট্ৰান্সপ্লাণ্ট কৰিবলৈ হয় কঠীয়া ৰুব হয় তেতিয়া কিন্তু বৰষুণটো পৰিমাণ যথেষ্ট কমি যায় যাৰ কাৰণে খেতিত মানে এটা বিৰূপ প্ৰতিক্ৰিয়া প্ৰভাৱ পেলায়। তো এনে ক্ষেত্ৰত আৰু তাৰোপৰি আমাৰ যদিও বানপানী এটা প্ৰধান সমস্যা আমি কিন্তু কিছুমান সময়ত আমি খৰাং পৰিস্থিতিৰো সন্মুখীন হোৱা দেখা পাইছোঁ। গতিকে এনে ক্ষেত্ৰত আমাৰ যদি আমি যিহেতু বতৰৰ আমি তেনেকৈ আমি একো কৰিব নোৱাৰোঁ যদি আমাৰ তেনেকুৱা চিটুৱেশ্যন যদি বা তেনেকুৱা যদি এটা পৰিস্থিতি আহে গতিকে সেই পৰিস্থিতিৰ লগত খাপ খুৱাব পৰাকৈ আমাৰ ধানৰ শালি ধানৰ আমাৰ কিছুমান জাত আছে, অসম কৃষি বিশ্ববিদ্যালয়ত উদ্ভাৱন কৰা জাত আছে। উদাহৰণস্বৰূপে অৰুণ, এই অৰুণ আছে, বিনা ধান আছে, তাৰপিছত চিয়াৰ ধান 802, চিয়াৰাৰ ধান 44 ইত্যাদি আমাৰ কিছুমান জাত আছে। সেই জাতসমূহ কিন্তু যেতিয়া বৰষুণৰ পৰিমাণ যথেষ্ট কম হয় তেনেকুৱা বতৰৰ বাবে উপযোগী আৰু এই জাতসমূহ 110ৰ পৰা আৰম্ভ কৰি 125 দিনৰ ভিতৰত চপাব পাৰি আৰু জুন মাহতে সিঁচাৰ সময় আৰু উচ্চতাও আপোনাৰ ধৰক চাপৰ জাতৰ ভিতৰতে ধৰিব, চাপৰ বা মধ্য উচ্চতাৰ 105ৰ পৰা 120 চেণ্টিমিটাৰ। আৰু তাৰোপৰি কিছুমান প্ৰিমিয়াম কোৱালিটি ধানো আছে, উদাহৰণস্বৰূপে DRR ধান 69 য'ত জিংকৰ পৰিমাণ খুব বেছি। আজিকালি যিহেতু বায়'ফৰ্টিফাইড ক্ৰপৰ কথা কৈ থকা হয় গতিকে বেলেগ বেলেগ মৌল যদি জাতসমূহত আমি অন্তৰ্ভুক্ত কৰিব পাৰোঁ তেনে ক্ষেত্ৰত আমাৰ ধৰক যিসকলে খাব বা ইউজ ব্যৱহাৰ কৰিব তেওঁলোকে তাত আৰু বেছি তাৰ পৰা উপকৃত হ'ব। গতিকে তেনেকুৱা আৰু আছে চিয়াৰ ধান 311 য'ত হাই প্ৰটিন মানে প্ৰটিনৰ পৰিমাণ আৰু জিংকৰ পৰিমাণ যথেষ্ট বেছি। আৰু এবিধ জাত আছে চিয়াৰ ধান 310, তাতো প্ৰটিনৰ পৰিমাণ যথেষ্ট বেছি। গতিকে এই শালি ধানৰ জাতসমূহো কৃষকে খেতিৰ বাবে নিৰ্বাচন কৰিব পাৰে।
0: হয়, এতিয়া আমাৰ অসমত বাৰিষা অহাৰ লগে লগে অন্য এটা বিপদে দেখা দিয়ে, সেইটো হৈছে বানপানী। বানপানীৰ কাৰণে বহু কৃষকে খেতি কৰিবলৈকে এৰি দিছে এনেকুৱা নিচিনাও হৈছে। গতিকে সেইসকলৰ পৰিত্ৰাণ দিবৰ কাৰণে বানাক্ৰান্ত অঞ্চলত যদি শালি ধানৰ খেতি কৰিবলগীয়া হয় কেনেকুৱা ধৰণৰ কি জাত ল'ব সেই বিষয়ে অকণমান?
1: হয় হয়, এতিয়া আমি বানপানীৰ কথা যদি আমি কওঁ বানপানীৰো কিন্তু কেইবা ধৰণৰ মানে পানীৰ বানপানীৰ সমস্যা আমি দেখা পাওঁ অসমত। ধৰি লওক আমাৰ ৱাটাৰ লক ছিটুৱেশ্যন যিটো আমি জলাবদ্ধতা বা জলমগ্নতা বুলি ক'ব পাৰোঁ, মানে পানীটো জমা হৈয়ে থাকে, ৱাটাৰ লগিং হৈ থাকে আৰু তাৰোপৰি কিছুমান ধৰক পানী হঠাৎ আকস্মিকভাৱে পানী আহি যায়, অলপ দিন থাকে, তাৰপিছত পানীখিনি গুচি যায়। গতিকে সেই দুটা ছিটুৱেশ্যনৰ কাৰণে কেতিয়াও জাত একে হ'ব নোৱাৰে। এতিয়া যদি ৱাটাৰ লক কণ্ডিশ্যনৰ কাৰণে ছিটুৱেশ্যনৰ কাৰণে যদি আমি ধানৰ জাতৰ কথা কওঁ য'ত পানী জমা হৈ থাকিব বহুত দিনলৈকে বা পানীটো নাযায়েই একদম পূৰা তাত মানে পানী জমাই হৈ থাকিব, তো তেনেকুৱা পৰিস্থিতিৰ কাৰণে চক্ৰচালি বুলি এবিধ জাত আছে, তাৰপিছত ডিফলু বুলি এবিধ জাত আছে। এই জাতসমূহৰো সিঁচাৰ সময় কিন্তু জুন মাহে, গতিকে এই সময়খিনিত তেওঁলোকে সেই যদি ভাবিছে তেওঁলোকে বীজ সিঁচিব পাৰে আৰু এইখিনি কিন্তু অলপ ওখ জাত যিহেতু 130 চেণ্টিমিটাৰ ওপৰত, গতিকে এইখিনিক আমি ওখ জাত বুলি ক'ব পাৰোঁ, 135ৰ পৰা 140 চেণ্টিমিটাৰ আৰু ইয়াৰ উৎপাদনো যথেষ্ট ভাল, প্ৰায় ধৰক 4.7 টন প্ৰতি হেক্টাৰত বা তাৰ পৰা 5 টনলৈকে উৎপাদন হোৱা দেখা যায় প্ৰতি হেক্টাৰত। গতিকে এই জাতসমূহেও কিন্তু যথেষ্ট ভাল ফলাফল দিয়ে। তাৰোপৰি আৰু এবিধ আছে ধনশ্ৰী বুলি, সেই জাতবিধৰ আপোনাৰ সময়সীমা অলপ মানে চুটি 139 দিন আৰু উচ্চতাও প্ৰায় 140 চেণ্টিমিটাৰ, মানে ওখ জাত। তাৰোপৰি এতিয়া যিটো ক'লোঁ যে আমাৰ ফ্লেছ ফ্লাড বুলি যিটো কয় তাৰমানে আকস্মিকভাৱে পানী আহে, আহি পেলাই জমা হয়, 10-15 দিনমান থাকে, তাৰপিছত পানীখিনি গুচি যায়। তেনেকুৱা যদি আমাৰ চিটুৱেশ্যন আহে সেই তেনেকুৱা ক্ষেত্ৰত কিন্তু কিছুমান জাত আমি যদি মানে জাত নিৰ্বাচন কৰোঁ সঠিকভাৱে তেতিয়া কিন্তু যদিও ধৰক পানীত ডুবি থাকিব কঠীয়া বা যেতিয়া মানে ধৰক বীজ সিঁচাৰ পিছত গজিব 12 দিন পৰ্যন্ত ডুবি থাকিলেও কিন্তু গছখিনি নমৰে, পুলিখিনি নমৰে তাৰমানে। তো তেনেকুৱা জাতৰ ভিতৰত আমি জলশ্ৰীৰ কথা ক'ব পাৰোঁ, তাৰপিছত জলকুঁৱৰীৰ কথা ক'ব পাৰোঁ, স্বৰ্ণ চাবোৱান, তাৰপিছত ৰঞ্জিত চাবোৱান, বাহাদুৰ চাবোৱান, চিয়াৰ ধান 802 ইত্যাদি। তাৰে ভিতৰত আমি দেখিবলৈ পাইছোঁ যে ৰঞ্জিত চাবোৱান কৃষকে যথেষ্ট আঁকোৱালি লৈছে, তাৰপিছত বাহাদুৰ চাবোৱানো আঁকোৱালি লৈছে। তাৰমানে চাবোৱান মানে চাবমাৰ্জেন্স টলাৰেঞ্চ যোনটো তাত ট্ৰান্সফাৰ কৰি দিয়া হৈছে। প্ৰথমতে ৰঞ্জিত ভেৰাইটি আছিল বা ৰঞ্জিত জাত আছিল, তাত সেই চাবমাৰ্জেন্স টলাৰেঞ্চ যোনটো যিহেতু ট্ৰান্সফাৰ কৰি দিয়া হৈছে, গতিকে তাৰপিছত তেওঁ সেই জাতটোৱে প্ৰায় 12-14 দিন পৰ্যন্ত যদি পানীত ডুবিও যায় সম্পূৰ্ণৰূপে তেতিয়াও কিন্তু মৰি নাযায় আৰু তাৰ উৎপাদন ক্ষমতাও ভালেই হৈ থাকে বা একেই থাকে। 2018 চনত এই জাতকেইবিধ আহিছিলে আৰু ইয়াৰ উৎপাদন দেখা যায় যে প্ৰায় 6 টন প্ৰতি হেক্টৰত দিয়ে। গতিকে এই ধানখিনি তেওঁলোকে মানে এই জাতসমূহ তেওঁলোকে নিৰ্বাচন কৰিব পাৰে।
0: হয়, এতিয়া আমি বানাক্ৰান্ত অঞ্চলৰ কাৰণে যিখিনি প্ৰয়োজন হয় সেইখিনি কথা ইতিমধ্যে পাতিছোঁৱেই। এতিয়া যদি কৃষক বন্ধুৱে ব্যৱসায়িক ভিত্তিত কৰিবলগীয়া হয় বা ইয়াৰ দাম, আপুনি ইতিমধ্যে কেইটামান জাতৰ কথা কৈছিলেই যিকেইটা আমি উচ্চ দামত বজাৰত কিনিব লগা হয়, তেনেকুৱা যদি আৰু আছে যিসকলে অধিক ব্যৱসায়িকভাৱে কামটো কৰিব বিচাৰে?
1: এতিয়া ব্যৱসায়িক ভিত্তিত যদি তেওঁলোকে ধৰক আৰু আয় বৃদ্ধি কৰিব বিচাৰে, তেনেকুৱা যদি খুব মানে যাৰ বজাৰত মূল্য খুব বেছি তেনেকুৱা যদি জাত তেওঁলোকে খেতি কৰিব বিচাৰে, তাৰ মাজত কেতেকী জহাটো ল'ব পাৰে। কেতেকী জহা 2006 চনত নটিফাই হৈছিলে আমাৰ অসমৰ কাৰণে আৰু সুগন্ধি বুলি এবিধ জাত আছে, সেই জাতকেইবিধৰ মূল্য বজাৰত যথেষ্ট বেছি আৰু সেই জাতকেইবিধ খালি অকণমান দীঘলীয়া জাত, 155-165 দিনলৈকে হয় আৰু জুন মাহত বীজ সিঁচাৰ সময় আৰু উচ্চতা আপোনাৰ কেতেকী জহাৰ ক্ষেত্ৰত 100-120 চেণ্টিমিটাৰ, তাৰমানে চাপৰ জাতেই হয় আৰু সুগন্ধিৰ ক্ষেত্ৰত 130-140 চেণ্টিমিটাৰ। এই দুবিধ জাতৰ উপৰিও মই যিটো ক'লোঁ পাৰ্পল ৰাইচ বুলি বেগুনীয়া ধান, ধানবিধ আমাজনত আমি বিচাৰিলে দেখা পাম। গতিকে তেওঁ সেই পাৰ্পল যিটো পাৰ্পল ৰাইচ বেগুনীয়া ধান সেইটোৰ নামটো হৈছে, ভেৰাইটিটোৰ নামটো হৈছে লাবণ্য বুলি। আমাৰ এই যিটো আমাৰ অসমত অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ধান গৱেষণা কেন্দ্ৰ তিতাবৰ, তাত থকা বিজ্ঞানীসকলে এই জাতসমূহ তেওঁলোকে উদ্ভাৱন কৰিছে আৰু এই লাবণ্য যি ধান বিধৰ জাতবিধৰ মানে 145-150 দিন লাগে আৰু জুন মাহতে বীজ সিঁচিব পাৰি আৰু তাৰ যিটো উচ্চতা 115-120 চেণ্টিমিটাৰ। আৰু মই ইতিমধ্যেই কৈছোঁ যে প্ৰতি কেজিত এই ধানৰ মূল্য হৈছে 350 টকা, গতিকে যথেষ্ট মানে দাম বেছি। গতিকে কৃষকসকলে যদি এই জাতবিধ কৰিম বুলি ভাবে তেতিয়াহ'লে ভালকৈ যদি তেওঁলোকে বৈজ্ঞানিকভাৱে কৰে তেওঁলোকে যথেষ্ট লাভান্বিত হ'ব পাৰিব। আমি ইতিমধ্যেই আমি তেওঁলোকৰ মাজত তেনেকুৱা ধৰণৰ বীজ বিতৰণ কৰিছোঁ আৰু তাৰ উপৰিও আজিকালি যিহেতু জৈৱিক কৃষিৰ কথা পাতি থকা হৈছে, যিহেতু ৰাসায়নিক সাৰৰ পৰিমাণ আমি কম হ'ব লাগে বা মাটিৰ যাতে গুণাগুণ নষ্ট নহয় সেই কথাৰ প্ৰতিও লক্ষ্য ৰাখি আমাৰ কিছুমান জাত জৈৱিক কৃষিৰ বাবেও উদ্ভাৱন কৰা হৈছে। তাৰে এবিধ হৈছে লাংপি, যিটো AU ডিফু ধান 5 বুলি কোৱা হয়, সেইটো পাহাৰীয়া অঞ্চলৰ বাবে উপযোগী আৰু জুন মাহতে বীজ সিঁচিব পাৰি, উৎপাদনো যথেষ্ট ভাল, প্ৰতি হেক্টৰত 5.8 টন। আৰু তাৰোপৰি এই জাতবিধ যিহেতু অকল পাহাৰীয়া অঞ্চলৰ বাবেহে, কিন্তু আৰু এবিধ জাত আছে আমৰেং বুলি, AU DPU ধান 7, সেইটো কিন্তু সকলো অসমৰ সকলো অঞ্চলৰ কাৰণেই উপযোগী আৰু সেই ধানবিধৰো যথেষ্ট মানে ভাল ফলাফল দেখা পোৱা যায়, প্ৰতি হেক্টৰত 5.8 টন উৎপাদন দিয়ে আৰু জুন মাহতে বীজ সিঁচিব পাৰি। গতিকে এনেকুৱা ধৰণৰ ধানৰ জাতো তেওঁলোকে কৃষকসকলে নিৰ্বাচন কৰিব পাৰে।
0: তাৰমানে আমাৰ কৃষক বন্ধুৰ কাৰণে খালী ধানৰ ভিতৰতে বহুকেইটা এনেকুৱা বিকল্প আছে, তেওঁলোকে বাছি ল'ব পাৰে। তেওঁলোকে ইয়াৰ ফলত উৎপাদনো তেওঁলোকৰ বেছি হ'ব, আয়ো বেছি হ'ব, তেওঁলোকে বা বানপানী হ'লে তেওঁলোকে তাতো পৰিত্ৰাণ পাব, তেওঁলোকে এই বিষয়ত আচলতে বহু বেছি চিন্তা কৰিবলগীয়া নাই। আপোনালোকৰ মানে তত্ত্বাৱধানত বা বিজ্ঞানীসকলে
1: অসম কৃষি বিশ্ববিদ্যালয়ে আমাৰ তেনেকুৱা ধৰণৰ জাত উদ্ভাৱন কৰিছে, গতিকে তেওঁলোকে যদি আমাৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰই হওক বা কৃষি বিজ্ঞান কেন্দ্ৰই হওক বা ধান অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ধান গৱেষণা প্ৰতিষ্ঠান আমাৰ যিটো তিতাবৰত আছে, গতিকে তেওঁলোকে যোগাযোগ কৰিলে সেই ধান জাতসমূহৰ উপলব্ধ হয়।
0: হয়, আৰু তেওঁলোক আমাৰ কৃষক বন্ধু যিহেতু সদায় আৰ্থিক দিশটোৰ কথা আমি চাবলগীয়া হয়, ইয়াৰ মূল্যসমূহ কেনেকুৱা, তেওঁলোকে কিনিব পৰা হিচাপৰ নে?
1: হয় হয়, এই মূল্যসমূহ কৃষকৰ বাবে যথেষ্ট ৰেহাই আছে, আৰু তাৰোপৰি আমি ইতিমধ্যে কৈছোৱেই যে আমাৰ যিখিনি সৰ্বভাৰতীয় প্ৰকল্প আছে তাত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে বিশেষ অনুদান ব্যৱস্থা আছে, আৰু সেই অনুদানৰ ওপৰত ভিত্তি কৰি আমি কৃষকসকলক কিছুমান এটা এমাউণ্টলৈকে আমি বিনামূলীয়াকৈ তেওঁলোকক ধানখিনিৰ জাতখিনি যোগান ধৰিব পাৰোঁ, আৰু নহ'লে তেওঁলোকে কিনিলেও তাত মূল্যটো তেওঁলোকৰ কাৰণে ইমান বেছি নহয়।
0: হয়, ঠিক আছে, তেনেহ'লে আজি আমি শালি ধানৰ জাত নিৰ্বাচন আৰু বিশেষকৈ যিটো জলবায়ুৰ পৰিৱৰ্তন ইয়াৰ লগত জড়িত গোটেই কথাখিনি আমি সামৰি ল'ব চেষ্টা কৰিলোঁ। ইয়াৰে এই কথাখিনিয়ে কৃষক বন্ধুক কিছু পৰিমাণে হ'লেও নিশ্চয় উপকৃত কৰিব, গতিকে পুনৰ এনেধৰণৰ আলোচনাৰ বাবে আপোনাক লগ পোৱাৰ আশাৰে আজিৰ এই আলোচনাৰ পৰা ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।
1: নমস্কাৰ।
0: ইমান পৰে বতৰ অনুযায়ী শালি খেতিৰ জাত নিৰ্বাচন এই সম্পৰ্কীয় আলোচনাটি শুনিলে। এই আলোচনাত ভাগ ল'লে শ্বিলঙনি আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী ডক্টৰ পদ্মিনী দাসে। এতিয়া আগবঢ়াবলৈ লৈছোঁ আমাৰ আজিৰ কৃষক শিতান্তি। এই শিতানত কৃষক বন্ধুগৰাকী হৈছে শিমলুগুৰিৰ এগৰাকী কৃষি সখী হিতপ্ৰভা দেৱী। আহকচোন তেখেতৰ সৈতে থলিতে বাণীবদ্ধ হোৱা কথোপকথনটি শুনি লওঁ।
2: নমস্কাৰ, মোৰ নাম হিতপ্ৰভা লস্কৰ ডেকা, মোৰ গাঁও শিমলগুৰিত। মোৰ পৰিচয় হ'ল ব্লকৰ আণ্ডাৰত মই এগৰাকী কৃষি সখী।
3: কৃষি সখী, কৃষি সখী হিচাপে আপুনি কি কৰে, আপোনাৰ দায়িত্ব কি
2: হিচাপে? মই সদস্যাবিলাকক গোটৰ মহিলাসকলক সহায় কৰোঁ অৰ্গেনিক খেতিৰ ওপৰত কেনেধৰণৰ কামবিলাক কৰিব লাগে, কেনেধৰণে খেতি আৰু শাক চব্জিবিলাক তাৰপিছত ধান মাহ সৰিয়হ যিবিলাক কৰে অৰ্গেনিকৰ ওপৰতে মই মানে তেওঁলোকক শিকাওঁ। শিকাই পেলাই তেনেকেই মানে জৈৱিক পদ্ধতিৰে কামখিনি কৰোঁ আৰু কেঁচুসাৰ কৰিবলৈ তেওঁলোকক উদগনি জনাওঁ, আৰু লগতে বহুত কেইগৰাকী সদস্যাক মই কেঁচুসাৰ কৰাইছোঁ।
3: নিজে
2: কৰাইছোঁ, মই নিজেও কৰোঁ, আৰু লগতে মই এতিয়া বৰ্তমান মোৰ এৰিয়াটো মোৰ পঞ্চায়ত হ'ল বৰভেটি, বৰভেটি পঞ্চায়তৰ মোৰ শিমলুগুৰি গাঁৱৰ পাঁচগৰাকী সদস্যাক মই মাছৰুমৰ ট্ৰেইনিং দিয়ালোঁ কেবিকেট, তাৰপিছত আৰু বৰভেটি গাঁৱৰে দুগৰাকীক দিয়াইছোঁ মাছৰুমৰ ট্ৰেইনিং একেলগতে, আৰু চলচলি গাঁৱৰ দুগৰাকীক দিছোঁ, তেওঁলোকে সকলোৱে কৰি আছে মাছৰুমৰ খেতি। মোৰ পাঁচগৰাকী সদস্যাই শিমলুগুৰিত 50টা কৰি আছে মাছৰুমৰ এই চিলিণ্ডাৰ, আৰু মই নিজে ব্যক্তিগত 20টা কৰিছোঁ। বৰ্তমান মোৰ প্ৰথম পৰ্যায়টো শেষ হৈছে, দ্বিতীয় পৰ্যায়টো এতিয়া আৰম্ভণি হৈছে। এতিয়া প্ৰথম পৰ্যায়টো মই কৰি পেলাই 2000 টকা পাইছোঁ, কেজি 200 টকাকৈ মই দিছোঁ, আৰু তেনেকৈ নতুনকৈ আৰু কেইগৰাকী মানে কৰিবলৈ বিচাৰিছে, তেওঁলোকক ট্ৰেইনিং দিয়াই পেলাই মই আকৌ তেওঁলোককো কৰাম বুলি ভাবি থৈছোঁ।
3: ট্ৰেইনিং ক'ত দিয়ে?
2: ট্ৰেইনিং মই ইয়াতে কেক বিকেটে দিছিলোঁ, ছাৰহঁতৰ পৰা যোগাযোগ কৰি তেওঁলোকক ইয়াতে দিম, নহ'লে মই আমাৰ তাত হেৰি আছে VO তাৰমানে অফিচ আছে, VO অফিচত তেওঁলোকে বিচাৰি আছে, তেওঁলোকক মই ট্ৰেইনিং দিম। আৰু লগতে মোৰ বৰভেটি পঞ্চায়তৰ আগতে নাছিলে হেৰি চলচলি আৰু কাটিমাৰি হেৰি গ্ৰান্টটো নাছিলে, এতিয়া আমাৰ বৰভেটি পঞ্চায়তত তেওঁলোক সোমাইছে, তেওঁলোকে মোক কৈ আছে ট্ৰেইনিং দিয়াবলৈ, আৰু বেবেজিয়াটো মই তেনেকৈ ট্ৰেইনিং দিছোঁ, আৰু বিভিন্ন ঠাইত মই ট্ৰেইনিং কৰাইছোঁ এইখিনিৰ ওপৰতে, মাছৰুমৰ ওপৰতে তেনেকৈয়ে চলি আছোঁ। আৰু মই ঘৰত অৰ্গেনিক খেতিবিলাক কৰোঁ, লগতে মই কোনো শাক চব্জিবিলাক কিনি নাখাওঁ,
3: সব ঘৰতে কৰোঁ। এইখিনি আপোনাৰ পৰা জানিব বিচাৰিছোঁ, এই মাছৰুম মানে কাঠফুলা খেতি যে কৰে কেনেকৈ কৰে অকণমান কওকচোন।
2: কাঠফুলা খেতি কৰিব
3: আৰু কিমানমান আমাৰ যদি কোনোবাই কৰিব বিচাৰে কিমান টকা মানে মূলধন হিচাপে লৈ পেলাই আৰম্ভ কৰিব পাৰে?
2: আৰম্ভণ মানে ধৰক 700 বা 800 টকা হলেই হৈ যায়গৈ। 700-800 টকাতে আপুনি প্ৰথম আৰম্ভণি কৰিব 10টা চিলিণ্ডাৰ, 10টা চিলিণ্ডাৰ পৰা 2000 টকা
3: পাব। এইবোৰ ক'ত পাই চিলিণ্ডাৰবিলাক?
2: চিলিণ্ডাৰ বনাব লাগিব নিজে, চিলিণ্ডাৰ এনেই কেতিয়াত যোগাযোগ কৰিলে তেওঁলোকেও দিব, লগতে দোকানৰ পৰা আনিব পাৰিব, বজাৰৰ পৰা আনি পেলাই পেকেটবিলাক আনি পেলাই বনাব পাৰিব। কিন্তু খেৰটো লাগিব, এইটো বছৰ খেৰ নালাগে, যোৱা বছৰ খেৰ লাগিব, পুৰণা খেৰ লাগিব। এইটো বছৰৰ খেৰ যদি কৰা হয় তাত ধান দুই এটা হ'লেও থাকে, সেইবিলাক গজালি আহিব, সেইকাৰণে সেইখিনি পুৰণা ধান খেৰ হ'লে ভাল। পুৰণা ধান খেৰখিনি মানে দুই আঢ়ৈ ইঞ্চি পৰা কাটিব লাগিব, সৰু সৰুকৈ কাটি কিছুমানে কয় চূণৰ পানীত মানে তিয়াই থয়, কিন্তু চূণৰ পানীত তিয়াই থ'লেও বেয়া নহয়, কিন্তু সিজাই দিলে বেছি ভাল হয়। সিজাই পেলাই ধৰক দুই ডেৰ ঘণ্টামান সিজালে, উতলা পানীত সিজাই লৈ নমাই থ'লে, নমাই থৈ ৰ'দত দিলে, তাৰপৰা চেপিলে পানী নোলোৱাৰ সময়তে মানে চিলিণ্ডাৰটো বনাব লাগে। 100 পেকেটত মানে দুটা বনাই চিলিণ্ডাৰ, তিন থাককৈ দিব লাগে। এইখিনিয়ে মই কৰি আছো।
3: আৰু ঘৰটো কেনেকুৱা লাগে?
2: ঘৰটো এন্ধাৰ ঘৰ লাগে,
3: টিঙৰ
2: ঘৰলৈ অলপ হেৰি হয় আৰু, মানে ওখ হ'লে টিঙৰ ঘৰো ভাল হয়, কিন্তু মানে কেঁচা ঘৰ হ'লে বেছি ভাল হয়, আৰু ক'লা পলিথিন দি কৰি ল'লে বেছি ভাল হয়, তেতিয়া মানে তাপটো নেপায় আৰু হাৱাটো নেপায়, হাৱা নোপোৱা ঘৰত
3: লগতে ভাল। আৰু এইটো বীজটো ক'ত পোৱা যায়?
2: বীজটো বিভিন্ন ঠাইতে যোগাযোগ কৰিব লাগিব, ৰঙিয়া ছাইডে যোগাযোগ কৰিব লাগিব, নগাঁৱতো আছে, তাৰপিছত আমাৰ কেবিকে ছাৰহঁতে যোৰহাটৰ পৰা আনি দিছে আমাক, সেইখিনিয়ে কৰি আছোঁ।
3: তাৰপিছত দিয়াৰ পিছত আৰু কি কি কাম আহি পৰে, মাজত কিবা চাব লাগিব?
2: প্ৰথমতে চিলিণ্ডাৰটো মই চিলিণ্ডাৰটো ধৰক বনালোঁ, চিলিণ্ডাৰটো বনাওঁতে কলমৰ জোঙা মুখখনে দি ফুটা কৰি পেলাই তাত মানে হেৰি কপাহ সোমোৱাই সোমোৱাই থৈ দিব লাগিব। কপাহ সোমোৱাই সোমোৱাই থৈ দিয়াৰ পিছত 14 দিনৰ পিছত কপাহটো খুলিব লাগিব, অৰ্থাৎ কপাহটো খুলি 14 দিনৰ পিছত মানে কপাহটো খোলা পিছৰ দিন সেইদিনাৰ পৰা মানে পানী দিব লাগিব, পানী ছটিয়াই থাকিব লাগিব, দিনটোত তিনিবাৰ পানী ছটিয়াব লাগিব, পানী যিমান ছটিয়াব তিমান ভাল, এডভান্স হ'ব, সোনকালে ওলাব, তাৰপিছত 20-22 দিনৰ পৰা মানে ওলাব,
3: তেতিয়া বিক্ৰী কৰিব পৰা হয়,
2: বিক্ৰী কৰিব পৰা হয় নহয়, তিনি দিনৰ পিছতহে হয়, তাৰমানে 20-22 দিনৰ পিছত ফুটি ওলাব, ফুটি ওলোৱাৰ পিছত মানে পানী দি থাকিব লাগিব,
3: কিমান দিন লাগিব,
2: বাঢ়ি বাঢ়ি গৈ থাকিব, 3-4 দিনৰ পিছত ছিঙিব পৰা হয়।
3: ঠিক আছে, আজি আপোনাৰ লগত কথা পাতি ভাল লাগিল, কাঠফুলা খেতি বিষয়ে ক'লে, আজিৰ কথা বতৰা ইমানতে সামৰিছোঁ, নমস্কাৰ।
2: হয়,
0: ইমান পৰে কৃষি সখী হিতপ্ৰভা দেৱীৰ সৈতে হোৱা কথোপকথনটি শুনিলে। এই কথোপকথনটি যুগুতাই আগবঢ়ালে আমাৰ প্ৰতিনিধি ইমৰাণ হুছেইনে। প্ৰিয় কৃষক বন্ধু, আজিলৈ আমাৰ সময় হৈ আহিল, আপোনাৰ পুনৰ কুশল মংগল কামনা কৰি আজিৰ কৃষকবাণী অনুষ্ঠানৰ পৰা ইমানতে বিদায় লৈছোঁ, নমস্কাৰ।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া শুনক আজি আমাৰ কেন্দ্ৰযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ আগতীয়া পৰিচিতি।

খন্তেক পিছতেই 6:45 আৰু 7:10 অসমীয়া বাতৰি শুনিবলৈ পাব। 7:05 শুনিবলৈ পাব কেশৱ মহন্তৰ ৰচনাৰে এটি বৃন্দগীত। নয়না শইকীয়াৰ কণ্ঠৰ দুটি আধুনিক গীত শুনিবলৈ পাব 7:20।

সুৰ লহৰি অনুষ্ঠানটি নিবেদন কৰা হ'ব 7:30। 8:00 শুনিবলৈ পাব অসমীয়া মুখ্য বাতৰিৰ শিৰোনাম। 8:02 নিবেদন কৰা হ'ব খেলপথাৰ অনুষ্ঠানটি।

8:22 যন্ত্ৰ সংগীতৰ অনুষ্ঠানত মনোজ বৰুৱা আৰু দীপক বৰুৱাৰ ভায়লিন বাদন শুনিবলৈ পাব। অসমীয়া বোলছবিৰ গীত শুনিবলৈ পাব 8:32।

8:45 সমাচাৰ সন্ধ্যা, 9:00 নিউজ এট 9 আৰু 9:15 ভজন শুনিবলৈ পাব। নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব 9:25।

9:30 নিবেদন কৰা হ'ব শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি, আৰু তাৰ পিছতেই নিশা 10 বজাৰ লগে লগে অন্ত পৰিব আমাৰ কেন্দ্ৰৰ অনুষ্ঠান প্ৰচাৰ।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতেই আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কিৰেণ ৰিজিজুৰ ধেমাজিৰ বান পৰিস্থিতি পৰিদৰ্শন। ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচীৰ আয়োজন। যোৰহাট, শ্ৰীভূমি, গোৱালপাৰা, কোকৰাঝাৰ, ধুবুৰী আৰু বৰপেটাৰ আজি 44 সংখ্যক জিলা দিৱস। মুখ্যমন্ত্ৰীৰ শুভেচ্ছা। দুবছৰ পূৰ্বে প্ৰৱৰ্তন কৰা 3খন নতুন আইনৰ ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ ভিতৰত অসম তৃতীয় স্থানত। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 9:30 বজাত ইংলেণ্ড আৰু কংগো মুখামুখি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি ধেমাজিৰ বান পৰিস্থিতিৰ বুজ লয়। অসম আৰু অৰুণাচল প্ৰদেশৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে উত্তৰ পূৰ্বাঞ্চললৈ অহা কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে ইটানগৰৰ পৰা পোনে পোনে ধেমাজিৰ চিমেণ্ট চাপৰিত হেলিকপ্টাৰযোগে অৱতৰণ কৰে আৰু বান ক্ষতিগ্ৰস্ত অৰুণ চাপৰিৰ এলেকাসমূহ পৰিদৰ্শন কৰে। কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকীৰ সৈতে অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী তথা ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱা আৰু জোনাইৰ বিধায়ক ভুৱন পেগু উপস্থিত থাকে। পৰিদৰ্শন কালত শ্ৰীচৌহানে বানাক্ৰান্ত ৰাইজৰ ক্ষয় ক্ষতিৰ জৰীপ চলাই শীঘ্ৰেই ক্ষতিপূৰণ আদায় দিয়া হ'ব বুলি আশ্বাস দিয়ে। তেওঁ লগতে বান সমস্যা সমাধানৰ বাবে দীৰ্ঘম্যাদী আঁচনিৰ পোষকতা কৰে।
1: आज इस महा विनाश को यहाँ देखा है। नदी ने अपनी धार बदल दी और सब कुछ बर्बाद हो गया। कई घर टूट गए, घरों का सामान बर्बाद हो गया, फसल बर्बाद हो गई, बिजली के पोल गिर गए। ये संकट बहुत बड़ा है, लेकिन इस संकट में प्रधानमंत्री जी के आशीर्वाद से केंद्र सरकार और यहाँ प्रदेश की एनडीए की सरकार, हेमंता जी की सरकार अपनी जनता के साथ खड़ी है। हमने नुकसान देखा है, प्रारंभिक रूप से तो रोजमर्रा की जिंदगी कैसे ठीक चले उसके लिए प्रशासन काम कर रहा है।
0: ইয়াৰ পূৰ্বে শ্ৰীচৌহান আৰু ৰিজিজুৱে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সৈতে ৰাজ্যখনৰ বানৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহ আকাশমাৰ্গে পৰিদৰ্শন কৰে। দলটোৱে প্ৰথমে পূব চিয়াং জিলাৰ সৰ্বাধিক ক্ষতিগ্ৰস্ত পাছিঘাট অঞ্চল পৰিদৰ্শন কৰে। ইয়াৰ পাছত তেওঁলোকে বয়িংগাঁৱৰ বান পৰিস্থিতিৰ বুজ লয়। আকস্মিক বান আৰু ভূমিস্খলনৰ ফলত এই গাঁওখনৰ 20টাৰো অধিক বাসগৃহ পানীত বুৰ যোৱাৰ লগতে বহু পৰিমাণৰ শস্য আৰু পশুধনৰ হানি হয়। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে বানত গৃহহীন হোৱা গাঁওবাসীৰ সৈতে মত বিনিময় কৰে। তেওঁ এই লোকসকলক কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আৰ্থিক আৰু আন্তঃগাঁথনিমূলক সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে ৰাজ্যিক প্ৰশাসনৰ সহযোগত উদ্ধাৰ অভিযান শীঘ্ৰেই সম্পন্ন কৰাৰ নিশ্চয়তা প্ৰদান কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বানৰ সময়ত স্থানীয় স্বেচ্ছাসেৱী তথা গাঁওবাসীয়ে দেখুওৱা সাহসৰ প্ৰশংসা কৰে। ইয়াৰ পাছত তেওঁলোকে নতুনকৈ গঠন হোৱা কেই পানৰ জিলাৰ নিপকো কলনী পৰিদৰ্শন কৰে। এই স্থানত যোৱা 24 জুনত আকস্মিক বানে ভালেসংখ্যক বাসগৃহ আৰু পথ উটুৱাই লৈ গৈছিল। ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰি শ্ৰীচৌহানে বানত মৃত্যু হোৱা লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে নিৰন্তৰ সমৰ্থন আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ সৈতে সহযোগিতা স্থাপন কৰি ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে কাম কৰিব। মন্ত্ৰীগৰাকীয়ে নিপকো কলনীৰ ভিতৰত স্থাপন কৰা অস্থায়ী সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰি গৃহহীন লোকসকলৰ সৈতে সময় অতিবাহিত কৰে আৰু তেওঁলোকক নিৰাশ নহবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে ৰাজ্যখনৰ বান আৰু ভূমিস্খলনত বৰ্তমানলৈকে 4জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 21জন লোক আহত হৈছে। কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকীয়ে আজি সন্ধিয়া গুৱাহাটীত আয়োজিত এখন বৈঠকত জ্যেষ্ঠ বিষয়াসকলৰ পৰা বান ব্যৱস্থাপনা, সাহায্য বিতৰণকে ধৰি বিভিন্ন দিশ আলোচনা কৰিব। অৰুণাচল প্ৰদেশত যোৱা কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ আশংকা বৃদ্ধি পাইছে। উদ্যানখনত সম্প্ৰতি বান পৰিস্থিতিৰ সৃষ্টি হোৱা নাই যদিও ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰৰ বিল আৰু নলাসমূহত পানী সোমাবলৈ আৰম্ভ কৰিছে বুলি বন সংমণ্ডল বিষয়াই জনাইছে। সম্ভাৱ্য বান পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে উদ্যান কৰ্তৃপক্ষ সম্পূৰ্ণৰূপে সাজু হৈছে আৰু উদ্যানৰ ভিতৰৰ বন শিবিৰসমূহত নাও সাজু কৰি ৰখা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। ইপিনে 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বন্যপ্ৰাণী কৰিডৰসমূহত বনকৰ্মীয়ে কটকটীয়া নজৰ ৰাখিছে। তদুপৰি যান বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে বেৰিকেড স্থাপন কৰাৰ লগতে চিচি কেমেৰা সক্ৰিয় কৰি ৰখা হৈছে বুলি এগৰাকী বিষয়াই জানিবলৈ দিয়ে।
2: এই বানপানীৰ সময়ত আমি ষ্ট্ৰিক্টলি মনিটৰ কৰোঁ, গোটেই ৰাস্তাতে আমি থাকোঁ। তাৰ পৰা ফৰেষ্ট বিভাগৰ পৰা আমাৰ সহযোগত টাইম কাৰ্ডৰ ইছ্যু কৰে। এই নিৰ্দিষ্ট দূৰত্বটো এটা নিৰ্দিষ্ট টাইমত অতিক্ৰম কৰিবলৈ দিয়ে গাড়ী। আৰু এটা হিমুৰে আপোনাৰ ধৰক নগাঁও ডিষ্ট্ৰিক্ট আৰু সেইপিনে এটা পইণ্ট থাকিব আৰু এইপিনে এটা পইণ্ট থাকিব গোলাঘাট ডিষ্ট্ৰিক্টত। এই টাইম কার্ডটো সিফালৰ পৰা ইস্যু টাইম থাকিব আৰু আমি ইয়াত ৰিসিভিং টাইমটো চাম। যদি তেওঁ নিৰ্দিষ্ট টাইমত অহা নাই তেওঁ আমি ধৰি ল'ম যে তেওঁ স্পীডটো ভাইলেশ্যন কৰিছে, গতিকে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হয়।
0: উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বান পৰিস্থিতি নিৰীক্ষণৰ বাবে এইবাৰ প্ৰথমবাৰৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব। বন্যপ্ৰাণীৰ গতিবিধি নিৰীক্ষণৰ বাবে বিশেষ কেমেৰাত কৃত্ৰিম বুদ্ধিমত্তা সংযোজন কৰা হৈছে। তদুপৰি কাৰ্বি পাহাৰৰ দুৰ্গম অঞ্চলত থাৰ্মেল ড্ৰোন কেমেৰা ব্যৱহাৰৰ ব্যৱস্থা কৰা হৈছে। ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হয়। ভাৰতীয় চিকিৎসা সংস্থাৰ কাছাৰ শাখাৰ উদ্যোগত উলিওৱা শোভাযাত্ৰাত জিলাখনৰ বহুসংখ্যক চিকিৎসক আৰু স্বাস্থ্যকৰ্মীয়ে অংশগ্ৰহণ কৰে। বিশ্বনাথ জিলা চিকিৎসালয়ৰ সভাকক্ষত অসম চিকিৎসা সেৱা সন্থাৰ বিশ্বনাথ শাখাৰ উদ্যোগত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত জিলা চিকিৎসালয়ৰ অধীক্ষক ডাঃ ৰিপন চুতীয়া, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ যোগেন চন্দ্ৰ বেকে ধৰি অৰ্ধ শতাধিক চিকিৎসাকৰ্মীয়ে অংশগ্ৰহণ কৰে। মৰিগাঁও জিলাতো অসম চিকিৎসা সেৱা সন্থাৰ উদ্যোগত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত হয়। নগাঁও জিলাত এই উপলক্ষে আয়োজিত দিনজোৰা কাৰ্যসূচীত আজি পুৱা ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসে এই শিবিৰ মুকলি কৰে। এই শিবিৰত চিকিৎসকসকলৰ লগতে জিলা আৰক্ষী বিষয়াসকলেও ৰক্তদান কৰে। কাৰ্যসূচীৰ অংশ হিচাপে আজি নিশা বিভিন্ন পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ কৃতী ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উপৰি মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
3: আজি কোকৰাঝাৰ, শ্ৰীভূমি, যোৰহাট, গোৱালপাৰা, ধুবুৰী আৰু বৰপেটাৰ 44 সংখ্যক জিলা দিৱস। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই উপলক্ষে জিলাকেইখনৰ লোকসকললৈ শুভেচ্ছা জনাইছে। জিলা দিৱস উপলক্ষে আজি কেইখন জিলাতে ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই সন্দৰ্ভত আমাৰ বিশেষ প্ৰতিবেদন।
4: 1983 চনৰ 1 জুলাইত অবিভক্ত শিৱসাগৰ জিলাৰ পৰা পৃথক হৈ যোৰহাট জিলা গঠন হৈছিল। আহোম ৰাজত্বৰ শেষ ৰাজধানী যোৰহাট হৈছে এখন সাংস্কৃতিক আৰু শিক্ষানগৰী। জিলা দিৱস উপলক্ষে আজি জিলাৰ ৰেচম বিভাগৰ উদ্যোগত তিতাবৰৰ ৰেচম পামত 100 গছৰ পুলি ৰোপণ কৰা হয়। লোকনিৰ্মাণ বিভাগে যোৰহাট জিলা কেন্দ্ৰীয় গৃহ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা কাৰ্যালয়ৰ উদ্যোগত বিশেষ জনকল্যাণমূলক কাৰ্যসূচী ৰূপায়ণ কৰে। দিনজোৰা কাৰ্যসূচীৰে আজি গোৱালপাৰা জিলা দিৱসো পালন কৰা হয়। 1983 চনৰ 1 জুলাইত অবিভক্ত গোৱালপাৰা জিলাৰ পৰা 3খন পৃথক জিলা ধুবুৰী, কোকৰাঝাৰ আৰু গোৱালপাৰা গঠন হৈছিল। ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি বিগত 5 বছৰৰ পৰা 1 জুলাইৰ দিনটোতে গোৱালপাৰা জিলা দিৱস উদযাপন কৰা হৈছে। এই উপলক্ষে আজি পুৱা সমূহীয়া দৌৰ অনুষ্ঠিত হয়। বৰপেটাতো আজি 44 সংখ্যক জিলা দিৱস পালন কৰা হয়। অবিভক্ত কামৰূপ জিলাৰ পৰা পৃথক কৰি 1983 চনৰ আজিৰ দিনটোতে বৰপেটা জিলা গঠন কৰা হৈছিল। জিলা দিৱসৰ কাৰ্যসূচী হিচাপে আজি পুৱা প্ৰশাসনে বৰপেটা সত্ৰত শৰাই আগবঢ়োৱাৰ লগতে জিলা পুথিভঁৰালত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। স্থানীয় বিধায়ক দীপক কুমাৰ দাসৰ উপস্থিতিত এই সভা জিলাখনৰ কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। কোকৰাঝাৰ জিলা প্ৰশাসনে আজি জিলা দিৱস উপলক্ষে উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত বন্তি প্ৰজ্বলন, বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা আদিকে ধৰি কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হয়। অসমৰ দক্ষিণ প্ৰান্তত অৱস্থিত শ্ৰীভূমি জিলাৰ সীমান্ত ত্ৰিপুৰা আৰু বাংলাদেশৰ চিলেট খণ্ডৰ সৈতে সংলগ্ন হৈ আছে। কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাক লৈ বৰাক উপত্যকা গঠন হৈছে। 2024 চনৰ 19 নৱেম্বৰত পূৰ্বৰ কৰিমগঞ্জ জিলাক শ্ৰীভূমি নামেৰে নামকৰণ কৰা হয়। এই জিলাখনতো আজি জিলা দিৱস উপলক্ষে ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাকেইখনৰ পৰা আমাৰ সংবাদদাতা বিজয় শংকৰ সন্দিকৈ, ৰাছিদুল হুছেইন, অৰূপজ্যোতি মহন্ত আৰু প্ৰীতম ব্ৰহ্মৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া।
3: দুবছৰ পূৰ্বে প্ৰৱৰ্তন কৰা ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়মৰ ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ শ্ৰেষ্ঠ প্ৰদৰ্শন কৰা ৰাজ্যসমূহৰ ভিতৰত অসম অন্যতম ৰূপে পৰিগণিত হৈছে। এই ক্ষেত্ৰত হাৰিয়ানা প্ৰথম, গোৱা দ্বিতীয় আৰু অসম তৃতীয় স্থানত আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে প্ৰকাশ কৰা মতে প্ৰশাসনিক সংস্কাৰ, অভিযান দক্ষতা, তথ্য যোগাযোগ প্ৰযুক্তিৰ ব্যৱহাৰ আৰু ডিজিটেল ব্যৱস্থাৰ সমন্বয়ৰ ভিত্তিত ৰাজ্যসমূহৰ বাছনি তালিকা প্ৰকাশ কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই নতুন আইন 3খনৰ অধীনত দুবছৰত 74,66,000 গোচৰ ৰুজু কৰা হৈছে আৰু যৌন অপৰাধৰ গোচৰৰ ক্ষেত্ৰত অভিযোগনামা দাখিলৰ হাৰ 44% পৰা 75.16% বৃদ্ধি পাইছে। একেদৰে 90 দিনৰ সময়সীমাৰ ভিতৰত অভিযোগনামা দাখিলৰ হাৰো 39.56% পৰা 60.96% বৃদ্ধি পাইছে। কামৰূপ মহানগৰ জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতৰ কাৰ্যালয়ৰ দায়িত্বাহী বিষয়াই আজি জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গক প্ৰয়াত শিল্পীগৰাকীৰ সা সম্পত্তিৰ উত্তৰাধিকাৰীৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে। তথ্য অনুসৰি জুবিন গাৰ্গৰ বেংক একাউণ্টত 9,63,8780 জমা ধন আছে। উল্লেখযোগ্য যে শিল্পীগৰাকীৰ সা সম্পত্তিৰ উত্তৰাধিকাৰ বিচাৰি গৰিমা শইকীয়া গাৰ্গে জিলা আৰু ছেচন আদালতত আবেদন জনাইছিল। এই আবেদনৰ ভিত্তিত ছেচন আদালতে যোৱা 18 জুনত এটা নিৰ্দেশযোগে গৰিমা শইকীয়া গাৰ্গক মান্যতা প্ৰদান কৰে। আজি তেওঁক উত্তৰাধিকাৰীৰ প্ৰমাণ পত্ৰখন প্ৰদান কৰা হয়।
5: এইখন সাকচেছন চাৰ্টিফিকেট সেইখন গৰিমা গাৰ্গ শইকীয়াৰ হাতত অৰ্পণ কৰা হ'ল কোৰ্টৰ ফালৰ পৰা। যোৱা 22 তাৰিখে অৰ্ডাৰটো হৈ গৈছিলে, কিন্তু তেখেতে নাছিলে কাৰণে আজি তেখেতক আহি উপস্থিত হোৱাৰ পিছত এইখন প্ৰদান কৰিলে কোৰ্টৰ ফালৰ পৰা। আৰু ইয়াত কি হ'ল, উত্তৰাধিকাৰী মানে বেংকৰ যিখিনি মুভেবল প্ৰপাৰ্টি সেইখিনি কাৰ তাতে যাব, নিজৰ ৱাইফৰ তাতে যায়। গতিকে জুবিন গাৰ্গৰ ঢুকোৱাৰ পিছত যিখিনি জুবিন গাৰ্গৰ বেংকৰ একাউণ্ট আছিলে বা যিখিনি আছিলে সেইখিনি গৰিমা বৌৰ হাতলৈ এতিয়া মানে উত্তৰাধিকাৰী হিচাপে ট্ৰান্সফাৰ হ'ল। আৰু বাকী এল এল পি বা তেনেকুৱা সেইখিনি সাকচেছন একটো আণ্ডাৰত নাহে। সেইখিনি যিখিনি আছে ধৰক জুবিন গাৰ্গৰ, সেই এল এল পিখিনি কৰিবলৈ গ'লে আপোনাৰ লিমিটেড লাইবিলিটি পাৰ্টনাৰশ্বিপ একটো আণ্ডাৰত কৰিব লাগিব, সেইখিনি কাম এতিয়া বাকী।
3: ইপিনে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত আজি শ্বাহিদ চান হক আৰু নন্দিতা দত্তৰ সাক্ষ্য গ্ৰহণ কৰে। পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
0: আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি 79 বছৰত ভৰি দিছে। প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত উপজা দিনৰ সুবা শীৰ্ষক এটা অনুষ্ঠান আৰম্ভ হৈছে। এই অনুষ্ঠানত নন্দিতা শৰ্মাৰ লঘু শাস্ত্ৰীয় সংগীত, সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ আৰু মঞ্জোৎস্না মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীতৰ লগতে আকাশবাণী গুৱাহাটীৰ পূৰ্বে প্ৰকাশিত আকাশী আলোচনীখনৰ নিৰ্বাচিত লেখাৰ সংকলন উন্মোচন কৰা হয়। এই অনুষ্ঠানতে আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰা ই মেগাজিনখনো উন্মোচন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰত আকাশী স্পন্দন নামৰ আকাশবাণীৰ প্ৰাচীৰ পত্ৰিকাখনো উন্মোচন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠাৰ সৈতে জড়িত স্বনামধন্য ব্যক্তিসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে অনুষ্ঠানটোৰ প্ৰতিগৰাকী কৰ্মকৰ্তা তথা শ্ৰোতালৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ কয় যে অসমৰ কণ্ঠস্বৰূপ আকাশবাণী গুৱাহাটী আৰু ৰাজ্যৰ সংস্কৃতি তথা সমাজ জীৱনৰ অবিচ্ছেদ্য অধ্যায়। তেওঁ লগতে আকাশবাণী গুৱাহাটী অসমীয়া ভাষা, সাহিত্য, সংগীত আৰু লোক সংস্কৃতিৰ সুৰক বিশ্ব দৰবাৰত প্ৰতিধ্বনিত কৰি অনাগত সময়তো ভৱিষ্যৎ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ ৰব বুলি আশা প্ৰকাশ কৰে। পৰ্যটন, মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগেও প্ৰতিষ্ঠা দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ প্ৰতিগৰাকী শ্ৰোতা, শিল্পী আৰু কৰ্মচাৰীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে আকাশবাণী গুৱাহাটীৰ অনুষ্ঠানসমূহ আমাৰ সকলোৰে স্মৃতিৰ পৃষ্ঠাত স্মৰণীয় হৈ আছে। ৰাজ্যৰ সমাজ জীৱনলৈ আকাশবাণীৰ অৱদান অভূতপূৰ্ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা, গৃহ নিৰ্মাণ, নগৰ পৰিক্ৰমা আৰু সমবায় মন্ত্ৰী কৌশিক ৰায় আজি কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দিৰ খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিস্তৃত পৰ্যালোচনা বৈঠকত অংশ লয়। সভাত 3খন জিলাৰ স্থানীয় বিধায়ক, জ্যেষ্ঠ প্ৰশাসনিক বিষয়া আদি উপস্থিত থাকে। ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ ফলপ্ৰসূতা, বিভিন্ন জনকল্যাণমূলক প্ৰকল্প ৰূপায়ণ আৰু বৰাক উপত্যকাৰ জনসেৱাক অধিক কাৰ্যক্ষম, স্বচ্ছ আৰু জনসাধাৰণৰ অনুকূল কৰি তোলাৰ লগতে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়। স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালে আজি শিৱসাগৰ জিলাৰ অসামৰিক চিকিৎসালয় আৰু নিৰ্মীমান শিৱসাগৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। শ্ৰীসিংঘালে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ সৈতে এখন বৈঠকত মিলিত হয় আৰু ইয়াৰ উন্নীতকৰণৰ কাম দ্ৰুতগতিত আগবঢ়াই নিয়াৰ আশ্বাস দিয়ে। তেওঁ লগতে এমাহৰ ভিতৰত চিকিৎসালয়খনত কেইবাটাও নতুন গোট কাৰ্যক্ষম কৰি তোলা হ'ব বুলি জানিবলৈ দিয়ে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংঘালে আজি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰি জিলাখনৰ চিকিৎসা আন্তঃগাঁথনি তথা উন্নত চিকিৎসা সেৱা সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শমতে ৰাজ্য চৰকাৰে চিকিৎসা সেৱাৰ উন্নয়ন তথা এখন সুস্থ সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা হাতত লৈছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 9:30 বজাত আটলাণ্টা ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ইংলেণ্ড কংগোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে মাজনিশা 1:30 বজাত ছিয়াটল ষ্টেডিয়ামত হ'বলগীয়া আন এখন খেলত বেলজিয়াম ছেনেগালৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আজি পুৱা মেক্সিকো চিটি ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মেক্সিকোৱে ইকুৱেডৰক 2-0 গ'লত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। দলটোৱে অহা দেওবাৰে প্ৰি কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ড অথবা কংগোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কিৰেণ ৰিজিজুৰ ধেমাজিৰ বান পৰিস্থিতি পৰিদৰ্শন। ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন। যোৰহাট, শ্ৰীভূমি, গোৱালপাৰা, কোকৰাঝাৰ, ধুবুৰী আৰু বৰপেটাৰ আজি 44 সংখ্যক জিলা দিৱস। দুবছৰ পূৰ্বে প্ৰৱৰ্তন কৰা 3খন নতুন আইনৰ ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ ভিতৰত অসম তৃতীয় স্থানত আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 9:30 বজাত ইংলেণ্ড আৰু কংগোৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

এফ এম এণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া শুনক কাইলৈ আমাৰ কেন্দ্ৰযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ আগতীয়া পৰিচিতি। কাইলৈ আমাৰ কেন্দ্ৰৰ অনুষ্ঠান মুকলি কৰা হ'ব 5:55, 6:00 হিন্দী বাতৰি, 6:05 ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

6:15 নিবেদন কৰা হ'ব ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা। 6:30 নিবেদন কৰা হ'ব শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। 7:00 নিয়োগ বাতৰি। 7:05 অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। সুপ্ৰভাত অনুষ্ঠানটি শুনিবলৈ পাব পুৱা 7:15। 7:30 মূৰ্চনা অনুষ্ঠানত শুনিবলৈ পাব কেইটিমান হিন্দী বোলছবিৰ গীত।

নামৰ অনুষ্ঠানটি অৰুণ শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠানটিৰ ষষ্ঠ খণ্ডটি শুনিবলৈ পাব 9:20। সাক্ষাৎকাৰ গ্ৰহণ কমল শৰ্মাৰ। ৯:50 কেইটিমান অসমীয়া গীত আৰু 10:00 এটি সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান নিবেদন কৰা হ'ব। তাৰ পিছতেই শুনিবলৈ পাব কেইটিমান গীত। পুৱা 11:00 পৰা বিয়লি 4:29 ক্ৰমে আকাশবাণী দিল্লী, আকাশবাণী মুম্বাই আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিভিন্ন অনুষ্ঠান আৰু বাতৰি শুনিবলৈ পাব।

বিয়লি 4:30 নিবেদন কৰা হ'ব যুৱক যুৱতীসকলৰ অন্তৰংগ অনুষ্ঠান যুৱ তৰংগ। 5:00 হিন্দী বাতৰি, 5:05 বিবিধ ভাৰতীৰ অনুষ্ঠান আৰু 5:15 অসমীয়া বাতৰি শুনিবলৈ পাব। 5:25 নিবেদন কৰা হ'ব যুৱতী মহিলাসকলৰ অন্তৰংগ অনুষ্ঠান আমৈ। 5:25 নিবেদন কৰা হ'ব যুৱতী মহিলাসকলৰ অন্তৰংগ অনুষ্ঠান আমৈ। 5:45 শিক্ষকৰ অনুষ্ঠান, 6:00 অসমীয়া বাতৰি আৰু 6:10 কৃষকবাণী অনুষ্ঠানটি শুনিবলৈ পাব। 6:45 আৰু 7:10 অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:05 এটি বৃন্দগীত শুনিবলৈ পাব। নয়নমণি শইকীয়াৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব 7:20। 7:30 নিবেদন কৰা হ'ব সুৰলহৰী অনুষ্ঠানটি। 8:00 অসমীয়া মুখ্য বাতৰিৰ শিৰোনাম আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 8:02 নিবেদন কৰা হ'ব যুৱৰাগিনী অনুষ্ঠানটি। 8:32 অসমীয়া বোলছবিৰ গীত শুনিবলৈ পাব। 8:45 চামাচাৰ সন্ধ্যা, 9:00 News@9 আৰু 9:15 একেজন গীতিকাৰৰ কেইটিমান অসমীয়া গীত শুনিবলৈ পাব। 9:25 নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। 9:30 নিবেদন কৰা হ'ব শান্ত শিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট শীৰ্ষক ভৱেন্দ্ৰনাথ শইকীয়াৰ ৰচিত নাটকখনিৰ ষষ্ঠ খণ্ডটি। 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি নিবেদন কৰা হ'ব। তাৰ পিছতেই 10:30 পৰা 2026 বৰ্ষৰ ICC ওমেনছ T20 ৱৰ্ল্ড কাপৰ ইংলেণ্ড বনাম ছাউথ আফ্ৰিকা টীমৰ ক্ৰিকেট খেলখনিৰ পোনপটীয়া বিৱৰণ আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। এয়াই আছিল কাইলৈ আমাৰ কেন্দ্ৰযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ আগতীয়া পৰিচিতি। FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া শুনক কেশৱ মহন্তৰ ৰচনাৰে শিল্পীসকলৰ কণ্ঠৰ এটি বৃন্দ গীত।

কেশৱ মহন্তৰ ৰচনাৰে শিল্পীসকলৰ কণ্ঠৰ মৃন্দগীতি শুনিলে। এফএম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতেই অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ যুৱ প্ৰজন্মক নিষ্ঠা, সততা আৰু নৈতিক আদৰ্শৰে শ্ৰেষ্ঠত্ব অৰ্জনৰ পথত ব্ৰতী হ'বলৈ আহ্বান জনাইছে। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কিৰেণ ৰিজিজুৱে আজি অৰুণাচল প্ৰদেশ আৰু অসমৰ বানত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত নাগালেণ্ডৰ পৰ্যটন মন্ত্ৰী টেমজেম ইমনা আলঙৰ সৈতে ৰাজ্যখনত লেভেণ্ডাৰ ফুল আধাৰিত কৃষি উদ্যমিতাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বিষয়ে আলোচনা কৰে। নতুন দিল্লীৰ আকাশবাণী ভৱনৰ ৰং ভৱন প্ৰেক্ষাগৃহত আজি আকাশবাণীৰ সম্প্ৰচাৰণ ভৱন ফটো বিথিকা স্বৰ প্ৰেৰণা বিথিকা মুকলি কৰা হয়। আৰু ভাৰতীয় পুৰুষ ক্ৰিকেট দলে আজি ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰাত সহায়ক হোৱাকৈ দেশৰ যুৱ প্ৰজন্মক

0: নিষ্ঠা, সততা আৰু নৈতিক আদৰ্শৰে শ্ৰেষ্ঠত্ব অৰ্জনৰ পথত ব্ৰতী হবলৈ আহ্বান জনাইছে। অনন্তপুৰত আজি অন্ধ্ৰপ্ৰদেশ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে যুৱ প্ৰজন্মৰ শক্তি, প্ৰতিভা আৰু প্ৰতিশ্ৰুতিবদ্ধতাই এখন সৰ্বাত্মক আৰু প্ৰগতিশীল ৰাষ্ট্ৰ গঢ়াত নিৰ্ণায়ক ভূমিকা পালন কৰে। আজিৰ সমাৱৰ্তন সমাৰোহত ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰি শ্ৰীমতী মুৰ্মুৱে কয় যে এই সমাৰোহ নৱগঠিত বিশ্ববিদ্যালয়খনৰ যাত্ৰাত অন্যতম মাইলৰ খুঁটিৰূপে পৰিগণিত হ'ব।
1: Dear students, as you celebrate your achievements today, I urge you to pause for a moment to remember the people who made your journey possible. Your success is the result of your own hard work, but it has also been shaped by the sacrifices of your parents, the guidance of your teachers, and the support of society. Therefore, you have a responsibility to give back to the society.
0: আজি ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীসকলৰ ভিতৰত ছাত্ৰীসকলে ছাত্ৰতকৈ বেছি পদক লাভ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে ই আমাৰ দেশত বৰ্তমানে উঠি অহা যুৱতীসকলৰ মনৰ প্ৰবল দৃঢ়তা আৰু আকাংক্ষাক প্ৰতিফলিত কৰিছে। একোটা ডিগ্ৰী লাভতেই শিক্ষাৰ অন্ত নপৰে বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে শিক্ষাৰ্থীসকলক নতুন নতুন প্ৰযুক্তিৰ সৈতে নিজকে খাপ খুৱাই নতুন চিন্তা আৰু উদ্ভাৱনৰ দিশত আগবাঢ়ি যাবলৈ উৎসাহিত কৰে। সততা, সহমৰ্মিতা, সহানুভূতিশীলতা আৰু প্ৰকৃতিৰ প্ৰতি সন্মানেই হৈছে বহনক্ষম আৰু সৰ্বাংগীন বিকাশৰ ভেটি বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয়। তেওঁ লগতে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে আহৰণ কৰা জ্ঞান সমাজৰ হিতাৰ্থে প্ৰয়োগ কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে আজিৰ সমাৱৰ্তন সমাৰোহত মুঠ 1268গৰাকী ছাত্ৰ ছাত্ৰীলৈ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান, কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি অৰুণাচল প্ৰদেশ আৰু অসমৰ বানত ক্ষতিগ্ৰস্ত কিছু অঞ্চল পৰিদৰ্শন কৰে। দলটোৱে প্ৰথমে অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ আটাইতকৈ ক্ষতিগ্ৰস্ত পাছিঘাট অঞ্চল পৰিদৰ্শন কৰে। ইয়াৰ পাছত তেওঁলোকে বয়িং গাঁৱৰ বান পৰিস্থিতিৰ বুজ লয়। আকস্মিক বান আৰু ভূমিস্খলনৰ ফলত এই গাঁওখনৰ 20টাৰো অধিক বাসগৃহ পানীত বুৰ যোৱাৰ লগতে বহু পৰিমাণৰ শস্য আৰু পশুধনৰ হানি হৈছিল। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে বানত গৃহহীন হোৱা গাঁওবাসীসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ এই লোকসকলক কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আৰ্থিক আৰু আন্তঃগাঁথনিমূলক সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে ৰাজ্যিক প্ৰশাসনৰ সহযোগত উদ্ধাৰ অভিযান শীঘ্ৰেই সম্পন্ন কৰাৰ নিশ্চয়তা প্ৰদান কৰে। তাৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকী সমন্বিতে পৰ্যবেক্ষণকাৰী দলটো অৰুণাচল প্ৰদেশৰ নৱগঠিত কেই পান্যৰ জিলাত অৱস্থিত নিপক কলনীত উপস্থিত হয়। যোৱা 24 জুনত অহা বিধ্বংসী বানত এই অঞ্চলটো অতি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল। অঞ্চলটোৰ শাৰী শাৰী ঘৰ আৰু গুৰুত্বপূৰ্ণ পথবোৰ বানে সম্পূৰ্ণৰূপে উটুৱাই লৈ গৈছিল। শ্ৰীচৌহানে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক লগ ধৰি তেওঁলোকৰ প্ৰতি সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ কথা দোহাৰে।
2: संकट के समय प्रधानमंत्री जी के मार्गदर्शन में केंद्र सरकार पूरी तरह अरुणाचल प्रदेश के साथ खड़ी है। क्षति का आकलन करके कैसे अधिकतम मदद की जाए, अपने भाई बहनों का अरुणाचल प्रदेश का प्रयास किया जाएगा। गृह मंत्री जी की अध्यक्षता में कमेटी होती है, वो पूरी स्थिति का आकलन करके अतिरिक्त सहायता अरुणाचल प्रदेश की करेंगे।
0: মন্ত্ৰীদ্বয়ে নিপক কলনীত অস্থায়ীভাৱে নিৰ্মিত আশ্ৰয় শিবিৰসমূহো পৰিদৰ্শন কৰে। তাৰ পাছত তেওঁলোক ইটানগৰৰ পৰা পোনে পোনে ধেমাজিৰ চিমেণ্ট চাপৰিত হেলিকপ্টাৰযোগে অৱতৰণ কৰে আৰু বান ক্ষতিগ্ৰস্ত চাপৰিৰ এলেকাসমূহ পৰিদৰ্শন কৰে। কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকীৰ সৈতে অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী তথা ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱা আৰু জোনাইৰ বিধায়ক ভুৱন পেগু উপস্থিত থাকে। পৰিদৰ্শনকালত শ্ৰীচৌহানে বানাক্ৰান্ত ৰাইজৰ ক্ষয় ক্ষতিৰ জৰীপ চলাই শীঘ্ৰেই ক্ষতিপূৰণ আদায় দিয়া হ'ব বুলি আশ্বাস দিয়ে। তেওঁ লগতে বান সমস্যা সমাধানৰ বাবে দীৰ্ঘম্যাদী আঁচনিৰো পোষকতা কৰে। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত নাগালেণ্ডৰ পৰ্যটন আৰু শিক্ষামন্ত্ৰী টেমজেম ইমনা আলঙৰ সৈতে ৰাজ্যখনত লেভেণ্ডাৰ ফুল আধাৰিত কৃষি উদ্যমিতাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বিষয়ে আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে ডঃ সিঙে কয় যে জম্মু আৰু কাশ্মীৰৰ ভাদিৰৱাহত আৰম্ভ হোৱা সুগন্ধি অভিযানৰ অন্তৰ্গত বেঙুনীয়া বিপ্লৱক 2022চনৰে পৰা নাগালেণ্ডেও আঁকোৱালি লৈছিল আৰু তাৰেই সফলতা সন্দৰ্ভত আজিৰ বৈঠকত পৰ্যালোচনা কৰা হয়। বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ অন্তৰ্গত বিভিন্ন আঁচনিয়ে নাগালেণ্ডৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহক পথ প্ৰদৰ্শন, আৰ্থিক সাহায্য আৰু আন্তঃগাঁথনি বিকাশৰ জৰিয়তে সহযোগিতা আগবঢ়োৱাৰ সম্পৰ্কেও আজিৰ বৈঠকত আলোচনা কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে। পবিত্ৰ অমৰনাথ গুহা দৰ্শনৰ বাবে তীৰ্থযাত্ৰীৰ প্ৰথমটো দল জম্মুৰ ভগৱতী নগৰৰ মূল শিবিৰত উপস্থিত হৈছে। দলটোৱে কাইলৈ এই বাৰ্ষিক যাত্ৰাৰ আৰম্ভণি কৰিব। আমাৰ আকাশবাণী জম্মুৰ সংবাদদাতাই জনোৱা অনুসৰি তীৰ্থযাত্ৰীসকলৰ থকা খোৱা সুৰক্ষাকে ধৰি সকলো ধৰণৰ যাৱতীয় প্ৰস্তুতি ইতিমধ্যে সম্পন্ন কৰা হৈছে। শ্ৰী অমৰনাথ দেৱালয় পৰিষদৰ অধ্যক্ষ জম্মু আৰু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই কাইলৈ পুৱা 4 বজাতে তীৰ্থযাত্ৰীৰ প্ৰথমটো দলৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। শ্ৰোতাই বাতৰি শুনিছে আকাশবাণীৰ পৰা। নতুন দিল্লীৰ আকাশবাণী ভৱনৰ ৰং ভৱন প্ৰেক্ষাগৃহত আজি আকাশবাণীৰ সম্প্ৰচাৰণ ভৱন ফটো বিথিকাৰ স্বৰ প্ৰেৰণা বিথিকা মুকলি কৰা হয়। পদ্মবিভূষণ সন্মানেৰে বিভূষিত প্ৰসিদ্ধ বাঁহীবাদক পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াই বিথিকাটো মুকলি কৰে। এই বিথিকাত ভাৰত ৰত্ন সন্মানেৰে বিভূষিত কেইবাগৰাকীও বিশ্ববৰেণ্য শিল্পীৰ প্ৰতিচ্ছবি প্ৰদৰ্শিত হৈছে। এই শিল্পীসকলৰ ভিতৰত বিদুষী এম এছ শুভলক্ষ্মী, উস্তাদ বিছমিল্লা খান, পণ্ডিত ভীমসেন যোশী, পণ্ডিত ৰবিশংকৰ, লতা মংগেশকৰ আৰু ডঃ ভূপেন হাজৰিকা অন্যতম। আজিৰ অনুষ্ঠানত প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদী আৰু আকাশবাণী আৰু দূৰদৰ্শন বাতৰি বিভাগৰ সঞ্চালক প্ৰধান ৰাজীৱ কুমাৰ জৈন উপস্থিত থাকে। অনুষ্ঠানত শ্ৰীদ্বিবেদীয়ে কয় যে আমাৰ দেশৰ সুসমৃদ্ধ সাংগীতিক ঐতিহ্যক সংৰক্ষণ আৰু প্ৰসাৰ কৰাৰ ক্ষেত্ৰত আকাশবাণীয়ে সদায়ে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আকাশবাণীয়ে ভাৰতীয় শাস্ত্ৰীয় সংগীত, কৰ্ণাটকী সংগীত, লোকসংগীত, ভক্তিমূলক সংগীত, বোলছবি জগতৰ সংগীত, ৰবীন্দ্ৰ সংগীতকে ধৰি সংগীতৰ বহুকেইটা দিশ সামৰি সেইসমূহৰ প্ৰচাৰ আৰু প্ৰচাৰৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি আছে বুলিও শ্ৰীদ্বিবেদীয়ে লগতে কয়।
3: आकाशवाणी ने हमेशा से ही अपने कार्यक्रमों में संगीत की सभी विधाओं को स्थान दिया है और संगीत में रुचि रखने वाले कलाकारों को प्रोत्साहन दिया है और साथ ही श्रोताओं की पसंद का भी विशेष ध्यान रखा गया है। हिंदुस्तानी शास्त्रीय संगीत, कर्नाटक संगीत, सुगम संगीत, लोक संगीत, भक्ति संगीत, फिल्म संगीत, पाश्चात्य संगीत, रवींद्र संगीत, इस प्रकार अनेक विधाओं के संगीत को कोई सुनना चाहे तो आज भी उनके लिए आकाशवाणी सर्वश्रेष्ठ माध्यम है।
0: ভাৰতীয় পুৰুষ ক্ৰিকেট দলে আজি ইংলেণ্ডৰ বিৰুদ্ধে 5খনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব। ইংলেণ্ডৰ ৰিভাৰছাইড গ্ৰাউণ্ডত খেলখন ভাৰতীয় সময় অনুসাৰে নিশা 10 বজাত আৰম্ভ হ'ব। শ্ৰেয়স আয়াৰৰ নেতৃত্বত ইংলেণ্ড ভ্ৰমণলৈ যোৱা ভাৰতীয় দলটোৱে দ্বিতীয়খন টি টুৱেণ্টি অহা 4 জুলাইত মানচেষ্টাৰত, তৃতীয়খন অহা 7 জুলাইত নটিংহামত, চতুৰ্থখন খেল ব্ৰিষ্টলত অহা 9 জুলাইত আৰু পঞ্চমখন টি টুৱেণ্টি খেল 11 জুলাইত ছাউথহেম্পটনত খেলিব। এয়াৰ মাৰ্শেল আশুতোষ দীক্ষিতে আজি বায়ুসেনাৰ উপ সেনাধ্যক্ষৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। এয়াৰ মাৰ্শেল নাগেশ্বৰে 4 দশকজোৰা সেৱাৰ অন্তত কালি অৱসৰ গ্ৰহণ কৰাৰ পাছত এয়াৰ মাৰ্শেল দীক্ষিত এই পদত নিযুক্ত হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ যুৱ প্ৰজন্মক নিষ্ঠা, সততা আৰু নৈতিক আদৰ্শৰে শ্ৰেষ্ঠত্ব অৰ্জনৰ পথত ব্ৰতী হ'বলৈ আহ্বান জনাইছে। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কিৰেণ ৰিজিজুৱে আজি অৰুণাচল প্ৰদেশ আৰু অসমৰ বানত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত নাগালেণ্ডৰ পৰ্যটন মন্ত্ৰী টেমজেম ইমনা আলঙৰ সৈতে ৰাজ্যখনত লেভেণ্ডাৰ ফুল আধাৰিত কৃষি উদ্যমিতাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বিষয়ে আলোচনা কৰে। নতুন দিল্লীৰ আকাশবাণী ভৱনৰ ৰং ভৱন প্ৰেক্ষাগৃহত আজি আকাশবাণীৰ সম্প্ৰচাৰণ ভৱন ফটো বিথিকা স্বৰ প্ৰেৰণা বিথিকা মুকলি কৰা হয় আৰু ভাৰতীয় পুৰুষ ক্ৰিকেট দলে আজি ইংলেণ্ডৰ বিৰুদ্ধে 5খনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া শুনক নয়না শইকীয়াৰ কণ্ঠৰ আধুনিক গীত। প্ৰথমেই শুনক গুণমণি বৰাৰ গীতৰ কথাৰে নয়না শইকীয়াৰ কণ্ঠৰ এই গীতটি।

0: নয়না শইকীয়াৰ কণ্ঠৰ গীতকেইটি শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰিছোঁ সুৰলহৰী অনুষ্ঠানটি।
1: আপুনি বাৰু চকুৰ বিভিন্ন সমস্যাত ভুগি আছে নেকি?
2: তেন্তে চিন্তাৰ কোনো কাৰণ নাই। সুস্থ চকু, স্পষ্ট দৃষ্টি, এতিয়াৰে পৰা নগাঁৱত উপলব্ধ। চকুৰ উন্নত চিকিৎসাৰ নতুন ঠিকনা অকিউলাছ আই হস্পিটেল।
1: আধুনিক মেচিনেৰে চকু পৰীক্ষা আৰু ফেকো মেচিনেৰে ছানি অপাৰেশ্যনৰ বিশেষ সুবিধা মাত্ৰ 4,000 টকাৰ পৰা।
2: গতিকে এতিয়াৰে পৰা চকুৰ সমস্যাৰ বাবে বহিৰাজ্যলৈ নগৈ চিকিৎসা কৰাওক, স্পষ্টকৈ চাওক, সুন্দৰকৈ জীয়াই থাকক আৰু আজিয়েই বুকিং কৰক
1: অকিউলাছ আই হস্পিটেল।
2: খুটিকটীয়া হয়মৰ গাঁও নতুন জি ডি হস্পিটেলৰ বিপৰীতে। যোগাযোগৰ নম্বৰ 6000-67-8383।
1: পুনৰ কৈছো 6000-67-8383।
2: মনত ৰাখিব, প্ৰতি সোমবাৰৰ পৰা দেওবাৰলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে চকুৰ সকলো চিকিৎসা সেৱা উপলব্ধ কেৱল অকিউলাছ আই হস্পিটেলত।
0: সুৰলহৰী অনুষ্ঠানৰ প্ৰথমেই শুনক আৰূপ বোলছবিৰ, লতা মংগেশকৰ আৰু কিশোৰ কুমাৰৰ কণ্ঠৰ এই গীতটি।

সুৰলহৰী অনুষ্ঠানত এইবাৰ শুনক কাজল বোলছবিৰ চাহিৰৰ গীতৰ কথাৰে আশা ভোছলেৰ কণ্ঠৰ এই গীতটি।

সুৰলহৰী অনুষ্ঠানত এইবাৰ শুনক এক বাৰ মুস্কুৰা তো বোলছবিৰ কিশোৰ কুমাৰৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা শিৱেন ৰিজবীৰ।

0: সুরলহরী অনুষ্ঠানটির আজিলৈ ইমানতেই অন্ত পৰিল। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া শুনক অসমীয়া মুখ্য বাতৰিৰ শিৰোনাম।
1: বৈকুণ্ঠনাথ গগৈ কণ্ঠৰ আধুনিক গীতকেইটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 8 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
2: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো অনুজা লোপামুদ্ৰাই। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি ধেমাজিৰ বান পৰিস্থিতিৰ বুজ লয়। অৰুণাচল প্ৰদেশত যোৱা কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ আশংকা বৃদ্ধি পাইছে। দুবছৰ পূৰ্বে প্ৰৱৰ্তন কৰা ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়মৰ ৰূপায়ণৰ ক্ষেত্ৰত অসমে দেশৰ ভিতৰত তৃতীয় স্থান অধিকাৰ কৰিবলৈ সমৰ্থ হৈছে। আজি কোকৰাঝাৰ, শ্ৰীভূমি, যোৰহাট, গোৱালপাৰা, ধুবুৰী আৰু বৰপেটাৰ 44 সংখ্যক জিলা দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জিলাকেইখনৰ লোকসকললৈ শুভেচ্ছা জনাইছে। কামৰূপ মহানগৰ জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতৰ কাৰ্যালয়ৰ দায়িত্বাহী বিষয়াই আজি জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গক প্ৰয়াত শিল্পীগৰাকীৰ সা সম্পত্তিৰ উত্তৰাধিকাৰীৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি 79 বছৰত ভৰি দিছে। প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত উপজা দিনৰ সুবাস শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হয়। কামৰূপ জিলাৰ আজাৰা আৰক্ষীয়ে আজি এখন বাহনৰ পৰা 11 কাৰ্টন বাৰ্মিজ চিগাৰেটসহ 2 লোকক আটক কৰে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 9:30 বজাত আটলাণ্টা ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ইংলেণ্ড কংগোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰিছো খেলপথাৰ অনুষ্ঠানটি।

0: আকাশবাণী নগাঁও আৰম্ভ কৰিছোঁ খেলপথাৰ।
1: ক্ৰীড়াপ্ৰেমীসকলৰ বাবে খেলৰ বাতৰি এনেধৰণৰ। ৰঙিয়াত ফুটবল খেল প্ৰতিযোগিতা। ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত জয়ন্তীপুৰ যোগেশ্বৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত চলি থকা নিজমছা বড়ো সোঁৱৰণী ছুপাৰ ডিভিজন আন্তঃক্লাব ফুটবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত ডি গ্ৰুপৰ এখন খেলত কেতেকীবাৰী জ্ঞানদা সংঘই বালিসত্ৰ আঞ্চলিক ক্ৰীড়া সন্থাক 1-0 গলত পৰাজিত কৰি সম্পূৰ্ণ পইণ্ট অৰ্জন কৰে। আজি বুধবাৰে নিশা 9:30 ইংলেণ্ড বনাম কংগো আৰু নিশা 1:30 বেলজিয়াম বনাম ছেনেগাল উৎকণ্ঠামূলক খেলখনি অনুষ্ঠিত হ'ব। কাইলৈ 2 জুলাই পুৱা 5:30 আমেৰিকা বনাম বছনীয়া খেলখনি অনুষ্ঠিত হ'ব। গোৱালপাৰা চহৰৰ ডি এন সিংহা ষ্টেডিয়ামত মইনা দাস আৰু হিমাংশু দাস সোঁৱৰণী আন্তঃক্লাব এ ডিভিজন ক্ৰিকেট প্ৰতিযোগিতাত হেলচিয়ন এন জি অ'য়ে খিতাপ দখল কৰিছে। হেলচিয়ন এন জি অ'য়ে এভাৰ্টন সংঘক 14 ৰাণত পৰাজিত কৰি খিতাপ দখল কৰে। 25 অভাৰৰ খেলখনত হেলচিয়ন এন জি অ'য়ে প্ৰথমে বেটিং কৰি 24.1 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 117 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ নূৰ আজমে 29 ৰাণ আৰু চাহিল হকে 29 ৰাণৰ বৰঙণি আগবঢ়ায়। এভাৰ্টন সংঘৰ সমৰজিৎ বাস্পৰে 3টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত এভাৰ্টন সংঘই 25 অভাৰত 9 উইকেটৰ বিনিময়ত 103 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। নিজতকৈ আধা বয়সীয়া খেলুৱৈসকলক সমানে প্ৰত্যাহ্বান আগবঢ়াইছে লিঅ'নেল মেছিয়ে। কিলিয়ান এম্বাপে, আৰ্লিং হালান্দ আৰু ভিনিচিয়াছ জুনিয়ৰৰ দৰে খেলুৱৈক চেৰ পেলাই চলিত বিশ্বকাপত সৰ্বাধিক গ'লদাতা হ'ল মেছি। এতিয়ালৈ তেওঁৰ গ'লৰ সংখ্যা হৈছে 6টা। এম্বাপে, হালান্দ আৰু ভিনিচিয়াছে 4টাকৈ গ'ল কৰিছে। বিপৰীতে ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে মাত্ৰ 2টা গ'ল কৰিবলৈহে সক্ষম হৈছে। চলিত বিশ্বকাপত মেচ চলি থকাৰ সময়ত পাৱাৰ ৰেংকিং আৰম্ভ কৰিছে ফিফাই, য'ত প্ৰতিজন মেচতে অৱতীৰ্ণ হোৱা খেলুৱৈসকলক থিতাতে নম্বৰ দিয়া হয়। তাৰ ভিত্তিতে তালিকা প্ৰস্তুত কৰা হৈছে। 3টা বিভাগত মূলতঃ নম্বৰ লাভ কৰিছে ফুটবলাৰসকলে। সেয়া হৈছে আক্ৰমণ, সৃজনশীলতা আৰু ৰক্ষণ। গ'লকিপাৰসকলক পৃথকে নম্বৰ দিয়া হৈছে। এই তালিকাৰ শীৰ্ষত আছে মেছি, আক্ৰমণৰ বাবে 8.49, সৃজনশীলতাৰ বাবে 6.55 আৰু ৰক্ষণৰ বাবে 5.17 পইণ্ট লাভ কৰিছে মেছিয়ে। মুঠ 30 পইণ্টৰ ভিতৰত মেছিৰ পইণ্ট হৈছে 20.21।
2: বিশ্ব ফুটবলৰ আইকনিক নম্বৰৰ যাদু। ফুটবল সম্ৰাট তথা ব্ৰাজিলৰ কলা মুকুতা পেলেৰ এটা 10 নম্বৰ জাৰ্চি 2002 চনত নিলাম হৈছিল লণ্ডনৰ এটা বিখ্যাত নিলাম সংস্থাই। নিলাম কৰা জাৰ্চিটোৰ দাম 40,000-70,000 ডলাৰ পাব বুলি আশা কৰা হৈছিল, কিন্তু শেষত জাৰ্চিটো বিক্ৰী হৈছিল 2,24,602 ডলাৰত, ভাৰতীয় হিচাপত 1,12,30,000 টকা। সেই সময়ত নিলামৰ পৃথিৱীত এয়া আছিল অবিশ্বাস্য কথা। এই জাৰ্চিটোৱে অভিলেখ পৰিমাণৰ ধন পোৱাৰ মূলতে হ'ল 1970 চনৰ মেক্সিকো বিশ্বকাপ ফুটবলৰ ফাইনেলত পেলে এই জাৰ্চিটো পৰিধান কৰি খেলিছিল। জাৰ্চি নিলামৰ ক্ষেত্ৰত ই এক অভিলেখ আছিল। তাৰ আগেয়ে অভিলেখ আছিল ইংলেণ্ডৰ বিশ্বকাপ চেম্পিয়ন দলৰ ষ্ট্ৰাইকাৰ জিঅ' হাৰ্ষ্টৰ। তেওঁৰ 10 নম্বৰ জাৰ্চিটো বিক্ৰী হৈছিল 1,28,450 ডলাৰত। বিশেষজ্ঞসকলৰ মতে জাৰ্চিটোৰ

কসমসৰ হৈ ছান্টোছৰ বিৰুদ্ধে পেলে খেলিছিল। 1954 চনত হাংগেৰীৰ ফেৰেংকে পুস্কাছ বিখ্যাত হৈছিল 10 নম্বৰ জাৰ্চি পৰিধান কৰাৰ বাবে। 1966 চনৰ ইংলেণ্ড বিশ্বকাপৰ নায়ক জিঅ'ফ হাৰ্ষ্টে 10 নম্বৰ জাৰ্চি পিন্ধি খেলি ইতিহাস ৰচনা কৰিছিল। 1987 চনৰ বিশ্বকাপ বিজয়ী আৰ্জেণ্টিনাৰ মূল অস্ত্ৰ মাৰিঅ' কেম্পেছৰো দেহত আছিল 10 নম্বৰ জাৰ্চি। 1986 চনৰ মেক্সিকো বিশ্বকাপৰ তাৰকা মাৰাডোনাই 10 নম্বৰ জাৰ্চি পৰিধান কৰিয়ে আৰ্জেণ্টিনাক বিজয়ী কৰিছিল। পৰ্তুগালৰ বিখ্যাত তাৰকা ইউচেবিঅই 10 নম্বৰ জাৰ্চি পিন্ধিয়ে বিশ্ব ফুটবলত দপদপাই আছিল। 10 নম্বৰ জাৰ্চিটোৰ যাদুকৰী সন্মোহন ইমানেই বিয়পি পৰিল যে দলবোৰৰ তাৰকা খেলুৱৈজনকহে এই জাৰ্চিটো পিন্ধিবলৈ দিয়াৰ এটা পৰম্পৰা আৰম্ভ হৈ গ'ল। প্ৰথম অৱস্থাত ফুটবল খেলত খেলুৱৈৰ পোচাক বা জাৰ্চিত কোনো ক্ৰমিক নম্বৰ নাছিল। 1954 চনৰ বিশ্বকাপত সৰ্বপ্ৰথম জাৰ্চিত নম্বৰৰ প্ৰচলন হয়। তেতিয়াৰ পৰাই জাৰ্চিৰ নম্বৰে গুৰুত্ব লাভ কৰি আহে। 10 নম্বৰ জাৰ্চিটোৰ অধিক গুৰুত্ব বাঢ়ে। ইয়াক কোৱা হয় আইকনিক নম্বৰ। বিশেষকৈ ষ্ট্ৰাইকাৰসকলৰ দেহত শোভা পায় এই 10 নম্বৰে। তেওঁলোক আছিল গ'ল মেচিন। তেওঁলোকৰ আছে গ'ল দিব পৰা সহজাত দক্ষতা। এই পৰম্পৰা ৰক্ষা কৰি পাছলৈ 10 নম্বৰ জাৰ্চি পৰিধান কৰা তাৰকা খেলুৱৈসকল আছিল হলেণ্ডৰ ৰুড হুলিত, ইংলেণ্ডৰ গেৰি লিনেকাৰ, ইটালীৰ ৰবাৰ্টো বাজিঅ, উৰুগুৱেৰ ফ্ৰান্সেন্স কলি, কলম্বিয়াৰ কাৰ্লোছ ভালদেৰামা। ফ্ৰান্স বিশ্বকাপত ফাইনেলৰ আগেয়ে এটাও গ'ল দিব নোৱাৰা জিনেডাইন জিদানে ফাইনেলত ব্ৰাজিলৰ বিৰুদ্ধে দুটাকৈ দৰ্শনীয় গ'ল দি অকলেই ফ্ৰান্সক চেম্পিয়ন কৰিছিল। তেতিয়া জিদানৰ জাৰ্চিৰ নম্বৰ আছিল 10। বিশ্বকাপত 10 নম্বৰটোৰ সুকীয়া মৰ্যাদা থকাৰ বাবেই এই জাৰ্চিৰে অৱতীৰ্ণ হৈছিল ব্ৰাজিলৰ ৰিভাল্ডো, আৰ্জেণ্টিনাৰ এৰিয়েল অৰ্টেগা, পৰ্তুগালৰ লুই ফিগো, ক্ৰোৱেছিয়াৰ দেভৰচুকেৰ, স্পেইনৰ ৰাউল, ইংলেণ্ডৰ ৱেইন ৰুনি, স্পেইনৰ ফেব্ৰিগাছ। এতিয়া লিঅ'নেল মেছি, হেৰী কেন আৰু নেইমাৰৰ দৰে তাৰকা ফুটবলাৰে 10 নম্বৰ জাৰ্চি পৰিধান কৰি খেলি ভৰিৰ যাদু দেখুৱাই আছে। অৱশ্যে 10 নম্বৰ জাৰ্চিৰ লগতে এতিয়া 7 নম্বৰটোৱেও আইকনিক নম্বৰ হিচাপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ লৈছে। 2022 চনৰ কাটাৰ বিশ্বকাপত 10 নম্বৰ জাৰ্চিৰেই মেছিয়ে আৰ্জেণ্টিনাক চেম্পিয়ন কৰিছিল। 10 নম্বৰৰ দৰে 7 নম্বৰেও জনপ্ৰিয়তা অৰ্জন কৰা দেখা গৈছে। এই নম্বৰটোৱে বহুতো ফুটবলাৰ ভাগ্য মুকলি কৰিছে। ক্ৰীড়াদক্ষতাৰ লগতে 7 নম্বৰ জাৰ্চিৰ সৈতে গ্লেমাৰৰো সংযোগ আছে। জৰ্জ বেষ্ট, এৰিক কাটানা, ডেভিড বেকহাম, ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ গ্লেমাৰ দেখিয়েই সম্ভৱ দেশ বা ক্লাববোৰে তেওঁলোকক 7 নম্বৰ জাৰ্চিৰে গ্ৰহণ কৰি গৈছে। গ্লেমাৰৰ জগতত ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক ডেভিড বেকহামৰ কোনো তুলনা নাই। খেলপথাৰত 7 নম্বৰ জাৰ্চিৰে তেওঁ অৱতীৰ্ণ হোৱা চাবলৈ হাজাৰ হাজাৰ অনুৰাগী আহিছিল। বেকহামৰ বাবেই 7 নম্বৰ জাৰ্চিৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। জিদানে দেশৰ হৈ 10 নম্বৰ জাৰ্চি পিন্ধিলেও তেওঁৰ ক্লাব ৰিয়েল মাদ্ৰিদত পিন্ধে 5 নম্বৰ জাৰ্চি। পৰ্তুগালৰ ফিগুৱে 7 নম্বৰটো পচন্দ কৰিছিল যদিও দেশৰ বাবে 10 নম্বৰ জাৰ্চি পৰিধান কৰি খেলিছিল। বেকহামে 7 নম্বৰৰ পাছত 23 নম্বৰটো পচন্দ কৰিছিল। বিশ্ববিখ্যাত বাস্কেটবল খেলুৱৈ মাইকেল জৰ্ডানে 23 নম্বৰ জাৰ্চি পৰিধান কৰি পাইছিল ঈৰ্ষণীয় সাফল্য। সেয়ে বেকহামো 23 নম্বৰৰ মুখত বন্দী হৈ পৰিছিল। স্পেইনৰ অধিনায়ক ৰাউলে দেশ আৰু ক্লাব উভয়তে পৰিধান কৰিছিল 7 নম্বৰ জাৰ্চি। অশুভ সংখ্যা বুলিয়ে 13 নম্বৰ জাৰ্চিটো খেলুৱৈ পচন্দ নকৰে। কিন্তু এই আনলাকী 13 জাৰ্চিয়ে বিখ্যাত কৰিছিল জাৰ্মেনীৰ তাৰকা ফুটবলাৰ মাইকেল বালাকক। 2002 চনৰ বিশ্বকাপত 13 নম্বৰ জাৰ্চিটো পৰিধান কৰিয়ে বালাকে কেইবাটাও গ'ল দি জাৰ্মেনীক ফাইনেললৈ নিছিল। অৱশ্যে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে ছেমিফাইনেলত দুবাৰকৈ হালধীয়া কাৰ্ডৰ সন্মুখীন হৈ বালাক ফাইনেল খেলাৰ পৰা বঞ্চিত হৈছিল। বহুতেই কৈছিল যে এয়া হেনো 13 নম্বৰৰ কুপ্ৰভাৱ। এক বিৰল নম্বৰৰ জাৰ্চি পৰিধান কৰি সকলোকে চমক দিয়া ফুটবলাৰজন হ'ল দক্ষিণ আফ্ৰিকাৰ বেলি মেকাৰ্থি। পৰ্ট ক্লাবৰ হৈ খেলাৰ সময়ত তেওঁ জাৰ্চি আছিল 77। পৰ্তুগীজ গ'লৰক্ষক ভিক্টৰ বাইয়াৰ জাৰ্চি নম্বৰ আছিল 99। ব্ৰাজিলৰ আন এজন জনপ্ৰিয় ফুটবল তাৰকা ৰোনাল্ডোৰ জাৰ্চি নম্বৰ আছিল 9। 2002 চনৰ বিশ্বকাপত দেশক চেম্পিয়ন কৰা ৰোনাল্ডোৱে 9 নম্বৰ জাৰ্চিটো পৰিধান কৰিয়েই চমক দেখুৱাইছিল। 2006 চনৰ বিশ্বকাপত 10 নম্বৰৰ জাৰ্চিটো পৰিধান কৰিছিল ৰোনাল্ডিনহোৱে।

0: কিন্তু 2002 চনৰ জাপান কোৰিয়া বিশ্বকাপত 11 নম্বৰ জাৰ্চিটো পৰিধান কৰি খেলিছিল। সেইবাৰ ইংলেণ্ডৰ বিৰুদ্ধে ৰোনাল্ডিনহোৰ অবিশ্বাস্য ধেনুভিৰিয়া ফ্ৰিকিক গ'লটোৰ কথা কোনেও পাহৰিব নোৱাৰে। ব্ৰাজিল হৈছিল চেম্পিয়ন।
1: শ্ৰোতাসকল, এইবাৰ আপোনালোকক লৈ যাব খুজিছোঁ নগাঁৱৰ নৌলামিন খেলপথাৰলৈ।

0: আমি ইতিমধ্যে নগাঁৱৰ নুৰুল আমিন খেলপথাৰত উপস্থিত হৈছোঁহি আকাশবাণীৰ পৰা। আজি খেলুৱৈ তথা ক্ৰীড়া সংস্থাৰ অন্যান্য বিষয়ববীয়াসকলৰ লগত কথা পাতিম। ইতিমধ্যে আহি উপস্থিত হৈছে পাহি কেওট। পাহি কেওটৰ নাম সকলোৱে জানে, তেখেতে পদক তুলিবলৈ সক্ষম হৈছিল। এতিয়া প্ৰেক্টিচৰ কাৰণে আহোঁতে আমি পাইছোঁ, পাহি কেনে খবৰ তোমাৰ?
1: মোৰ ভালেই।
0: কোৱাচোন, তোমাৰ এতিয়া পঢ়াৰ কথাটোকে কৈ লোৱা।
1: মই এবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰি বিএ ফাৰ্ষ্ট ছেমিষ্টাৰত এডমিশ্যন লৈছোঁ।
0: তোমাৰ খেলৰ অগ্ৰগতি কোৱাচোন।
1: মই বেংগালোৰত ছিলেকশ্যন পাইছিলোঁ, তাত ইণ্ডিয়াৰ পৰা তাত আছিলোঁ, তাৰপিছত বেমাৰ হ'ল কাৰণে এতিয়া ইয়ালৈ আহিছোঁ। মোৰ সেইটো ট্ৰেইনিঙৰ কাৰণে মাতিছিল।
0: কিমান দিন ট্ৰেইনিং দিলে?
1: তাৰপিছত ঝাৰখণ্ডত খেলিলোঁ, তাত ফাৰ্ষ্ট হ'লোঁ ইজুন নেশ্যনেল।
0: তাৰপিছত আজি কি কাৰণত আহিলা?
1: এতিয়া ছাৰে মোক মানে আবেলি আবেলি প্ৰেক্টিচ কৰাবলৈ দিছে ছেক্ৰেটেৰী ছাৰ ষ্টেডিয়ামৰ।
0: আৰু তুমি ল'ৰা ছোৱালীক প্ৰেক্টিচ কৰোঁ কি কোনটো খেলত?
1: মই কালিয়ে পৰা আহিছোঁ এথলেটিক্সৰ।
0: এথলেটিক্সৰে দিছে, হয়। কেনেকুৱা, ইয়াত কিমান ল'ৰা ছোৱালীক তুমি শিকাইছা?
1: মই কালিয়ে পৰাহে আহিছোঁ।
0: তুমি কাক প্ৰতিহত কৰিব পাৰিছিলা, কাক হৰুৱাইছিলা?
1: মই তাত বহুত ল'ৰা ছোৱালী আছিলে বাহিৰৰ, ইণ্ডিয়া, অল ইণ্ডিয়া।
0: তাত তুমি সেই কেতিয়া সেই খেলখন অনুষ্ঠিত হৈছিলে?
1: হৈ আছে, বহুত জেগাত খেলিছোঁ।
0: বহুত জেগাত খেলিছা, পুৰস্কাৰ পাইছা, গতিকে তোমাৰ শাৰীৰিক অসুস্থতা দূৰ হ'লে ভাল হ'ব আৰু।
1: হয় হয়।
0: ৰাজু দৈমাৰীক লগ পাইছোঁ, তেওঁ এই ষ্টেডিয়ামত কণ কণ শিশুসকলক বা অন্যান্য খেলুৱৈক শিকাই আছে। আমি অকণ কথা পাতোঁ, তোমাৰ ঘৰটো কোন জেগাত কোৱাচোন?
2: মোৰ উৰিয়াগাঁও।
0: উৰিয়াগাঁৱত ক'ত ক'ত খেলিছা তুমি আগতে?
2: মই আপোনাৰ অন্ধ্ৰপ্ৰদেশত খেলিছোঁ, ঝাৰখণ্ডত খেলিছোঁ, আকৌ আপোনাৰ অন্ধ্ৰপ্ৰদেশত খেলিছোঁ।
0: বিভিন্ন
2: ঝাৰখণ্ডত চিলভাৰ আছিলে, তাৰপিছত আকৌ মোৰ গুৱাহাটীতো আছিলে, দৌৰ আছিলে।
0: কিমান কিলোমিটাৰ দৌৰিছিলা তাত?
2: কিলোমিটাৰ নহয়, মোৰ 100 মিটাৰ আছিলে।
0: 100 মিটাৰ। তোমালোকে যেতিয়া বাহিৰত খেলিবলৈ যোৱা, তেতিয়া তোমালোকৰ কোনখিনি কথাই অকণ কেতিয়াবা বাধা দিয়ে নেকি, যে এইসকল খেলুৱৈৰ লগত পাৰিম নেকি, তোমালোকৰ এটা মনত আহে নেকি তেনেকুৱা এটা?
2: এইটো নিজৰ লগৰ কথা, কিছুমানৰ আপোনাৰ কিছুমান যাৰ কনফিডেন্স নাথাকে, যাৰ কিছুমানৰ এতিয়া মোৰ ধৰ এতিয়া প্ৰেক্টিছ, মোৰ ফুল প্ৰেক্টিছ আছে, তেতিয়া মোৰ নিজৰ ওপৰত কনফিডেন্স আছে যে মই কৰিব পাৰিম বুলি। যদি মই প্ৰেক্টিছ যদি নাথাকে যে, তেতিয়া মোৰ অলপ কনফিডেন্সটো ডাউন হৈ যায় যে মই নোৱাৰিব পাৰোঁ বা কিবা। কিন্তু প্ৰেক্টিছ যেতিয়া ফুল প্ৰেক্টিছ থাকিব, তেতিয়া মানে সদায় মানে গেমত খেলিলে আৰু কেনেকৈ নিজতকৈ বেষ্ট কোনো নহয় আৰু তেনেকুৱা। ভয় কৰিলে মানে যিমান ভয় কৰিব সিমান নাৰ্ভাছনেছ থাকিব, সিমান আপোনাৰ পাৰফৰ্মেঞ্চ বেয়া হ'ব।
0: এটা সমস্যা এটা থাকে নহয় জানো। এতিয়া তুমি যিখিনি খেলুৱৈক শিকাই আছা
2: ভাল, মানে মই অহা বাৰু বেছিদিন নহয়, 3 দিন
0: লগতে শিকাইছা, কেনেকুৱা তেওঁলোকৰ হেৰিবিলাক দেখিছা, অসুবিধাবিলাক কি দেখিছা?
2: ভালেই, সিহঁতৰ ভালেই, কিন্তু মানে সিহঁতৰ টেকনিকবিলাক ভুল, বাকী ৰানিং মানে ৰানিং একশ্যনবিলাক বেয়া আছে বা টেকনিকবিলাক ভুল আছে, কিছুমানৰ ষ্ট্ৰেংথটো কম আছে, কিছুমানৰ বডি বেলেঞ্চটো কম আছে, সেইবিলাক মানে লাহে লাহে ঠিক হয় আৰু। যেতিয়া মানে প্ৰেক্টিছ কৰোৱাটো লগত কথা, প্ৰেক্টিছ ভালকৈ কৰাই থাকিলে সিহঁতক বেছি গুৰুত্ব, যদি টেকনিকৰ ওপৰত গুৰুত্ব দিয়ে তেতিয়া ভাল হৈ
0: যায়। সময় অকণ দিব লাগিব,
2: সেইটোৱে,
0: নহ'লে তেওঁলোকে যদি মোবাইলত লাগি থাকে তেতিয়াহ'লে বহুত সমস্যা হয় নহয় জানো। আৰু তেওঁলোকৰ ডায়েটৰ কথা কি কোৱা হয়? সদায় চাগে ক'বলগীয়া হয় খা বেলেঞ্চ।
2: আপোনাৰ এইটো টাইমমতে কেনেকৈ টাইমমতে খাবলৈ, ধৰ ৰাতি ধৰ আপোনাৰ প্ৰেক্টিছৰ পৰা গৈ পেলাই ধৰ অলপ সোনকালে খোৱাটো ভাল হয়, বা দেৰিকৈ খালে আপোনাৰ হজমটো হওঁতে টাইম লাগে ন, তেতিয়া আপোনাৰ টোপনিটো দেৰি হ'ব, কাৰণ আমাৰ বডি ৰিকভাৰী হ'বলৈ কাৰণেতো টোপনিটো মেইন হয়। টোপনি যদি ভাল নহয় নেক্সট দিনাখন প্ৰেক্টিছ কৰিবলৈ নোৱাৰিব, বডিটো ডিহাইড্ৰেট হ'ব, পানী চানি ধৰ এতিয়া আপোনাৰ পানী প্ৰেক্টিছ কৰিছে, পানী কম খাইছে, তেতিয়া কিয় বডি ক্ৰেম, বডি ডিহাইড্ৰেট হ'ব, মাছল ক্ৰেম হ'ব।
0: খেল দৌৰিলেই নহ'ব, আমি অকণ চাইণ্টিফিক কথাবিলাক, আহাৰ, টোপনি, ডিচিপ্লিন, এই সকলোবিলাক দৰকাৰ।
2: হয় হয়, দৰকাৰ।
0: আজি আমাৰ প্ৰচাৰ মাধ্যমত তুমি অভিভাৱকক কি ক'ব খুজিবা?
2: অভিভাৱকক এয়া ক'ব বিচাৰিছোঁ যাতে প্লেয়াৰক, আমাৰ প্লেয়াৰবিলাকে ভাবে কি এই প্ৰথম আপোনাৰ এতিয়া মেট্ৰিক পাছ কৰি লওক বা কিবা কৰি লওক, তাৰপিছত ভালকৈ খেলিব, তেনেকুৱা নহয়। সৰু পৰাই বস্তুটো শিকাব, মানে সৰু পৰাই ছাপৰ্ট কৰিব লাগে। হয়।
0: আৰু আজিকালি পঢ়াৰ লগত খেলটো সমানে নিব পাৰিব লাগে।
2: পাৰি পাৰি, সেইটোৱে। এতিয়া আপোনাৰ ধৰ পঢ়া টাইমত পঢ়া, প্ৰেক্টিছৰ টাইমত প্ৰেক্টিছ, সেইটোৱে নিজৰ ওপৰত কথা হয়। সেইটো নিজে।
0: আৰু এটা মোৰ কথা আছে যে আমি সদায় নুৰুল আমিন ষ্টেডিয়ামখন দেখি থাকোঁ, তুমি যেতিয়া বাহিৰত গৈছা তাৰ ষ্টেডিয়াম আৰু এইখনৰ মাজত কি পাৰ্থক্য আছে?
2: আপোনাৰ আমাৰ ইয়াত ধৰ চিন্থেটিকটো নাই, চিন্থেটিকটো নথকাৰ কাৰণে অলপ ৰানিং কৰিবলৈ অলপ কেতিয়াবা বৰষুণ চৰষুণ দিলে বহুত অসুবিধা হয়, যেনে বোকা হৈ যায় বা আপোনাৰ পানী হৈ যায়, আৰু ঘাঁহতো বৰষুণ পৰিলেতো শ্লিপ কৰে। কিন্তু তাত আপোনাৰ ধৰক বাহিৰত চিন্থেটিক থাকে, ৰাবাৰ ট্ৰেক থাকে, আপোনাৰ তাত বৰষুণ দিলেও বৰষুণ দিলেও মানে ট্ৰেইনিং চলিয়ে থাকে আৰু তাত
0: বন্ধ নহয়,
2: বন্ধ নহয়। আৰু তাত আকৌ আপোনাৰ কি হয় ইকুইপমেণ্টবিলাক ভাল ভাল থাকে, বহুত এডভান্স লেভেলৰ থাকে। আমাৰ সেইটো হিচাপত আমাৰ ইয়াত তেনেকৈতো অলপ কমি আৰু
3: মোৰ নাম শ্ৰী নাৰায়ণ চন্দ্ৰ বনিয়া,
0: ঘৰ
3: উৰিয়া গাঁও,
0: উৰিয়া গাঁৱত অকণমান দূৰ আৰু নহয়
3: জানো, এবাৰ 7 কিলোমিটাৰ দূৰ।
0: আৰু নাতিনীক লৈ আহিছে খেলৰ কাৰণে?
3: খেলৰ কাৰণে আহিছে।
0: সেই ঘৰত দিগদাৰ কৰি থাকে নে কি? কি কৈছে যে মোক লৈ যোৱা নে কি?
3: অঁ অঁ, খেললৈ লৈ যোৱা, টাইম হৈছে, তুমি খেললৈ লৈ যোৱা মোক সোনকালে। স্কুলৰ পৰা গৈ মানে খালি গা পা ধুলে, কিবা চাহ তাহ খালে, 4:45 আগতে এতিয়া 3:30 পৰাই খেল দিয়ে, তুমি দেৰি কৰি আছা কিয়?
0: লৈ ব'লা,
3: তাৰপিছত লৈ ব'লা, তাৰপিছত মই লৈ আহিলোঁ আৰু তেওঁক।
0: এই যে আপোনাৰ নাতিনীক দুটা এটা কথা শিকাইছে নাই, খেলিবা ভালকৈ, ডিচিপ্লিন মানিবা, প্ৰশিক্ষকৰ কথা মানিবা?
3: অঁ শিকাইছোঁ, সেইটো সদায় কৰোঁ। স্কুলৰ ছাত্ৰ ছাত্ৰী যেতিয়া তুমি হৈছা, ছাৰ বাইদেউসকলে কিবা এটা টান কথা ক'লেও তুমি ছাৰ বাইদেউসকলৰ ওচৰত কথা নক'বা, ছাৰ বাইদেউসকলক নম্ৰ হ'বা, সদায় ওচৰত
0: শিকিবা
3: শিকিবা। আৰু ময়ো নিজে শিক্ষক আছিলোঁ, শিক্ষকৰ পৰা ৰিটায়াৰ হৈছোঁ, মই প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিলোঁ মই। গতিকে হয় ছাত্ৰ সেই নাতিকেইটা মানে অকণমান চম্ভালিবলগীয়া হৈছে, কাৰণ আজিকালি পৰিৱেশ পৰিস্থিতিৰ লগত অলপ বেলেগ হৈ গ'লতো, গতিকে আমাৰ দিনকাল এতিয়া নাই, এতিয়া নাতি পুতিয়ে এতিয়া সেইবিলাক নুবুজিব কথা,
0: ৰবক টেঙা খেলি
3: পাৰ কৰা দিন, আৰু এতিয়া এতিয়া নাতি পুতিয়েতো সেয়া নেমানিব, গতিকে সেইকাৰণে নাতি পুতিৰ লগত অকণমান অভিভাৱক হিচাপে লাগিব লাগিবই।
0: আমি শ্ৰোতাসকল, আমি ইতিমধ্যে ৰীতা বৈদ্যক লগ পাইছোঁ। বাইদেউ কেনে আছে?
4: ভালেই মোৰ।
0: হয়, বৰ্তমান ক্ৰিকেটৰ খবৰ দিবনে আমাক অন্য খেলৰ খবৰ দিব? আজি আমি আকাশবাণীৰ পৰা আহিলোঁ,
4: ক্ৰিকেটৰে খবৰ দিম মই, বিশেষকৈ ক্ৰিকেটত লাগি থাকোঁ যেতিয়া। আমাৰ অলৰেডি 15 কেম্প এটা হৈ গ'ল, কাছমাৰীত আমি কৰিলোঁ এইবাৰ, সদায় ইয়াতেই কৰি থকা হয় মেইন জেগাতে, গতিকে এইবাৰ আমি ভাবিলোঁ যে যদি কাষৰীয়া অঞ্চলবিলাকলৈ আমি যাওঁ, তাৰ পৰা গাঁও অঞ্চলৰ যদি ছোৱালীবিলাকক আমি উলিয়াই আনিব পাৰোঁ, তেতিয়া আমাৰ মানে ডেভেলপটো বেছি ভাল হ'ব আৰু তেওঁলোকে জানিব যে ক্ৰিকেটটো কেনেকুৱা কি। গতিকে আমি এটা 15 কৰিম বুলি গৈ গৈ আমি 23 এটা কেম্প কৰিলোঁ, গতিকে তাত যথেষ্টখিনি ছোৱালী ওলাই আহিছে, আমাৰ ভাল লাগিছে। আৰু এতিয়া আমাৰ নগাঁও ক্ৰীড়া সন্থাৰ ছেক্ৰেটেৰীয়ে কোৱা মতে তেওঁলোকে বেলেগ বেলেগ স্থানতো তেনেকৈ 10-15 তেনেকুৱা ধৰণৰ কেম্প দিম বুলি কৈছে। এতিয়া সেই যদি পাৰোঁ তেনেধৰণে আমি কৰিবলৈ চাম, গতিকে
0: আৰু ইয়াতো দেখিলোঁ স্কুল পৰ্যায়ৰ খেল,
4: অঁ এতিয়া স্কুল পৰ্যায়ৰ খেল আজিৰ পৰা অনুষ্ঠিত হৈছে
0: 18 তাৰিখলৈকে,
4: গতিকে বহুত ভাল হৈছে এতিয়া, কাৰণ সৰু সৰু যিখিনি তলৰ যিখিনি ল'ৰা ছোৱালী, স্কুল এইজৰ যিখিনি ল'ৰা ছোৱালী, তেওঁলোকে যিহেতু ডিষ্ট্ৰিক্ট টীমত 14 বা 15 ল'ৰাহে যায় খেলিবলৈ, এতিয়া এটা এখন স্কুলৰ পৰা যেতিয়া সিমানখিনি ল'ৰা ওলাই আহিব, এটা পৰিৱেশ পাব, খেলিব, খেলটো বুজি পাব ইয়াত, বিশেষকৈ এখন খেল সম্পূৰ্ণ খেল এখন যেতিয়া খেলিব তেওঁলোকে বুজি পাব, গতিকে তেনেকুৱা ল'ৰা ছোৱালী আৰু ল'ৰা ছোৱালী আমাৰ ইয়ালৈ ওলাই আহিব। অঁ খেল বহুত ভাল হৈছে, আজি গভৰ্ণমেণ্ট বয়জে 175 মাৰিছে, 3 উইকেট গৈছে সিহঁতৰ, কিন্তু সেই অনুপাতে ইটো দলে মানে ভাল পাৰফৰ্ম কৰিব পৰা নাই, কিন্তু ইহঁতক দেখি গভৰ্ণমেণ্ট বয়জে ইমান ভাল খেলিছে, সেইখিনি দেখি ইখিনি ল'ৰাও ইনস্পায়াৰ হ'ব, হৈ পেলাই তেনেকৈ ধৰক খেলিবৰ কাৰণে আগবাঢ়ি আহিব। বস্তুটো খেলৰ বস্তুটো তেনেকুৱা, ইটোৰ পৰা সিটোৱে শিকিব,
0: শিকি শিকি। আৰু আমাৰ ছোৱালী যিটো খেলৰ দল আছিলে সেই দলটি প্ৰসংগত চমুকৈ দুৱা খাৰ,
4: ছোৱালী যিখিনি এতিয়া কেম্প কৰি আমি যিখিনি পালোঁ গাঁৱত,
0: তাৰ যিখিনি ইতিমধ্যে আগতে খেলি আছিলে,
4: তেওঁলোকৰ পাৰফৰ্মেঞ্চ মানে কি, আজিকালিতো বহুত কম্পিটিশ্যন নহয়, ক্ৰিকেট বুলি ক'লে মানে এটা এটা হিউজ এমাউণ্টৰ কথা আহে, বা বহুত কম্পিটিশ্যন মানে বহুত হ'ল এতিয়া। গতিকে কম্পিটিশ্যনৰ কাৰণে আমাৰ যিখিনি ডিষ্ট্ৰিক্ট টীমটো আছে তেওঁলোকেও ভাল পাৰফৰ্ম কৰি আছে, কিন্তু তেওঁলোকৰ নিজৰ ইচ্ছা শক্তি থাকিব লাগিব, খেলটোৰ ওপৰত আগ্ৰহ থাকিব লাগিব। গতিকে তেনেকৈ যদি কৰে তেওঁলোকৰ এতিয়াতো পাৰফৰ্মেঞ্চ ঠিকেই আছে, আমি ছেমিফাইনেল তেনেকুৱা পৰ্যন্ত গৈছোঁ ডিষ্ট্ৰিক্ট পৰ্যায়ত, আৰু তাৰ পৰাই আমাৰ টীম যায়। দুই তিনিজনী ছোৱালী অলৰেডি ষ্টেট টীমতো আছে, গতিকে ভাবিছোঁ অহা বছৰ আৰু ভাল হ'ব।
5: এয়া আছিল নগাঁৱৰ নুৰুল আমিন খেলপথাৰত লগ পোৱা প্ৰশিক্ষক আৰু খেলুৱৈৰ সৈতে হোৱা কথা বতৰা।
6: আজিৰ খেলপথাৰ ইমানতে সামৰিছোঁ, নমস্কাৰ।
7: খেলপথাৰ অনুষ্ঠানটি শুনিলে, আজিৰ খেলপথাৰ অনুষ্ঠানটি যুগুতাই আগবঢ়ালে আমাৰ প্ৰতিনিধি কিৰণ চন্দ্ৰ নাথ, ৰাধাৰাণী দত্ত আৰু জুৰিমণি গোস্বামীয়ে। এয়া আকাশবাণী নগাঁও, অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত। এতিয়া শুনক মনোজ বৰুৱা আৰু দীপক বৰুৱাৰ ভায়লিন বাদন।

মনোজ বৰুৱা আৰু দীপক বৰুৱাৰ ভায়লিন বাদন শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া শুনক কেইটিমান অসমীয়া বোলছবিৰ গীত। প্ৰথমেই শুনক অকণ বোলছবিৰ ভূপেন হাজৰিকা আৰু সংগীসকলৰ কণ্ঠৰ এই গীতটি।

এফএমএনৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতেই 8:45 সমাচাৰ সংখ্যা আৰু 9:00 নিউজ এট 9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

শ্রোতাই অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্রৰ পৰা। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত। এইবাৰ শুনক দীপ্তি বৰঠাকুৰৰ কণ্ঠৰ অন্য এটি ভজন।

দীপ্তি বৰঠাকুৰৰ কণ্ঠৰ ভজন দুটি শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতেই নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 9:25 নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে ধেমাজিৰ বান প্ৰভাৱিত এলেকাসমূহ পৰিদৰ্শন কৰে। শ্ৰীচৌহানে পৰিদৰ্শন কালত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে মত বিনিময় কৰে আৰু ক্ষয় ক্ষতিৰ বুজ লয়। তেওঁ লগতে সাহায্য আৰু পুনৰ সংস্থাপন অভিযানৰো পৰ্যালোচনা কৰে। কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকীৰ সৈতে অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী তথা ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰা, শিক্ষামন্ত্ৰী ডাঃ ৰাণোজ পেগু, সাংসদ প্ৰদান বৰুৱা আৰু জনাইৰ বিধায়ক ভুৱন পেগু উপস্থিত থাকে। পৰিদৰ্শন কালত শ্ৰীচৌহানে বন্যাক্ৰান্ত ৰাজ্যৰ ক্ষয় ক্ষতি জৰীপ চলাই শীঘ্ৰেই ক্ষতিপূৰণ আদায় দিয়া হ'ব বুলি আশ্বাস দিয়ে। তেওঁ লগতে বান সমস্যাৰ সমাধানৰ বাবে দীৰ্ঘম্যাদী আঁচনিৰো পোষকতা কৰে।
2: মেনে আৰু মেৰে সাৰে আসাম কে মন্ত্ৰী সাথী বিধায়ক জী সাংসদ জী আজ ইস মহা বিনাশ কো ইহা দেখা হে। নদী নে আপনি ধার বদল দি আর সব কুছ বরবাদ হো গয়া। কই ঘর টুট গয়ে, ঘরো কা সামান বরবাদ হো গয়া, ফসল বরবাদ হো গয়ি, বিজলি কে পোল গির গয়ে। ইয়ে সংকট বহুত বড়া হে, লেকিন ইস সংকট মে প্রধানমন্ত্রী জি কে আশীর্বাদ সে কেন্দ্র সরকার আর ইহা প্রদেশ কি এনডিএ কি সরকার, হেমন্তা জি কি সরকার আপনি জনতা কে সাথ খড়ি হে। হমনে নুকসান দেখা হে প্রারম্ভিক রূপ সে, তো রোজমর্রা কি জিন্দগি কেসে ঠিক চলে উসকে লিয়ে প্রশাসন কাম কর রহা হে।
1: শ্ৰীচৌহানে কয় যে কেন্দ্ৰীয় চৰকাৰ এই জটিল সময়ত অসমৰ ৰাইজৰ সৈতে আছে আৰু বান প্ৰভাৱিত লোকসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ পূৰ্বে শ্ৰীচৌহান আৰু ৰিজিজুৱে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সৈতে ৰাজ্যখনৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ আকাশমাৰ্গেৰে পৰিদৰ্শন কৰে। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও এতিয়াও 6খন জিলাৰ 46,000ৰো অধিক লোক বানৰ কবলত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে ধেমাজি, নলবাৰী, ডিব্ৰুগড়, চিৰাং, লখিমপুৰ আৰু বিশ্বনাথ জিলাৰ 221খন গাঁৱৰ 46,938 লোক বানত ক্ষতিগ্ৰস্ত হৈছে। জিলাকেইখনৰ 3,800 হেক্টৰৰ অধিক কৃষিভূমিৰ শস্য নষ্ট হৈছে। প্ৰাধিকৰণে প্ৰকাশ কৰা মতে ধেমাজি জিলাৰ চিচিবৰ গাঁৱত বানত বুৰ গৈ এজন লোকৰ মৃত্যু হৈছে। দুবছৰ পূৰ্বে প্ৰৱৰ্তন কৰা ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়মৰ ৰূপায়ণৰ ক্ষেত্ৰত অসমে দেশৰ ৰাজ্যসমূহৰ ভিতৰত তৃতীয় স্থান দখল কৰিছে। এই ক্ষেত্ৰত হাৰিয়ানা প্ৰথম আৰু গোৱা দ্বিতীয় স্থানত আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে প্ৰকাশ কৰা মতে প্ৰশাসনিক সংস্কাৰ, অভিযান দক্ষতা, তথ্য যোগাযোগ প্ৰযুক্তিৰ ব্যৱহাৰ আৰু ডিজিটেল ব্যৱস্থাৰ সমন্বয়ৰ ভিত্তিত ৰাজ্যসমূহৰ বাছনি তালিকা প্ৰকাশ কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই নতুন আইন তিনিখনৰ অধীনত দুবছৰত 74,66,000 গোচৰ ৰুজু কৰা হৈছে আৰু যৌন অপৰাধৰ গোচৰৰ ক্ষেত্ৰত অভিযোগনামা দাখিলৰ হাৰ 44%ৰ পৰা 75.16% বৃদ্ধি পাইছে। একেদৰে 90 দিনৰ সময়সীমাৰ ভিতৰত অভিযোগনামা দাখিলৰ হাৰো 39.56%ৰ পৰা 60.96% বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰে। সাক্ষাতৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে কয় যে সংসদীয় গণতন্ত্ৰক অধিক ফলপ্ৰসূ আৰু আধুনিক ৰূপ দিয়াৰ ক্ষেত্ৰত অধ্যক্ষগৰাকীৰ দৃষ্টিভংগী আৰু নেতৃত্ব সঁচাকৈ প্ৰশংসনীয়। বিশেষকৈ সংসদীয় কাৰ্যক্ৰমৰ ডিজিটেল ৰূপ প্ৰদানৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ পৰা অসম বিধানসভাও যথেষ্ট উপকৃত হৈছে। ডঃ শৰ্মাই কয় যে গণতান্ত্ৰিক ব্যৱস্থা অধিক স্বচ্ছ, গতিশীল আৰু জনমুখী কৰি তোলাৰ ক্ষেত্ৰত শ্ৰীবিৰলাৰ প্ৰচেষ্টা সঁচাকৈ প্ৰেৰণাদায়ক। 7-দিনীয়া কাৰ্যসূচীৰে আজি বন মহোৎসৱ আৰম্ভ হৈছে। সমৃদ্ধিশালী জৈৱ বৈচিত্ৰ্যৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে এই মহোৎসৱ উদযাপন কৰি হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বন মহোৎসৱলৈ শুভেচ্ছা জ্ঞাপন কৰি প্ৰতিগৰাকী নাগৰিকক কমেও এটি গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনাইছে। তেওঁ সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ৰাজ্য চৰকাৰে সেউজ আৱৰণৰ পৰিসৰ বৃদ্ধি আৰু সমৃদ্ধ প্ৰাকৃতিক ঐতিহ্য সংৰক্ষণৰ দৃঢ় সংকল্পৰে পৰিৱেশ সংৰক্ষণক উন্নয়ন যাত্ৰাৰ অগ্ৰাধিকাৰ হিচাপে লৈ আগবাঢ়ি গৈছে। দেশৰ বিভিন্ন চৰকাৰী বেচৰকাৰী সংস্থাৰ লগতে অসমৰ আগশাৰীৰ পৰিৱেশ সংৰক্ষণকাৰী অনুষ্ঠানসমূহেও আজিৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই দিৱস উদযাপনৰ দিহা কৰিছে। আজি কোকৰাঝাৰ, শ্ৰীভূমি, যোৰহাট, গোৱালপাৰা, ধুবুৰী আৰু বৰপেটাৰ 44 সংখ্যক জিলা দিৱস। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই উপলক্ষে জিলাকেইখনৰ লোকসকললৈ শুভেচ্ছা জনাইছে। জিলা দিবস উপলক্ষে আজি কেইখন জিলাতে ভিন ভিন কার্যসূচী গ্রহণ করা হয়। আমার এটির বাতর ইমানতে শেষ হল। পরবর্তী বাতর বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰিছোঁ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। অনুষ্ঠানৰ প্ৰথমেই শুনক মিশ্ৰ খামাচ ৰাগত পণ্ডিত উলহাছ বাপটৰ সন্তুৰ বাদন।

শ্রোতাই শাস্ত্রীয় সংগীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক মিয়ামলহাৰ ৰাগত খেয়াল, ধন দুটাই কুলকৰ্ণীৰ কণ্ঠত।

এয়া আকাশবাণী নগাঁও অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত। এতিয়া ষ্টুডিঅ'ৰ ঘড়ীত নিশা 10 বজাৰ লগে লগেই আমাৰ কেন্দ্ৰৰ আজিৰ অনুষ্ঠানৰ ইমানতেই অন্ত পৰিল। কাইলৈ আমাৰ কেন্দ্ৰৰ অনুষ্ঠান মুকলি কৰা হ'ব এই একেই বেণ্ডতেই পুৱা 5:55। আজিৰ অনুষ্ঠান প্ৰচাৰত মোক কাৰ্যকক্ষৰ পৰা সহযোগ কৰিলে জয়ন্ত মাধৱ তামুলীয়ে আৰু নিয়ন্ত্ৰণ কক্ষৰ পৰা সহযোগ কৰিলে নিৰ্জুম নাৰ্জাৰী আৰু আশীষ মজুমদাৰে। সকলোলৈকে পুনৰবাৰ নমস্কাৰ জনাই আজিৰ অনুষ্ঠান সামৰি মই ৰাধাৰাণী দত্তই আকাশবাণী নগাঁও কেন্দ্ৰৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় মাগিছোঁ। শুভৰাত্ৰি, জয় হিন্দ।